নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি শুকুৰবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 11 দিন, 1948 শকাব্দৰ আহাৰ মাহৰ 5 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 26 জুন। এতিয়া সময় পুৱা 5:34:10 গৈছে। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে।

এইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত দেৱকুমাৰ সিং, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, পপি চন্দ, অমলেশ কলিতা, ধ্ৰুৱজ্যোতি তালুকদাৰ, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা, তিলক চন্দ্ৰ দাস, এফ এম ট্ৰেন্সমিটাৰত দীপামণি ডেকা আৰু ডিউটি ৰুমৰ সহায়কাৰী ৰমেন চন্দ্ৰ বৰুৱা আৰু ষ্টুডিঅ'ত মই সুশান্ত দত্ত। এইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বন্দনা।

আজি বন্দনা অনুষ্ঠানটি সজোৱা হল ক্ৰমে প্ৰশান্ত মাধৱ গোস্বামীৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, বিনীতা ভূঞা আৰু সংগীসকলৰ কণ্ঠত চিয়া গীত, পূৰ্ণকান্ত বৰগোহাঁইৰ কণ্ঠত দেহবিচাৰ গীত, মুস্তাকিন আহমেদ আৰু সংগীসকলৰ কণ্ঠত জাৰি আৰু মিতালী দেৰ কণ্ঠৰ ভজনেৰে

0: যথার্থতে কবলৈ গলে তোমার মৃত্যুর লগে লগে তোমার সকলো আশার পরালি পড়িব আর আল্লাহর দ্বারা পুরস্কৃত হবার আকাঙ্ক্ষাও নিঃশেষ হয়ে যাব। পাছে এই কথা নিশ্চয়ক জানিবা যে এজন ইসলামর বৃদ্ধি পোৱা মানে তেওঁৰ সৎ কর্মর সংখ্যাও বৃদ্ধি পোৱা। কিন্তু সুখ নাশ করুতা আর সুখ আনন্দর দিনবুর হ্রাস করে আনুতা মৃত্যুক সততে মনত পেলাবা। কোনো পার্থিব দুঃখ যন্ত্রণার পৰা মুক্তি পোৱাৰ আশাৰে তোমালোকৰ কোনেও মৃত্যু বাঞ্ছা নকৰিবা। কিন্তু কোনোবাই যদি সঁচাকৈ মৃত্যু বিচাৰা তেন্তে তেওঁ অৱশ্যেই এইবুলি প্ৰাৰ্থনা কৰিব লাগিব, হে আল্লাহ, মোক ঠিক তেতিয়ালৈকে জীয়াই ৰাখিবা যেতিয়ালৈকে জীৱনটো মোৰ বাবে সুন্দৰ হৈ থাকে, আৰু ঠিক তেতিয়াই মোৰ মৃত্যু হ'বলৈ দিবা যেতিয়া মৃত্যু হোৱাটোৱেই মোৰ বাবে উত্তম বুলি মই বিবেচনা কৰিম। আল্লাহত বিশ্বাস ৰাখোতাসকলৰ মৃত্যু নাই, সম্ভবত তেওঁলোক এই বিনাশশীল পাৰ্থিব জগতৰ পৰা গৈ অনন্ত অস্তিত্বশীল জগতৰ বাসিন্দা হৈ গৈ। ইছলামৰ বাবে মৃত্যু এক আশীৰ্বাদ স্বৰূপ। তোমাৰ পিতৃ মাতৃ আত্মীয় স্বজন বন্ধু বান্ধৱ আৰু চা চিনাকি লোক এই সকলৰ ভিতৰত যাৰ যাৰ মৃত্যু হৈছে তেওঁলোকক সুঁৱৰিবা আৰু তেওঁলোকৰ বিষয়ে ভালকৈ কবা। তেওঁলোকৰ কুৎসা ৰতনা কৰাৰ পৰা বিৰত থাকিবা। আদমৰ পুত্ৰসকলে দুটা কথা বেয়া পায়, তাৰে এটা হ'ল মৃত্যু, আনহাতে আকৌ ইছলামৰ পক্ষে পাপ কৰাতকৈ বৰং মৃত্যুৱেই শ্ৰেয়। দ্বিতীয় কথাটো হ'ল অৰ্থাভাৱ বা ধনৰ নাটনি। বিপৰীত পক্ষে কিন্তু নিয়তিৰ ঘৰত এই ধনৰ হিচাপৰ কোনো গুৰুত্ব নাই। কবৰেই হ'ল অনন্তলৈ বুলি যাত্ৰাৰ প্ৰথম পৰ্যায়, মৃত্যু হ'ল এক হেতুস্বৰূপ যাৰ মাধ্যমেৰে বন্ধুৰ সৈতে বন্ধুৰ মিলন সাধিত হয়, নিদ্ৰা মৃত্যুৰ ভাতৃস্বৰূপ। মৃত্যুৰ তিনিদিনৰ পূৰ্বে হজৰত মহম্মদে কৈছিল, আল্লাহৰ ইচ্ছাৰ ওচৰত আত্মসমৰ্পণ আৰু তেওঁৰ কৰুণা তথা ক্ষমা লাভৰ আশা অবিহনে তোমালোকৰ কোনেও মৃত্যু কাকুৱালি নলবা।
1: মুকুতামালা শুনিলে। আজি মুকুতামালা সজোৱা হ'ল হজৰত মহম্মদৰ বাণীৰে।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashbani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী। আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
1: এইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো জ্যোৎস্না বেগম আৰু সংগীসকলৰ কণ্ঠত কেইটিমান জিকিৰ।

শ্রোতাসকলে জ্যোৎস্না বেগম আর সঙ্গীসকলৰ কণ্ঠৰ জিকিৰ শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

0: জোস্না বেগম আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ শুনিলে।
1: ঊনাশী বছৰত আকাশবাণী গুৱাহাটী।
2: 1 জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
3: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন।
3: উপজা দিনৰ সুবাহ
1: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
2: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
3: আৰু কণ্ঠশিল্পী মঞ্জুস্থা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসবক সাদৰ আমন্ত্ৰণ জনাওঁ
4: এইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
5: গান্ধী প্ৰসংগ

0: অনুষ্ঠানত এইবাৰ এয়া মহাত্মা গান্ধী মোৰ সত্য অন্বেষণৰ কাহিনীৰ স্পষ্টবাদিতাৰ জয় এই অধ্যায়টিৰ পাঠ।
1: পাঠকসকলে ইতিমধ্যে পাৰ্চী ৰুস্তমজীৰ নামটো ভালকৈ জানিছে। তেওঁ মোৰ মক্কেল আৰু সহকৰ্মী আছিল, নাইবা সহকৰ্মী হৈ শেহত মোৰ মক্কেল হল বুলিলেহে সঁচা কোৱা হয়। মই তেওঁৰ ইমান বিশ্বাসভাজন হৈছিলো যে তেওঁ ঘৰুৱা বিষয়তো মোৰ পৰামৰ্শ লৈ সেইমতে চলিছিল। আনকি বেমাৰ হলেও তেওঁ মোৰ সহায়হে লৈছিল। যদিও থকা মেলাৰ ৰীতি নীতিত তেওঁৰ আৰু মোৰ মাজত বহুত প্ৰভেদ আছিল, তথাপি মোৰ বেজালী চিকিৎসা ল'বলৈ তেওঁ কেতিয়াও অলপো দধুৰ মধুৰ কৰা নাছিল। এসময়তেই বন্ধুজন বৰ বিপদত পৰিছিল। তেওঁ নিজৰ সকলো কথা মোক জনাই আছিল, কিন্তু এটা কথা তেওঁ মোক ইচ্ছা কৰি তেতিয়ালৈকে জনোৱা নাছিল। বোম্বাই আৰু কলিকতাৰ পৰা তেওঁ মাল আমদানি কৰিছিল আৰু প্ৰায়ে তেওঁ আমদানি কৰা মালৰ ন্যায্য কৰ নিদি চুৰ কৰি আনিছিল। তেওঁ কাষ্টম বিভাগৰ কৰ্মচাৰীসকলৰ লগত হঠামিতিৰ হোৱাত কোনেও তেওঁ এনেকৰা বুলি সন্দেহ কৰা নাছিল। ডিউটি ধৰোঁতেই মালৰ ৰচিদবোৰ সকলোৱে বিশ্বাস কৰি লৈছিল। ডিউটি নিদিয়াকৈ মাল চোৰাংকৈ আমদানি কৰাটো কোনোবাই গম পালেও নেদেখাৰ ভাও জুৰি আছিল। গুজৰাটী কবি আখুৱে কোৱাৰ দৰে কবলৈ গ'লে ক'ব পাৰি যে পাৰাৰ দৰে চুৰি কেতিয়াও ঢাকি থ'ব নোৱাৰি। আৰু সেইদৰে পাৰ্চী ৰুস্তমজীও সেই নিয়মৰ ব্যতিক্ৰম নহ'ল। বন্ধুজন মোৰ ওচৰলৈ লৰি আহিল। মোৰ লগত এই কথাকেইষাৰ কওঁতেই দুয়োগালে দি তেওঁৰ চকুলো বৈ গ'ল। ভাই, মই আপোনাক প্ৰতাৰণা কৰিছো, আজি মোৰ দোষ ধৰা পৰিছে। মই ডিউটি নিদিয়াকৈ চোৰাংকৈ মাল আনি আছিলো, আজি মই ধ্বংস হলো, মই জেললৈ যাব লাগিব, কেৱল আপুনিয়ে মোক ৰক্ষা কৰিব পাৰে। এই কথাষাৰৰ বাহিৰে আপোনাৰ ওচৰত একো কথাই মই লুকাই থোৱা নাছিলো, কাৰণ মই ভাবিছিলো বেপাৰৰ এইবিলাক বুদ্ধিৰ কথাকৈ আপোনাক আমনি নকৰোঁ, সেইবাবে উচিত ডিউটি নিদিয়াকৈ মাল অনাৰ কথা আপোনাক কোৱা নাছিলো। এতিয়া তাৰ বাবে মই বৰ অনুতাপ কৰিছো। মই তেওঁক সান্ত্বনা দি কলো, তোমাক ৰক্ষা কৰা নকৰা সকলো ঈশ্বৰৰ হাতত, আৰু মোৰ কথাটো তুমি জানাই, তুমি দোষ স্বীকাৰ কৰিলে মই চেষ্টা কৰি চাব পাৰোঁ। পাৰ্চীজনে মৰ্মান্তিক দুখ পালে। আপোনাৰ ওচৰত মই স্বীকাৰ কৰাটো যথেষ্ট নহয় জানো, এইবুলি তেওঁ মাত লগালে। তুমি মোৰতো অন্যায় কৰা নাই, তুমি যে গভৰ্ণমেণ্টৰ লোকচান কৰিছা, মোৰ ওচৰত দোষ স্বীকাৰ কৰিলে কেনেকৈ যথেষ্ট হ'ব, এইবুলি মই ক'লোঁ। আপুনি যি পৰামৰ্শ দিয়ে মই তাকেই কৰিম, কিন্তু আপুনি মোৰ পুৰণি উকিল অমুকৰ লগত পৰামৰ্শ নকৰেনে, তেওঁতো এজন বন্ধু, এইবুলি পাৰ্চী ৰুস্তমজীয়ে সুধিলে। এতিয়া অনুসন্ধানত প্ৰকাশ হ'ল যে চৰকাৰক ডিউটি নিদিয়াকৈ চুৰ কৰি মাল আমদানি কৰা কাৰবাৰ কিছুদিনৰে পৰাই তেওঁ চলাই আহিছে, কিন্তু যিটোৰ বাবে ধৰা পৰিছে তাত সামান্য ডিউটি। আমি দুয়ো সেই পুৰণি উকিল বন্ধুজনৰ ওচৰলৈ গ'লোঁ। তেওঁ কাগজ পত্ৰবোৰ পঢ়ি পঢ়ি চাই ক'লে, এই মোকৰ্দমাটো জুৰিয়ে বিচাৰ কৰিব আৰু নেতালৰ জুৰিয়ে কেতিয়াও ভাৰতীয়ক খালাচ নিদিয়ে, কিন্তু মই আশা এৰি নিদিওঁ। এই উকিল বন্ধুজনক সিমান ঘনিষ্ঠভাৱে চিনি পোৱা নাছিলোঁ। পাৰ্চী ৰুস্তমজীয়ে ঘপৰাই মাত লগাই ক'লে, আপোনাক ধন্যবাদ দিছোঁ, কিন্তু মই গান্ধীৰ পৰামৰ্শমতেহে চলিম। অৱশ্যে আপুনি যেতিয়া প্ৰয়োজন দেখে তেতিয়া তেওঁক পৰামৰ্শ দিব। তেওঁৰ কথাষাৰ এইদৰে তল পেলাই আমি দুয়ো ৰুস্তমজীৰ দোকানলৈ গ'লোঁ আৰু এতিয়া মোৰ মত বুজাই তেওঁক ক'লোঁ, এইটো মোকৰ্দমা আদালতলৈ যাব বুলি মোৰ বিশ্বাস নহয়। তোমাৰ ওপৰত মোকৰ্দমা কৰা নকৰা সকলো কাষ্টম অফিচাৰৰ ওপৰত, আৰু তেওঁ এটৰ্নি জেনেৰেলৰ পৰামৰ্শমতে চলিব। মই দুয়োকো লগ পাবলৈ সাজু আছো।

0: তেওঁলোকে ইয়াৰ বাবে যিটো নিৰ্ধাৰণ কৰে তাকেই তোমাক দিবলৈকে কওঁ আৰু যিমান সম্ভৱ তেওঁলোক মোৰ কথাত মান্তি হ'ব। কিন্তু তেওঁলোক মান্তি নহ'লে জেললৈ যাবলৈ তুমি সাজু হ'ব লাগিব। জগৰ কৰাতকৈ জেললৈ যোৱাটো সিমান লাজৰ কথা নহয় বুলি মই ভাবোঁ। লাজৰ কামটো কৰা হ'লেই এতিয়া কাৰাদণ্ড হলে তাক প্ৰায়চিত্ত বুলি ধৰি ল'বা। প্ৰকৃত প্ৰায়চিত্ত হ'ব ভৱিষ্যতলৈ ডিউটি নিদিয়াকৈ মাল আমদানি নকৰোঁ বুলি দৃঢ় সংকল্প কৰাটোৱেই। পাৰ্চি ৰুস্তমজীয়ে মোৰ এই কথাবিলাক ভালভাৱে ল'লে বুলি মোৰ মনত নাই। তেওঁ হাঁহিয়াল লোক আছিল, কিন্তু অলপ পৰলৈ তেওঁৰ সাহৰ অভাৱ হ'ল। তেওঁৰ নাম আৰু যশ আজি বিপন্ন। ইয়াৰ যত্ন আৰু পৰিশ্ৰম কৰি ব্যৱসায়ত যিটো সুনাম উপাৰ্জন কৰিছিল সেইখিনি কালিলৈ ধ্বংস হলে তেওঁৰ কি অৱস্থা হ'ব? তেওঁ ক'লে, মইতো আপোনাক কৈছোঁ যে মই নিজক সম্পূৰ্ণৰূপে আপোনাৰ হাতত গতাই দিছোঁ, আপুনি যিহকে ইচ্ছা তাকেই কৰিব পাৰে। অন্যৰ মন ঘূৰাবলৈ মোৰ যিমান ক্ষমতা আছিল মই সকলো এই কথাত লগালোঁ। মই কাষ্টমছ অফিচাৰজনৰ লগত দেখা সাক্ষাৎ কৰি সকলো কথা খোলোচাকৈ ক'লোঁ। সকলো বহীপত্ৰ তেওঁৰ হাতত গতাই দিম বুলিও তেওঁক অংগীকাৰ কৰিলোঁ আৰু অনুতপ্ত পাৰ্চি ৰুস্তমজীৰ মনৰ বেজাৰৰ কথা সকলো ক'লোঁ। তেওঁ ক'লে, মই বুঢ়া পাৰ্চিজনক বৰ ভাল পাওঁ, তেওঁ যে এইদৰে মূৰ্খামি কৰিলে তাৰ বাবে মই বৰ বেজাৰ পাইছোঁ। মোৰ কৰ্তব্য কি আপুনি জানেই, মই এটৰ্নি জেনেৰেলৰ কথামতে চলিব লাগিব আৰু সেইবাবে তেওঁক বুজাই বঢ়াই ঠিক কৰিবলৈকে আপোনাক কওঁ। মই ক'লোঁ, আপুনি তেওঁক আদালতলৈ নিবলৈ টানি নধৰিলেই মই আপোনাৰ ওচৰত কৃতজ্ঞ থাকিম। তেওঁক এইদৰে প্ৰতিজ্ঞা কৰাই মই এটৰ্নি জেনেৰেলৰ লগত দেখা কৰি চিঠি লেখাত লাগিলোঁ। এই মোকৰ্দমাটো লৈয়ে নে আন কোনো মোকৰ্দমালৈ মোৰ মনত নাই। তেওঁ মোৰ নেৰানেপৰা স্বভাৱ আৰু স্পষ্টবাদিতা দেখি এইদৰে কৈছিল, দেখিছোঁ আপোনাক কোনো কথাত নোৱাৰোঁ বুলি ওলোটাই পঠাব নোৱাৰি। পাৰ্চি ৰুস্তমজীৰ মোকৰ্দমা মিটমাত হ'ল। যিমানখিনি টকাৰ কৰ্ণি দিয়াকৈ তেওঁ মাল চুৰ কৰি আনিছে বুলি স্বীকাৰ কৰিছিল তাৰ দুগুণ তেওঁৰ ওপৰত জৰিমনা হ'ল। এই মোকৰ্দমাৰ সকলো কথা এখন কাগজত লিখি তেওঁ অফিচত সতী সন্ততি লৈ সোঁৱৰণি হিচাপে আঁৰি থৈ দিছিল। ৰুস্তমজীৰ বন্ধুসকলে ক'লে যে এই সাময়িক অনুতাপ দেখি আপুনি ভুল নাযাব। ৰুস্তমজীক এই কথাষাৰ কোলত তেওঁ ক'লে, আপোনাক প্ৰতাৰণা কৰা হলে মোৰ কি অৱস্থা হ'লহেঁতেন?
1: মহাত্মা গান্ধী মোৰ সত্য অন্বেষণৰ কাহিনীৰ এটা অধ্যায়ৰ পাঠ শুনিলে। ইয়াৰ লগে লগে আজি গান্ধী প্ৰসংগ অনুষ্ঠানটি ইমানতে অন্ত পৰিল।

গান্ধী প্ৰসংগ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো লতা মংগেশকাৰৰ কণ্ঠত এটি ভজন।

লতা মঙ্গেশকাৰৰ কণ্ঠত ভজন্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো আপুনি শুনিব পাৰে। অনুষ্ঠান পৰিস্থিতি।

আজি নিশা 9:30 বজাত জীৱনৰ দিশবাণী অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ, গৱেষক, লেখক ডক্টৰ বিজয় কৃষ্ণ দেৱশৰ্মাৰ অনাতাঁৰ আত্মজীৱনীৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব। সাক্ষাৎগ্ৰহণ অৱনী কুমাৰ ভাগৱতীৰ, প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ।

আজি নিশা 10 বজাত গীতৰ নেপথ্যৰ ভূপেন হাজৰিকা শীৰ্ষক এখনি আলেখ্য শুনিবলৈ পাব। ৰচনা হামান আলীৰ, আঁত ধৰিছে পৰিণীতা শইকীয়া আৰু ঋতুপৰ্ণ দাসে। পুৱা 9:20 প্ৰভাতী তৰংগ আগবঢ়াব ইন্দ্ৰজিৎ দাসে। আজিৰ বিষয় শিশুৰ দাঁতৰ সমস্যা আৰু যত্ন।

স্টুডিওত উপস্থিত থাকিব চিকিৎসক জিষ্ণু কিংকৰ গোস্বামী। দিনৰ 12:30 বজাত আইডিঅ'ৰ বুলনি অনুষ্ঠানত সৃষ্টি শিতানত প্ৰীতি বৰাৰ গল্প আৰু সুৰক্ষিণা ভূঞাৰ কবিতা শুনিবলৈ পাব। 11:30 বজাত আমাৰ যুৱমণিৰ পৰা অনুষ্ঠানত এখনি আলেখ্য বৰষুণ। আগবঢ়াব ঝৰ্ণা ভৰালী আৰু প্ৰাণজিত প্ৰীতম কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বিয়লি 5:45 বজাত বিদ্যাৰ্থীৰ অনুষ্ঠানত দশমমানৰ বাবে সমাজ বিজ্ঞানৰ পাঠ, ভাৰতীয় গণতন্ত্ৰৰ দ্বিতীয় খণ্ড, যুগুতাই আগবঢ়াব জলি বৰঠাকুৰে। আজি সন্ধিয়া 6:10 বজাত কৃষি জগত অনুষ্ঠানত জলবায়ু পৰিৱৰ্তনৰ বাবে ৰেচম শিল্পই মুখামুখি হোৱা প্ৰত্যাহ্বান, এই বিষয়ে আলোচনাত ভাগ ল'ব বিদ্যুৎ নাথ চৌধুৰী আৰু আতাউর ৰহমানে, আঠ ধৰিব ডক্টৰ মহানন্দ চুতীয়াই, প্ৰযোজনা উৎপল বৰাৰ। সাড়ে 7 বজাত ফিফা ৱৰ্ল্ড কাপ 2026 দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 8:02 বজাৰ উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাঞ্চৈ ধাৰাবাহিক পাঠৰ ষষ্ঠ খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

0: পুৱা 9:15 জিলাৰ ৰেহৰূপ, 10:30 প্ৰযোজিত অনুষ্ঠান উমং, 11:05 পৰাগমালা লাইভ, 12:15 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান, দিনৰ 1:10 আৰু সন্ধিয়া 7:45 দীনবন্ধু চহৰীয়াৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব, 1:20 নৰেন পাঠক আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি। ১:35 দীপক বৰুৱাৰ বেহেলা বাদন, 1:50 কণিকা বুজৰ বৰুৱাৰ কণ্ঠৰ লোকগীত, 8:00 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান। ৫:25 সংস্কৃত ভাষা শিক্ষাৰ পাঠ আগবঢ়াব মৈত্ৰী বৰাই, 6:40 জ্যোৎস্না বেগম আৰু সংগীসকলৰ কণ্ঠত জিকিৰ শুনিবলৈ পাব, 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত প্ৰবীণ ৰাভা আৰু সংগীসকলৰ কণ্ঠত ৰাভা গীত শুনিবলৈ পাব, 9:30 চিত্ৰগীত। অনুষ্ঠান পরিস্থিতি ইমানে।
1: মন কি বাত হ্যাঁ জন জন কি সভি কি কুছ আপনি সি সংঘর্ষো কে কুছ কিসসে কাহানি কুছ সফলতাও কি অনকহি বিরাসত কি উম্মীদে নয়ে ভারত কি মহিনে কে আখরি রবিবার কা রহতা হে

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 বজাৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনালোঁ।

0: এইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
2: নিচাকাৰী ঔষধ সেৱনৰ পৰা মুক্ত হৈ থকাৰ প্ৰয়োজন। নিচাকাৰী ঔষধৰ আসক্তি বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে এক ভয়াৱহ সমস্যা হিচাপে পৰিগণিত হৈছে। প্ৰথম অৱস্থাত বিশ্বৰ উন্নত দেশবিলাকত নিচাকাৰী ঔষধৰ আসক্তি প্ৰচুৰ আছিল, পিছলৈ ই অনুন্নত দেশ আৰু উন্নয়নশীল দেশসমূহলৈ বিয়পি পৰে। 1964 চনত বিশ্ব স্বাস্থ্য সংস্থাই মন্তব্য কৰে যে আসক্তি শব্দটো বিজ্ঞানসন্মত নহয়, গতিকে তাৰ সলনি তেওঁলোকে নিচাযুক্ত দ্ৰব্যৰ নিৰ্ভৰতা শব্দকেইটাত সন্মতি দিয়ে। তথাপিও আসক্তি শব্দৰ ব্যৱহাৰ চিকিৎসা বিজ্ঞান আৰু বিজ্ঞান সাহিত্যৰ পৰা নোহোৱা হৈ যোৱা নাই। নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ কথাটোৱে অসংগত উপায়েৰে তেনে ঔষধৰ অপব্যৱহাৰ বুজায় যিয়ে বহল অৰ্থত শৰীৰৰ ক্ষতি কৰে। এই ক্ষতি কেইবাটাও কাৰণত হ'ব পাৰে। বাৰে বাৰে এনে ঔষধ ব্যৱহাৰ কৰাৰ ফলত এজন মানুহে নিজৰ কৰ্মক্ষেত্ৰত, ঘৰত নিজৰ দায়িত্ব সুকলমে পালন নকৰাৰ কাৰণ হ'ব পাৰে। ই শাৰীৰিক ক্ষতি কৰিব পাৰে। এই বদভ্যাসৰ বাবে মানুহজন আইনৰ দ্বাৰা দণ্ডিতও হ'ব পাৰে। কিন্তু মানুহে এই নিচাকাৰী দ্ৰব্যসমূহ সেৱন কৰে কিয়, তাৰ সঠিক উত্তৰ এতিয়ালৈকে কোনেও উলিয়াব পৰা নাই। এই বিষয়ে কৰা প্ৰায়ভাগ

0: গৱেষণাই কয় যে ইয়াৰ ক্ৰমবৰ্ধমান প্ৰসাৰত বহুতো কাৰক গোট খাই আছে। সুৰাৰ প্ৰতি আসক্তি থকা মানুহৰ ক্ষেত্ৰত কৰা গৱেষণাৰ ফলত এইটো প্ৰমাণ হৈছে যে বংশগতি কাৰকে সুৰাসক্ত লোকৰ জন্মত এক উল্লেখনীয় ভূমিকা পালন কৰে। সুৰাসক্ত পিতৃ মাতৃৰ ল'ৰা ছোৱালী সুৰাৰ প্ৰতি চাৰিগুণ বেছিকৈ আসক্ত হয়। এই বৰ্ধিত হাৰ ছোৱালীতকৈ ল'ৰাৰ ক্ষেত্ৰত বেছি দেখা যায়। কিছুমান মানুহ স্বভাৱতে নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্ত হোৱা দেখা যায়। এইবিলাক মানুহ উদ্বেগপ্ৰৱণ, বিষাদগ্ৰস্ত, আৱেগিক, অস্থিৰ, কোনো এটা কামতে ধীৰ স্থিৰভাৱে লাগি থাকিব নোৱাৰা, প্ৰতিশোধপৰায়ণ, খঙাল আৰু আত্মনিয়ন্ত্ৰণহীন হয়। পৰনিৰ্ভৰশীলতা, অবাধ স্বাধীনতা, হীনমান্যতা আদি নিচাযুক্ত দ্ৰব্য সেৱনৰ উল্লেখনীয় কাৰণ। সন্তানৰ ক্ষেত্ৰত পিতৃ মাতৃয়ে কি দিছে, তাতকৈ কি দেখুৱাইছে, সেইটোহে বেছি গুৰুত্বপূৰ্ণ কথা। যিবিলাক শিশুৰ পিতৃ মাতৃয়ে শাসনত শিথিল, ব্যৱহাৰত অসামাজিক আৰু অপৰাধপ্ৰৱণ হয়, সুৰা আৰু নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ কৰে, তেওঁলোকে আত্মভূমিকা পালনত ব্যৰ্থ হয়। ফলত পিতৃ মাতৃ আৰু সন্তানৰ মাজত স্বাভাৱিক সম্পৰ্ক ব্যাহত হয় আৰু পৰিয়ালৰ আত্মিক বান্ধোন দুৰ্বল হৈ পৰে। এনেকুৱা পৰিয়ালৰ শিশুবোৰ ঔষধ আৰু অপৰাধ প্ৰৱণতাৰ প্ৰতি অতি সোনকালে আকৃষ্ট হোৱা দেখা যায়। কৈশোৰ আৰু যৌৱনত ল'ৰা ছোৱালীয়ে বেছিভাগ সময় স্কুলতে অতিবাহিত কৰে। ঘৰুৱা পৰিৱেশ স্বাস্থ্যকৰ নহ'লে এই শিশুবোৰ স্কুলত আনৰ লগত সহজ হ'ব নোৱাৰে, আনৰ লগত যুক্তিতৰ্ক বা পঢ়া শুনাত তাল মিলাব নোৱাৰে। শ্ৰেণীত পিছপৰা স্বভাৱে সিহঁতৰ মাজত হীনমান্যতা, স্কুল ক্ষতি বা নিচাযুক্ত দ্ৰব্যৰ প্ৰতি সহজে আসক্তি প্ৰকাশ কৰে। সমনীয়াৰ হেঁচা, আনন্দবিলাস আৰু কৌতূহল ছাত্ৰ ছাত্ৰীৰ মাজত নিচাসক্ত হোৱাৰ প্ৰধান কাৰণ বুলি ধৰা হয়। যিবিলাক ডেকা গাভৰুৱে নিজৰ ঘৰখনতকৈ বন্ধু বান্ধৱৰ মূল্যক বা তেওঁলোকৰ পৰিয়ালক বেছি গুৰুত্ব দিয়ে, তেনেকুৱা শিশু নিচাযুক্ত দ্ৰব্যৰ কবলত বেছিকৈ পৰা দেখা যায়। যিবিলাক কিশোৰ কিশোৰীয়ে নিজকে সমনীয়াৰ চকুত নপৰা বুলি ভাবে, সেইবিলাক শিশু নিজকে ধুনীয়া বা চকুত পৰা বুলি ভবা শিশুসকলতকৈ চাৰিগুণ বেছি নিচাকাৰী ঔষধৰ প্ৰতি আসক্ত হয়। নিচাযুক্ত দ্ৰব্য সেৱন কৰা মানুহজনৰ ওপৰত তেওঁ বাস কৰা সমাজখনৰ এক প্ৰভাৱশালী ভূমিকা থাকে। তদুপৰি নিচাকাৰী দ্ৰব্যবিধ সেই ঠাইত সহজলভ্য হয়নে নহয়, সেইটো নিচাসক্ত হোৱাৰ শক্তিশালী কাৰক। ভাৰতত 1985 চনৰ 14 নৱেম্বৰৰ পৰা নিচাযুক্ত দ্ৰব্যৰ প্ৰধান বিধায়কখন দ্য নাৰ্কটিক ড্ৰাগছ এণ্ড ছাইকিউৰিটিক ছাবষ্টেন্সেছ NDPS এক্ট 1985 আইনত পৰিণত হয়। ফাৰ্মাচীত বিক্ৰী কৰা ঔষধ আৰু চিকিৎসাৰ নামত ব্যৱহাৰ কৰা দৰৱকো এই আইনখনে সামৰি লৈছে। এই আইনৰ মতে গৱেষণা আৰু চিকিৎসাৰ বাহিৰে নাৰ্কটিক আৰু ছাইক'ট্ৰপিক ড্ৰাগছ ব্যৱহাৰ কৰা আইনমতে দণ্ডনীয়।
1: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰভাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালি হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব।

0: প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, 1st ফ্ল'ৰ, হেড অফিচ HB ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: নিয়োগ বাতৰি শুনিলে যুগুতাই আগবঢ়ালে উৎপল বৰাই।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিচিলিৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ দেশখনলৈ যাব। উত্তৰাখণ্ডৰ লিপুলেখ পাছেৰে প্ৰায় 6 বছৰৰ বিৰতিৰ মূৰত ভাৰত আৰু চীনৰ মাজত আজি সীমান্ত বাণিজ্য পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষাৰ্থীসকলৰ বাবে NEET UG 2026 পুনৰ পৰীক্ষাৰ প্ৰাৰম্ভিক উত্তৰসূচীৰ প্ৰত্যাহ্বান জনোৱাৰ বাবে বিশেষ উইণ্ড' মুকলি কৰিছে। ভেনিজুৱেলাৰ ইয়াৰাকুই প্ৰদেশৰ য়ুমাৰে চহৰত অহা কেইবাটাও ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 188লৈ বৃদ্ধি পাইছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আইভৰি কষ্টে কাৰাকাওক 2-0 গ'লত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ 3-দিনীয়া ভ্ৰমণসূচীৰে ছিচিলিলৈ যাব। তেওঁ দেশখনৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী উদযাপন সমাৰোহত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী মোদীয়ে 2015 চনত শেষৰবাৰৰ বাবে ছিচিলিলৈ গৈছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কয় যে নৌসেনাৰ 2খন জাহাজ আৰু ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ এটা দলেও ৰাষ্ট্ৰীয় দিৱসৰ এই অনুষ্ঠানত অংশ ল'ব। এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোদীয়ে ছিচিলিৰ ৰাষ্ট্ৰপতি ডঃ পাট্ৰিক হাৰ্মনীৰ সৈতে বৈঠকত মিলিত হ'ব। এই বৈঠকত নেতা দুগৰাকীয়ে 2খন দেশৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ আটাইবোৰ দিশৰ পৰ্যালোচনা কৰিব আৰু পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনৰ সংসদতো ভাষণ দিব আৰু তাত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলৰ

সৈতে মত বিনিময় কৰিব। এই ভ্ৰমণে ভাৰত আৰু ছিচিলিৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰি তুলিব। উত্তৰাখণ্ডৰ লিপুলেখ পাছেৰে প্ৰায় ছবছৰৰ বিৰতিৰ মূৰত ভাৰত আৰু চীনৰ মাজত আজি সীমান্ত বাণিজ্য পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। পিথোৰাগড় জিলাৰ ধাৰচুলা প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি ভাৰতীয় ব্যৱসায়ীৰ প্ৰথমটো দল আজি তিব্বতৰ তাকলাকোট বজাৰ অভিমুখে ৰাওনা হ'ব। ধাৰচুলা মহকুমা দণ্ডাধীশ আৰু বাণিজ্য বিষয়া আশীষ যোশীয়ে জনোৱা মতে প্ৰথমটো দলত 17 ব্যৱসায়ী আৰু 9 সহযোগীকে ধৰি মুঠ 26 বাণিজ্য অনুমতি পত্ৰ প্ৰদান কৰা হৈছে। বাণিজ্য নিয়াৰিকৈ পৰিচালনা কৰাটো নিশ্চিত কৰাৰ বাবে গুঞ্জিত এটা সীমা শুল্ক কাৰ্যালয় স্থাপন কৰা হৈছে। বাণিজ্য অনুমতি পত্ৰৰ বাবে শতাধিক ব্যৱসায়ীয়ে আবেদন জনাইছিল বুলি উল্লেখ কৰি শ্ৰীযোশীয়ে দ্বিতীয় পৰ্যায়ত 25 ব্যৱসায়ীক অনুমতি পত্ৰ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে 2020 কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু চীনৰ মাজৰ সীমান্ত বাণিজ্য বাতিল কৰা হৈছিল। দেশ দুখনৰ মাজৰ এই বাণিজ্য ব্যৱস্থাৰ পুনৰ মুকলিক লৈ সীমান্ত অঞ্চলৰ ব্যৱসায়ী তথা স্থানীয় লোকসকলে আনন্দ প্ৰকাশ কৰিছে। ৰন্ধন গেছৰ গ্ৰাহকসকললৈ সকাহ প্ৰদান কৰি চৰকাৰে ঔদ্যোগিক আৰু বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ যোগানৰ ক্ষেত্ৰত থকা সকলো খণ্ডভিত্তিক নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে আৰু যোগান পশ্চিম এছিয়াৰ সংকটৰ পূৰ্বৰ পৰ্যায়লৈ লৈ গৈছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে কালি এটা বিবৃতিযোগে কয় যে সংকটৰ আৰম্ভণিতে স্থগিত ৰখা টেংকাৰেৰে যোগান ধৰা এল পি জিৰ যোগানো সংকটৰ পূৰ্বৰ পৰ্যায়ৰ 50% বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত বাণিজ্যিক আৰু ঔদ্যোগিক গ্ৰাহকসকলে যথেষ্ট সকাহ লাভ কৰিছে। এল পি জি যোগান ব্যৱস্থাৰ শেহতীয়া উন্নতিৰ পিছতেই গেছৰ যোগান বৃদ্ধি কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এ পৰীক্ষাৰ্থীসকলৰ বাবে নীট ইউ জি 2026 পুনৰ পৰীক্ষাৰ প্ৰাৰম্ভিক উত্তৰসূচীৰ প্ৰত্যাহ্বান জনাব পৰাকৈ এটা বিশেষ উইণ্ডো মুকলি কৰিছে। চিকিৎসা মহাবিদ্যালয়সমূহত নামভৰ্তিৰ বাবে যোৱা 21 এই পৰীক্ষা অনুষ্ঠিত হৈছিল। প্ৰাৰম্ভিক উত্তৰসূচী এতিয়া www.neet.nta.in উপলভ্য হৈছে বুলি এন টি এ সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। শিক্ষাৰ্থীসকলে 28 পৰ্যন্ত প্ৰতিটো প্ৰশ্নৰ বাবদ 200 মাচুল দি তেওঁলোকৰ প্ৰত্যাহ্বানসমূহ দাখিল কৰিব পাৰিব। প্ৰত্যাহ্বানসমূহ স্বীকৃত হলে এই মাচুল পুনৰ ঘূৰাই দিয়া হ'ব। এন টি এই পুনৰ পৰীক্ষা দিয়া শিক্ষাৰ্থীসকলৰ মাচুল উভতাই দিয়াৰ বাবে নিজৰ বেংক একাউণ্টৰ সবিশেষ দাখিল কৰাৰ বাবেও এটা পৰ্টেল মুকলি কৰিছে। অহা 30 শিক্ষাৰ্থীসকলে বেংকৰ সবিশেষ পৰ্টেলত দাখিল কৰিব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ বিশেষ বিত্তীয় অধিবক্তা তথা নেডাৰলেণ্ডৰ ৰাণী মেক্সিমাক সাক্ষাৎ কৰে। সংবাদ মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে এই সাক্ষাতৰ সময়ত দুয়োগৰাকী নেতাই ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আধাৰিত আন্দোলনে কিদৰে জনসাধাৰণক সবল কৰাৰ লগতে জীৱন যাত্ৰা সহজ কৰি তুলিছে আৰু বিত্তীয় সেৱাসমূহ সহজলভ্য আৰু সুগম কৰি তুলিছে সেই সম্পৰ্কে আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বৰ অংশীদাৰ দেশসমূহৰ সৈতে নিজৰ অভিজ্ঞতা ভগাই লোৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও দোহাৰে। ভেনিজুৱেলাৰ ইয়াৰাকুই প্ৰদেশৰ য়ুমাৰে চহৰত অহা কেইবাটাও ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 188 বৃদ্ধি পাইছে। ভূমিকম্পত 1520 অধিক লোক আহত হৈছে। 200 অধিক লোক এতিয়াও ধবংসস্তূপত আবদ্ধ হৈ আছে বুলি আশংকা কৰা হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে কৈছে যে কমেও 2927 পৰিয়াল ভূমিকম্পত গৃহহীন হৈছে। আমেৰিকাৰ ভূতাত্বিক জৰীপ সংস্থাই প্ৰকাশ কৰা অনুসৰি কালি পুৱা য়ুমান চহৰত 7.5 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণিত মাত্ৰ 39 পূৰ্বে ভেনিজুৱেলাৰ ছান ফেলিপেত 7.2 প্ৰাবল্যৰ আন এটা বৃহৎ ভূমিকম্পই জোকাৰি যায়। ভূমিকম্পত ভালেসংখ্যক অট্টালিকা ধবংসস্তূপত পৰিণত হয়। অগাপিচাকৈ অহা এই বিধ্বংসী ভূমিকম্পৰ পাছতে ৰাষ্ট্ৰপতি ৰড্ৰিগেজে দেশখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বিদ্যালয়ৰ পাঠদানৰ লগতে অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে সকলো কাম কাজ বাতিল কৰা বুলি ঘোষণা কৰে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত কৰ্তৃপক্ষই উদ্ধাৰ অব্যাহত ৰাখিছে। বিভিন্ন দেশৰ নেতাসকলে ভেনিজুৱেলাৰ এই বিপদৰ সময়ত সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে সহায়ৰ হাত আগবঢ়াইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভূমিকম্পত হোৱা ক্ষয় ক্ষতিক লৈ দুখ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভেনিজুৱেলাৰ চৰকাৰ তথা জনসাধাৰণলৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। শ্ৰীমোদীয়ে দেশখনৰ এই দুৰ্যোগৰ সময়ত যাৱতীয় সকলো সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছে যে তেওঁৰ চৰকাৰে ভেনিজুৱেলাৰ উদ্ধাৰ

0: আৰু সাহায্য অভিযানৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্ট সংস্থাক ইতিমধ্যে নিৰ্দেশ দিছে। স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰো ছেঞ্চেছ, মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লোডিয়া শ্বেইনবমৰ লগতে কেইবাখনো দেশৰ মুৰববীয়ে ভেনিজুৱেলাৰ এই সংকটৰ সময়ত সহায়ৰ হাত আগবঢ়ায়। উত্তৰ প্ৰদেশ চৰকাৰে ৰাম জন্মভূমি তীৰ্থস্থানৰ প্ৰণামী চুৰি গোচৰত প্ৰথমখন এজাহাৰত দাখিল হোৱা আঠজন অভিযুক্ত আৰু আন কেইবাগৰাকীও লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশত গঠিত বিশেষ তদন্তকাৰী গোটৰ পৰামৰ্শৰ ভিত্তিত এই এজাহাৰখন দাখিল কৰা হয়। ন্যাসৰ সদস্য কৃষ্ণমোহনৰ লিখিত অভিযোগৰ ভিত্তিত শ্ৰীৰাম জন্মভূমি আৰক্ষী থানাত এই সন্দৰ্ভত গোচৰ ৰুজু কৰা হয়। এই এজাহাৰত অবিনাশ শুক্লা, অনুকল্প মিশ্ৰ, লৱকুশ মিশ্ৰ, মনীষ কুমাৰ যাদৱ, কৰুণেশ পাণ্ডে, ৰামশংকৰ মিশ্ৰ, শ্ৰীৰামশংকৰ যাদৱ ওৰফে টিন্নু, সুভাষ শ্ৰীবাস্তৱৰ লগতে অন্যান্য কেইবাগৰাকীৰো নাম উল্লেখ কৰা হৈছে। অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছে। বিশেষ তদন্তকাৰী গোটৰ নেতৃত্বত থকা লক্ষ্ণৌৰ মাণ্ডলিক আয়ুক্ত বিজয় বিশ্বাসপন্তে যোৱা মঙলবাৰে বিষয়টো সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ প্ৰদানেৰে চৰকাৰৰ ওচৰত প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰিছিল। শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসে লাভ কৰা প্ৰণামী চুৰিৰ অভিযোগৰ পাছতে এই ঘটনা পোহৰলৈ আহে। ন্যাসে মুখ্যমন্ত্ৰীক এই গোচৰৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী গোট গঠনৰ বাবে আহ্বান জনায়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আইভৰি কোষ্টে কাৰাকাৱক ফিলাডেলফিয়াত অনুষ্ঠিত গ্ৰুপ ইৰ এখন খেলত 2-0 গলৰ ব্যৱধানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। নিকোলাছ পেপে দলটোৰ হৈ 2 গল দিয়ে। আইভৰি কোষ্টে গ্ৰুপ ইৰ পইণ্টালিকাত 6 পইণ্ট লাভ কৰে। নিউজাৰ্চিত অনুষ্ঠিত আন এখন খেলত ইকুৱেডৰে জাৰ্মানীক 2-1 গলত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই দক্ষিণ কোৰিয়াক 1-0 গলত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে নক আউট পৰ্যায়লৈ অগ্ৰসৰ হয়। ভাৰত আৰু আয়াৰলেণ্ডৰ মাজৰ দুখনীয়া টি-20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বেলফাষ্টত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 6 বজাত আৰম্ভ হ'ব। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল দেওবাৰে খেলোৱা হ'ব। ইয়াৰ পিছত শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন ভাৰতীয় দলটো 1 জুলাইত আৰম্ভ হ'বলগীয়া 5খনীয়া টি-20 শৃংখলাত অংশগ্ৰহণ কৰাৰ বাবে ইংলেণ্ডলৈ যাব। টি-20 শৃংখলাৰ পাছত ভাৰত 3খনীয়া এদিনীয়া শৃংখলাত অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিচিলিৰ ৰাষ্ট্ৰ দিৱসৰ সোণালী জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ দেশখনলৈ যাব। উত্তৰাখণ্ডৰ লিপুলেখ পাছেৰে প্ৰায় 6 বছৰৰ বিৰতিৰ মূৰত ভাৰত আৰু চীনৰ মাজত আজি সীমান্ত বাণিজ্য পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষাৰ্থীসকলৰ বাবে নীট UG 2026 পুনৰ পৰীক্ষাৰ প্ৰাৰম্ভিক উত্তৰসূচীৰ প্ৰত্যাহ জনাবৰ বাবে বিশেষ উইণ্ড' মুকলি কৰিছে। ভেনিজুৱেলাৰ ইয়াৰাকুই প্ৰদেশৰ য়ুমাৰে চহৰত অহা কেইবাটাও ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 188লৈ বৃদ্ধি পাইছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আইভৰি কোষ্টে কাৰাকাৱক 2-0 গলত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55
1: আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্তই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।
2: সুপ্ৰভাত প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো আজি পুৱা। আজি শুকুৰবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 11 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 26 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ দ্বাদশী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:36:14 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 6:15:25।

আমি যাক সৃষ্টি কৰিব নোৱাৰো তাক ধ্বংস কৰাৰ অধিকাৰো আমাৰ নাই, কথাষাৰ কৈছিল গুৰু নানকে। নাট্যকাৰ, অভিনেতা, নাট পৰিচালক সত্যপ্ৰসাদ বৰুৱা। প্ৰায় 20 মৌলিক নাটক, শিশু ৰচনা, অনুবাদ নাটক আদিৰ জৰিয়তে অসমীয়া নাট্য সাহিত্যৰ ভঁৰাল চহকী কৰিছিল সত্যপ্ৰসাদ বৰুৱাই। 1938 কটন কলেজৰ পৰা অৰ্থনীতিত অনাৰ্চসহ স্নাতক ডিগ্ৰী লাভ কৰে

সত্যপ্ৰসাদ বৰুৱাই। ইয়াৰ পিছত ওকালতি শিক্ষা গ্ৰহণ কৰে। 1948 চনত সত্যপ্ৰসাদ বৰুৱাই আকাশবাণীত অনুষ্ঠান কাৰ্যবাহী হিচাপে প্ৰথমে চৰকাৰী চাকৰিত যোগ দিয়ে। 1965 চনলৈকে ৰেডিঅ'ত কাম কৰি সেই বছৰতে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ যুটীয়া সঞ্চালক ৰূপে যোগদান কৰি 1970 চনত বিভাগটোৰ সঞ্চালক হয়। 1972 চনত সাংস্কৃতিক সঞ্চালকালয়ৰ প্ৰতিষ্ঠাপক সঞ্চালক ৰূপে দায়িত্ব গ্ৰহণ কৰি 1974 চনত চাকৰিৰ পৰা অৱসৰ লয়। গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা সত্যপ্ৰসাদ বৰুৱাই অসমীয়া ৰক্ষণশীল সমাজত নাৰীক পুৰুষৰ লগত অভিনয় কৰোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। সত্যপ্ৰসাদ বৰুৱাই লিখা ধৰালৈ যিদিনা নামিব সৰগ নাটকখন আছিল আকাশবাণীযোগে প্ৰচাৰ হোৱা প্ৰথম অসমীয়া অনাতাঁৰ নাটক। সত্যপ্ৰসাদ বৰুৱাই 1986 চনত সংগীত নাটক একাডেমী বঁটা আৰু 1993 চনত অসম চৰকাৰৰ শংকৰদেৱ বঁটা লাভ কৰিছিল। প্ৰায় 6টা দশক ধৰি অসমৰ নাট্য জগতৰ সৈতে নিবিড়ভাৱে জড়িত সত্যপ্ৰসাদ বৰুৱাৰ মৃত্যু হয় 2001 চনৰ আজিৰ দিনটোতেই। আজি স্মৃতি দিৱসৰ দিনটোত তেখেতে ৰচনা কৰা ধৰালৈ যিদিনা নামিব সৰগ নাটকখনৰ কিয়দংশৰে আমি তেখেতলৈ জনাইছো শ্ৰদ্ধাঞ্জলি।

0: অনিল,
1: আ হাইমিনা,
0: সেই ব্রেকফাস্ট খাই উঠি তহতর কথাকে ভাবি আছিল।
2: শিক্ষা কত আছে খুড়াদ?
0: তই ভিতর লেগে যাসন, তাই সাকে গা ধুব গৈছে।
3: খুড়াদ,
0: হ্যাঁ,
3: আপনার কিতাবখন শেষ হবল আর কিমান বাকি?
0: প্রায় শেষ হয়ে আহিছে। ও, এই তোমাক শেষর সব দেখুয়াই নাই নহয়? অনিল, আই থিঙ্ক দিস ইজ গোয়িং টু বি মাই লাস্ট গ্রেড বুক, বুঝছা? জীবন তো ডাক্তারি করতে গল, দেশ সেবা সাহিত্য সেবা করবলে সময় পালো কোন।
3: ডাক্তারি মাঝে যে জনসেবা করছে সিও তো প্রশংসনীয়।
0: কি ডাক্তারি কথা কইছা অনিল, ভাবিলে দুঃখ লাগে, গাল নু শিয়রি উঠে। একোটা এপিডেমিকত হাজার হাজার লাখে লাখে মানুষ মরে, অথচ তার প্রতিকারের কোনো ব্যবস্থাই করব নি, আর এজন বা দুজনেই বা কি করব? বিদেশী শাসনের হেসাত গোটে জাতিটো একেবারে নিস্তেজ হয়ে পড়ছে, গোটে জাতিটুক জগাই তুলিব লাগিব।
2: অসুখটোকে
0: বহাই তুলিবি অনিল, বলা আমি সেইটো কথালৈকে
2: যাও। সঁচাকৈয়ে শিক্ষা, খুড়ানীৰ অন্তৰত কিবা এটা শক্তি আছে, তেখেতৰ কিতাপবোৰ পঢ়িলে মই একেবাৰে আপোন পাহৰা হৈ যাওঁ।
4: মই হলে বৰ টান পাওঁ দে, গোটেইবোৰ কিতাপেই দীঘল দীঘল লেকচাৰ আৰু বুজিব নোৱাৰা তথ্যৰে ভৰা।
2: তই ভুল বুজিছ শিক্ষা, নৈত যেতিয়া বান আহে তাক ভেটা দি ৰখা টান, মানুহৰ ভিতৰতো কিবা এটা প্ৰেৰণাই ঠাই ল'লে তাৰ প্ৰকাশো হয় বাধা আহে।
4: জানো, দেউতা ইমান লিখা পঢ়া কৰি থকা মই ভালেই নাপাওঁ, এইবোৰৰ কাৰণে মোৰ অসুখটো হ'বলৈ পালে।
2: খুড়াদেৱে দেউতাক কি কৈছে জানো?
4: কি কৈছে?
2: তেখেতৰ হেনো একমাত্ৰ হেঁপাহ নিজৰ আদৰ্শটো তোৰ মাজত ফুটাই তোলা।
4: দেউতাই যিমানেই নকওক, অসাধাৰণ হোৱাৰ স্পৃহা মোৰ নাই ভাই, দৰ্শনৰ ডাঙৰ ডাঙৰ তথ্য মই বুজিও নাপাওঁ আৰু সেই আৰ্হিত নিজৰ জীৱনটো গঢ় লোৱাবও নোৱাৰো। কি হ'ল আঘুনা?
5: আইদেউৰ ল'ৰা এজনে আপোনালৈ এইখন চিঠি দি পঠিয়াইছে।
4: দেখিছো, ইণ্টাৰেষ্টিং লেটাৰ লিখিছে তপন হাজৰিকাই। বাৰু আঘুনা, ল'ৰাজন আছেনে? গ'লো
5: আছে আছে।
4: বাৰু মাতা বুলি ক'ব যা।
2: তোৰ ইণ্টাৰভিউ শেষ কৰ শিক্ষা, মই সেইটো কথাতে কওঁ।
6: আমাৰ অভিলেখাগাৰৰ পৰা সত্যপ্ৰসাদ বৰুৱাই ৰচনা কৰা ধৰালৈ যিদিনা নামিব সৰগ নাটকখনৰ কিয়দংশ শুনিলে। ভাৰতীয় সাহিত্যিক, ঔপন্যাসিক তথা গীতিকাৰ বংকিমচন্দ্ৰ চট্টোপাধ্যায়। বন্দে মাতৰম গীতৰ স্ৰষ্টা বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম হৈছিল 1838 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় সমাজ সংস্কাৰক তথা নাৰী শিক্ষাৰ বাবে মাত মতা সাৰদা মেহতা। নাৰী শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰা সাৰদা মেহতাই একাধিক

শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল। মহাত্মা গান্ধীৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱিত সাৰদা মেহতাই সমাজ সংস্কাৰ, নাৰী শিক্ষাৰ প্ৰসাৰ, নাৰী সবলীকৰণ, জাতিগত বৈষম্য, অস্পৃশ্যতাৰ বিৰুদ্ধে যুঁজ দিছিল। এইগৰাকী সমাজ সংস্কাৰকৰ জন্ম হয় 1882 চনৰ আজিৰ দিনটোতেই। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ, ভাৰতীয় কবি মহেন্দ্ৰ ভাটনাগৰৰ জন্ম হয় 1926 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় ৰাজনীতিক তথা সমাজকৰ্মী অৰুণা ৰায়ৰ জন্ম হৈছিল 1946 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় ফিল্ড হকী খেলুৱৈ মনপ্ৰীত সিঙৰ জন্ম হয় 1992 চনৰ আজিৰ দিনটোতেই। পেৰিছত হেলিকপ্টাৰৰ প্ৰথম সফল মুক্ত উৰণ সম্পন্ন হৈছিল 1935 চনৰ আজিৰ দিনটোতেই। অসমীয়া দৈনিক বাতৰি কাকত নতুন অসমীয়া প্ৰকাশ পাইছিল 1949 চনৰ আজিৰ দিনটোতেই।

0: শৰীৰ আৰু মন সুস্থ কৰি ৰাখিবলৈ যোগৰ গুৰুত্ব, এই সম্পৰ্কে আজি আমাক কৈছে যোগাচাৰ্য নৱজ্যোতি শইকীয়াই।
1: যোগৰ দ্বাৰা আমি শৰীৰ আৰু মনক প্ৰণালীবদ্ধভাৱে প্ৰশিক্ষণ দি শৰীৰ আৰু মনৰ মাজত এক ঐক্য স্থাপন কৰোঁ। যোগে আমাক শিকায় যে শৰীৰ আৰু মনটো বেলেগ বেলেগ নহয়, শৰীৰ আৰু মনটো এটা কইনছৰ মাতটো ইপিঠি আৰু সিপিঠি। আপুনি চাব, যেতিয়া আমি কোনোবা এটা যোগা অভ্যাস কৰোঁ, আসন কৰিব যেতিয়া যাওঁ আমি, তেতিয়া মন কৰিব আপুনি, আমি আসন কৰোঁতে আমি বিভিন্ন ধৰণৰ অংগী ভংগী দিব লাগে শাৰীৰিক, যেতিয়া আমি শাৰীৰিক অংগী ভংগীবোৰ দিওঁ তেতিয়া কি হয়, আমাৰ উশাহ নিশাহৰ ধৰণবোৰ সলনি হৈ যায়। কেতিয়াবা উশাহবোৰ দীঘল হয়, কেতিয়াবা চুটি হয় আৰু কেতিয়াবা ঘন হয়। এই যে উশাহ নিশাহবোৰ চুটি দীঘল ঘন হয়, তেতিয়া আমি মনৰ লগত জড়িত হৈ পৰোঁ আৰু মনৰ লগত জড়িত হোৱাৰ লগে লগে আমাৰ শৰীৰ আৰু মনৰ মাজত এক ঐক্য স্থাপন হয়। আৰু যেতিয়া আমি এই শৰীৰ আৰু মনৰ মাজত ঐক্য স্থাপন কৰোঁ আৰু সেই সময়ত যদি আমি যিকোনো এটা কাম কৰোঁ, সেই কামত আমি কৃতকৃত্য হ'বলৈ সক্ষম হওঁ, তেতিয়া শৰীৰ আৰু মন যেতিয়া এক হ'ব, তেতিয়া আমাৰ ভিতৰৰ সৃষ্টিশীল প্ৰতিভা বিকাশ হয়, সৃজনী শক্তি বাঢ়ি যায়, কৰ্মপটুতা বাঢ়ি যায়, মনোযোগ বাঢ়ি যায়, অৰ্থাৎ আমি সকলো ফালৰ পৰা নিজকে আগুৱাই লৈ যাব পাৰোঁ। আনহাতে আমাৰ যিবোৰ প্ৰাণায়াম আছে, প্ৰাণায়াম মানে আমাৰ যিবোৰ উশাহ নিশাহ লোৱাৰ যিবোৰ পদ্ধতি, বিভিন্ন প্ৰাণায়ামৰ বিভিন্ন বেলেগ বেলেগ ধৰণে আমি উশাহ নিশাহ লোৱাৰ পদ্ধতি আছে আমাৰ, সেই পদ্ধতি আমি প্ৰাণায়াম বুলি কওঁ। প্ৰাণায়াম মানে প্ৰাণ, প্ৰাণায়াম যিটো প্ৰাণ হয়, প্ৰাণ শক্তি, আমাৰ উশাহ নিশাহতে সেই প্ৰাণ শক্তিটো সোমাই আছে। আপুনি মন কৰিব, যেতিয়া আমি আমাৰ খং উঠে তেতিয়া আমাৰ কি হয়, আমাৰ উশাহ নিশাহটো বহুত ঘন হৈ যায়, আৰু যেতিয়া আমি শান্ত অৱস্থাত থাকোঁ তেতিয়া উশাহ নিশাহটো সাধাৰণ হৈ যায়। অৰ্থাৎ আমাৰ মনৰ লগত শৰীৰৰ এটা সম্বন্ধ আছে, গতিকে শৰীৰ আৰু মনটো যেতিয়া একে হ'ব, তেতিয়া আমি যিকোনো এটা কাম কৰিলে সেই কামটো আমি আগুৱাই যাব পাৰিম।
0: আমাৰ সৈতে সেয়া আছিল যোগাচাৰ্য নৱজ্যোতি শইকীয়া। আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ অপব্যৱহাৰ আৰু সৰবৰাহ বিৰোধী দিৱস। এই দিৱসৰ গুৰুত্ব আৰু তাৎপৰ্য সম্পৰ্কে আমাক কৈছে মনোৰোগ বিশেষজ্ঞ ডাক্তৰ জয়ন্ত দাসে।
2: আজি দিৱসটোৰ যিটো শিৰোনাম, সেই শিৰোনামেই দিৱসটোৰ যিটো তাৎপৰ্য, সেই তাৎপৰ্য বহন কৰিছে। এফালে আমি নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ, আৰু নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰৰ কাৰণে আমাৰ ব্যক্তিগত জীৱনৰ স্বাস্থ্য, আমাৰ মনস্তত্ব, ব্যক্তিত্ব, আমাৰ সমাজ জীৱনত, পৰিয়াল আৰু সমাজ জীৱনৰ লগত আমাৰ যিবোৰ আত্মীয়তা বা সম্বন্ধ ঘটে, সেইবিলাকত যিবিলাক আসোঁৱাহ বা কেৰুণ লাগে, আমাৰ স্বাস্থ্যৰ যি হানি হয়, এই সকলোবিলাকৰ ওপৰত আলোকপাত কৰা আৰু সজাগতা কৰাৰ উদ্দেশ্যে এই দিৱসটো পালন কৰা হয়। দ্বিতীয়তে, অকল যে ব্যক্তিগত কথাটোৱে আমি গুৰুত্ব দিছোঁ সেইটো নহয়, লগতে আমি এইটো কথাও উনুকিয়াব বিচাৰিছো যে নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰে ব্যক্তিৰ পৰা গৈ পৰিয়ালৰ যোগেদি ই সমাজখনত প্ৰতিফলিত হয় আৰু সমাজৰ বিভিন্ন কথাৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে। গতিকে আমি যদি ইয়াৰ যিটো বাণিজ্যিকৰণ

0: দিশ আছে, যিটোৰ দ্বাৰা খৰৰ পৰা হৈ পেলাই বিভিন্ন সংশ্লিষ্ট নেতিবাচক গোষ্ঠী বা বাণিজ্যিক ইয়াৰ লগত জড়িত থকা বাণিজ্যিক দিশৰ যিবিলাক ব্যৱসায়, এইবিলাকৰ ওপৰত যদি আমি প্ৰতিবন্ধক বা আমি তাৰ ওপৰত বন্ধ কৰিব নোৱাৰো, তেতিয়াহলেও আমাৰ সমাজত ইয়াৰ নেতিবাচক বা প্ৰতিফলন পৰিব আৰু লোকচান হ'ব। সামগ্ৰিকভাৱে এই দুয়োটা কথাৰ ওপৰতে গুৰুত্ব দি আজিৰ এই দিৱসটো পালন কৰা হয়। নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ, মোৰ দৃষ্টিভংগীত মই এটা কথা কব বিচাৰিছো, যদিও কোৱা যায় যে নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰৰ আৰম্ভণি সাধাৰণতে সমনীয়াৰ হেঁচা বা ব্যৱসায়িক গোষ্ঠীৰ কিছু লোকৰ প্ৰলোভনৰ দ্বাৰা আৰম্ভ হয়, মই লগতে এইটোও কব খুজিছো, যদিও তেনেকুৱা এটা পৰিৱেশ আমি নুই কৰিব নোৱাৰো, কিন্তু প্ৰকৃততে এইযোৰ চাব লাগিব যে এজন ব্যক্তিয়ে নিচাযুক্ত দ্ৰব্য যেতিয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে, আৰু সেই ব্যক্তিজন সাধাৰণতে সৰু বয়সৰ হয়, আজিকালি শিশুকালত 8-9-10 বছৰ বয়সৰ শিশুৰ মাজতে এইটোৰ আমি প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা যায়। শিশুৰ অৱস্থাত, প্ৰাৰম্ভিক অৱস্থাত শিশুৰ 11-12 বছৰ আৰু কৈশোৰৰ অৱস্থাত যুৱকসকলৰ মাজত ইয়াৰ প্ৰচলন যথেষ্ট বেছি আৰু ই যথেষ্ট হানিকাৰক সেই দৃষ্টিভংগীৰ পৰা। আমি অভিভাৱক হিচাপে বা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী হিচাপে, কলেজৰ কৰ্তৃপক্ষও এই কথাবিলাকৰ আমি গুৰুত্ব দিব লাগে।
1: আমাৰ সৈতে সেয়া আছিল মনোৰোগ বিশেষজ্ঞ ডাক্টৰ জয়ন্ত দাস।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
5: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
6: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
5: তাৰ মানে?
6: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
5: তাত কি হয়?
6: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
5: মানে
6: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
5: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এইবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। দুটা বৰ ভূঁইকপত তছনছ হল ভেনিজুৱেলা, 7.2-7.5 প্ৰাবল্যৰ জোকাৰণি, হতাহত সহস্ৰাধিক, লক্ষাধিক নিহতৰ আশংকা। ভেনিজুৱেলাত বিধ্বংসী ভূমিকম্পৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলে, দুৰ্যোগৰ সময়ত আমি ভেনিজুৱেলাৰ সৈতে আছো। 39 ছেকেণ্ডৰ ভিতৰত অহা দুটা প্ৰবল ভূমিকম্পত নিমিষতে ধূলিত বিলীন হৈ গল বৃহৎ বৃহৎ অট্টালিকা, কেওফালে মৰণকাতৰ চিৎকাৰ, হাহাকাৰ, ধবংসস্তূপত আবদ্ধ হৈ আছে হেজাৰ হেজাৰ লোক, দেশখনত জৰুৰী অৱস্থা ঘোষণা, ৰাষ্ট্ৰপতি ডেলচি ৰডিগ্ৰেজৰ। অম্বুবাচীত মা কামাখ্যাৰ আশীষ বিচাৰি নীলাচললৈ আগমন লক্ষ লক্ষ ভক্তৰ, আজি খোল খালে কামাখ্যাৰ দুৱাৰ, আজি আৰু কাইলৈ নাথাকিব বিশেষ দৰ্শনৰ ব্যৱস্থা। অৰুণাচলত বৰষুণ কমিলেও আঁতৰা নাই অনিশ্চয়তা, বিধ্বস্ত নিপকু কলনীত অভাৱনীয় পৰিস্থিতি, উদ্ধাৰ হোৱা নাই কেইবাগৰাকীও সন্ধানহীন লোক, প্ৰকৃতিৰ ধবংসলীলাত বিচ্ছিন্ন যোগাযোগ ব্যৱস্থা। তিনিচুকীয়া কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, জনপ্ৰিয় অনাতাঁৰ শিল্পী বিজন দত্তৰ দেহাৱসান। বাণিজ্যিক গেছ চিলিণ্ডাৰ সৰবৰাহত বাধা নিষেধ শিথিল, কেন্দ্ৰৰ হৰমুজ প্ৰণালী মুকলি হোৱাত বিয়পিছে আশাৰ কিৰণ। খেলৰ পৃষ্ঠাত ফিফা বিশ্বকাপ 2026ত গ্ৰুপত শীৰ্ষস্থান অধিকাৰ কৰি নকআউটত প্ৰৱেশ ব্ৰাজিলৰ। বিশ্বকাপ গ্ৰুপ পৰ্যায়ৰ 3খন মেচতে জয়লাভ মেক্সিকোৰ। ফুটবল বিশ্বকাপত প্ৰথমবাৰৰ বাবে নকআউটত বস্নিয়া। আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। নমস্কাৰ।

শুনিলে। আগবঢ়ালে সমুজ্জ্বল দত্তই, প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটিমান গীত। প্ৰথম গীতৰ কথা লীলা গগৈ।

শ্রোতাসকলে দীপালী বৰঠাকুৰৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছো হেমেন হাজৰিকাৰ ৰচনাৰ এই গীতটি।

আজিৰ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ দীপালী বৰঠাকুৰৰ কণ্ঠত আন এটি গীত, গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈৰ।

আজি পুৱা 9:20 প্ৰভাতী তৰংগ আগবঢ়াব ইন্দ্ৰজিৎ দাসে। আজিৰ বিষয় শিশুৰ দাঁতৰ সমস্যা আৰু যতন। ষ্টুডিঅ'ত উপস্থিত থাকিব চিকিৎসক জিষ্ণু কিংকৰ গোস্বামী।

0: এইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 5:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শন, সাহিত্য, সংস্কৃতি আৰু ভাৰতীয় জ্ঞান পৰম্পৰাক অধিক বিস্তৃতভাৱে গৱেষণা আৰু প্ৰচাৰৰ লক্ষ্যৰে কালি ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ জৰিয়তে বিশ্ববিদ্যালয় দুখনে গৱেষণা, শৈক্ষিক বিনিময়, সাংস্কৃতিক আদান প্ৰদান আৰু যৌথ বিদ্যায়তনিক কাৰ্যসূচীৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী সহযোগিতাৰ সূচনা কৰে। চুক্তিখনৰ অধীনত শ্ৰীমন্ত শংকৰদেৱ অধ্যয়ন, ভক্তি আন্দোলন, বৈষ্ণৱ দৰ্শন, সাহিত্য, লোক সংস্কৃতি, পৰিৱেশ কলা, তুলনামূলক সাংস্কৃতিক অধ্যয়ন, থলুৱা জ্ঞান পৰম্পৰা আদি বিষয়ত যৌথ গৱেষণা কৰা হ'ব। ইয়াৰ উপৰি শিক্ষক আৰু গৱেষক বিনিময়, গৱেষক ছাত্ৰৰ যৌথ তত্বাৱধান, আলোচনা চক্ৰ, সন্মিলন, কৰ্মশালা, স্মাৰক বক্তৃতা, সাংস্কৃতিক অনুষ্ঠান, গ্ৰন্থ প্ৰকাশ, অনুবাদ, পাণ্ডুলিপি সম্পাদনা আৰু সাংস্কৃতিক সম্পদৰ ডিজিটেল সংৰক্ষণৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। বিশ্ববিদ্যালয় দুখনে লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গৱেষণা পুঁজিৰ বাবে যৌথভাৱে প্ৰস্তাৱ দাখিলৰ দিশতো ব্যৱস্থা গ্ৰহণ কৰিব। চুক্তিখনৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চল আৰু উত্তৰ ভাৰতৰ মাজত শক্তিশালী বিদ্যায়তনিক আৰু সাংস্কৃতিক সহযোগ গঢ়ি তোলাৰ পথ প্ৰশস্ত হ'ব বুলি আশা কৰা হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত স্বাক্ষৰ অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকা, পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱাল, মানৱিক আৰু আইন অনুষদৰ গুৰু অধ্যাপক জয়ন্ত কুমাৰ বৰা, অসমীয়া বিভাগৰ প্ৰাধ্যাপক সত্যকাম বৰঠাকুৰ আৰু ডঃ ভূপেন হাজৰিকা, পৰিৱেশ কলা অধ্যয়ন কেন্দ্ৰৰ ডঃ যাদৱ বৰা উপস্থিত থাকে। পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ হৈ বিশ্ববিদ্যালয় নিৰ্দেশনাৰ প্ৰাক্তন গুৰু শ্ৰীমন্ত শংকৰদেৱ আসনৰ প্ৰাক্তন সমন্বয়ক তথা হিন্দী বিভাগৰ অধ্যাপক যোজনা ৰাৱতে চুক্তিত অংশগ্ৰহণ কৰে। জলসম্পদ মন্ত্ৰী তথা মাজুলীৰ অভিভাৱক মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে কালি জিলাখনৰ মলয়াচাপৰি আৰু কুলিচাপৰি অঞ্চলত সোৱণশিৰি নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ জলসম্পদ বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে কৰ্দৈগুৰি অঞ্চলৰ খহনীয়া পৰিস্থিতিও পৰিদৰ্শন কৰে।
2: এতিয়া আমাৰ যিখিনি গৰাখহনীয়া আছে, সেই গৰাখহনীয়াখিনি আমি আৰু কি কি কাম কৰিলে অন্তত মানুহ সুৰক্ষিত হ'ব, অন্তত তেওঁলোকৰ মাটি সম্পত্তি সুৰক্ষিত হ'ব, তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত মই নিজে আহিলোঁ, লগতে জিলা আয়ুক্ত মহোদয়ো আহিছে, আমাৰ মুখ্য অভিযন্তাও আহিছে, কাৰ্যবাহী অভিযন্তাও আহিছে, আৰু এটা আমাৰ ডিপাৰ্টমেণ্ট আৰু এডমিনিষ্ট্ৰেশ্যন দুয়োখিনিয়ে একেলগে আহিছোঁ। মাজুলী বিধায়ক মহোদয় আছেই, অনবৰত তেখেতে ফোনেই কৰি থাকে আৰু আমি নিজেই চালে মানে প্ৰজেক্টটো কৰিবলৈ বা অনুমোদন দিবলৈ ভাল হয়। সেইকাৰণে আমি সকলোৱে মিলি আহিছোঁ আৰু এই যিটো প্ৰধান গৰাখনীয়া সমস্যা আমি সমাধান বুলি ক'ব নকওঁ, কাৰণ সমাধানটো গৰাখনীয়া কৰিব পৰা শক্তি ভগৱানৰ আছে বুলি মই নাভাবোঁ, কিন্তু বিভাগটোৰ কৰণীয় যিখিনি কাম আৰু যিখিনি সমস্যা সমাধান হ'লে অন্ততঃ মানুহ বাচি থাকিব পাৰে, সেই কামখিনি আমি কৰি সমাধান কৰিম।
1: শ্ৰীবৰগোহাঁই ইয়াৰ পাছত ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু জলসম্পদ বিভাগৰ অধীনত মেগা জিঅ' টিউবৰ জৰিয়তে টুনিখুটিৰ মুখ বন্ধ কৰা আৰু বিজ্ঞানসন্মতভাৱে গ্ৰহণ কৰা চেনেল ক্লজিং প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। এই প্ৰকল্পৰ অধীনত পাৰ্কোপাইন ব্যৱস্থাৰে ব্ৰহ্মপুত্ৰ খহনীয়াৰ পৰা ভকত চাপৰি আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহক সুৰক্ষা প্ৰদানৰ লক্ষ্য লোৱা হৈছে। মন্ত্ৰীগৰাকীৰ সৈতে কালি পৰিদৰ্শনকালত স্থানীয় বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত সৃষ্টি সিং আৰু বিভাগীয় বিষয়াসকল উপস্থিত থাকে। গুৱাহাটী উচ্চ ন্যায়ালয়ে লুটুমাই দক্ষিণ নাম্বৰ, দৈয়াং, যমুনা, মৌদংগা আৰু বৰপানী সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ নিৰ্দেশ বাহাল ৰাখিছে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীক লৈ গঠিত এখন খণ্ড বিচাৰপীঠে কালি কেইবাশ লোকে দাখিল কৰা আবেদন নাকচ কৰি বনাঞ্চলকেইখনত উচ্ছেদ চলাবলৈ পূৰ্বৰ এজনীয়া বিচাৰপীঠে দিয়া নিৰ্দেশ বাহাল ৰাখে। অৱশ্যে বাৰিষাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি খণ্ড বিচাৰপীঠখনে বনাঞ্চলত অবৈধভাৱে বসবাস কৰা লোকসকলক আঁতৰি যোৱাৰ সময়সীমা পূৰ্বৰ 30 দিনৰ পৰিৱৰ্তে 45 দিনলৈ বৃদ্ধি কৰে। উল্লেখযোগ্য যে যোৱা 8 জুনত উচ্চ ন্যায়ালয়ৰ এখন এজনীয়া বিচাৰপীঠে এই সংৰক্ষিত বনাঞ্চলকেইখনত অবৈধভাৱে বাস কৰা লোকসকলক 30 দিনৰ ভিতৰত বনাঞ্চলৰ ভূমিৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিছিল। তদুপৰি এই সময়সীমা অতিক্ৰম কৰাৰ পাছতেই তাত বাস কৰা লোকসকলৰ গৃহৰ বিদ্যুৎ সংযোগ কৰ্তন কৰিবলৈও বিচাৰপীঠে অসম ৰাজ্যিক শক্তি বিতৰণ কোম্পানীৰ পৰিচালন সঞ্চালকক নিৰ্দেশ দিছিল।

আজি গীতি মালিকাত পুনতে এয়া ৰিজওয়ানা সুলতানা আহমেদৰ কণ্ঠত দীপাংকৰ ডেকা ৰচিত এটি গীত প্ৰযোজনা জয়ন্ত দাসৰ।

সে আছিল ৰিজৱানা চুলতানা আহমেদ। গীতিমালিকাত এইবাৰ শুনোৱা হওক পংকজ বৰদলৈৰ কণ্ঠৰে গীতিকাৰ প্ৰফুল্ল পাঠক, প্ৰযোজনা জয়ন্ত দাসৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে ময়ো এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: শ্ৰোতাসকলে গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনিবলৈ লৈছো মালবিকা বৰাৰ কণ্ঠয়তী গীত, ৰচনা হীৰেণ গোস্বামীৰ, প্ৰযোজনা অৱনী ৰঞ্জন পাঠকৰ।

হীৰেণ গোস্বামীৰ গীতৰ কথাৰে সেয়া আছিল মালবিকা বৰা। গীতিমালিকাত এইবাৰ শুনোৱা হওক ৰঞ্জিত কটকীৰ কণ্ঠৰেটি গীত, গীতিকাৰ ডিম্বেশ্বৰ দাস, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
1: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
2: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: শ্ৰোতাসকলে, গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আজিৰ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো দুৰ্গাময়ী বৰাৰ কণ্ঠৰে টিকিট। গীতৰ কথা আৰু প্ৰযোজনা হেমেন হাজৰিকাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লুটুমাই দক্ষিণ নাম্বৰ দুয়াং যমুনা মৌডঙ্গা আৰু বৰপানী সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ নিৰ্দেশ বাহাল, গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ সামৰণি, মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি, শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শনৰ গৱেষণা আৰু প্ৰচাৰৰ লক্ষ্যৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ মাজত বুজাবুজিৰ চুক্তি, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন, আৰু আইভৰি কষ্টৰ প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি। গুৱাহাটী উচ্চ ন্যায়ালয়ে লুটুমাই দক্ষিণ নাম্বৰ দৈয়াং যমুনা মৌডঙ্গা আৰু বৰপানী সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ নিৰ্দেশ বাহাল ৰাখিছে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীক লৈ গঠিত এখন খণ্ড বিচাৰপীঠে কালি কেইবাশ লোকে দাখিল কৰা আবেদন নাকচ কৰি বনাঞ্চল কেইখনত উচ্ছেদ চলাবলৈ পূৰ্বৰ এজনীয়া বিচাৰপীঠে দিয়া নিৰ্দেশ বাহাল ৰাখে। অৱশ্যে বাৰিষাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি খণ্ড বিচাৰপীঠখনে বনাঞ্চলত অবৈধভাৱে বসবাস কৰা লোকসকলক আঁতৰি যোৱাৰ সময়সীমা পূৰ্বৰ 30 দিনৰ পৰিৱৰ্তে 45 দিনলৈ বৃদ্ধি কৰে। উল্লেখযোগ্য যে যোৱা 8 জুনত উচ্চ ন্যায়ালয়ৰ এখন এজনীয়া বিচাৰপীঠে এই সংৰক্ষিত বনাঞ্চলকেইখনত অবৈধভাৱে বাস কৰা লোকসকলক 30 দিনৰ ভিতৰত বনাঞ্চলৰ ভূমিৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিছিল। তদুপৰি এই সময়সীমা অতিক্ৰম কৰাৰ পাছতে তাত বাস কৰা লোকসকলৰ গৃহৰ বিদ্যুৎ সংযোগ কৰ্তন কৰিবলৈও বিচাৰপীঠে অসম ৰাজ্যিক শক্তি বিতৰণ কোম্পানীৰ পৰিচালন সঞ্চালকক নিৰ্দেশ দিছিল। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ কালি সামৰণি পৰে। যোৱা নিশা 12:02 অম্বুবাচীৰ নিবৃত্তিৰ পাছত আজি সূৰ্যোদয়ৰ পাছতে দেৱী স্নান তথা নিত্য পূজাৰ অন্তত মন্দিৰৰ মূল দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হয়। কালিৰে পৰা শাৰী পাতি থকা হাজাৰ হাজাৰ ভক্তৰ ইতিমধ্যে মা কামাখ্যাৰ দৰ্শনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজি আৰু কাইলৈ বিশেষ টিকটৰ ব্যৱস্থা নাথাকিব। VIP পাছৰ ব্যৱস্থাও 30 জুনলৈ বন্ধ থাকিব। সাধাৰণ ভক্তৰ দৰ্শনৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই এই ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি লোকভৱনত অনুষ্ঠিত এখন বৈঠকত লোকভৱনে ৰূপায়ণ কৰা বিভিন্ন কল্যাণকামী আঁচনি তথা পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে। তেওঁ কয় যে জনসাধাৰণ কেন্দ্ৰিক প্ৰশাসনৰ আৰ্হি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অন্ত্যোদয়া দৰ্শনৰ দ্বাৰা অনুপ্ৰাণিত হৈ গ্ৰহণ কৰা এই পদক্ষেপসমূহৰ জৰিয়তে জনসাধাৰণৰ অৰ্থপূৰ্ণ আৰু গুণগত বিকাশৰ লক্ষ্য লোৱা হৈছে। এই আঁচনিসমূহৰ সময়মতে আৰু সঠিকভাৱে ৰূপায়ণত গুৰুত্ব

0: আৰোপ কৰি শ্ৰীআচাৰ্যই জনসাধাৰণৰ প্ৰয়োজনৰ প্ৰতি প্ৰশাসন দায়বদ্ধ হোৱাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত তৃণমূল পৰ্যায়ত এই আঁচনিসমূহৰ সফল ৰূপায়ণ আৰু এই ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। ৰাজ্যপালগৰাকীয়ে বিষয়াসকলক জনসজাগতা বৃদ্ধি, সকলোৱে এই আঁচনিৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰা আৰু প্ৰতিটো পদক্ষেপৰ নিৰীক্ষণৰ বাবে নিৰ্দেশ দিয়ে। শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শন, সাহিত্য, সংস্কৃতি আৰু ভাৰতীয় জ্ঞান পৰম্পৰাক অধিক বিস্তৃতভাৱে গৱেষণা আৰু প্ৰচাৰৰ লক্ষ্যৰে কালি ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ জৰিয়তে বিশ্ববিদ্যালয় দুখনে গৱেষণা, শৈক্ষিক বিনিময়, সাংস্কৃতিক আদান প্ৰদান আৰু যৌথ বিদ্যায়তনিক কাৰ্যসূচীৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী সহযোগিতাৰ সূচনা কৰে। চুক্তিখনৰ অধীনত শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে অধ্যয়ন, ভক্তি আন্দোলন, বৈষ্ণৱ দৰ্শন, সাহিত্য, লোক সংস্কৃতি, পৰিৱেশ কলা, তুলনামূলক সাংস্কৃতিক অধ্যয়ন, থলুৱা জ্ঞান পৰম্পৰা আদি বিষয়ত যৌথ গৱেষণা কৰা হ'ব। ইয়াৰ উপৰি শিক্ষক আৰু গৱেষক বিনিময়, গৱেষক ছাত্ৰৰ যৌথ তত্বাৱধান, আলোচনা চক্ৰ, সন্মিলন, কৰ্মশালা, স্মাৰক বক্তৃতা, সাংস্কৃতিক অনুষ্ঠান, গ্ৰন্থ প্ৰকাশ, অনুবাদ, পাণ্ডুলিপি সম্পাদনা আৰু সাংস্কৃতিক সম্পদৰ ডিজিটেল সংৰক্ষণৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। বিশ্ববিদ্যালয় দুখনে লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গৱেষণা পুঁজিৰ বাবে যৌথভাৱে প্ৰস্তাৱ দাখিলৰ দিশতো পদক্ষেপ ল'ব। চুক্তিখনৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চল আৰু উত্তৰ ভাৰতৰ মাজত শক্তিশালী বিদ্যায়তনিক আৰু সাংস্কৃতিক সহযোগ গঢ়ি তোলাৰ পথ প্ৰশস্ত হ'ব বুলি আশা কৰা হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত স্বাক্ষৰ অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকা, পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱাল, মানৱিক আৰু আইন অনুষদৰ গুৰু অধ্যাপক জয়ন্ত কুমাৰ বৰা, অসমীয়া বিভাগৰ প্ৰাধ্যাপক সত্যকাম বৰঠাকুৰ আৰু ডঃ ভূপেন হাজৰিকা, পৰিৱেশ কলা অধ্যয়ন কেন্দ্ৰৰ ডঃ যাদৱ বৰা উপস্থিত থাকে। পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ হৈ বিশ্ববিদ্যালয় নিৰ্দেশনাৰ প্ৰাক্তন গুৰু শ্ৰীমন্ত শংকৰদেৱ আসনৰ প্ৰাক্তন সমন্বয়ক তথা হিন্দী বিভাগৰ অধ্যাপক য়োজনা ৰাৱতে চুক্তিত অংশগ্ৰহণ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মাদক দ্ৰব্যৰ অপব্যৱহাৰ ক্ৰমান্বয়ে গোলকীয় প্ৰত্যাহ্বানলৈ পৰিণত হৈছে। মাদক দ্ৰব্যমুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই বছৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে বিশ্বৰ ড্ৰাগছ সমস্যা, নিৰন্তৰ সমস্যা, নতুন প্ৰত্যাহ্বান, উদ্ভাৱনীমূলক সংবিধান। দিৱসৰ সৈতে সংগতি ৰাখি আজি পুৱা তামোলপুৰ জিলা সদৰত বড়োলেণ্ড সাংবাদিক সংস্থাৰ উদ্যোগত আৰু তামোলপুৰ প্ৰেছ ক্লাবৰ সহযোগত বিশেষ সজাগতামূলক চাইকেল সমদল উলিওৱা হয়। বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষীভজন দাসে পতাকা জোকাৰি এই সমদল মুকলি কৰে। তামোলপুৰ প্ৰেছ ক্লাবৰ পৰা দ্বাৰকুচি হৈ পুনৰ প্ৰেছ ক্লাবত সামৰণি পৰা এই সমদলত জ্যেষ্ঠ নাগৰিক, প্ৰাক্তন সৈনিক, আছু আপচু, মহিলা ঐক্য মঞ্চ, সাহিত্য সভা, ক্ৰিকেট সংস্থাকে ধৰি অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত এয়া আমাৰ তামোলপুৰৰ সংবাদদাতা নয়নজ্যোতি দাস।
1: আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস আৰু এই দিৱসৰ লগত সংগতি ৰাখি আমি বড়োলেণ্ড সাংবাদিক সংস্থা আৰু তামোলপুৰ প্ৰেছ ক্লাবে ইয়াত এটা আজি সজাগতামূলক চাইকেল সমদল উলিয়াইছো। গতিকে আমি আচলতে সাংবাদিকৰ সমান্তৰভাৱে আমি এগৰাকী সচেতন ব্যক্তি সমাজৰ, গতিকে আমাৰ সমাজখন যাতে সুস্থ হৈ থাকে, এটা সুস্থ সামাজিক বাতাবৰণ সৃষ্টি হয়, আমাৰ ভৱিষ্যত প্ৰজন্মই যাতে ড্ৰাগছৰ দৰে ব্যাধিৰ কবলত পৰি নিজৰ জীৱনটো ধ্বংস নকৰে, তাৰ কাৰণে সকলোকে সজাগ কৰাৰ কাৰণে আৰু আমাৰ সমাজখন আচলতে আমাৰ নতুন প্ৰজন্মক আগুৱাই নিয়াৰ স্বাৰ্থত আমি আজি ইয়াত
0: ৰাজ্যত শেহতীয়াকৈ বেজী অথবা চিৰিঞ্জেৰে মাদক দ্ৰব্যৰ আদান প্ৰদানৰ ফলত এইচ আই ভিৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এনে সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ নখন জিলা চিকিৎসালয়কে ধৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত এইচ আই ভিৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্য চৰকাৰে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈসমূহৰ বাবে বিশেষ পৰিকল্পনা যুগুত কৰিব। অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা ৰঙা নদীৰ জলস্তৰ ক্ৰমাৎ অকস্মাত বৃদ্ধি পোৱাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বুজ লোৱাৰ বাবে লখিমপুৰৰ বিভিন্ন এলেকা পৰিদৰ্শন কৰি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি এই কথা প্ৰকাশ কৰে। পৰিদৰ্শন কালত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে অঞ্চলটোৰ পৰিস্থিতি পৰহিৰ তুলনাত কিছু উন্নত হৈছে আৰু ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। তেওঁ কয় যে অসমৰ মাজেৰে অৰুণাচল আৰু ভূটানৰ পৰা বৈ অহা 121খন উপনৈ আছে আৰু এই নৈকেইখনৰ জলস্তৰ আকস্মিক বৃদ্ধিৰ বিষয়ে পূৰ্বানুমান কৰিব পৰা নাযায়। উপনৈসমূহৰ জলস্তৰ অকস্মাত বৃদ্ধি পোৱাৰ বাবে নামনি অঞ্চললৈ মুহূৰ্ততে ভাবুকি নামি আহে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে উপনৈসমূহৰ বাবে বিশেষ

0: দীৰ্ঘকালীন পৰিকল্পনা যুগুতাই উলিয়াব লাগিব। ভৌগোলিক অৱস্থানৰ বাবে বান্ধ নিৰ্মাণেৰে এই সমস্যা সমাধান কৰিব পৰা নাযায় বুলি তেওঁ মন্তব্য কৰে। জলসম্পদ মন্ত্ৰী তথা মাজুলীৰ অভিভাৱক মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে কালি জিলাখনৰ মলায়াচাপৰি আৰু কুলিচাপৰি অঞ্চলত সোৱণশিৰি নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ জলসম্পদ বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে কৰ্দৈগুৰি অঞ্চলৰ খহনীয়া পৰিস্থিতিও পৰিদৰ্শন কৰে।
1: এতিয়া আমাৰ যিখিনি গৰাখহনীয়া আছে, সেই গৰাখহনীয়াখিনি আমি আৰু কি কি কাম কৰিলে অন্তত মানুহ সুৰক্ষিত হ'ব, অন্তত তেওঁলোকৰ মাটি সম্পত্তি সুৰক্ষিত হ'ব, তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্দেশত মই নিজে আহিলোঁ, লগতে জিলা আয়ুক্ত মহোদয়ো আহিছে, আমাৰ মুখ্য অভিযন্তাও আহিছে, কাৰ্যবাহী অভিযন্তাও আহিছে, আৰু এটা আমাৰ ডিপাৰ্টমেণ্ট আৰু এডমিনিষ্ট্ৰেচন দুয়োখিনিয়ে একেলগে আহিছোঁ, মাজুলী বিধায়ক মহোদয় আছেই, আৰু আমি নিজেই চালে মানে প্ৰজেক্টটো কৰিবলৈ বা অনুমোদন দিবলৈ ভাল হয়, সেইকাৰণে আমি সকলোৱে মিলি আহিছোঁ আৰু যিটো প্ৰধান গৰাখহনীয়া সমস্যা আমি সমাধান বুলি ক'ব নকওঁ, কাৰণ সমাধানটো গৰাখহনীয়া কৰিব পৰা শক্তি ভগৱানৰ আছে বুলি মই নাভাবোঁ, কিন্তু বিভাগটোৰ কৰণীয় যিখিনি কাম আৰু যিখিনি সমস্যা সমাধান হ'লে অন্ততঃ মানুহ বাচি থাকিব পাৰে সেই কামখিনি আমি কৰি সমাধান কৰিম।
0: শ্ৰীবৰগোহাঁই ইয়াৰ পাছত ব্ৰহ্মপুত্ৰ বৰ্ড আৰু জলসম্পদ বিভাগৰ অধীনত মেগা জিঅ'টিউবৰ জৰিয়তে তুনি খুঁটিৰ মুখ বন্ধ কৰা আৰু বিজ্ঞানসন্মতভাৱে গ্ৰহণ কৰা চেনেল ক্লজিং প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। এই প্ৰকল্পৰ অধীনত পাৰ্কোপাইন ব্যৱস্থাৰে ব্ৰহ্মপুত্ৰ খহনীয়াৰ পৰা ভকতচাপৰি আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহক সুৰক্ষা প্ৰদানৰ লক্ষ্য লোৱা হৈছে। মন্ত্ৰীগৰাকীৰ সৈতে কালি পৰিদৰ্শন কালত স্থানীয় বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত সৃষ্টি সিং আৰু বিভাগীয় বিষয়াসকল উপস্থিত থাকে। সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি নীতিৰে মহৰম পালন কৰা হৈছে। কাৰবালাত সত্য আৰু ন্যায়ৰ বাবে প্ৰাণ আহুতি দিয়া পয়গম্বৰ মহম্মদৰ নাতি হজৰত ইমাম হুছেইন আৰু তেওঁৰ সহযোগীসকলৰ স্মৃতিত এই পৰ্ব পালন কৰা হয়। এই উপলক্ষে সমগ্ৰ দেশতে তাজিয়া উলিওৱা হয়। কাৰবালাৰ শ্বহীদসকলৰ সৰ্বোচ্চ ত্যাগত আলোকপাত কৰি ধৰ্মীয় সভা আৰু মজলিছো আয়োজন কৰা হয়। ডিব্ৰুগড় জিলাত মহৰমৰ শোভাযাত্ৰা শান্তিপূৰ্ণ আৰু সুৰক্ষিতভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰক্ষীৰ আইন শৃংখলা শাখা মহাপৰিদৰ্শক অখিলেশ সিঙে, জিলা আয়ুক্ত বিক্ৰম কৈৰী, জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপ আৰু আন আন জ্যেষ্ঠ বিষয়াসকলে কালি শোভাযাত্ৰাৰ বাবে নিৰ্ধাৰিত পথ পৰিদৰ্শন কৰি সুৰক্ষা ব্যৱস্থাৰ বুজ লয়। ডিব্ৰুগড় জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হৈছে। লোকজন ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল। অৱশ্যে চিকিৎসকে লোকজন অন্যান্য ৰোগতো আক্ৰান্ত হৈ আছিল বুলি দাবী কৰিছে। স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে জিলাখনত মুঠ 22গৰাকী জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ বৰ্তমানেও চিকিৎসাধীন হৈ আছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চকু ফুৰাও আহক।
2: ভেনেজুৱেলাৰ বৰভূঁইকোপ, তেলৰ দাম যুদ্ধৰ পূৰ্বৰ পৰ্যায়লৈ হ্ৰাস, ন্যায়ালয়ৰ সিদ্ধান্ত শৰ্মা জামিনা বেগম নাকচ আৰু অম্বুবাচী নিবৃত্তিৰ পাছত কামাখ্যা মন্দিৰৰ দুৱাৰ খোলাৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। ভেনেজুৱেলাত ভূঁইকোপৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বাতৰি, অসমীয়া প্ৰতিদিন কাকতে দুটা বৰ ভূঁইকোপত তছ নছ হ'ল ভেনেজুৱেলা, লক্ষাধিক নিহতৰ আশংকা শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। একেটা বাতৰিত দৈনিক জনমভূমি, দৈনিক অসম, আমাৰ অসম, দৈনিক অগ্ৰদূত, নিয়মীয়া বাৰ্তাসহ আটাইকেইখন কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। ভেনেজুৱেলাত দুটাকৈ বৰ ভূঁইকোপে লাখ লাখ লোকক প্ৰভাৱিত কৰাৰ সময়তে দৈনিক অসম কাকতে দেশখনৰ জনসাধাৰণে ভূমিকম্পৰ পূৰ্বে ফোনযোগে আগজাননী লাভ কৰা এটা ইতিবাচক বাতৰি বক্স বাতৰি হিচাপে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে অৰুণাচলৰ নিপকো কলনীত অভাৱনীয় পৰিস্থিতি, হেলিকপ্তাৰে খাদ্য যোগান শিৰোনামেৰে অৰুণাচলৰ ধাৰাষাৰ বৰষুণৰ প্ৰভাৱত ধেমাজি, লখিমপুৰত বানৰ ভাবুকিৰ বাতৰি পৰিৱেশন কৰিছে। দি আছাম ট্ৰিবিউন কাকতে তেলৰ মূল্য হ্ৰাস হৈ যুদ্ধৰ পূৰ্বৰ অৱস্থাত উপনীত হোৱাৰ এটা বাতৰি প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত হোৱা শান্তি চুক্তিয়ে কাৰ্যকৰী ৰূপ লোৱাৰ লগে লগে হৰ্মুজ প্ৰণালীৰে তেল আৰু গেছবাহী টেংকাৰ জাহাজৰ চলাচল ক্ৰমান্বয়ে স্বাভাৱিক হোৱাৰ এটা বাতৰি আমাৰ অসম কাকতে সুলভভাৱে ৰন্ধন গেছ সদ্যহতে নকমে দাম শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে 2025 চনত উত্তৰ পূৰ্বাঞ্চল আৰু ইয়াৰ উপকণ্ঠীয় এলেকাত 766টা ভূঁইকোপৰ জোকাৰণি অনুভূত হোৱাৰ এটা বাতৰিক আছাম ৰেকৰ্ডেড 86 আৰ্থকুৱেকছ ইন 25 হাইয়েষ্ট ইন এনি শীৰ্ষক শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক এতিয়া বাতৰি মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আইভৰি কষ্টে কুৰাচাওক

ফিলাডেলফিয়াত অনুষ্ঠিত গ্রুপ ইৰ এখন খেলত 2-0 গলত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰে। নিকোলাছ পেপে দলটোৰ হৈ 2টা গল দিয়ে। নিউজাৰ্চিত অনুষ্ঠিত আন এখন খেলত ইকুৱেডৰে জাৰ্মানীক 2-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি পুৱা তুৰস্ক আমেৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। তুৰস্কই খেলখনৰ হাফ টাইম হোৱালৈ 2-1 গলত অগ্ৰগতি লাভ কৰিছে। ভাৰত আৰু আয়াৰলেণ্ডৰ মাজৰ দুখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বেলফাষ্টত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 6 বজাত আৰম্ভ হ'ব। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল দেওবাৰে খেলোৱা হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2-1 বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লুটুমাই, দক্ষিণ নামবৰ, দৈয়াং, যমুনা মৌদঙ্গা আৰু বৰপানী সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ নিৰ্দেশ বাহাল। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ সামৰণি, মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি। শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শনৰ গৱেষণা আৰু প্ৰচাৰৰ লক্ষ্যৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ মাজত বুজাবুজিৰ চুক্তি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন। আৰু আইভৰি কষ্টৰ প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি শুনিবলৈ পাব দিনৰ 11 বজাত।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি যাওঁ আহক হাইলাকান্দি জিলালৈ। আমাৰ সংবাদদাতা নীলোৎপল দেৱৰ পৰা লওঁ আহক ধেমাজি জিলাৰ ৰেহৰূপ। হাইলাকান্দি জিলাত যোৱা 18-20 জুনলৈ 3-দিনীয়া জনকল্যাণ শিবিৰ অনুষ্ঠিত হয়। অসম চৰকাৰ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই শিবিৰৰ আনুষ্ঠানিক উদ্বোধন কৰে হাইলাকান্দিৰ বিধায়ক ডাঃ মিলন দাসে। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: এই জনকল্যাণ শিবিৰৰ মূল উদ্দেশ্য হৈছে চৰকাৰী কল্যাণমূলক আঁচনি আৰু নাগৰিক সেৱাসমূহ সাধাৰণ মানুহৰ দুৱাৰলৈ সহজে উপলব্ধ কৰা, লগতে বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিৰ বিষয়ে জনসাধাৰণক সজাগ কৰা আৰু যোগ্য হিতাধিকাৰীক একে ঠাইতে প্ৰয়োজনীয় সেৱা প্ৰদান কৰা। শিবিৰত বিভিন্ন চৰকাৰী বিভাগে সহায়ক কাউণ্টাৰ, হেল্প ডেস্ক আৰু সচেতনতামূলক ষ্টল স্থাপন কৰে, যাতে ৰাইজে সহজে তথ্য লাভ কৰিব পাৰে আৰু চৰকাৰী সুবিধা গ্ৰহণ কৰিব পাৰে। উদ্বোধনী অনুষ্ঠানত ভাষণ দি বিধায়ক ডক্টৰ মিলন দাসে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত 12 বছৰত হোৱা উন্নয়ন আৰু বিভিন্ন জনকল্যাণমূলক পদক্ষেপৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয়, এনেধৰণৰ শিবিৰৰ জৰিয়তে সাধাৰণ মানুহে চৰকাৰী আঁচনিসমূহ ভালদৰে বুজি পাব আৰু ইয়াৰ পৰা অধিক উপকৃত হ'ব।
1: বিশ্ব চাইকেল দিৱস উপলক্ষে যোৱা 7 জুন তাৰিখে হাইলাকান্দিত এক বৰ্ণাঢ্য চাইকেল ৰেলীৰ আয়োজন কৰা হয়। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী তথা সাধাৰণ ৰাইজে এই ৰেলীত অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত বিশদভাৱে জনাইছে আমাৰ সংবাদদাতাই।
2: মহাবীৰ ইণ্টাৰনেশ্যনেল হাইলাকান্দি ইউনিটে হাইলাকান্দি আৰক্ষী আৰু জিলা প্ৰশাসনৰ সহযোগত এই ৰেলীৰ আয়োজন কৰে। ৰেলীত হাইলাকান্দিৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ লগতে আন কেইবাজনো জ্যেষ্ঠ আৰক্ষী বিষয়াই চাইকেল চলাই অংশগ্ৰহণ কৰে। হাইলাকান্দি জিলা ক্ৰীড়া সংস্থাৰ সম্পাদক তথা প্ৰাক্তন ফুটবল খেলুৱৈ শৈবাল সেনগুপ্তই পতাকা দেখুৱাই ৰেলীৰ শুভাৰম্ভ কৰে। ৰেলীটো হাইলাকান্দি চহৰৰ বিভিন্ন পথ পৰিক্ৰমা কৰি নেতাজী পইণ্টত সামৰণি পৰে। এই ৰেলীৰ মূল উদ্দেশ্য আছিল সেউজীয়া ভৱিষ্যতৰ বাবে চাইকেল ব্যৱহাৰক উৎসাহিত কৰা, ইন্ধনৰ সঞ্চয় কৰা আৰু পৰিৱেশ সংৰক্ষণৰ বাৰ্তা জনসাধাৰণৰ মাজলৈ প্ৰেৰণ কৰা। ৰেলীত বহু সংখ্যক ছাত্ৰ ছাত্ৰী, ক্ৰীড়াপ্ৰেমী আৰু সাধাৰণ লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ অন্তত আয়োজকসকলে সকলো অংশগ্ৰহণকাৰীক অংশগ্ৰহণ আৰু সম্পূৰ্ণতা প্ৰমাণ পত্ৰ প্ৰদান কৰে।
1: হাইলাকান্দি জিলাৰ কেন্সাৰ ৰোগীসকলৰ বাবে আহিল এটা ভাল খবৰ। দীৰ্ঘদিন ধৰি কেমথেৰাপীৰ বাবে ৰোগীসকলে শিলচৰ, গুৱাহাটী অথবা ৰাজ্যৰ বাহিৰলৈ যাবলগীয়া হৈছিল, যদিও এতিয়াৰ পৰা সেই সেৱা হাইলাকান্দিতে লাভ কৰিব। যোৱা 2 জুনৰ পৰা হাইলাকান্দিৰ এছ কে ৰয় চিভিল হস্পিটেলত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে ডে কেয়াৰ কেন্সাৰ চেণ্টাৰ, য'ত কেন্সাৰ ৰোগীসকলক কেমথেৰাপী সেৱা বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব। এই বিষয়ত বিতংকৈ জনাইছে আমাৰ সংবাদদাতাই।
2: নৱগঠিত এই কেন্দ্ৰটো উদ্বোধন কৰে হাইলাকান্দিৰ বিধায়ক ডক্টৰ নীলম দাসে। অনুষ্ঠানত উপস্থিত আছিল

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মোৰ এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক প্ৰভাতী তৰংগ, আগবঢ়াইছে ইন্দ্ৰজিৎ দাসে। এই অনুষ্ঠানটি আগবঢ়োৱা হৈছে এপল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত।
7: থাকক সজাগ হৈ থাকক, এপল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপল' প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
8: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
7: এপল' এক্সেল কেয়াৰ হস্পিটেল,

0: আমাৰ কণ্ঠস্থ পৰীক্ষাত অৱতীৰ্ণ হ'ব, আগবেলা নে আবেলি তেওঁলোক আহিব লাগিব, সকলোখিনি আমি তাত উল্লেখ কৰিম। সোমবাৰে আবেলি আপোনালোকে আমাৰ AIR গুৱাহাটী ফেচবুক পেজটো চালে যিসকল লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকৰ নামসমূহ তাত উল্লেখ থাকিব, কোনদিনা কি পৰীক্ষা, কোনদিনা তেওঁলোকে কোন সময়ত আহিব লাগিব সেই সকলোখিনি কথা উল্লেখ থাকিব। আৰু আপোনালোকক জনাওঁ, আপোনালোকৰ মেইলসমূহ চাই থাকিব। আৰু আমি যেতিয়া ফেচবুক পেজত আপডেট দিছোঁ তেতিয়া বহুতো লোকে এটা কথা জানিব বিচাৰিছে যে কেনেকৈ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে। গতিকে এইবাৰ আপোনালোকৰ নতুনকৈ পৰীক্ষাত অৱতীৰ্ণ হোৱা বা আবেদন কৰাৰ কোনো সুবিধা নাই, কিয়নো ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়া শেষ হৈছে, আমাৰ লিখিত পৰীক্ষা হৈ গৈছে, গতিকে এতিয়া কণ্ঠস্থ পৰীক্ষাৰ সময়হে। গতিকে এইখিনি সময়ত আকৌ নতুনকৈ আপোনালোকক এই বিষয়ে সবিশেষ এই মুহূৰ্তত জনাই কোনো লাভ নহ'ব, কাৰণ আপোনালোকে এতিয়া পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিব। যিসকলে ইতিমধ্যে অৱতীৰ্ণ হৈছে তেখেতসকলেহে ইয়াত পাৰিব। আৰু এটা কথা জনাওঁ যে আকাশবাণী গুৱাহাটী চাওঁতে চাওঁতে 78 বছৰ সম্পূৰ্ণ কৰি 79 বছৰত ভৰি দিব। 1948 চনৰ 1 জুলাইত আকাশবাণী শ্বিলং গুৱাহাটী কেন্দ্ৰ প্ৰতিষ্ঠা হৈছিল। এই শ্বিলং গুৱাহাটী কেন্দ্ৰ পৰৱৰ্তী সময়ত শ্বিলঙত কেন্দ্ৰ হ'ল, আকৌ গুৱাহাটী কেন্দ্ৰ হ'ল। প্ৰথমে কিন্তু শ্বিলং গুৱাহাটী কেন্দ্ৰ আছিল, শ্বিলঙত এটা তাত কাৰ্যালয় আছিল। আৰু আকাশবাণী আমাৰ উজান বজাৰৰ যি এতিয়া বৰ্তমান তাৰকাগৃহ আছে তাৰ ওচৰতে, তাৰ সমীপতে আমাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰটো আছিল। চাওঁতে চাওঁতে 78 বছৰৰ এক বৰ্ণিল পৰিক্ৰমা অতিক্ৰম কৰি 79 বছৰত ভৰি দিব। 1 জুলাইত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আমাৰ বিশেষ অনুষ্ঠান উপজাদিনৰ সুবাস। আপোনালোক সকলোকে আমি সাদৰ নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকক জনাওঁ যে এই অনুষ্ঠানত প্ৰৱেশ পত্ৰ কোনো ব্যৱস্থা নাই আৰু পৰ্যাপ্ত আপোনালোকৰ আসনৰ সুবিধা আছে। শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আপোনালোক সকলো আহিলে আমাৰ ভাল লাগিব।
1: আকাশবাণী গুৱাহাটী
2: 1 জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
3: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
2: 1 জুলাইত সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
3: উপজাদিনৰ সুবাস।
1: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
2: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
3: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসবক সাদৰ আমন্ত্ৰণ জনালো।
4: শ্ৰোতাসকল, ইতিমধ্যে বহুতো শ্ৰোতা আমাৰ সৈতে ফেচবুক পেজতো সংযুক্ত হৈছে আৰু আমি পৰৱৰ্তী সময়ত আহি থাকিব, কিন্তু আমি আলোচনাৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। বংকিম চন্দ্ৰ দাস লাচিত নগৰ ৰঙিয়া তিনিআলিৰ পৰা সংযুক্ত হৈছে, উৎপলা শইকীয়া সোণালী জয়ন্তী নগৰ যোৰহাটৰ পৰা, মৰিগাঁও জিলাৰ হাঁহচৰাবুৰীৰ পৰা লাইভ শফিকুল ইছলাম, উত্তম কুমাৰ ৰয় অতিকৈ দৰকাৰী বিষয় এটিত আলোচনা কৰিম, এই বিষয়ত আপুনি ভাল পাইছে, কাঞ্চন হাজং আমাৰ আকাশবাণীৰ যুৱবাণীৰ এগৰাকী কণ্ঠশিল্পী, কাঞ্চন আমাৰ অতি আদৰৰ এগৰাকী শ্ৰোতা, খুব ভাল গান গায় কাঞ্চনো আমাৰ সৈতে সংযুক্ত হৈছে, যিসকল ৰেডিঅ' ছেটত শুনি আছে। আমি ডাক্তৰ জিষ্ণু কিংকৰ গোস্বামীক আমাৰ আজি অতিথি হিচাপে আমন্ত্ৰণ জনাই আনিছোঁ। তেখেত ডেণ্টেল স্পেচিয়েলিষ্ট, আৰু এটা কথা কওঁ যে শিশুক আপুনি আচলতে চিকিৎসকৰ ওচৰলৈ যেতিয়া লৈ যায় সাধাৰণতে ভয় খায়, ডাক্তৰৰ ওচৰলৈ দিয়াৰ লগে লগে বেজী দিব, ইনজেকশ্যন দিব, নহয় জানো? তাৰপিছত কিন্তু কিছুমান চিকিৎসক এনেকুৱা থাকে যি চিকিৎসকৰ ওচৰলৈ শিশু যেতিয়া লৈ যায় তেওঁলোকে ভয় নাখায়, আৰু সেই শিশুটিক চিকিৎসকগৰাকীয়ে কিদৰে আদৰ যত্নৰ মাজেৰে চিকিৎসা কৰিব লাগে সেইখিনি কথা যিগৰাকী চিকিৎসকে বুজি পায় বা সেইখিনি মৰম আদৰ তেখেতৰ থাকে, তেতিয়া সেইগৰাকী চিকিৎসকৰ ওচৰলৈ যাবলৈ শিশু সাধাৰণতে ভয় নাখায়। তেনেকুৱা এগৰাকী চিকিৎসক

0: ডক্টর জিষ্ণু কিংকৰ গোস্বামী, আমি তেখেতৰ বিষয়ে জনাইছো যে তেখেত এম ডি এছ পেডিয়াট্রিক এণ্ড প্ৰিভেণ্টিভ ডেণ্টিষ্ট্ৰি লক্ষ্ণৌ উত্তৰ প্ৰদেশৰ পৰা। তেখেত 2021 চনৰ বি ডি এছ, তেখেত হালদিয়া ইনষ্টিটিউট অব ডেণ্টেল ছায়েন্স এণ্ড ৰিচাৰ্চ হালদিয়া পশ্চিমবংগৰ পৰা। তেখেত এগৰাকী বিশেষজ্ঞ প্ৰিভেণ্টিভ ডেণ্টেল এণ্ড অৰেল ইণ্টাৰভেনশ্যনছ ইন পেডিয়াট্ৰিক পেচেণ্টছ। তেখেত পেইনলেছ এণ্ডোডণ্টিক ট্ৰিটমেণ্টছ এণ্ড ডেণ্টেল ট্ৰমা মেনেজমেণ্টৰ এগৰাকী বিশেষজ্ঞ, এস্থেটিক ডেণ্টিষ্ট্ৰি, অৰেল লেজাৰ এপ্লিকেশ্যন, জেনেৰেল ডেণ্টেল কেয়াৰ, সকলো এই দিশত তেখেত এগৰাকী অভিজ্ঞ চিকিৎসক আৰু শিশুক অতি মৰম আদৰৰ মাজেৰে চিকিৎসা কৰিব পৰা এগৰাকী চিকিৎসক। তেখেত আমাৰ ভাল লাগিছে যে আকাশবাণী গুৱাহাটীৰ ষ্টুডিঅ'ত তেখেত প্ৰথমবাৰৰ বাবে আহিছে। মই আহি পোৱাৰ পাছত কথা পাতিছিলোঁ, তেখেতৰ পিতৃ ইতিমধ্যে আমাৰ আকাশবাণীৰ অন্য কেন্দ্ৰত বিভিন্ন কথিকা আৰু অনুষ্ঠানত ভাগ লৈছিল, কিন্তু তেখেত প্ৰথমবাৰৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ আহিছে। আপোনাক আকাশবাণীৰ অনুষ্ঠানৰ মাজলৈ পুনৰতে আদৰণি জনাইছোঁ।
1: নমস্কাৰ।
0: নিশ্চয় আপুনি আকাশবাণীলৈ আহি ভালেই লাগিছে, নহয় জানো?
1: হয় হয়, বহুত ভাল লাগিছে ইয়াতে আহি পেলাই।
0: আমি শিশুৰ দাঁতৰ যি সুৰক্ষা, এই সম্পৰ্কত, শিশুৰ দাঁতৰ যতন কিদৰে ল'ব লাগে, এই সম্পৰ্কে আমি কথা পাতিম। আমি যদি শিশুৰ দন্ত চিকিৎসা বুলি কওঁ, এই দন্ত চিকিৎসা কি ধৰণৰ, বা সাধাৰণ দন্ত চিকিৎসাতকৈ শিশুৰ দন্ত চিকিৎসাটো কিদৰে পৃথক, আমি আৰম্ভণিতে সেই কথাখিনি আপোনাৰ পৰা জানি ল'ব বিচাৰিছোঁ।
1: হয়, নমস্কাৰ। আচলতে কি হয়, আমি এইটো ৰিয়েলাইজ কৰিব লাগে যে শিশুৰ যিটো যিটো চাইক'লজি বা যিটো আপোনাৰ মনৰ অৱস্থা, যিটো সেইটো বহুতখিনি পৃথক থাকে আমাৰ ডাঙৰ মানুহতছে। আৰু তাৰোপৰি শিশুকালটো এটা যথেষ্ট এটা মানে কমপ্লিকেটেড ফেজ এটা।

0: আহি আছে, তো ল'ৰা ছোৱালীৰ ডেভেলপমেণ্টটো হৈছে। তো এইটো সময়ত আপোনাৰ ল'ৰা ছোৱালী, মই আগতেও কৈছোঁ ইন্ট্ৰডাকশ্যনতো যে স্পীচ ডেভেলপমেণ্ট হয় এইটো সময়ত, আপোনাৰ ল'ৰা ছোৱালী বা যিটো ফাংচনেল হেৰিটো, যিটো ৰিকুৱাৰমেণ্টটো, ডেট ইজ আপোনাৰ খানাটো খাবলৈকে আপোনাৰ এই গোটেইখিনি বস্তু আপোনাৰ ডেভেলপ কৰাৰ কাৰণে সেইটো সময়ত মানে আমি আচলতে গ্ৰ'থ এণ্ড ডেভেলপমেণ্টটোত বহুত গুৰুত্ব দিব লাগে। আৰু যিটো ল'ৰা ছোৱালীৰ মুখৰ স্বাস্থ্যটো, মুখ গহ্বৰৰ স্বাস্থ্যটো, এইটোত যথেষ্ট গুৰুত্ব দিব লাগে। তাৰ উপৰি যদি আমাৰ যদি সৰুৰে পৰা গুৰুত্ব নিদিওঁ, তেতিয়াহ'লে যদি দাঁতটো ধৰক পোকে খাই বা কিবা এটা হয়, আৰু যদি দাঁতটো মানে প্ৰিমেচিয়'ৰ লছ হয় বা যদি লগাতছে আগতে যদি সেই দাঁতটো সৰুৱাই পেলাবলগীয়া হয় বা কিবা এটা সেনেকুৱা হয়, তেতিয়াহ'লে এটা গেপ এটা সৃষ্টি হয় যিটোৱে ফিউচাৰত মানে গ্ৰ'থটো হৈ থকাৰ ফলত আপোনাৰ সেই গেপটো পিছৰ ফাললৈকে মাৰা যায়। আৰু সেই প্ৰব্লেমটো হ'লে আপোনাৰ যিটো আমাৰ অৰ্থডণ্টিক প্ৰব্লেমটো হয়, যিটোত মানে দাঁতটো ওলাবলৈকে তলৰ ফালৰ, কাৰণ যিখিনি গাখীৰৰ দাঁত আছে তাৰ তলতে আপোনাৰ যিটো ডেভেলপ কৰি আছে পাৰ্মানেণ্ট দাঁতটো বা যিটো স্থায়ী দাঁতটো যিটো আমাৰ থাকি যাব, তো সেই স্থায়ী দাঁতটো ওলাবলৈকে পিছত জেগা নাপায়, কাৰণ সেই গেপটো উইথ টাইম গ্ৰ'থ হোৱাৰ লগে লগে মানে আপোনাৰ মাৰা যায়, যদি আপোনাৰ আগতে লগাতছে আগতে যদি দাঁতটো গাখীৰৰ দাঁতটো উলিয়াই দিয়া হয়। তো প্ৰত্যেকটো গাখীৰৰে এটা এটা শ্বেডিং টাইম এটা আছে, সেই শ্বেডিং টাইমটোৰ আগত মানে সেই শ্বেডিং টাইমটোলৈকে সেই দাঁতটো সংৰক্ষণ কৰি ৰখাটো খুব প্ৰয়োজনীয়। তো সেইকাৰণে আপোনাৰ মানে মুখৰ স্বাস্থ্যটো খুব দৰকাৰ জেনেৰেল হেল্থটোৰ কাৰণেও ল'ৰা ছোৱালীৰ।
1: হয়, কথাখিনি বৰ ধুনীয়াকৈ ডক্টৰ গোস্বামীয়ে বুজাই দিছে আৰু শ্ৰোতাসকলেও ভাল পাইছে, বাৰ্তা বহুত আহিব ধৰিছে। ধ্ৰুৱ, যদি কলিতা দাঁতৰ সুৰক্ষাৰ বাবে শিশুৰ প্ৰসংগত খাদ্যৰ বাছনি আৰু খাদ্যাভ্যাসৰ গুৰুত্ব সম্পৰ্কে কিছু আভাস দিব নেকি, এই সম্পৰ্কে আমি পৰৱৰ্তী সময়ত পাতিম। এই বিষয়টো আমি আলোচনা কৰাৰ কাৰণে ইতিমধ্যে আমি এইটো কথা ভাবিয়েই থৈছোঁ যে এইটো কথা পাতিম, আপুনি নিশ্চয় আমাৰ আলোচনাৰ মাজত ইয়াৰ উত্তৰ পাব। জৱাহৰ চাংগকতি, আপুনি শিৱসাগৰৰ পৰা এটি সুন্দৰ বিষয় শুনি আছোঁ বুলি কৈছে, ভাল পালোঁ। পাপৰি দাস, তেজপুৰৰ পৰা শুনি আছোঁ, বৰ সুন্দৰ অনুষ্ঠান বুলি কৈছে, আপোনালোকক আদৰিছোঁ। তেজপুৰৰ পৰা আপুনি শুনি আছে, শিৱসাগৰৰ পৰা অনুষ্ঠান চাই আছে ফেচবুকত। মধুচন্দা শইকীয়া বৈশ্য, আমাৰ নিয়মীয়া শ্ৰোতা সোণাৰীৰ পৰা, আজিৰ বিষয়বস্তু যথেষ্ট প্ৰয়োজনীয় বুলি আপুনি উল্লেখ কৰিছে। ৰুমি ভট্টাচাৰ্যে খুব ভাল পাইছে। অপৰাজিতা গোস্বামী, শিশুৰ কাৰণে জানিবলগীয়া এটি দৰকাৰী আৰু গুৰুত্বপূৰ্ণ অনুষ্ঠান, চিকিৎসকগৰাকীক আন্তৰিক শুভেচ্ছা জনালোঁ, আপোনাক শুভেচ্ছা জনাইছে, ভাল পাইছে তেওঁ,
0: ধন্যবাদ।
1: আৰু খুব জৰুৰী কথা আমি পাতিছোঁ, তেওঁলোকে প্ৰত্যেকে এইটো কথাই কৈছে, শুনি আছোঁ, ধুনীয়া অনুষ্ঠান দীপেন বৰ্মন। আপোনালোকে অনুষ্ঠানটি শ্বেয়াৰ কৰক যাতে সৰহসংখ্যক লোকে, এই মুহূৰ্তত যিসকলে শুনিব পৰা নাই তেওঁলোকে যাতে পৰৱৰ্তী সময়তে অনুষ্ঠানটি শুনিব পাৰে বা চাব পাৰে, তাৰ বাবে আপোনালোকে এইটো ব্যৱস্থা যদি আপোনালোকে সকলোৱে যদি সহযোগ কৰে নিশ্চয় ভাল হ'ব, নহয় জানো? অপৰাজিতা গোস্বামী, মই জানিব বিচাৰিছোঁ, এতিয়া কণমানি শিশুৱে দাঁত ওলোৱা কিমান দিনৰ পৰা ব্ৰাছ কৰিব লাগে বা কেনেধৰণে ব্ৰাছ আপোনালোকে প্ৰেছক্ৰাইব কৰিব, এই বিষয়টো আমি পাতিম পৰৱৰ্তী সময়ত। অপৰাজিতা গোস্বামী, আমি এটাৰ পাছত এটাকৈ আগবাঢ়ি গৈ থাকোঁ ক্ৰমান্বয়ে, আপোনালোকৰ দুয়োগৰাকীৰে প্ৰশ্ন দুয়োটা অতি গুৰুত্বপূৰ্ণ আৰু সেই কথাখিনি ইতিমধ্যে আমি এই কথাটো পাতিম বুলিয়েই আমি ঠিক কৰি থৈছোঁ। শিশুৰ দাঁত ওলোৱাৰ আগতে বা পাছত পিতৃ মাতৃ আচলতে কেনেকুৱা দায়িত্ব, যে ইয়াৰ যতনৰ ক্ষেত্ৰত, দাঁতৰ যতনৰ ক্ষেত্ৰত পিতৃ মাতৃ কি ধৰণেৰে এই ক্ষেত্ৰত দায়িত্ব ল'ব লাগে, এই সম্পৰ্কে অলপ কওকচোন।
0: হয়, পিতৃ মাতৃ আপোনাৰ দাঁতৰ সৰুৰে পৰা এটা বহুত গুৰুত্বৰ কথা হ'ল হেবিট বা অভ্যাস। এতিয়া কথাটো হ'ল এনেকুৱা যে সৰুৰে পৰা যদি আপুনি ল'ৰা ছোৱালীক চেনিযুক্ত খানা যদি আপুনি দিয়ে, তেতিয়াহ'লে সৰুৰে পৰা এইটো খুব স্বাভাৱিক কথা যে আপোনাৰ চেনিৰ প্ৰতি আসক্ত হ'ব বা লাহে লাহে বস্তুটো এডিকশ্যন হৈ যায়। তো প্ৰথম বস্তুটোৱে যিটো মই ক'ম সেইটো হৈছে ডায়েট, কাৰণ ফুডটো ইজ চিম্পলি দ্য এজেণ্ট যিটোৰ থ্ৰুইদি আপুনি নিউট্ৰিশ্যনটো বাচ্চাটোৱে পাই আছে। গতিকে সেইকাৰণে প্ৰথম বস্তুটোৱে আমি যিটো গুৰুত্ব দিব লাগে সেইটো হৈছে নিউট্ৰিশ্যনটো প্ৰপাৰ পাইছে নে পোৱা নাই। তো সেইটোত মানে মাক দেউতাকৰ বিশেষ ভূমিকা আছে, তাতে আপোনাৰ সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিছে যে বাচ্চাটোৰ কেনেকৈ আপোনাৰ বিকাশটো হয়, কেনেকৈ আপোনাৰ মনৰ যিটো ব্যৱস্থা বা চাইক'লজিকেল হেৰিটো কেনেকুৱা হয়। তো সেইটো হৈছে প্ৰথম কথা। দ্বিতীয় নম্বৰ কথা হৈছে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সাধাৰণতে মাক দেউতাকে দাঁত ওলোৱাৰ আগত আৰু দাঁত ওলোৱাৰ পাছতো, যদি মই মুখ গহ্বৰৰ কথা কওঁ, তেতিয়াহ'লে মই আগতেও ৰিকমেণ্ডেশ্যন কৰিছোঁ যে এবছৰৰ আগে আগে ল'ৰা বা ছোৱালীটোক আপোনাৰ ডেণ্টেল চেকআপটোৰ কাৰণে লৈ আনিব লাগে। তাৰোপৰি আপোনাৰ যিটো আমাৰ গামটো থাকে সৰু ছমাহৰ আগৰলৈকে বা সাত মাহৰ আগৰলৈকে, দাঁতকেইটা ওলোৱাৰ আগৰলৈকে, তেতিয়া সাধাৰণতে এটা খুব চাফা, খুব চাফ চিকুণ এযোৰ একদম চফ্ট তিতা কাপোৰ, মানে কোমল তিতা কাপোৰ এযোৰেদি সেই দাঁতখন খুব চাফা হাতেদি সেই যিখিনি আপোনাৰ আলুখিনি আছে সৰু

0: আচ্ছা যিখিনি গামখিনি আছে গাম পেজ বুলি আমি কওঁ সেই জেগাখিনি চাফা কৰিব লাগে যাতে কোনো ধৰণৰ যাতে স্পেচিয়েলি ৰাতি ৰমত খোৱাৰ সময়তো যেতিয়া আপোনাৰ খানাটো খাই যাতে বস্তুটো লাগি নাথাকে আপোনাৰ সেইকাৰণে আমি চেষ্টা কৰিব লাগে আৰু তাৰ উপৰি যেতিয়া আপোনাৰ দাঁতকেইটা ওলাই যাব যেতিয়া দাঁতটো লাহে লাহে ওলোৱা আৰম্ভ কৰিব তেতিয়া ফ্ৰম দ্য ভেৰি ফাৰ্ষ্ট ডে আপোনালোকে নিয়মমতে ৰিকমেণ্ডেশ্যন অনুযায়ী যদি আমি আমেৰিকান এছ'চিয়েশ্যন অফ পিডিয়াট্ৰিক ডেণ্টিষ্ট্ৰি বা ইউৰোপিয়ান এছ'চিয়েশ্যন অফ পিডিয়াট্ৰিক ডেণ্টিষ্ট্ৰি ৰেকমেণ্ডেশ্যন অনুযায়ী চাওঁ আমি সাধাৰণতে ফ্লৰাইডযুক্ত টুথপেষ্ট যিটো থাকে সেইটো একদম এটা চাউলৰ গুৰিৰ সমান মই আকৌ ৰিপিট কৰিছোঁ চাউল এটাৰ যিমান দানা এটাৰ যিমানখিনি চাইজ হয় সিমানখিনি চাইজত একদম ছফ্ট ব্ৰিছেল টুথপেষ্ট বুলি এটা টুথপেষ্ট পোৱা যায় যিটো মানে ছফ্ট ব্ৰিছেল যিটো আমি টুথপেষ্ট ইউজ কৰোঁ সেইটো চাৰিটা ধৰণৰ আহে আপোনাৰ এক্সট্ৰা ছফ্ট আহে ছফ্ট আহে তো সেনেকৈ বেবী টুথপেষ্ট আপোনাৰ পোৱা যায় সেইটো যদি লাহেকৈ সেই দাঁতকেইটা চাফা কৰাৰ অভ্যাসটো সৰুৰে পৰাই তেতিয়াৰ পৰাই কৰিব লাগে চিন্স দ্য ইৰাপশ্যন অফ দ্য ফাৰ্ষ্ট টুথ প্ৰথম যেতিয়াৰ পৰাই আপোনাৰ গাখীৰৰ দাঁতটো আপোনাৰ ওলোৱা আৰম্ভ হ'ল সেইটো যদি আপোনালোকে ইয়াতে মই এইটো কথা উল্লেখ কৰিব বিচাৰিম যে আপোনালোকৰ কিয় ডেণ্টেল চেকআপটো বা দাঁতৰ ডক্টৰ কাষত লৈ যোৱাটো প্ৰয়োজনীয় কাৰণ চাওক যদি কিছুমান এৰিয়া থাকে যেনেকৈ আমাৰ গুৱাহাটীত কিছুমান এৰিয়া আছে যেনেকৈ বন্দা আছে নাৰেংগী আছে এইবিলাক জেগাত কি হয় যিটো পানীৰ যিটো ফ্লৰাইড লেভেলটো হয় সেই ফ্লৰাইড লেভেলটো বহুত বেছি আছে গতিকে সেই ফ্লৰাইড লেভেলটো আপোনাৰ বেছি থকাযুক্ত যদি আপুনি ফ্লৰাইড টুথপেষ্ট ইউজ কৰে তেতিয়া আকৌ ফ্লৰচিছৰ এটা ৰিস্ক এটা থাকে কাৰণ 3 বছৰলৈকে আমাৰ গোটেই আগৰ ফালৰ দাঁতখিনি গোটেইখিনি আপোনাৰ ডেভেলপ কৰি আছে আৰু 4 বছৰলৈকে ইনফেক্ট আপোনাৰ পিছফালৰ মোলাৰ আৰু এইকেইটা আমাৰ আগৰ ফালৰ যিকেইটা পাৰ্মানেণ্ট চেণ্ট্ৰেল ইনচাইজৰ যিকেইটা বাটকেইটা সেইখিনি আপোনাৰ ডেভেলপ হৈ আছে মিনাৰেলাইজেশ্যন হৈ আছে এই ফেজত যদি আপোনাৰ ফ্লৰাইড এক্সপ'জাৰটো বেছি হয় তেতিয়াহ'লে ফ্লৰচিছৰো এটা ৰিস্ক থাকে কিন্তু তাৰ মানে এইটো নহয় যে ফ্লৰাইডটো আপুনি এভইড কৰিবও নোৱাৰে কাৰণ ফ্লৰাইডটো আপোনাৰ ইজ ৰেকমেণ্ডেড বাই দ্য আমেৰিকান একাডেমি অফ পিডিয়াট্ৰিক ডেণ্টিষ্ট্ৰি এণ্ড ইট ইজ এফেক্টিভ এতিয়া কথাটো হ'ল কি ইয়াতে প্ৰশ্ন বহুতে কৰিব পাৰে মোক যে আমাৰতো পূৰ্বপুৰুষসকলে ফ্লৰাইড টুথপেষ্ট বা ফ্লৰাইডটো এনেকুৱা ইউজ কৰা নাছিল এতিয়া কথাটো হ'ল কি চাওক আজিকালি ডায়েটটো বহুত চেঞ্জ হৈছে ডায়েটটোৰ ওপৰত মেইন কথা যিমানে আপোনাৰ আজিকালি ডায়েটটো আমাৰ কাণ্ট্ৰিবিলাকত চেঞ্জ হৈছে সিমানে আমি নিজে প্ৰেক্টিকেলি দেখি থকা কথা যে হস্পিটেলত ইমান ল'ৰা ছোৱালী চাফাৰ কৰে এই আৰ্লি চাইল্ডহুড কেৰিছৰ ইঞ্চিডেণ্টছটো বঢ়াৰ ফলত তো সেইকাৰণে আপোনাৰ ফ্লৰাইড টুথপেষ্টটো আপোনালোকে প্ৰথমতে দৰকাৰ হ'লে ফ্লৰাইড ফ্ৰী টুথপেষ্ট যদি ফ্লৰচিছৰ ৰিস্ক আছে তেতিয়া এটলিষ্ট ফ্লৰাইড ফ্ৰী টুথপেষ্ট দিয়ে কাৰণ ল'ৰা ছোৱালী ইনজেষ্ট কৰিব পাৰে বস্তুটো টুথপেষ্টটো তো সেইকাৰণে অভ্যাসটো আৰম্ভ কৰাটো বহুত ডাঙৰ কথা অভ্যাসটো যদি আপোনালোকে আৰম্ভ কৰাই নিদিয়ে বহুত মাক দেউতাকেও মোক কয় যে মোৰ ল'ৰা ছোৱালীয়ে তো মোৰ ল'ৰাটোৱেতো এবছৰ বা 1.5 বছৰলৈকে চুবই নিদিয়ে মুখখন তো সেনেকৈ হ'লে আপোনাৰ কিয় হেবিটটো ডেভেলপ নহয় আৰু যেতিয়া এবাৰ কেৰিজৰ আপোনাৰ ৰিস্কটো বাঢ়ে বা আপোনাৰ আৰম্ভ হয় তেতিয়া বহুত ৰেপিডলি বস্তুটো স্প্ৰেড কৰে তো সেইকাৰণে আমি এইটো বিশেষ গুৰুত্ব দিয়া উচিত যে যিটো চাউলৰ দানাৰ সমান আমাৰ AAPD ৰিকমেণ্ডেশ্যন মতে চাউলৰ দানাৰ সমান টুথপেষ্ট যদি ফ্লৰাইড টুথপেষ্ট লয় চাউলৰ দানাৰ সমান ল'ব লাগে অভ্যাস কৰোৱাব বিভিন্ন ৱে আছে আপোনালোকে যদি আমাৰ দাঁতৰ ডক্টৰৰ কাষত ল'ৰা ছোৱালীক লৈ আনে তেতিয়াহ'লে আমি সেইটো ব্যৱস্থা আমি বিভিন্ন ৱে আপোনালোকক দেখুৱাই দিম যাতে বাচ্চাটোৱে সৰুৰে পৰা যিখিনি টুথপেষ্টখিনি সেইখিনি যাতে পেলাই দিয়ে থু পেলাই সেইখিনি আমাৰ বিভিন্ন ধৰণৰ মানে ৱে থাকে কিন্তু এই হেবিটটো কৰাটো দৰকাৰ আৰু ইয়াতে আমি স্পেচিফিক ফ্লৰাইড টুথপেষ্ট আমি প্ৰেছক্ৰাইব কৰিব পাৰোঁ ল'ৰা ছোৱালীক কাৰণ ল'ৰা ছোৱালী কিছুমান ফ্লৰাইড টুথপেষ্ট আছে এইবিলাক 500 PPM এনে এডাল্ট টুথপেষ্ট এটাত 1450 বা 1450 PPM ফ্লৰাইড থাকে তো আমি সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এটা ফ্লৰাইড ফ্ৰী টুথপেষ্ট আছে মৰিচনছৰ আছে কলগেটৰ আছে সেই একেধৰণে আপোনাৰ পেডিফ্লৰ কিজ মই ব্ৰেণ্ডটো হেৰি কৰা নাই দেই প্ৰম'ট কৰা নাই কিন্তু মই কথাটোৱে কৈছোঁ তো পেডিফ্লৰ এটা আছে আপোনাৰ কোম্পানী তাহাঁতৰ 4.58 PPMৰ ফ্লৰাইড টুথপেষ্টটো বনায় তেখেতসকলে 1000 PPMৰো বনায় তো সেনেকৈ আমি প্ৰেছক্ৰাইব কৰিব পাৰোঁ যে একজেক্ট মানে কেৰিজ ৰিস্কটো কিমান আছে গুৱাহাটীৰ কোনটো জেগাত আপোনালোক বা ইণ্ডিয়াৰ কোনটো জেগাত থাকে তাত ফ্লৰাইড লেভেলটো কিমান আছে সেই বস্তুটোৰ ওপৰত ভিত্তি কৰি আমি এটা পাৰ্টিকুলাৰ টুথপেষ্ট আমি প্ৰেছক্ৰাইব কৰিব পাৰোঁ তো সেইকাৰণে আপোনাৰ ইয়াতে আপোনালোকে গম পাই আছে আই হোপ যে ডেণ্টেল চেকআপ কৰাটো কিয় ইমান প্ৰয়োজনীয় হয়
1: ডাক্টৰ গোস্বামী বৰ ধুনীয়াকৈ কথাখিনি বুজাই গৈছে ইতিমধ্যে মধুচন্দা শইকীয়া বৈশ্য সোণাৰীৰ পৰা লিখিছে যে আজিৰ ষ্টুডিঅ'ত উপস্থিত

0: চিকিৎসক গৰাকীক শুভকামনা জনাইছো। শিশুৰ দন্ত চিকিৎসা সম্পৰ্কে তেওঁ বৰ সুন্দৰকৈ বুজাই দিছে, কথাখিনি শুনি ভাল পাইছে আপুনি বুজোৱা কথাখিনি। কাঞ্চন হাজঙে কৈছে যে ধুনীয়া অনুষ্ঠান, অনিমা মিধিয়ে কৈছে খুব সুন্দৰ অনুষ্ঠান, ধন্যবাদ জনাইছে আকাশবাণীক। নিভাৰাণী হাজৰিকাই নমস্কাৰ সুপ্ৰভাত, অনুষ্ঠানটি শুনি আছো বৰ ভাল লাগিছে বুলি উল্লেখ কৰিছে, তেখেতসকলে খুব ভাল পাইছে। শ্ৰোতাসকল, আপোনালোকে জানেই যে আজিৰ আমাৰ এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: শ্ৰোতাসকল, আমি আজি শিশুৰ দাঁতৰ সমস্যা আৰু ইয়াৰ যতন সম্পৰ্কে কথা পাতি আছোঁ এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত। প্ৰভাতী তৰংগ অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে। এইখিনিতে আপোনালোকক জনাওঁ, কাইলৈ শনিবাৰ, সাধাৰণতে আমি শনিবাৰে প্ৰভাতী তৰংগ অনুষ্ঠান প্ৰচাৰ নকৰোঁ, কিন্তু কাইলৈ আমি এটি বিশেষ খণ্ড আমি প্ৰচাৰ কৰিম। আপোনালোকে জানেই যে বিশিষ্ট অভিনেতা, পৰিচালক, সুৰকাৰ, সংগীত পৰিচালক ব্ৰজেন বৰুৱাৰ স্মৃতি দিৱস কাইলৈ 27 জুনৰ মাজনিশা তেখেতৰ দেহাৱসান ঘটিছিল। গতিকে বিভিন্ন অনুষ্ঠানে 28 তাৰিখেও এই তেখেতৰ স্মৃতি দিৱস পালন কৰে, কিন্তু পৰিয়ালবৰ্গই তেখেতৰ স্মৃতি দিৱস 27 তাৰিখে পালন কৰে, 27 জুন। গতিকে আকাশবাণী গুৱাহাটীয়েও কাইলৈ বিশেষ প্ৰভাতী তৰংগ প্ৰচাৰ কৰিব। 9:20ৰ পৰা ব্ৰজেন বৰুৱা বিশেষ এই অনুষ্ঠানত অংশ ল'ব। ব্ৰজেন বৰুৱাৰ কন্যা মনামী বেজবৰুৱা, নয়ন প্ৰসাদ আৰু জয়া দুৱৰা শইকীয়াই, তেখেতসকলৰ সৈতে আমি ব্ৰজেন বৰুৱাৰ জীৱন সৃষ্টিৰাজি সম্পৰ্কে কাইলৈ কথা পাতিম। পোনপটীয়াকৈ অনুষ্ঠানৰ ফেচবুক পেজতো প্ৰচাৰ কৰা হ'ব। আমি আকৌ আলোচনাৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। আপোনালোকৰ মাজৰ পৰা এটা প্ৰশ্ন আহিছিল যে শিশুটিয়ে কেতিয়া দাঁত ব্ৰাছ কৰা আৰম্ভ কৰিব লাগে, এই কথাটো চিকিৎসকগৰাকীৰ পৰা জানিব বিচাৰিছে। আৰু দাঁতৰ সমস্যাৰ পৰা হাত সাৰিবলৈ পিতৃ মাতৃয়ে প্ৰতিৰোধমূলক কিনো ব্যৱস্থা ল'ব পাৰে, এই দুয়োটা কথাই আমি এতিয়া ডাক্তৰ গোস্বামীৰ পৰা জানিব বিচাৰিছোঁ।
4: হয় হয়, প্ৰথম কথাটো হৈছে ব্ৰাছটো, যেনেকৈ মই আগতে আপোনালোকক ক'লোঁ যে ব্ৰাছটো কৰাটো যিদিনাখনৰ পৰা প্ৰথম দাঁতটো ওলাইছে, যিদিনাখনৰ পৰা প্ৰথম আপোনাৰ 7 মাহ 6 মাহ কিছুমানৰ 7.5 মাহমানতো ওলায়, যেতিয়াৰ পৰা প্ৰথম দাঁতকেইটা ওলাইছে তেতিয়াৰ পৰা আপোনাৰ সেইখিনি জেগাত যাতে খানাখিনি লাগি নাথাকে, সেইটো কাৰণে সেই খানাৰ পদাৰ্থখিনি গুচোৱাটো খুব প্ৰয়োজনীয়। তো সেইকাৰণে আপোনাৰ ব্ৰাছটো কৰাটো তেতিয়াৰ পৰাই মানে দৰকাৰ হ'লে আপুনি ফ্লোৰাইড ফ্ৰী টুথপেষ্টে লওক, যদি আপুনি পিডিয়াট্ৰিক মানে ডেণ্টিষ্টৰ কাষত যদি ভিজিট কৰা নাই বা আপোনালোকে ভয় খাইছে যে ফ্লোৰাইড ইনজেকশ্যন হ'ব পাৰে, কিন্তু অভ্যাসটো আৰম্ভ কৰাটো বহুত ডাঙৰ কথা। যিদিনাখনৰ পৰা ফ্ৰম দ্য ডে যিদিনাখনৰ পৰা প্ৰথম দাঁতটো, গাখীৰৰ দাঁতটো ওলায়। ছেকেণ্ড কুৱেশ্যনটো যিটো আপোনালোকে কৰিছে যে মানে কি কি প্ৰতিৰোধমূলক ব্যৱস্থা আমি কৰি ল'ব পাৰোঁ, প্ৰতিৰোধমূলক ব্যৱস্থা আমাৰ প্ৰথম প্ৰতিৰোধমূলক ব্যৱস্থাটোৱে হ'ল যিকোনো ধৰণৰ চেনিযুক্ত যিকোনো খানা, যিকোনো ধৰণৰ আপোনাৰ এটা কমন মাক দেউতাকৰ এটা সময়ত নলেজ নথকাৰ কাৰণে বহুতে সৰু বাচ্চাটোক আপোনাৰ গাখীৰৰ চেনি অলপ চেনি মিহলাই পেলাই ৰাতি গোটেই ৰাতিটো শুৱাই থৈ দিয়ে, বটলটো মুখত দিয়ে। এতিয়া তাৰ ফলত কি হয়, যিমান সময় আপোনালোকে বেছিকেলি এইটো বুজিব লাগিব যে যিমান সময় চেনিটো দাঁতত লাগি থাকে সিমানে তাৰ ৰিস্কটো বাঢ়ি যায়, তাৰমানে আপোনাৰ দাঁতত পোকে লগাৰ বা কেৰিজটো হোৱাৰ, সেই বস্তুটো আপোনালোকে বুজিব লাগিব। সেইকাৰণে আপোনাৰ যিটো প্ৰথম বস্তুটোৱে হ'ল যে চেনিযুক্ত সেনেকুৱা ধৰণৰ খানাবিলাক অলপমান এভইড কৰিব লাগে। অলপ আগতে কমেণ্টত কোনোবাই সুধিছিলে যে কি কি ধৰণৰ খানা আপোনাৰ খোৱাটো প্ৰয়োজনীয়, তো ইয়াতে যেনেকৈ মই যদি আপোনালোকক কওঁ দাঁতৰ ক্ষেত্ৰত, এনেই যদি আমি যদি চাওক যিকোনো ধৰণৰ গ্ৰীণ ভেজিটেবলছ হওক, ফ্ৰুটছ হওক, ফল মূল হওক, এই গোটেইখিনি আপোনাৰ নিউট্ৰিশ্যনৰ কাৰণে আৰু বিকাশৰ কাৰণে আপোনাৰ ল'ৰা ছোৱালী খুব দৰকাৰ। তাৰ লগতে মুখ গহ্বৰৰ কাৰণে যদি আমি যদি চাওঁ তেতিয়াহ'লে স্পেচিফিকেলি যেনেকৈ ফ্ৰুট জুচ খোৱাতছে আপোনালোকে, ধৰক ফল মূলটোৱে খাবলৈকে দিয়ক, যেনেকৈ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সৰুতে দাঁতকেইটা ওলাই যেতিয়া থাকে, আলুটোত ল'ৰা ছোৱালী কেতিয়াবা প্ৰব্লেম পাই থাকে যে অলপমান মানে সেইখিনি জেগা ইৰিটেট হৈ থাকে বা অলপমান কষ্ট পাই থাকে এই জেগাখিনিত, সেইটো আমি টিথিং ফেনোমেনন বা হেৰিটো বুলি কওঁ। তো সেই সময়টোত আপোনালোকে

0: আঙুলিটোই দি একদম লাহেকৈ জেগাখিনি মেছাজো কৰি থাকিব পাৰে। আৰু তাৰ উপৰি যেতিয়া আপোনালোকে অলপমান তিয়ঁহ বা কল বা সেনেকুৱা অলপমান জাতীয় ফল মূলবিলাক যেতিয়া লাহে লাহে ইফালে দি প্ৰথম দাঁতকেইটা ওলোৱাৰ পাছত দেই, যেতিয়া বাকীকেইটা দাঁত ওলাই থাকিব গাখীৰৰ, তেতিয়া লাহে লাহে সেই দাঁতকেইটা সেই জেগাখিনি দি যেতিয়া অলপমান সেই ধৰণৰ ফল মূলবিলাক অলপ চোবাই থাকিব বিচাৰিব, কাৰণ তাহাঁতে অলপ কামুৰি থাকিব বিচাৰিব, সেইটো মোৰ ইৰিটেশ্যন হৈ থাকে কাৰণে। তো সেই ধৰণৰ খানা মানে বস্তুবিলাক দিলে আপোনাৰ সোনকালে দাঁতটো ওলোৱাৰ মানে চান্সটো হয় আৰু ইৰিটেশ্যনটো কম হয়। যিমান দূৰ পাৰে সদায় চেনিযুক্ত খানাবিলাক সদায় এভইড কৰিব। এটা ষ্টাডি হৈছিল, হোপুড হাউচ ষ্টাডি বুলি এটা ষ্টাডি এটা হৈছিল, য'ত এইটো দেখুওৱা হৈছিল যে আপোনাৰ ল'ৰা ছোৱালী যদি মানে বহুত বেছি ভাল অৰেল হাইজিন নাথাকে বা প'ৰ ছ'চিঅ' ইকনমিক বেকগ্ৰাউণ্ডৰ ল'ৰা ছোৱালীক মানে আপোনাৰ ষ্টাডি কৰা হৈছিল, আৰু এইটো আপোনাৰ দেখা গৈছিল যে ইভেন প্ৰপাৰ অৰেল হাইজিন কেয়াৰ নথকা সত্ত্বেও ডায়েট এণ্ড নিউট্রিশনটো প্রপার হওয়ার কারণে তাহাতক অকল সুগার ফ্রি মানে গ্রিন ভেজিটেবলস বা এনেকা ধরনের বস্তুবিলাক দিয়া হয়েছিল, সব বস্তুত সুগার বা চেনিটো নাছিল। তো দেখা গৈছিল সিগনিফিকেন্টলি তাহাতর মানে কেরিজর রিস্কটো বহুতখিনি কম আছিল। গতিকে সেই কারণে আপনার সেই বস্তুটো আমি ধ্যান রাখিব লাগে যাতে আপনার খানাটো প্রাইম বস্তু হয়। আর তার উপরি প্রথম এবছর আগে আগে ডেফিনেটলি ডেন্টিস্টর তাত লৈ গৈ চেক আপ করাটো খুব দরকার, আর জায়গাখিনি আপনার সৰুৰে পৰা অভ্যাসখিনি ব্ৰাছিং হেবিটছ অৰেল হাইজিনটো মেইনটেইন কৰি ৰখাটো খুব দৰকাৰ
1: হয়। আমি টুথপেষ্টৰ কথা সুধিম বুলি ভাবিছিলোঁ, কিন্তু ইতিমধ্যে আপুনি টুথপেষ্টৰ কথা উল্লেখ কৰিছে। হয়
0: হয় হয়।
1: আৰু লগতে এটা শব্দ শুনি থাকোঁ, ফ্লছিং, শিশুৰ বাবে ফ্লছিং কিমান প্ৰয়োজন আৰু ফ্লছিং বুলি ক'লে সাধাৰণতে আমি কি বুজোঁ?
0: ওকে, সো ফ্লসিং মানে এনেকুৱা কথা যে যেতিয়া দুটা দাঁত ওচৰা ওচৰিকৈ থাকে, দাঁতটোৰ মাজৰ যিখিনি জেগা সেই জেগাখিনিত আপোনাৰ ব্ৰাছটো ইমান সহজে ঢুকি নাপায়, সেই জেগাখিনিৰ মাজৰলৈকে ব্ৰাছখিনি ইমান সহজে সোমাই নাযায়। তো সেইকাৰণে আপোনাৰ যে দাঁতৰ মাজত যিখিনি খানা বজি থাকিব সেইখিনি উলিওৱাৰ কাৰণে ফ্লছৰ কনচেপ্টটো বেচিকেলি এটা মানে বস্তুটো আপোনাৰ কোনোফালে হাৰ্মফুল নহয়, এটা সূতাৰ নিচিনা বস্তু যিটো আপুনি আঙুলিৰ মাজত সেনেকে বান্ধি পেলাই আপুনি দাঁতৰ মাজত যিখিনি দুটা দাঁতৰ মাজৰ খানাখিনি আপুনি উলিয়াব পাৰে। যদি ধৰক অলপ ডাঙৰ হ'লে, এইটো অকল সৰু ল'ৰা ছোৱালী বুলি নহয়, সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ফ্লছিং খুবেই প্ৰয়োজনীয় হয়, আৰু কাৰণ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কি হয়, দাঁতৰ মাজত কিছুমান ফিজিঅ'লজিক আৰু প্ৰাইমেট স্পেচেছ থাকে, গেপছ থাকে, যিখিনি খুব নৰ্মেল গাখীৰৰ দাঁতৰ মাজত। তো সেই গেপখিনিৰ মাজত খানাখিনি যাতে ফচি যাওঁতে যাতে এইখিনি উলিয়াই দিব পাৰে, সেইটো কাৰণে আপোনাৰ ফ্লছিং কৰাটো খুব প্ৰয়োজনীয়। আৰু তাৰ উপৰি আপোনাৰ ডাঙৰ ক্ষেত্ৰত ইণ্টাৰডেণ্টেল ব্ৰাছ বুলিও পোৱা যায়। তো এইকাৰণে ফ্লছিং কৰাটো আপোনাৰ যিদিনাখনৰ পৰা দুটা দাঁত ওচৰা ওচৰিকৈ ওলাল সেইদিনাখনৰ পৰা ফ্লছিং কৰিবলৈকে আপোনালোকে লাগিব ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, নিজৰ ক্ষেত্ৰতো। খালি যেতিয়া আপোনালোকে ফ্লছিংটো কৰাব তেতিয়া এইটো চাব যাতে আলুটোত যাতে দুখ নাপায়, সেইটোত আপোনাৰ দুখ পালে বা ৰিপিটেড ট্ৰমা হৈ থাকিলে আপোনাৰ প্ৰব্লেম হ'ব পাৰে। তো আপোনালোকে নিজে কৰিলেও এনেকৈ আলুটোত যাতে বস্তুটো লাগি নাযায় সেইটোৱে কৰিলে হ'ল।
1: আৰু ৰিনু ভট্টাচাৰ্যই কৈছে, অতি দৰকাৰী বিষয়ৰ এটি অনুষ্ঠান শুনি আছোঁ, আপোনালোক সকলোৱে শ্বেয়াৰ কৰক, আকৌ কৈছোঁ যাতে সৰহ সংখ্যক শ্ৰোতাই দৰ্শকে এই অনুষ্ঠানটি উপভোগ কৰিব পাৰে পৰৱৰ্তী সময়ত। জগত বসুমতাৰী কথা এটা জানিব বিচাৰিছে যে মোৰ ঘৰৰ সন্মুখত হোৱা এটি দুৰ্ঘটনাত 8 বছৰৰ ল'ৰা এটিৰ সন্মুখৰ দাঁত এটা ভাগি থাকিল, মই তৎক্ষণাত ভালদৰে ধুই পানীত ভৰাই থ'লোঁ, এতিয়া সেই দাঁতটো কামত আহিব নেকি?
0: মই আপোনাক প্ৰথম কুৱেশ্যনটো সুধিব বিচাৰিম যে দাঁতটো পুৰাই ওলাই আহিছে নেকি, আৰু যদি পুৰা ওলাই আহিছে সাধাৰণতে এইটো 8 বছৰৰ বুলি আপুনি ক'লে, গতিকে চান্সেছ আছে যে 8 বছৰলৈকে এইটো পাৰ্মানেণ্ট দাঁতটো হ'ব পাৰে। আৰু ছেকেণ্ড বহুত ডাঙৰ কথাটো হ'ল যে কিমান সময় হ'ল সেই দুৰ্ঘটনাটো, কিমান মানে সময় আগতে হৈছিল, যদি এইটো বহুত বেছি সময় হৈ গৈছে, এইটো পানীত ভৰাই থ'ব নালাগে, আপুনি ইমিডিয়েটলি সেই দাঁতটো লৈ গৈ পেলাই ডক্তৰৰ কাষত লৈ যাব লাগে, দাঁতৰ ডক্তৰৰ কাষত লৈ যাব লাগে। যেতিয়া ল'ৰা ছোৱালীটো আপোনাৰ ল'ৰা বা বাচ্চাটো যেতিয়া পৰিল তেতিয়া আপোনাৰ দাঁতৰ ফ্ৰেগমেণ্ট ভাঙি পেলাই ভিতৰ ফালে উঠত বা ক'ৰবাত লাগিছে নেকি, সেই বস্তুটো আপোনালোকে প্ৰথম চাব লাগিব, কাৰণ এইটো বহুত ৰিস্ক হয়। আৰু সময়টো একেবাৰে আপোনাৰ অপচয় নকৰি পেলাই ইমিডিয়েটলি যোন কাষৰ ডেণ্টিষ্ট লিষ্ট আছে আপোনালোকে লৈ যাওক যদি এটো অলরেডি পরাপক্ষতে রেকমেন্ডেশন ওয়াইজ এঘন্টার ভিতরতে আসলতে সেই দাঁতটো যদি এটো পার্মানেন্ট দাঁত হয় তেতিয়া হেতু আমি বসাবলৈকে চেষ্টা করব লাগিব আর দাঁতটো আকো সেই জায়গাখিনিতে রিমপ্লান্টেশন করার চেষ্টা করব লাগিব কারণ তেতিয়া যদি পার্মানেন্ট দাঁত হয় ইমান সরুতে এটো লুজ হলে আপনার প্রবলেম হব তো গতি সেই কারণে সেই দাঁতটো আসলতে নিয়মমতে পানীত যে আপনি রাখিছে বলে কেছে এটো একটা কুয়েশন যে কি ধরনের পানি

0: ৰাখিছে সাধাৰণতে আমি গাখীৰ গাখীৰটো খুব ইজিলি এভেইলেবল হয় কাৰণ যিটো দাঁতটো আছে দাঁতটোৰ ৰুটটো আছে আৰু দাঁতটোৰ ৰুটছখিনিত এতিয়াও যিখিনি ভায়েবল পেৰিঅ'ডণ্টেল লিগামেণ্ট চেলছখিনি আছে সেইখিনি থাকে আৰু সেইখিনি আপোনাৰ আকৌ দাঁতটো মানে ৰিইমপ্লেণ্টেশ্যন কৰোঁতে সেই যিমান বাচি থাকিব সেই চেলছখিনি দাঁতৰ গুৰিটোত বা ৰুটটোত থকা সেইটোৰ ওপৰত নিৰ্ভৰ কৰিছে আপুনি দাঁতটো কেতিয়াও গুৰিটোৱে দি পাৰিলে নুচুব দাঁতটো যদি পাৰে গাখীৰৰ গাখীৰত বা আপোনালোকৰ তাত যদি নাৰিকলৰ পানী আছে কোকোনাট ৱাটাৰ তাতেও আপোনালোকে দাঁতটো ৰাখিবলৈকে পাৰে তাতে কোকোনাট ৱাটাৰত ৰাখিলেও আপোনাৰ দাঁতটো যথেষ্ট ভালকৈ মানে বাচি থাকে এজ শ্বোন বাই ষ্টাডিজ তো তাৰপিছত লগে লগে সময় অপচয় নকৰাকৈ আপোনালোকে ইমিডিয়েটলি এইটো ডেণ্টিষ্টৰ কাষত লৈ যাব লাগে তেতিয়া আমি যিমান কম সময় আপোনালোকে এটা বস্তু বুজিব লাগিব যে যিমান কম সময় হয় সিমানে বেটাৰ আমাৰ কাৰণে ট্ৰিটমেণ্টটো হয় আপোনালোকে যদি পানীত ৰাখি থৈ দিয়ে বোলে বহুত দিন ৰাখি থৈ দিলোঁ বা এইটো ৰাখি থৈ দিয়া বস্তু নহয়
1: দিলীপ ডেকা দৰঙৰ ভেৰুৱাৰ পৰা অনুষ্ঠানটি শুনি আছে তেওঁ কৈছে যে অতিথিগৰাকীয়ে বৰ সুন্দৰভাৱে বিষয়টিৰ ওপৰত পৰ্যালোচনা আগবঢ়াইছে আপুনি যিধৰণে বিশ্লেষণ কৰিছে খুব ভাল পাইছে তেখেতে আমাৰ শিশুসকলে সাধাৰণতে পিতৃ মাতৃ বা পৰিয়ালৰ জ্যেষ্ঠসকলে ব্যৱহাৰ কৰা টুথপেষ্টে ব্যৱহাৰ কৰে এয়া শিশুৰ বাবে অপকাৰী নেকি
0: হয় আচ্ছা যিখিনি পিতৃ মাতৃয়ে যিখিনি যিটো টুথপেষ্ট ইউজ কৰে সেই টুথপেষ্টটো আপোনাৰ নৰ্মেল যদি টুথপেষ্ট হয় পৰাপক্ষত মই ক'ম যে আমাৰ কাষত আহিলে বেছি বেটাৰ হয় কাৰণ যদি ডাঙৰৰ টুথপেষ্টটো ছিগনিফিকেণ্টলি হায়াৰ ফ্লোৰাইড থাকে যিটো আপোনাৰ 1400 PPM বা 1450 PPMৰ ওপৰত থাকে তো সেইটো আমি সাধাৰণতে বহুত হাই কেৰিজ ৰিস্ক থাকিলেহে আমি সাধাৰণতে সেই টুথপেষ্টবিলাক দিওঁ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কিন্তু এনে আপোনাৰ যদি সেই টুথপেষ্টটো মানে নৰ্মেল যিটো টুথপেষ্ট আছে সেইটো ইউজ কৰিলেও একদম চাউলৰ দানাৰ সমান ইউজ কৰিব লাগে আৰু সেইটো যাতে বাচ্চাটোৱে আপোনালোকৰ এটা বস্তু মনত ৰাখিব যিমানবিলাক পিডিয়াট্ৰিক এছ'চিয়েশ্যনছ আছে ইউৰোপীয়ান একাডেমি আছে আপোনাৰ আমেৰিকান এছ'চিয়েশ্যন অফ পিডিয়াট্ৰিক্স আছে এই গোটেইকেইটা ৰিকমেণ্ডেশ্যন অনুযায়ী আপোনাৰ যিটো টুথপেষ্টটো ব্ৰাছটো কৰা 7 বছৰলৈকে ল'ৰা ছোৱালীক 7 বছৰলৈকে আপোনালোক মানে তাতে থাকিব লাগে জাষ্ট টু প্ৰিভেণ্ট দ্য ৰিস্ক অফ ফ্লোৰাইড ইনজেকশ্যন চ' সেইকাৰণে আপোনালোকে যদি এইটো নৰ্মেল মানে ডাঙৰৰ টুথপেষ্টটো দি আছে মানে এইটো হাই ফ্লোৰাইড লেভেল আছে তো মই ৰিকমেণ্ড কৰিম যে আপোনালোকে পিডিয়াট্ৰিক ডেণ্টিষ্ট এজনৰ কাষত যাওক আৰু এবাৰ চাই লওক এইটো ডিপেণ্ড কৰিছে আপোনালোক কোনটো জেগাত থাকে যদি আপোনালোকে হাই ফ্লোৰাইড ৱাটাৰ থকা জেগাত থাকে তেতিয়া ফ্লোৰচিছৰ ৰিস্কটো আৰু বাঢ়িব গতিকে সেইকাৰণে তেতিয়া কম ফ্লোৰাইড টুথপেষ্ট দিব লগা হ'ব পাৰে তো এইটো আপোনালোকে যেতিয়া লৈ আনিব আৰু যেতিয়া মানে আমি চাম যে কিমানখিনি কেৰিজ ৰিস্কটো আছে আমি যেতিয়া জেগাখিনি এবাৰ অবজাৰ্ভ কৰিম তেতিয়া আমি বেছি বেটাৰভাৱে আপোনাক টুথপেষ্ট দিব পাৰিম এনে এনেকৈ মই ব্ৰেণ্ড কৈ দিব পাৰোঁ আপোনাক যে পেডিফ্লোৰ 1000 ইউজ কৰক বা কিডছটো ইউজ কৰক বা বেলেগ এটা টুথপেষ্টটো ক'ব পাৰোঁ মই কিন্তু এনেকৈ নোচোৱাকৈ কোৱাতছে বস্তুটো চাই পেলাই আপোনাৰ কাৰণে এইটো আপুনি মনত ৰাখিব লাগিব এইটো কাষ্টমাইজ ৱেট দিয়া হয় মানে ইণ্ডিভিজুৱেলাইজ ৱেট বা যিজন যিটো সৰু ল'ৰা ছোৱালীৰ যিটো নীডছ অনুযায়ীহে আচলতে টুথপেষ্টটো প্ৰেছক্ৰাইব কৰা হয় সেইকাৰণে আপোনাৰ পিডিয়াট্ৰিক ডেণ্টিষ্টৰ কাষত অহাটো খুব প্ৰয়োজনীয়
1: হয় বৰ ধুনীয়াকৈ ডাক্তৰ গোস্বামীয়ে কথাখিনি বুজাই কৈছে আচলতে প্ৰত্যেকৰে প্ৰয়োজন বেলেগ বেলেগ সেই অনুপাতেহে আচলতে টুথপেষ্ট ব্যৱহাৰ কৰাটো প্ৰয়োজন আৰু জ্যেষ্ঠসকলৰ ব্যৱহাৰ কৰিলে কেতিয়াবা ক্ষতিও হ'ব পাৰে শিশুৰ বাবে গতিকে সেইকাৰণে কৈছে যে পেডিয়াট্ৰিক ডেণ্টিষ্টৰ ওচৰলৈ আচলতে আহি শিশুসকলক তেনেকুৱা বিশেষজ্ঞ চিকিৎসকৰ ওচৰত লৈ আহি সেই প্ৰয়োজন অনুপাতে দিলে বেছি ভাল হ'ব এই কথাবিলাক আমি আচলতে আপোনালোকৰ প্ৰয়োজনৰ বাবেই আমি পাতিছোঁ আৰু শিশুৰ যাতে কোনো সমস্যা হ'ব নোৱাৰে যোৱা খণ্ডতো আমি তেনেকুৱা কিছু কথা পাতিছিলোঁ আজি দাঁতৰ যতন সম্পৰ্কে কথা পাতিছোঁ দাঁতৰ সমস্যা সম্পৰ্কে কথা পাতিছোঁ আৰু আকাশবাণীয়ে জনসাধাৰণক স্বাস্থ্য সজাগতাৰ দিশত এক অনন্য প্ৰয়াস আৰম্ভ কৰিছে আৰু ইয়াৰ অংশীদাৰ হৈছে এপ'ল' এক্সেল কেয়াৰ হাস্পাতাল এই প্ৰক্ৰিয়া আমাৰ অব্যাহত থাকিব শ্ৰোতাসকল আমি আৰু কিছু কথা জানিবলৈ বিচাৰিম ডাক্তৰ গোস্বামীৰ পৰা আমি শ্ৰোতাসকল আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবৰ বাবে তেখেতক ক'লোঁ কিন্তু তেখেতক আমি সুধিবলগীয়া কিছু কথা আছে আমি যদি ক'বলৈ যাওঁ যে সৰু ল'ৰা ছোৱালীৰ দাঁত কেতিয়াবা ক্ষয় হোৱা দেখিবলৈ পোৱা যায় এই দাঁত যে ক্ষয় হয় বা পিতৃ মাতৃয়ে কেভিটিৰ যিটো সমস্যা সেই সম্পৰ্কে প্ৰাৰম্ভিক কেনেকুৱা লক্ষণৰ পৰা আচলতে তেওঁলোকে পিতৃ মাতৃয়ে বুজি পাব পাৰে কাৰণ শিশুটিয়ে হয়তো বুজি নাপাব পাৰে কিন্তু মাক দেউতাকে কথাটো বুজি পাব লাগিব কেনেকুৱা লক্ষণৰ পৰা আচলতে আমি কথাটো বুজি পাবলৈ সক্ষম হওঁ
0: হয় প্ৰথম কথাটো হৈছে বহুত মাক দেউতাকে ভুল ভাবে যে বা বহুত আমাৰ এনেও দাঁতৰ ক্ষেত্ৰত বহুত ভুল ধাৰণা এটা আছে যে অকল বিষালেহে আমি দাঁতৰ ডক্তৰৰ কাষলৈকে যাম কিন্তু সেইটো নহয় বিষ হোৱা মানে দাঁতটো অলৰেডি

0: ইনফেকশন হৈ গৈছে। তো আমি এইটো বহুত ভাল প্ৰশ্ন কৰিছে আপোনালোকে, যে এইটো আমি সদায় প্ৰথমতে মানে আমি প্ৰিভেণ্টিভ মেজাৰটো লৈ পেলাই আমি যদি দাঁতৰ মানে চাই পেলাই যদি আমি ধৰিব পাৰোঁ যে এইটো আৰম্ভ হৈছে বা এনেকুৱা ধৰণৰ হৈছে, তেতিয়াহ'লে আমি এইটো বুজাটো মানে প্ৰিভেণ্টিভ মেজাৰ্ছটো লোৱাটো বহুত বেটাৰ হ'ব। কাৰণ আল্টিমেটলি বস্তুটো এডভান্স হৈ হৈ আপোনাৰ যেতিয়া দাঁতৰ ভিতৰত পাল্পটোলৈকে পাই যাব তেতিয়া আপোনাৰ বিষো হ'ব, আৰু তেতিয়া আপোনাৰ ট্ৰিটমেণ্টৰ কমপ্লিকেশ্যনছো বাঢ়িব, ট্ৰিটমেণ্টৰ কষ্ট বাঢ়িব, ইনফেকশ্যন হোৱাৰ চান্স থাকিব। তো সেইকাৰণে যেতিয়া আপোনালোকে ধৰক প্ৰথম কথাটো ডায়েটটোতো পাৰ্টিকুলাৰলি ধ্যান ৰাখিব, ব্ৰাছিং গোটেইখিনিত আপোনালোকে টেকনিক ফ'ল' কৰিব, তাৰ উপৰি আচলতে সঁচা কথা ক'ব গ'লে দাঁতৰ যিটো ইনিচিয়েল যিটো কেৰিছ লাগিছে নে লগা নাই সেইটো বেষ্ট বুজা যায় যেতিয়া আমি ডেণ্টিষ্টৰ কাষলৈকে আচলতে লৈ যাওঁ। আচলতে ডেণ্টিষ্ট, কাৰণ আমাৰ হাতত স্পেচিয়েল ইনষ্ট্ৰুমেণ্টছ থাকে যিখিনিৰ দ্বাৰা কেতিয়াবা আপোনালোকে খালী চকুদি নেদেখা বস্তুটোতো আমি গম পাব পাৰোঁ যে এইটোতো মানে ফিউচাৰত কেৰিছ মানে হ'ব পাৰে বা এইটোত আপোনাৰ ডেণ্টেল যিটো ডিকেটো আপোনাৰ আৰম্ভ হ'ব পাৰে। তো সেই বস্তুটো তাৰ উপৰি আপোনালোকে যদি কিবা কলা স্পট টাইপৰ দেখে বা এনেকুৱা ধৰণৰ গাত বা এনেকুৱা যিকোনো ধৰণৰ ফুটা টাইপৰ দেখা পায় দাঁতটোত, ইনিচিয়েলি ব্ৰাউন স্পট টাইপৰ দেখা পায় বা সেনেকুৱা, খালি চকুদি সাধাৰণতে অলপ বুজাটো দিগদাৰ, কিন্তু তথাপিও যদি আপোনালোকে সেনেকুৱা দেখা পায় তেতিয়াহ'লে ডেফিনেটলি নৰ'ব, ডেফিনেটলি আপোনালোকে অতি সোনকালে আপোনালোকে ডেণ্টিষ্টৰ কাষত লৈ আনক ল'ৰা ছোৱালীটোক, আৰু বিষ হোৱালৈকে কেতিয়াও ৰৈ নাথাকিব। মোৰ মেছেজটো হ'লে সেইটোৱে মানে
1: হয়। শ্ৰোতাসকল, এতিয়া 10 বাজি যোৱাৰ লগে লগে আমাৰ ডিউটি ৰুমৰ দায়িত্ব গ্ৰহণ কৰিব পল্লৱী চৌধুৰীয়ে। নিয়ন্ত্ৰণ কক্ষলৈ আহিছে কিশোৰ কুমাৰ শৰ্মা, বিবেক শৰ্মা, হৰমোহন বৰ্মন, মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু আছিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰৰ দায়িত্বলৈ আহিছে নিখিল শৰ্মা। আমাৰ পোনপটীয়া প্ৰচাৰৰ দায়িত্বত আছে ফেচবুক পেজত ডিম্পুল বৰগোহাঁই, মোক সুশান্ত দত্তই সহযোগ কৰিছে। এতিয়া ডিউটি ৰুমত আছে দেৱ কুমাৰ সিং আৰু পল্লৱী চৌধুৰী ডিউটি ৰুমলৈ আহিব দায়িত্বলৈ। মাধুৰীমা শৰ্মা গোস্বামী, আপুনি কৈছে খুব ইনফৰ্মেটিভ এটা অনুষ্ঠান আপুনি চাই আছে। নুনমাটিৰ পৰা ৰাণুদেৱী, ৰাণুদেৱী চৌধুৰী, ফ্লৰাইডৰ উপকাৰিতা আৰু অপকাৰিতা সম্পৰ্কে জানিব পাৰিলে ভাল হয়, এই সম্পৰ্কেও আমি কথা পাতিম। এতিয়া মই আপোনাৰ পৰা ইয়াৰ পূৰ্বে এটা কথা জানিব বিচাৰিছোঁ, দীঘলীয়া সময় আমি বটল ফিডিং কৰে বটলেৰে খোৱাটো শিশুৰ দাঁতৰ বাবে এয়া ক্ষতিকাৰক নেকি, আপোনাক এইটো কথা জানিব বিচাৰিছোঁ। লগতে বহু শিশুক আমি দেখিবলৈ আঙুলিটো চুহি থাকে বা কেতিয়াবা কেতিয়াবা পেচিফায়াৰ ব্যৱহাৰ কৰা হয়, এয়া আচলতে দাঁতৰ বিকাশত প্ৰভাৱ পেলায় নেকি, এই দুটা কথা প্ৰথমে জানিব বিচাৰিছোঁ।
0: ইয়াতে তিনিটা কথা আছে। প্ৰথমতে আপোনাৰ যিটো দীঘলীয়া সময় বটলটো বটল ফিডিংটোলৈ, মই তিনিটা পইণ্টত মানে বিভাজন কৰিছোঁ বস্তুটো। প্ৰথম বটল ফিডিংটোৰ বিষয়ে ক'ম, তাৰপিছত মই আঙুলি শুহি থকাটোৰ বিষয়ে ক'ম, আৰু তাৰপিছত লাষ্টতে পেচিফায়াৰ বহুত মানে নেজানিবও পাৰে, তো তাৰ বিষয়ে ক'ম। এতিয়া কথাটো হ'ল কি, প্ৰথমতে যেতিয়া আমি বটলৰ খোৱা হেৰিটো মানে কথাটো কওঁ, বটল ফিডিঙৰ কথাটো কওঁ আমি, তেতিয়া ডেফিনেটলি হয় ৰাতিৰ সময়ত আপোনাৰ সৰু ল'ৰা ছোৱালীক যিকোনো চেনিযুক্ত বা যিকোনো গাখীৰো আপোনাৰ সেনেকৈ মুখত দি শুৱাই থোৱাটো বহুতেই হাৰ্মফুল হয়। সেইটোৱে আপোনাৰ ইনিচিয়েলি যিটো আৰ্লি চাইল্ডহুড কেৰিছ বা এই যিটো কেৰিজৰ যিটো মানে টাইপটো, ইয়াক আৰ্লি চাইল্ডহুড কেৰিজৰ লগতে ইয়াক নাৰ্চিং বটল কেৰিছ বা বেবী বটল চিনড্ৰম বুলিও জনা যায়। তো কিয় জনা যায়, আই থিংক এতিয়ালৈকে আপোনালোকে ৰিয়েলাইজ কৰিছে যে বটলটো থাকে সেইটো আল্টিমেটলি মুখত বেছি দীঘল সময়ৰ কাৰণে ৰখাৰ কাৰণে আপোনাৰ এই কেৰিছটো আচলতে আৰম্ভ হয়। গতিকে সেইকাৰণে আপোনাৰ সেই ডেফিনেটলি যদি ল'ৰা ছোৱালী যদি এনেকুৱা অভ্যাস হৈছে বা এনেকুৱা যদি কান্দে বা আপোনাৰ অলপ অশান্তি পায়, তেতিয়াহ'লে আপোনালোকে এনেকুৱা কৰিব যে সেই যিটো বটলটো আছে তাতে নৰ্মেল পানী, পানীটোত একোৱে নিমিলাব, সেনেকুৱা পানী আপোনালোকে দৰকাৰলৈ দি থৈ দিব, কিন্তু কেতিয়াও গাখীৰ বা চেনি থকা যিকোনো ধৰণৰ লিকুইড বা সেনেকুৱা দি পেলাই বাচ্চাটোক খুৱাই নথ'ব। কাৰণ ৰাতিৰ সময়ত আপোনাৰ চেলাইভেশ্যনটো কম হয়, থু খেকাৰটো কম ওলোৱাৰ কাৰণে আপোনাৰ আৰু বেছি ড্ৰাই হৈ থাকে কাৰণে আৰু কেৰিজৰ আপোনাৰ ৰিস্কটো বাঢ়ি যায়। তো সেইখিনি বিশেষ উল্লেখযোগ্য কথা। দরকার হলে আপনাদের ক্লিয়ার ওয়াটার, কোনো এডিশন নাই, নর্মেল একদম মানে পানি মানে যেটু হেতু দরকার হলে দিয়ে পেলায় আপনাদের যদি ইনিশিয়ালি আপনাদের চেষ্টা করব। তার উপরে কি হয়, যেতিয়া বাচ্চাটো যেতিয়া 8-9 মাহমান পায় তেতিয়া আপনাদের লাহে লাহে কি করব, তাক কাপত অলপমান পানি খুবলকে চেষ্টা করব, অলপমান যাতে অভ্যাসটো হয়। এজ আই মেনশনড আর্লিয়ার অলসো ইটস অল এবাউট হ্যাবিট। সো আপনাদের কাপত যদি আপনাদের খুয়ায় তেতিয়া কি হয়, কারণ কিয় বস্তু হঠাৎ করে একটা হেবিট এটা ভাঙিব নয় সর লড়া ছালীর ক্ষেত্রে বটলের পর গাখ

0: গাখীৰ খোৱা বা পানী খোৱাটো লাহে লাহে এইটো ৰিকমেণ্ডেশ্যন অনুযায়ী এবছৰলৈকে বন্ধ কৰি দিব লাগে। কাৰণ এবছৰৰ বিয়ণ্ডত যদি আপোনালোকে যদি বটল ফিডিংটো যিটো কৰোৱাই, তেতিয়াহ'লে চান্সেছ থাকে যে আমাৰ আগৰ দাঁতকেইটা অলপমান আগফালৰ ফালে এনেকৈ যিটো প্ৰক্লাইন ইনচাইচেছ বুলি কওঁ, অলপ আগৰ ফালে ওলোৱাই থকা সেই সমস্যাবিলাক হ'ব পাৰে, বা পিছৰ ফাললৈকে আপোনাৰ সেইটোত আকৌ দাঁতৰ মানে যিটো ক্ৰুক টিথ বা অৰ্থডণ্টিক প্ৰব্লেমছখিনি হ'ব পাৰে। গতিকে সেইকাৰণে এইটো এবছৰলৈকে হঠাৎ কৰিতো আপোনালোকে বন্ধ কৰি দিব নোৱাৰে, কিন্তু লাহে লাহে অলপমান কাপত খোৱাব সেইটো চেষ্টা কৰিব। দ্বিতীয় নম্বৰ যিটো কথাটো হ'ল থাম চাকিং ভাৰ্চেছ আপোনাৰ অৰেল পেচিফায়াৰ্ছ। এতিয়া অৰেল পেচিফায়াৰ বস্তুটো কিয় আহিল খেলত, ৱাই ডিড অৰেল পেচিফায়াৰ এক্সিষ্ট? আৰু আপোনাৰ ইয়াৰ যদি মই যদি আপোনাৰ সহজ ভাষাত কওঁ, চাওক, সৰুতে ল'ৰা ছোৱালী দুটা ধৰণৰ চাকিং ৰিফ্লেক্সটো থাকে, যিটো শুহি থকা সেই ৰিফ্লেক্সটো থাকে, এণ্ড ইটছ নৰ্মেল। সেইটো আপোনাৰ 3 বছৰলৈকে এইটো যথেষ্ট নৰ্মেল বস্তু হয়, কাৰণ আপোনাৰ কিন্তু সেইটো শুড নট এক্সটেণ্ড বিয়ণ্ড 3 ইয়াৰ্ছ। এতিয়া কথাটো হ'ল কি, আঙুলি যেতিয়া শুই থাকে, আঙুলি শুই থাকিলে তাৰ বিভিন্ন প্ৰব্লেমছ হ'ব পাৰে, যেনেকৈ আমাৰ ওপৰত যিটো মুখৰ যিটো ৰুফটো আছে, পেলেটটো, তাৰে অলপমান পজিশ্যনটো চেঞ্জ হ'ব পাৰে, তাতে আঙুলিটো আপোনাৰ শুই থকাৰ ফলত আগৰ ফালৰ দাঁতকেইটাৰ অলপমান পজিশ্যনবিলাক চেঞ্জ হ'ব পাৰে, যিটোৱে আপোনাৰ ফিউচাৰত অৰ্থডণ্টিক প্ৰব্লেমছ কৰিব পাৰে। তো সেইকাৰণে এইটো খুব প্ৰয়োজনীয় যে মানে সেই থাম চাকিং হেবিটটোতছে আপোনাৰ সেইটো ইজ অ'কে টিল 3 ইয়াৰ্ছ, বাট ইট শ্বুড নট এক্সটেণ্ড বিয়ণ্ড 3 ইয়াৰ্ছ। 3 বছৰৰ মানে ওপৰত সেই বস্তুটো কোনো পধ্যে হ'ব নালাগে। আৰু অৰেল পেচিফায়াৰ বস্তুটো কিয় আচলতে আহিল, অৰেল পেচিফায়াৰ মানে মুখত সেই যে ল'ৰা ছোৱালী মানে, কাৰণ এটা চিণ্ড্ৰম আছে যিটো আপোনাৰ ছাডেন ইনফেণ্ট ডেথ চিণ্ড্ৰম, সেই বস্তুটো এটা সময়ত হৈছিল কাৰণে ল'ৰা ছোৱালী এই যিটো অৰেল পেচিফায়াৰ কনচেপ্টটো আহিল। অৰেল পেচিফায়াৰ আমেৰিকান এছ'চিয়েশ্যন অফ পিডিয়েট্ৰিক্সৰ মতে দিব লাগে, কাৰণ এই চাকিং ৰিফ্লেক্সটো আপোনাৰ থাকে। তো অৰেল পেচিফায়াৰটো, কিন্তু এগেইন অৰেল পেচিফায়াৰটো যেতিয়া আপোনালোকে দিব, এটাটো হৈছে তাত এটা চিল থাকে, সেই চিলটোৱে এনচিয়'ৰ কৰে যাতে এই পেচিফায়াৰটো মুখৰ ভিতৰত সোমাই নাযায়। আৰু তাৰ উপৰি আপোনালোকে বস্তুটো পূৰা চাফা কৰি যেতিয়া অৰেল পেচিফায়াৰ আপোনালোকে ব্যৱহাৰ কৰাব, তেতিয়া সেইটো সদায় চাফা কৰাই ৰাখিব, পাৰিলে এণ্টিমাইক্ৰবিয়েল যেনেকৈ 0.12% ক্লোৰ এক্সিডিন চলুচন, বা আপোনালোকে ৰেকমেণ্ডেশ্যন অনুযায়ী, পিডিয়েট্ৰিক্সৰ ৰেকমেণ্ডেশ্যন অনুযায়ী আপোনালোকে 15 মিনিটৰ কাৰণে সেইটো অলপ গৰম কৰিবও পাৰে, বইলিং ৱাটাৰত ৰাখিব পাৰে, কিন্তু চাফা কৰি ৰখাটো খুব দৰকাৰ, কাৰণ সেইটো এটা বহুত মাইক্ৰবছৰ এটা বাহা হয়। আৰু তাৰ উপৰি আপোনাৰ যেতিয়া অৰেল পেচিফায়াৰটো খাই কোনোদিনাখন কেতিয়াও মৌ হানি মৌত ডিপ কৰি পেলাই সেইটো কেতিয়াও নিদিব, কাৰণ মৌত ডিপ কৰি গ'লে সেইটো মানে এটা পাৰ্টিকুলাৰ এটা বেক্টেৰিয়া থাকে এই মৌ মানে মৌটোত, যিটো আপোনাৰ এটা নিউৰোটক্সিন প্ৰডিউচ কৰে, যিটোৱে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মানে ৰেচপিৰেটৰী ডিষ্ট্ৰেছ বা আপোনাৰ পেৰালাইচিছ কৰিব পাৰে ভৱিষ্যতে। গতিকে সেইকাৰণে আপুনি যেতিয়া পেচিফায়াৰ দিব বা যিকোনো এইটো মৌত ডুবাই পেলাই কেতিয়াও নিদিব, মিঠা বস্তুটো কেতিয়াও কোনোদিনাখন নিদিব, এভইডে কৰিব। গতিকে আৰু অৰেল পেচিফায়াৰৰ হেবিটটো শ্বুড পজিটিভলি আপোনাৰ নিয়মমতে এইটো 18 মাহ, আনি কি 1.5 বছৰলৈকে এইটো পাৰিলে বন্ধই কৰি দিব লাগে, আৰু নহ'লেও 3 বছৰ বিয়ণ্ডত যদি এক্সটেণ্ড হয় বস্তুটো বা তেতিয়ালৈকে থাকে, তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে বাচ্চাটো এটা কাউন্সেলিঙৰ কাৰণে পিডিয়াট্ৰিক ডেণ্টিষ্টৰ কাষত লৈ আহিব লাগে, কাৰণ আমাৰ বিভিন্ন ধৰণৰ কিছুমান ট্ৰিটমেণ্ট ৱে আছে আৰু এপ্লায়েন্সেছো আমি দিওঁ যিবিলাকে এই হেবিটখিনি মানে আপোনাৰ বন্ধ কৰাব পাৰে।
1: কথাখিনি নিশ্চয় বুজি পাইছে আৰু সেইকাৰণে শ্ৰোতাৰ বাৰ্তাও আহি আছে। অপৰাজিতা গোস্বামীয়ে কৈছে যে সুন্দৰ পৰামৰ্শ, ভাল লাগিল শুনি। শিশুসকলে মাজে মাজে দাঁতবিলাক কৰচি থাকে, কিয় এনে কৰে জানিব বিচাৰিছোঁ, সেইটো অপৰাজিতা গোস্বামীৰ পৰা। বকুলি বৈশ্যই কৈছে গুৱাহাটী তৰংগলৈ স্বাগতম, তেওঁ আমাৰ গৰি নিয়মীয়া শ্ৰোতা। দাঁতৰ অসুখৰ বিষয়ে আলোচনা কৰা কথাখিনি শুনি উপকৃত হৈছোঁ, বিশেষজ্ঞ চিকিৎসকগৰাকীক ধন্যবাদ জনাই তেখেতে বাৰ্তা প্ৰেৰণ কৰিছে বকুলি বৈশ্যই। অপৰাজিতা গোস্বামী, দাঁতবিলাক কৰচি থাকে যে শিশুসকলে কিয় নকৰে?
0: দাঁতটো গৰচি থকাটো বিভিন্ন কাৰণত আপোনাৰ হ'ব পাৰে, মে বি আপোনাৰ প্ৰথম আপোনালোকে চাব লাগিব যে কিবা এংজাইটি ৰিলেটেড ইছ্যু আছে নেকি, বা কিবা মানে আপোনালোকে প্ৰথমতে ভালকৈ কাউন্সেলিং কৰাব লাগিব, চাব লাগিব। আৰু আপুনি যাৰ ধৰক শিশুটোৰ কথা কৈছে, কিমান বয়স হয়, কিমান ডাঙৰ হয়, ক'ত মানে কিমানখিনি দাঁতৰ অৱস্থাটো কি, তো সেই গোটেইখিনি মানে আমি ভালকৈ চালি জাৰি চাব লাগিব। ডেফিনেটলি দাঁতৰ এনেকৈ কৰচি থকাটো আপোনাৰ হাৰ্মফুল হ'ব পাৰে ফিউচাৰলৈ। তো এইটো আপোনালোকে বেষ্ট হয় যদি আপোনালোকে এটা এপইণ্টমেণ্টত একচুৱেলি ল'ৰা বা ছোৱালীটোক লৈ আনে আৰু আমি যদি একচুৱেলি ইভালুৱেট কৰোঁ, আৰু এনেকুৱা হ'ব পাৰে যে আপোনালোকে চাব যে যদি অলপমান

0: মানে টিনেজ বা তার আগর সময়খিনি যদি আর্লি স্কুলত মানে আছে তেতিয়াহলে আপোনালোকে চাব লাগিব যে কিবা এংজাইটি রিলেটেড ইস্যু আছে নেকি বা অন্য প্রবলেম হয়েছে নেকি, কিন্তু বেস্ট হয় আপোনালোকে যদি অ্যাপয়েন্টমেন্ট লয় আর মানে ইভালুয়েট করবলকে হেৰি করে তেতিয়া আমি মানে গম পাম যে দাঁতর যিখিনি অ্যারেঞ্জমেন্টখিনি কেনেকে আছে নে সেইটো কারণে হয়েছে নে কি প্রবলেমের ফলত হয়েছে, সো উই ক্যান আন্ডারস্ট্যান্ড।
1: হয়, আৰু বাৰ্তা আহি আছে, আমাৰ সুধিবলগীয়া কথাও আছে। দিলীপ ডেকা, শিশুৰ যেতিয়া প্ৰথম দাঁত সৰে দ্বিতীয় দাঁতটি ওলোৱাৰ সময়লৈ কেনেধৰণৰ যত্ন ল'ব লাগে, সেই সময়ছোৱাত শিশুটিৰ খোৱা লোৱাৰ ক্ষেত্ৰত কিবা সাৱধানতা অৱলম্বন কৰিব লাগে নেকি?
0: হয়, যেতিয়া প্ৰথমতে যেতিয়া দাঁতটো সৰি যায় ওপৰৰ গাখীৰৰ দাঁতটো, তেতিয়া যদি আপোনাৰ দেখা পায় যে দাঁতটো আপোনাৰ ওলাই অহা নাই বা সেনেকুৱা ধৰণৰ সমস্যা আছে তেতিয়াহ'লে আপোনালোকে যদি এবাৰ ডেণ্টিষ্টৰ কাষত লৈ আনিব পাৰে, তেতিয়া আমি কেতিয়াবা ৰেডিঅ'গ্ৰাফ বা ডিজিটেল ৰেডিঅ'গ্ৰাফৰ থ্ৰুদি আমি চাব পাৰোঁ যে দাঁতটো ভিতৰফালে কিমানখিনি ৰুটছ ডেভেলপমেণ্ট হৈছে বা কিমান সময় লাগিব অহাৰলৈকে। আৰু তাৰ উপৰি সাৱধানতাৰ ক্ষেত্ৰত আপোনালোকে মই এবাৰ মেনশ্যন কৰিছিলোঁ আগতে যে দাঁতটো যেতিয়া ওলাই থাকে, ওলাই থকা সময়ত আপোনালোকে অলপমান ফল মূল জাতীয় যেনেকে ধৰক অলপমান আপেল বা আপোনালোকে ধৰক কল বা তিয়হটো অলপমান ঠাণ্ডা কৰি পেলাই সেই বস্তুখিনি অলপমান খাবলৈকে দিলে, সেই জেগাখিনি দি চুবাই চুবাই খাই থাকিলে তেতিয়া আপোনাৰ দাঁতটো অলপমান সোনকালে মানে ওলোৱাৰো অলপমান চান্সটো থাকে। তাৰ উপৰি আপোনালোকে আহিলে তেতিয়া যদি আমাৰ ৰেডিঅ'গ্ৰাফ কৰিব লাগে বা সেনেকে চাব লাগে তেতিয়াও আমি বুজিব পাৰিম আৰু বিশেষ সেনেকুৱা ধৰণৰ সাৱধানতা আপোনাৰ নাই।
1: হয়, এতিয়া আমাৰ নিজৰ প্ৰশ্নলৈ আহোঁ। আমি কিছু কথা সুধিবলগীয়া হৈ আছে যে শ্ৰোতাসকলৰ ফালেও জানিব বিচাৰিছে যে মুখৰ স্বাস্থ্য ভালে ৰাখিবলৈ কি ধৰণৰ খাদ্য খোৱা প্ৰয়োজন বা সৰু ল'ৰা ছোৱালীয়ে কি ধৰণৰ জলপান খুৱাব পাৰে বা তাৰ বিকল্প কিবা আছে নেকি, বা চেনিযুক্ত আহাৰ বা এই যে ছফ্ট ড্ৰিংকছ কিছুমান আমি সৰু ল'ৰা ছোৱালী বিচাৰিলেই দি দিওঁ, এই আচলতে আমাৰ মুখৰ স্বাস্থ্যৰ ক্ষেত্ৰত মুখগহ্বৰৰ স্বাস্থ্যৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ কেনেকুৱা হয় এই সম্পৰ্কে কিছু কথা আপোনাৰ পৰা।
0: হয়, এই মই আগতে কৈছোঁ যে চেনিযুক্ত খানাটো এভইড কৰাটো খুব দৰকাৰ। পাৰ্টিকুলাৰলি আজিকালি মাৰ্কেটত যিটো আমাৰ টফি বা আজিকালি চকলেটবিলাক, যিহেতু এতিয়াও আমাৰ FSSAI ৰেগুলেশ্যনছবিলাক আৰু অলপ ষ্ট্ৰিক্ট হ'ব লাগিব, তো তেতিয়া মানে কি হয় আপোনাৰ যিখিনি আজিকালি মাৰ্কেটত চকলেট জাতীয় যিখিনি থাকে মষ্ট অফ দ্য টাইম তাহাঁতৰ চুগাৰ কণ্টেণ্টটো বহুত থাকে। আৰু তাৰ উপৰি আটাইতকৈ বেছি আপোনাৰ হাৰ্ম কৰে যিখিনি মানে চুগাৰী যিখিনি ফুড, যিখিনি কাৰণ আপোনাৰ এইটো ফাৰ্মেণ্টেবল হয় এইটো চুক্ৰজটো, সেনেকৈ আপোনাৰ কেৰিজটো হয়, তো সেই ধৰণৰ ষ্টিকি যিখিনি মৰ্টন জাতীয় বস্তুবিলাক যিখিনি দাঁতত লাগি থাকে সেনেকুৱাবিলাক ট'টেলি এভইড কৰিব লাগে। ফ্ৰুট জুচ, এগেইন চেনি থকা ফ্ৰুট জুচ বা সেনেকুৱা এইবিলাক আপোনাৰ কমকৈ ডেফিনেটলি খুৱাব লাগে, সেইখিনি ডেফিনেটলি এভইডে কৰিব লাগে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল ছফ্ট ড্ৰিংক। ছফ্ট ড্ৰিংকৰ কথাটো দুটা ডাঙৰ তাৰ অপকাৰ আছে, এটা হৈছে চেনিৰ কণ্টেণ্টটো ডেফিনেটলি, আৰু দ্বিতীয় নম্বৰ ডাঙৰ কথাটো হৈছে যিহেতু এচিডিক হয় সেইটোৱে আপোনাৰ দাঁতটো মানে এচিডিক হোৱাৰ ফলত আপোনাৰ যিটো ইৰোজনটো বা কেমিকেলিও দাঁতটো অলপমান দুৰ্বল কৰিব পাৰে বাহিৰৰ লেয়াৰটো, তো সেইকাৰণে ছফ্ট ড্ৰিংকছ বা এনেকুৱা জাতীয় খানাবিলাক সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত পৰাপক্ষত সদায় এভইডে কৰিব লাগে। হয়,
1: আৰু আমি সাধাৰণতে দেখিবলৈ পাওঁ যে বেকা দাঁত,
0: হয়
1: বেকা দাঁত আমি কিছুমান দেখিবলৈ পাওঁ, এয়া আচলতে বংশগত নেকি বা অভ্যাসৰ কাৰণে কিছু এনেকুৱা হ'ব পাৰে নেকি, ইয়াৰ প্ৰতিৰোধমূলক চিকিৎসা কি ধৰণৰ হ'ব পাৰে?
0: হয়, যিটো দাঁতৰ বেকা হোৱাটো বা ক্ৰুকেটিত বা আপোনাৰ অৰ্থদন্তিক প্ৰব্লেমছ হয় সেইখিনি, সেইটো আচলতে দুটা কাৰণতে হয়। এইটো আপোনাৰ হেবিটছখিনি, যেনেকৈ মই আগতেও ক'লোঁ, যেনেকৈ এটা হৈছে মাউথ ব্ৰিথিং হেবিট বা আপোনাৰ মুখেদি উশাহ লোৱা হেবিটটো আছে, তাৰোপৰি আপোনাৰ লগাতছে বেছি সময় যিটো আপোনাৰ আঙুলিটো মুখত লৈ শুই থকা, তিনি বছৰৰ বিয়ণ্ডত শুই থকা, বা আপোনাৰ অৰেল পেচিফায়াৰ্ছ, নেইল বাইটিং বা আপোনাৰ নখ কামোৰা, এনেকুৱা বিভিন্ন ধৰণৰ কিছুমান, বা যিটো জিভাখনেদি আমি যিটো টাং থ্ৰাষ্টিং হেবিট বুলি কওঁ, জিভাখনেদি দাঁতটো ঠেল খাই থকা, সেইটো বিভিন্ন কাৰণত হ'ব পাৰে। সেইটো এটা বহুত ডাঙৰ এটা এতিয়া টপিক হয় যিটো এতিয়া ক'ব গ'লে বহুত সঁচা কথা ক'ব গ'লে সময় লাগিব। তো সেই গোটেইখিনি হেবিটৰ ফলত আপোনাৰ ইট ইজ এ কম্বিনেশ্যন অফ বথ, সেই হেবিটছখিনিৰ ফলতো আপোনাৰ হ'ব পাৰে, আৰু নহ'লে জেনেটিক ৰিজনৰ ফলত আপোনাৰ যেনেকৈ ধৰক দাঁতৰ মাজত কেতিয়াবা কেতিয়াবা ফিজিঅ'লজিক বা এইবিলাক স্পেচবিলাক নাথাকিব পাৰে গাখীৰৰ দাঁতৰ ক্ষেত্ৰত, তো তেতিয়া পিছৰ ফাললৈকে আপোনাৰ পাৰ্মানেণ্ট দাঁতবিলাক ওলাবলৈকে অলপ জেগাটো ইফাল ইফাল হোৱাৰ ফলতো আপোনাৰ বেকাবেকি হয়। আজিকালি আৰ্টছ লেংথটো আপোনাৰ কমি গৈছে বা সৰু ল'ৰা ছোৱালীয়ে আৰ্টছ লেংথ ডিছক্ৰিপেঞ্চি বুলি আমি কওঁ, তো সেইটো হোৱাৰ ফলতো আপোনাৰ দাঁতবিলাক

0: মানে আপোনাৰ জেনেটিক ৰিজনৰ ফলতো এনেকে বেকা বেকিকো ওলাব পাৰে। তো ইয়াৰ ক্ষেত্ৰত তেতিয়া আমাৰ আপোনালোকৰ সেনেকুৱা লাগিলে, কিন্তু আপোনালোকে এইটো মনত ৰাখিব লাগিব যে নৰ্মেলো কিছুমান মানে বস্তু আছে যিবিলাক নৰ্মেল হয় কিন্তু আপোনালোকৰ অলপ মানে বেলেগ যেন লাগিব পাৰে। যেনেকে গাখীৰৰ দাঁতৰ মাজত স্পেচ থকাটো এটা নৰ্মেল বস্তু হয়, গাখীৰৰ দাঁতৰ মাজত স্পেচটো এইকাৰণে থাকে কাৰণ পাৰ্মানেণ্ট দাঁতকেইটা চাইজত ডাঙৰ হয়, এইকাৰণে সেই দাঁতকেইটা যাতে ওলালে যাতে সেই স্পেচখিনি যাতে ইউটিলাইজ কৰিব পাৰে। বৰঞ্চ গাখীৰৰ দাঁতৰ মাজত যদি স্পেচকেইটা নাথাকে তেতিয়াহ'লে আপোনালোকে ডেণ্টিষ্টৰ কাষত ডেফিনেটলি এপইণ্টমেণ্টটো বুক কৰিব লাগে, আৰু তেতিয়া আমি এটা এণ্টিচিপেট কৰিব পাৰোঁ যে ফিউচাৰত কিবা অৰ্থডণ্টিক প্ৰব্লেমছ আছে নেকি। আৰু যেতিয়া আপোনাৰ পাৰ্মানেণ্ট দাঁতকেইটা ওলোৱাব আৰম্ভ কৰে পিছফালৰ পৰা পাৰ্মানেণ্ট মোলাৰটো, আৰু আগফালৰ যেতিয়া এই দাঁতকেইটা আগফালৰ ইনচাইজাৰ্ছকেইটা যেতিয়া শ্বেডিং হ'ব আৰম্ভ কৰে 6.5-7.5 বছৰলৈকে 8 বছৰলৈকে, সেই সময়খিনি খুব ক্ৰিটিকেল সময় হয়। আৰু সেইখিনি সময়তো আপোনাৰ দাঁতৰ মানে এটা যদি আপোনালোকে চেকআপৰ কাৰণেও আহে তেতিয়াও আমি এইটো এণ্টিচিপেট কৰিব পাৰোঁ যে কিমানখিনি অৰ্থডণ্ট মানে কিবা ৰিস্ক আছে নেকি এইটো যে দাঁতটো টেৰামেৰাকৈ ওলাব পাৰে বা সেনেকুৱা।
1: চাওঁতে চাওঁতে আৰু 10 মিনিট সময় আমাৰ হাতত আছে আৰু বহুখিনি কথা পাতিবলগীয়া আছে, আমি অলপ অলপকৈ চুই যাবলৈ চেষ্টা কৰিম বিষয়সমূহ। এটা শব্দ আমি প্ৰায়ে শুনি থাকিলোঁ, ডেণ্টেল চিলেণ্ট বুলি কয়।
0: হয়,
1: ডেণ্টেল চিলেণ্ট কি আৰু ই কি ধৰণে সহায় কৰে এই কথাটো জানিব বিচাৰিছোঁ।
0: হয়, আপোনাৰ এনেকুৱা যে দাঁতৰ আমি পিছফালৰ দাঁতকেইটাইদি যেতিয়া চুবাই খাওঁ, আৰু মই আগতেও কৈছোঁ যে আজিকালি যিখিনি খানা হয় সেই খানাখিনি ষ্টিকি খানা হয় আৰু দাঁতটোত লাগি থাকে, তো স্পেচিয়েলি আমাৰ দাঁতটোৰ পিছৰ ফালে চুবোৱা চাৰ্ফেচটোত কিছুমান এনেকুৱা এৰিয়া থাকে যিবিলাক জেগাত ইজিলি খানাটো ফচি যায় আৰু যিবিলাক জেগাত আপোনাৰ বেক্টেৰিয়াটো ইজিলি গ্ৰ'থ কৰিব পাৰে। তো সেনেকুৱা জেগাবিলাকত আপোনাৰ ব্ৰাছটো প্ৰায়ে ভালকৈ ৰিচ নকৰে, তো সেইখিনিক আমি ধৰক পিটছ এণ্ড ফিছ বুলি কওঁ, অলপমান ড্ৰেইনৰ নিচিনা এনেকে আপোনাৰ কাস্টবিলাকৰ মাজত থাকে, সেই জেগাখিনি আপোনাৰ ওপৰত যদি আমি এটা মানে বেচিকেলি এটা চেলেণ্ট এটা যিটোৱে চিল কৰি দিয়ে সেই জেগাখিনি, তো সেনেকুৱা ধৰণৰ বস্তু এটা যদি আমি লগাই দিওঁ দাঁতখিনিৰ ওপৰত তেতিয়াহ'লে আপোনাৰ তাৰে ভিতৰত যিখিনি বেক্টেৰিয়াখিনি থাকে সেইখিনি সেই এক্সেছটো নাপায়, যিটো আপোনাৰ কাৰ্বহাইড্ৰেটটো বা যিটো আপোনাৰ চুগাৰটো সেই এক্সেছটো নোপোৱাৰ ফলত আপোনাৰ কাট অফ হয়, কাৰণে বেক্টেৰিয়াখিনি মানে আপোনাৰ মৰি থাকে বেসিক্যালি। তো সেইকাৰণে পিটছ এণ্ড ফিছাৰ চেলেঞ্জটো আমি ইউজ কৰোঁ। তো পিট এণ্ড ফিছাৰ চেলেঞ্জটো আমাৰ প্ৰিভেণ্টিভ এটা মেজাৰ হয়, তাৰ বাহিৰেও বেলেগ বেলেগ ডিপেণ্ডিং অন দ্য এজ অফ দ্য চাইল্ড, যেনেকে 6 বছৰ ওপৰ হ'লে আমি সাধাৰণতে ফ্লৰাইড কিছুমান জেলছ ইউজ কৰিব পাৰোঁ, ৰিচটো ইনজেকশ্যনৰ থাকে কাৰণে আমি 6 বছৰ তলত ইউজ নকৰোঁ। সেই একেধৰণে আপোনাৰ এটা ফ্লৰাইড ভাৰ্নিচ বুলি বস্তু এটাও পোৱা যায়, আৰু আজিকালি এতিয়া আপোনালোকৰ যেতিয়া কেৰিচটো যেতিয়া বহুত বেছি ৰিস্ক হৈ যায় তেতিয়াহ'লে আমাৰ হাতত আৰু কিছুমান বস্তু আছে, যেনেকৈ চিলভাৰ ডায়মণ্ড ফ্লৰাইড আছে বা এনেকুৱা ধৰণৰ কিছুমান প্ৰিভেণ্টিভ মেজাৰ্ছ আছে যিখিনিয়ে টিপিকেলি দাঁতটো মানে আপোনাৰ বচাই ৰাখিব পাৰে, স্পেচিয়েলি গাখীৰৰ দাঁতটো, টিল দ্য টাইম ইজ ছেটছ অফ।
1: হয়, আৰু কিছু কথা জানিব লাগিব, ফ্লৰাইডৰ উপকাৰিতা বা অপকাৰিতা সম্পৰ্কে জানিব বিচাৰিছিলে ৰাণু দেৱী চৌধুৰীয়ে, আৰু দাঁতৰ ক্ষয় ৰোধ কৰাত ফ্লৰাইডৰ যিটো ভূমিকা সেই সম্পৰ্কে আপোনাৰ পৰা জানিম। শ্ৰোতাসকল, প্ৰভাতী তৰংগ অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক, এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450 ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
1: আজি ভাল লাগিছে যে বহুতো শ্ৰোতাই আচলতে কিছু আমাৰ এই বিষয়ৰ সৈতে সংগতি থকা কিছু কথা জানিবলৈ প্ৰয়াস কৰিছে অনুষ্ঠানৰ মাজেৰে। তেওঁলোকৰ আগ্ৰহ দেখি ভাল লাগিছে, ইমান ধুনীয়াকৈ আপোনালোকে বাৰ্তা প্ৰেৰণ কৰিছে। যিসকলে ৰেডিঅ'ত শুনি আছে তেওঁলোকে হয়তো এই বাৰ্তা প্ৰেৰণ কৰিব পৰা নাই যদি ফেচবুক পেজলৈ অহা নাই, তথাপি আপোনালোকে যে শুনি আছে নিশ্চয় সকলো উপকৃত হৈছে। আৰু এটা কথা একেলগে মই এতিয়া জানিব বিচাৰিম, ফ্লৰাইডৰ যিটো ভূমিকা দাঁতৰ ক্ষয় ৰোধ কৰাৰ ক্ষেত্ৰত ফ্লৰাইডৰ ভূমিকা কেনেকুৱা হ'ব পাৰে বা ফ্লৰাইডৰ উপকাৰিতা বা অপকাৰিতা এই সম্পৰ্কে এগৰাকী শ্ৰোতাৰ ফালৰ পৰা জানিব বিচাৰিছিল, আপোনাৰ পৰা চমুকৈ এই কথাটো জানি লওঁ।
0: হয়, ফ্লৰাইডটো আচলতে এটা প্ৰাইমেৰী প্ৰিভেণ্টিভ মেজাৰ হয়, এইকাৰণে হয় কাৰণ ফ্লৰাইডটো চবতে আপোনাৰ থাকে। চমুকৈ ক'ব গ'লে আপোনাৰ এটা সময়ত 1940s সময়ত US আপোনাৰ প্ৰথম কমিউনিটি ফ্লৰাইড

0: ৱাটাৰ প্ৰগ্ৰেমবিলাক আৰম্ভ হৈছিল, এইবিলাকৰ ওপৰত বহুত বছৰ ধৰি অবজাৰ্ভেশ্যনেল কিছুমান ষ্টাডি হৈছিল, বহুত বহুত বছৰ ধৰি অবজাৰ্ভ কৰা হৈছিল, আৰু এইটো দেখা গৈছিল যে ফ্লৰাইড থাকিলে আপোনাৰ ছিগনিফিকেণ্টলি ৰিস্কটো কমি যায়, মানে যিটো কেৰিজৰ, ডেণ্টেল কেৰিজৰ, কিয়নো ফ্লৰাইডটো আপোনাৰ দাঁতৰ যিটো মিনাৰেল বা হাইড্ৰক্সি এপেটাইট ক্ৰিষ্টেলছ থাকে সেইটো আপোনাৰ চেঞ্জ কৰি ষ্ট্ৰাকচাৰটো আপোনাৰ ফ্লৰ' এপেটাইট ক্ৰিষ্টেলছ বুলি আপোনাৰ ফৰ্মেশ্যন কৰে, যিটো আপোনাৰ আচলতে কেৰিজটো প্ৰতি ৰেজিষ্টেণ্ট হয়। তো সেইকাৰণে আপোনাৰ ফ্লৰাইডটোৰ এটা খুব সাংঘাতিক ভূমিকা এটা আছে দাঁতৰ মানে আপোনাৰ কেৰিজটো ৰোধ কৰাত। কিন্তু ইয়াতে আমি এইটো বুজিব লাগিব যে ফ্লৰাইডটো এটা বেলেঞ্চত, আমি যিকোনো বস্তু এটা যেতিয়া বেছি হৈ যায় তেতিয়া আপোনাৰ বস্তুটো মেডিচিনৰ জেগাত এটা পয়জন হৈ যায়। তো সেইকাৰণে আপোনাৰ ফ্লৰাইডটোৱে আমি এইটো ৰিস্কটো আমি মাথাত ৰাখিব লাগিব যে ডেণ্টেল ফ্লৰচিছৰ স্পেচিয়েলি 6 ইয়াৰ্ছলৈকে আগৰ ফালৰ দাঁতকেইটাৰ এটা ছিগনিফিকেণ্ট মানে এটা আপোনাৰ ৰোল এটা আছে, আৰু 3 বছৰ আগততো আপোনালোকে ডেফিনেটলি চাবই লাগিব যাতে ফ্লৰাইড ইনজেকশ্যনটো নহয়, এইটো কাৰণ ফ্লৰচিছৰ ৰিস্কটো আছে। আমাৰ গুৱাহাটীত কিছুমান জেগা আছে যেনেকৈ আপোনাৰ বীৰকুচি, নাৰেংগী, বন্দা আছে, হাতগাঁও আছে, এই জেগাবিলাকত কি হয় আপোনাৰ যিটো পানীত যিটো ফ্লৰাইড আছে সেইটো অলৰেডি বহুত বেছি লগাতছে, মানে 4 PPMতছে ওপৰত, য'ত নেকি 0.7 to 1.1 PPM ফ্লৰাইড থাকে নৰ্মেল কমিউনিটি ৱাটাৰত, তাতছে বেছি ৰিকমেণ্ডেড নহয়। তো সেই জেগাবিলাকত থাকিলে আপোনালোকে পাৰ্টিকুলাৰ স্পেচিয়েলি চাব লাগিব যে ফ্লৰাইড টুথপেষ্ট মানে ইনজেকশ্যনৰ ৰিস্কটো হ'লে ফ্লৰচিছৰ ৰিস্কটো বহুত বাঢ়ি যাব। তো সেনেকুৱা কথা। আৰু যদি আপোনাৰ কিছুমান এতিয়া যেনেকৈ উত্তৰ গুৱাহাটী বা আমাৰ ব্ৰহ্মপুত্ৰখনত আকৌ লাগাতছে বহুত কম পৰিমাণৰ ফ্লৰাইড আছে, আপোনাৰ সেনেকুৱা ক্ষেত্ৰতো মানে 0.7 PPMতছে বহুত কম আছে, তো সেনেকুৱা ক্ষেত্ৰত আমাৰ অলপমান কেৰিজ ৰিস্কটো বাঢ়ি যাব। তো আমি সেইটো সময়ত মানে এনেকুৱা টুথপেষ্ট দিব লাগিব যিটো অলপমান বেছি ফ্লৰাইড থাকে। তো সেইকাৰণে ফ্লৰাইডৰ ভূমিকাটো মানে এনেকুৱা যে এইটো যদি আপুনি কমকৈ মানে যদি বেছি এক্সপ'জাৰ নহয় তেন্তে কেৰিজৰ ৰিস্কটো বাঢ়ি যাব পাৰে। চ' ডেফিনেটলি ফ্লৰাইডটো খুব ইম্পৰ্টেণ্ট, ইট ইজ ৰেকমেণ্ডেড, ইট ইজ ছেফ, কিন্তু যদি আপোনাৰ সেইটো যদি বিয়ণ্ড দ্য মানে আপোনাৰ ৰেকমেণ্ডেড ড'জ গুচি যায় তেতিয়া হ'লে এইটো ডেণ্টেল ফ্লৰচিছ কৰিব পাৰে। আৰু যদি বহুত বেছি হাই পানীটোত, কিন্তু সেইটো ইজ ৰেয়াৰ, বাট আপোনাৰ স্কেলিটেল ফ্লৰচিছৰ ৰিস্কটো থাকে, একিউট হেৰিটো আপোনাৰ সাধাৰণতে বহুত বেছি ফ্লৰাইড ইনজেকশ্যন কৰিলে হ'ব। তো সেনেকুৱা কথা। কিন্তু আপোনালোকে পাৰ্টিকুলাৰলি এইটো নটিচ কৰিব, ঘৰত যেতিয়া আপোনালোকে ফ্লৰাইড টুথপেষ্ট ৰাখিব পাৰিলে সদায় ল'ৰা ছোৱালী যাতে ৰিচ কৰিব নোৱাৰে সেই জেগাখিনিলৈকে, সেই সেনেকুৱা এটা জেগাত ৰাখিব ফৰ ছেফটি। আৰু যিটো ফ্লৰাইড টুথপেষ্ট, কিমান PPM ফ্লৰাইড টুথপেষ্টটো আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে দৰকাৰ যাতে এইটো ফ্লৰচিছকো নকৰে অথচ আপোনাৰ যাতে কেৰিজটো নহয়, সেই বস্তুটো বেষ্ট আমি যেতিয়া পাৰ্চনেলি চাওঁ কেৰিজ ৰিচটো কিমান আছে বাচ্চাটোৰ, সেইটোৰ বেছত আমি দিব পাৰোঁ এইখিনি সময়ত।
1: হয়, ৰন্তু ডেকাই কৈছে যে সুপ্ৰভাত, অতি সুন্দৰ আদৰণীয় অনুষ্ঠান, আকাশবাণী গুৱাহাটীক ধন্যবাদ জনাইছে অনুষ্ঠানটিৰ বাবে। ধনজিৎ বেজবৰুৱাই কৈছে মই নলবাৰী জিলাৰ অন্তৰ্গত ডিৰুৱাৰ পৰা শুনি আছো, মোৰ ছোৱালীজনীৰ দুটা জামি দাঁত মাজৰখিনিত পোকে খাইছে, এতিয়া কি কৰা উচিত?
0: দুটা জামি দাঁত মানে আচলতে কি বুজাইছে তেখেতে? তো মই আপোনালোকক ক'ম যে প্ৰথম বস্তুটোৱে হ'ল কিমান বয়সৰ হয়, মানে কিমান বয়স হয় এইটো কৈ দিলে আৰু অলপ আমাৰ কাৰণে বুজাটো ভাল। কিন্তু যদি পোকে খাইছে আপোনাৰ ফিল হৈছে তেতিয়া ডেফিনেটলি পিছৰ ফালৰ দাঁতকেইটা সেই জেগাটোত, যদি এইটো পাৰ্মানেণ্ট দাঁত হয় তেতিয়াহ'লেতো, যদি পোকে ইনিচিয়েলি খাইছে এতিয়া ইমিডিয়েটলি ডক্টৰৰ তাত যাওক, যিমান সোনকালে আপোনালোকে যাব সিমানে প্ৰিভেণ্টিভ মেজাৰ কৰিব পাৰিম। দাঁতৰ ট্ৰিটমেণ্টবিলাক এনেকুৱা যে আপুনি যিমান দেৰি কৰি থাকিব প্ৰথমতে অলপমান পোকে খাব, এইটো আমি চিম্পল এটা ওপৰ ফালৰ পৰা চিল কৰি দি পেলাই আমি প্ৰিভেণ্ট কৰিব পাৰোঁ। তাৰপিছত আৰু ভিতৰত যাব, সেইটো ফিলিং কৰি বা ৰেষ্টৰেশ্যন কৰি বচাব লাগিব। তাৰপিছত আৰু ভিতৰত গৈ পেলাই যেতিয়া দাঁতৰ ভিতৰৰ নাৰ্ভটো বা পাল্পটোলৈকে পাব তেতিয়া আমি আকৌ ৰুট কেনাল ট্ৰিটমেণ্ট কৰিবলগীয়া হয়, আৰু তাতছেও যদি বেয়া অৱস্থা একদম ভাঙি ছিঙি যায় দাঁতটো তেতিয়াহ'লে আপোনাৰ আল্টিমেটলি দাঁতটো উঠাই দিবলগীয়া হয়। তো যিমানে আপুনি দেৰি কৰি থাকিব সিমানে আপোনাৰ মানে বস্তুটো প্ৰব্লেম হৈ থাকিব। যদি এইটো গাখীৰৰ দাঁত হয় তেতিয়া আপোনালোকে নেভাবিব এইটো কথা যে গাখীৰৰ দাঁতটো ওলাই যাব আৰু, গতিকে কৰাৰ দৰকাৰ নাই। সেনেকৈ যদি আপোনালোকে ভাবে তে মনত ৰাখিব যে সেই দাঁতকেইটা সেইটো ভগৱানে কিবা এটা কাৰণত আপোনালোকৰ এই দাঁতটো দাঁতে দিছে। তো সেই দাঁতটো আপোনাৰ শ্বেডিং টাইমটোলৈকে, যেতিয়ালৈকে তলৰ ফালৰ পাৰ্মানেণ্ট দাঁতটো আপোনাৰ ওলাই আহিবলৈকে ৰেডি নহয়, সেই গাখীৰৰ দাঁতকেইটাও সেই পাৰ্টিকুলাৰ পজিশ্যনত থকাটো বহুত প্ৰয়োজনীয়। তো সেই দাঁতকেইটা যদি আপোনাৰ আগত উলিয়াই দিয়া হয়, টাইমতছে আগত উলিয়াই দিয়া হয়, তেতিয়া আল্টিমেটলি মই আগতেও কৈছোঁ যে সেইটো স্পেচ হয় বা আপোনাৰ অৰ্থডণ্টিক প্ৰব্লেম হয় পিছত। তো সেইকাৰণে মই ক'ম যে আপোনালোকে অতি শীঘ্ৰে মানে ডেণ্টিষ্টৰ কাষত লৈ যাওক।
1: হয়, আমি অনুষ্ঠান সামৰি

0: সময় হৈছে শেষত আপোনাৰ পৰা সন্তানৰ মুখগহ্বৰৰ স্বাস্থ্য সম্পৰ্কে পিতৃ মাতৃক আপুনি কি ক'ব বিচাৰিব, বিদ্যালয়ৰ শিক্ষাগুৰুসকলক কি ক'ব বিচাৰিব, বা বহুতে হয়তো চিকিৎসকৰ ওচৰলৈ যাবলৈ ভয় কৰে, সেই মানসিকতা সলনি কৰাৰ ক্ষেত্ৰত পিতৃ মাতৃ বা বন্ধুবৰ্গ সকলোৰে কি ধৰণৰ ভূমিকা আচলতে হোৱা উচিত, এই সম্পৰ্কে শেষত আপোনাৰ পৰা বাৰ্তা এটি শ্ৰোতাসকললৈ।
1: হয়, মই প্ৰথমতে বহুত আজি ভাল মানে লাগিছে, মোৰ মই বহুতখিনি ভাল লাগিছে যে আজি মই এটা এনেকুৱা এটা প্লেটফৰ্ম এটা পাইছোঁ আপোনালোকক সকলোকে এইখিনি মানে জনাবলৈকে, কাৰণ এইখিনি খুব প্ৰয়োজনীয় হয় সৰু ল'ৰা ছোৱালীৰ কোৱালিটি অফ লাইফটোৰ কাৰণে, জীৱনৰ আপোনাৰ মানদণ্ডটো ভাল হৈ থকাৰ কাৰণে এইখিনি যিখিনি কথা জনাটো মাক দেউতাকৰ খুব প্ৰয়োজনীয় হয়। তো মই এইটোৱে ক'ম মাক দেউতাকক যে সৰুৰে পৰা আপোনালোকে ভালকৈ হেবিটটো মেজৰ কথা, আৰু হেবিটছ নেভাৰ ডাই ইজিলি। তো আপোনালোকে যিটো ডায়েট এণ্ড নিউট্ৰিশ্যন যিটো আপোনালোকে দিব সেইটো খুব ইম্পৰ্টেণ্ট হয়, এইটো প্ৰাইমেৰী ৰ'ল আছে। আৰু তাৰ উপৰি আপোনাৰ যিখিনি সৰুৰে পৰা যিখিনি হাইজিন যিখিনি মেজাৰ্ছ আছে, দাঁতটো নোলোৱাৰ পৰাই প্ৰথম দিনাখনৰ পৰা আপোনালোকে এটা কাপোৰেদি কেনেকৈ আপোনালোকে দাঁতত যাতে লাগি নাথাকে, জেগাখিনিত যাতে খানাটো লাগি নাথাকে সেইখিনি, আৰু যাতে হেবিট হয়, আৰু টিল ছেভেন ইয়াৰ্ছ আপোনালোকে সদায় ল'ৰা বা ছোৱালীটোক আপোনালোকে সদায় এচিষ্ট কৰিব টিল ছেভেন ইয়াৰ্ছ, কাৰণ দে ষ্টিল মানে ডেভেলপ কৰি আছে আৰু তাতে ইনজেষ্ট কৰিব পাৰে। তো ৰিকমেণ্ডেশ্যন অনুযায়ী আপোনালোকে ব্ৰাছ কৰাৰ সময়ত দৰকাৰ হ'লে একেলগে এইটো এটা ফান ছেচন টাইপৰ কৰিবলৈকে আপোনালোকে চেষ্টা কৰিব যে আপোনালোকে একেলগে ব্ৰাছ কৰে, ল'ৰা ছোৱালীটোৰো হেবিট হয়। আৰু তাৰ উপৰি আপোনালোকে পাৰ্টিকুলাৰলি আজিকালি কি হয়, যিটো সৰুতে তিনি বছৰ বয়সৰ সময়ত যি কেতিয়াও আনএটেণ্ডেড বাচ্চাটোক পাৰিলে এৰি নিদিব, কাৰণ সেইটো সময়ত বহুত ল'ৰা ছোৱালী পৰি পেলাই দাঁতত মানে প্ৰব্লেম হয়, সেইটো সময়ত দাঁত ভাঙে বা আপোনাৰ সেইটো এটা বহুত বাচ্চাটোৰ কাৰণে এটা ট্ৰমেটিক ইভেণ্ট এটা হয়। আৰু স্পেচিয়েলি যেতিয়া আপোনালোকৰ ল'ৰা ছোৱালী যিটো কিশোৰ অৱস্থাত বা তাৰে আগলৈকে এডোলেচেণ্ট সময়ত বা আপোনাৰ অলপমান যেতিয়া আৰ্লি স্কুল ডেইজত আপোনালোকৰ ল'ৰা বা ছোৱালী ডেফিনেটলি খেলা ধূলা বহুতখিনি কৰে, খেলা ধূলা কৰাৰ সময়ত আজিকালি আমাৰ এৱেৰনেছটো বহুত কম যে আমাৰ অৰেল হেলথটো প্ৰটেক্ট কৰাৰ কাৰণে আমাৰ মাউথ গাৰ্ডছ আজিকালি আমাৰ দিয়া হয়। তো বিভিন্ন ধৰণৰ আহে কাষ্টমাইজ যিখিনি আমাৰ ডেণ্টিষ্টে বনায়, সেইখিনি আপোনাৰ দিলে আপোনাৰ যিটো দাঁতটো মানে ক'ৰবাত লাগিলে ইঞ্জিয়ৰ হ'লে চাইকেল চলাওঁতে হওক, ক'ৰবাত স্পৰ্টছ কিবা এক্টিভিটি কৰোঁতে হওক, তেতিয়া আপোনাৰ সেই দাঁতকেইটা প্ৰিমেচিয়ৰ লছ হোৱাৰ ৰিস্কটো বহুতখিনি কমি যায়। আৰু যদি আপোনালোকৰ সেনেকুৱা হয়ো তেতিয়াহ'লে যাতে আপোনালোকে প্ৰপাৰ মেজাৰ্ছখিনি যাতে ল'ব পাৰে সেইটোৰ কাৰণে আপোনালোকৰ এটা কনচাল্টেশ্যন কৰাটো খুব দৰকাৰ। তাতে আমি বহুতখিনি, কাৰণ ফাৰ্ষ্ট কনচাল্টেশ্যনটো কনচাল্টেশ্যন মানে ট্ৰিটমেণ্ট নহয়, প্ৰথম কনচাল্টেশ্যন মানে আমি বহুতখিনি আপোনালোকৰ পাৰ্স্পেক্টিভটো চেঞ্জ কৰিব পাৰোঁ, ল'ৰা ছোৱালী পাৰ্স্পেক্টিভটো চেঞ্জ হয়, আৰু মাক দেউতাকৰ যিটো ল'ৰা ছোৱালী ভয় খোৱাটোলৈ মানে কি হয় আচলতে সেইটোৰ ক্ষেত্ৰত মাক দেউতাকৰ যিটো মানে এটিটিউড টুৱাৰ্ডছ ডেণ্টেল ছায়েন্সেছ সেইটো মানে বহুত দৰকাৰ। বহুত মানে মাক দেউতাকে ভয় খায় বা ল'ৰা ছোৱালীক, আপোনালোকে যদি ভয় খায় তেতিয়াহ'লে ল'ৰা ছোৱালী, কাৰণ ল'ৰা ছোৱালীটো নাজানে যে দাঁতৰ হেৰিটো কি, তো অফটেন এ টাইমছ ফিয়াৰটো একুৱাৰ্ড হয়। তো সেইকাৰণে আপোনালোকে যাতে ল'ৰা ছোৱালীক এটা মানে পানিছমেণ্ট হিচাপে যে তুমি ভালকৈ ব্ৰাছ নকৰিলে ডেণ্টিষ্টৰ কাষত লৈ যাম, তো মানে সেইটো এটা আপোনালোকে প্ৰেজেণ্ট নকৰিব, তেতিয়া আৰু ল'ৰা ছোৱালী ভয় খায় মানে। তো সেইখিনি আপোনালোকে ধ্যান ৰাখি পেলাই ডায়েট এণ্ড নিউট্ৰিশ্যনটো ধ্যান ৰাখি আপোনালোকে যেতিয়া ছিক্স মান্থছ বা ওৱান ইয়েৰ মূৰে মূৰে যেতিয়া আপোনালোকে চেক আপ কৰাই থাকিব, আৰু তেতিয়া আমি যেতিয়া ৰাইট প্ৰিভেণ্টিভ মেজাৰ্ছখিনি ল'ম, তেতিয়া আপোনাৰ কোনো ধৰণৰ ইণ্টাৰভেনশ্যন বা বহুত বেছি ইণ্টাৰভেনশ্যনেল ট্ৰিটমেণ্টবিলাক কৰিবলগীয়া নহ'বই, বহুতখিনি বস্তু প্ৰিভেণ্ট কৰিব পৰা যাব।
0: ধন্যবাদ জনাইছোঁ ডাক্টৰ জিষ্ণু কিংকৰ গোস্বামী, আজি ইমানখিনি সময় দিলে আৰু ইমান ধুনীয়াকৈ কথাখিনি বুজাই কৈছে, শ্ৰোতাসকলেও খুব ভাল পাইছে। আশা কৰোঁ অনাগত সময়ত আকৌ আমাৰ ষ্টুডিঅ'ত লগ পাম। এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ।
1: ধন্যবাদ, ধন্যবাদ।
0: শ্ৰোতাসকল, প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ডটি শিশুৰ দাঁতৰ সমস্যা আৰু ইয়াৰ যতন, এই সম্পৰ্কে আজি পাতিলোঁ। অনুষ্ঠানটি ইয়াতে সামৰিম। কাইলৈ 9:20 পুৱাৰ ভাগত আমি আকৌ লগ পাম ব্ৰজেন বৰুৱা বিশেষ প্ৰভাতী তৰংগলৈ। আজিলৈ মই ইন্দ্ৰজিৎ দাসে, ডিম্পল বৰগোহাঁই, সুশান্ত দত্তৰ সৈতে বিদায় লৈছোঁ। আপোনালোক সকলো ভালে কুশলে থাকিব।

0: প্ৰভাতী তৰংগ শুনিলে আগবঢ়ালে ইন্দ্ৰজিৎ দাসে। এই অনুষ্ঠানটি আগবঢ়োৱা হ'ল এপ'লো এক্সেল কেয়াৰ হাস্পতালৰ শয্যানত।
1: থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। অসমে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে

0: এই কথা সদৰি কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিদ্যুৎ বিজুলী যোজনাৰ সফল ৰূপায়ণে অসমক দেশৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ মাজত স্থান দিছে। তেওঁ লগতে কয় যে ৰাজ্যৰ 17.6% চান্দত সৌৰ শক্তি সংযোগ লাভ কৰা উপভোক্তাৰ বিদ্যুৎ মাচুল শূন্য হৈ পৰিছে। সেউজ শক্তিৰ দিশত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী সৌৰঘৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত গুজৰাট প্ৰথম, মহাৰাষ্ট্ৰ দ্বিতীয়, উত্তৰ প্ৰদেশ তৃতীয়, অসম চতুৰ্থ আৰু কেৰালম পঞ্চম স্থানত আছে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্যৰ পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা 40 লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। ৰাজ্যত বৰ্তমান 26,50,000 পঞ্জীয়নভুক্ত কৃষক আছে। পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা আৰু অধিক হ'ব লাগে যদিও আনৰ মাটি আধিয়ালৈ খেতি কৰা কৃষকে নাম পঞ্জীয়ন কৰিব নোৱাৰাৰ বাবে এই সংখ্যা কম হৈ আছে। মন্ত্ৰীগৰাকীয়ে কয় যে আধিয়াকৈ খেতি কৰা কৃষকেও যাতে নাম পঞ্জীয়ন কৰিব পাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ কৰা হৈছে। খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত কালি কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিভাগে যুটীয়াভাৱে আয়োজন কৰা ইণ্টাৰফেচৰ উদ্বোধনী অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীহাজৰিকাই কয় যে কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে অসমত বীজ পাম্প স্থাপনৰ বাবে 150 বিঘা মাটি বিচাৰিছে। এই পাম্প স্থাপনৰ বাবে 4 ঠাইত ইতিমধ্যে মাটি চোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰীহাজৰিকাই কয় যে কৃষকক ভাল উদ্ভিদ শস্যৰ পুলি দিয়াৰ বাবে কঠীয়াতলীত উদ্ভিদ শস্যৰ পুলি প্ৰস্তুত কৰিবলৈ 100 বিঘা মাটিত এখন নাৰ্চাৰী স্থাপন কৰা হ'ব আৰু ভৱিষ্যতে এই নাৰ্চাৰীৰ অধিক সম্প্ৰসাৰণ কৰা হ'ব। ভৱিষ্যতে ৰাজ্যৰ উদ্যান শস্য আৰু পাচলি উৎপাদনত অধিক গুৰুত্ব দিয়া হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো অহা 28 জুনত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হ'ব। এই দিৱসৰ অংশ হিচাপে সেইদিনা সকলো জিলাতে জন্মৰ পৰা 5 বছৰ বয়সৰ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালনৰ বাবে যাৱতীয় প্ৰস্তুতি চলাইছে। এই অনুসৰি ৰাজ্যৰ মুঠ 45 লাখ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰায় 24,000 প্ৰতিষেধক বুথ কাৰ্যক্ষম কৰি তোলা হৈছে। পৰহিলৈৰ পাছত 29 আৰু 30 জুনত ভ্ৰাম্যমান স্বাস্থ্য দলে ঘৰে ঘৰে গৈ প্ৰতিষেধক প্ৰদান অভিযান চলাব। তদুপৰি বাছ আস্থান আৰু বজাৰ অঞ্চলৰ উপৰি ইটাভাটা তথা চহৰৰ বস্তি অঞ্চলৰ শিশুসকলেও পলিঅ' প্ৰতিষেধক লাভ কৰাটো নিশ্চিত কৰা হ'ব। ৰাজ্যৰ প্ৰতিখন জিলাতে 3দিনীয়া এই অভিযান সুচাৰুৰূপে পৰিচালনাৰ বাবে বিদ্যালয় শিক্ষা বিভাগ, মহিলা আৰু শিশু বিকাশ বিভাগৰ কৰ্মচাৰীৰ উপৰি প্ৰায় 92,000 স্বাস্থ্য বিষয়া, কৰ্মচাৰী আৰু আগশাৰীৰ স্বাস্থ্যকৰ্মী নিয়োজিত কৰা হ'ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে সকলো পিতৃ মাতৃক এই অভিযানৰ সময়ছোৱাত শিশুক দুটুপাল পলিঅ' প্ৰতিষেধক খুৱাই তেওঁলোকৰ জীৱন সুৰক্ষিত কৰিবলৈ আহ্বান জনাইছে। শিৱসাগৰ আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই যোৱা নিশা জেঙনিকটীয়া ডেকা বৰবৰুৱা পথৰ পৰা 2 টন পৰিমাণৰ মাদক দ্ৰব্যসহ এগৰাকী মহিলাক আটক কৰে। ঘটনাৰ সৈতে জড়িত ধৃত মহিলাগৰাকীৰ স্বামী ছাদিকুল ইছলাম বৰ্তমানেও পলাতক অৱস্থাত আছে বুলি আৰক্ষীয়ে জনাইছে। কলিয়াবৰৰ এই দম্পতি জেঙনিকটীয়া অঞ্চলৰ ভাড়াতীয়া হিচাপে আছিল। আৰক্ষীয়ে অভিযানত চাবোনৰ বাকচত লুকুৱাই থোৱা ভালেখিনি মাদক দ্ৰব্য জব্দ কৰাৰ লগতে তেওঁলোকৰ বাসগৃহৰ পৰা বহু পৰিমাণৰ কাঁহৰ বাচন বৰ্তনো জব্দ কৰা হয়। ঘটনাৰ সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। চিৰাং জিলাৰ কাকাৰাগাঁও কমাডোঙাত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়। আৰক্ষী সূত্ৰই জনোৱা মতে কালি নিশাৰ ভাগত তীব্ৰ বেগত অহা এখন 4-চকীয়া বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এটা পুখুৰীত সোমাই যোৱাৰ ফলত চালকজনৰ মৃত্যু ঘটে। স্থানীয় লোকে পুৱাৰ ভাগত পুখুৰীটোত বাহনখন প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী আৰু SDRFৰ দল উপস্থিত হৈ মৃত চালকজনসহ বাহনখন উদ্ধাৰ কৰে। মৃত লোকজন গোৱালপাৰাৰ তাৰাপাৰা নিবাসী হাৰাধন দত্ত বুলি চিনাক্ত কৰা হৈছে। এতিয়াৰ বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIRৰ মোবাইল এপত। এতিয়া ষ্টুডিঅত আছো মই লভিতা, ডিউটি ৰুমত পল্লৱী চৌধুৰী, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, বিবেক শৰ্মা, হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত আছে মিথিলেশ কুমাৰ ৰঞ্জন, আছে

0: হৃদয়ৰ মালিতা।
1: বৰষুণৰ এটি সন্ধিয়া আকাশত দেখিছো এডাল বিজুলী ৰেখা, যি ক্ষণিকতে নোহোৱা হৈ পুনৰ ধৰা দিছে। দুফাল আকাশ, দুটি মন নীৰৱে পাৰ হৈ যায় ঝৰ ঝৰ ঝৰ ঝৰ জৰ্জৰিত সময়। অতীতৰ একোৰা স্মৃতিৰ ঠেলাত ইজনে আনজনৰ পৰিচয় পায়। গত সময়ৰ হেঁচাত স্মৃতিৰ বাট উলুকিয়াই কথাৰ আঁত বিচাৰি পায়।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ জীৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই জুৰিহাই আপোনাক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আপোনালৈ আগবঢ়াইছো এখনি আলেখ্য, এয়া শুনক।

গ্রীষ্মর দিনবোৰত আনন্দ আজুৰি লোৱাৰ কত হেঁপাহ যেন নিৰ্ঘাত প্ৰচেষ্টা। অভিভাৱকৰ শাসনৰ দিহা ভাঙি কোমল আবেদনেটি যাচি লৰ মাৰিছিলো ন ন অভিযানত মনৰ এখন মানচিত্ৰ সুঁৱৰি। বৰষুণে যাক বিচাৰি ফুৰাৰ অৱকাশ তেতিয়াও আছিল। গিৰ গিৰ মেঘৰ শব্দত চুবুৰীয়াৰ ঘৰত আনন্দ ৰোল উঠিছিল। তিতিবুৰি অহা মোক ওচৰতে পাই দেউতাৰ মুখত হাঁহি বিৰিঙিছিল। আজিও অনুভৱ কৰিব পাৰি জিৰ জিৰকৈ নামি অহা এক শীতল প্ৰশান্তি অকপতে নামিছিল।

0: সকলো ঠিকে আছে?
1: ভাল।
2: ঋতু পৰিৱৰ্তন নে মাহৰ পৰিৱৰ্তন, ঋতু এটা উল্লেখনীয় দিশসমূহে যদি উল্লেখ কৰিব পৰা নাযায়, অসমীয়া মাহবোৰ অদলা বদলি কৰি দিওঁ নেকি?
0: বতৰত খেলো বোলা খেলখন আবতৰত দোলা দিয়ে, উৎসাহৰ লেথাৰী নিচিগাসুৰ গগন ভাঙি নামি আহে।
2: প্ৰকৃতি আৰাধনাই যেন কৃষিজীৱীৰ ধৰ্ম, ঋতুৰ সেতু পাৰ কৰা উন্মাদনাই জীৱনৰ মৰ্ম।
0: সেয়েহে ভৰ বাৰিষাৰ বাম অথবা খৰাং একোলৈ ভ্ৰুক্ষেপ নকৰি উপেক্ষাক অপেক্ষাৰে বিদ্ৰুপ কৰি ৰৈ থাকে মুঠি মুঠি

0: অভিপাত, কাব্যপ্ৰাণ অথবা কল্পনাত প্ৰাণ পোৱা উপন্যাস, এয়া স্তৰে স্তৰে জীপাল কৰা বৰ্ষা সম্ভাৰ। মানুহৰ ভাৱ প্ৰৱণতাও মুখলধাৰে বৈ অহা এজাক বৰষুণ, যিয়ে সজীৱ কৰি তোলে ন ন সৃষ্টিক মন আৰু পৃথিৱী। পৃথিৱীৰ প্ৰতিটো উপাদানে বৰষুণৰ ভিত্তিত গঢ় লৈ উঠি ধৰা দিয়ে বুকুৰ মাজত। নৈ আৰু নৈপৰীয়া জীৱন, বননি খাদ্য শৃংখল, আকাশ মেঘ আৰু ডাৱৰ, হেঁপাহ অজুহাত কোমল মাটিৰ সুঘ্ৰাণ।
1: কি কাকতলীয় ঘটনা, what a coincidence! একেইজাক বৰষুণতে আমি দুয়ো ফচিলোঁ আৰু মোৰ হাতত আছে একেইখন কিতাপৰে দুটা কপি।

0: ভাল আছিল বুঝিছে।
1: পকা ৰাস্তাত খালী ভৰিৰেও খোজকাঢ়িব টান।
2: বৰষুণৰ অজুহাততে জন্ম পাই শৈশৱৰ এমুঠি স্মৃতি, কাগজৰ নাও খেল, কচুপাতৰ ছাতি আৰু আগচোতালৰ টেপটেপীয়া মাটি। এহাত আহল বহল পুখুৰীত বিচাৰি পাইছিলোঁ তিনি প্ৰকাৰৰ মাছৰ দহিত প্ৰাণী, দৰিকণা, চেং, গৰৈ। হাতখনকে জাখৈ কৰি তুলি আনি থৈছিলোঁ কাঠি।
1: মূৰত জাপি পিন্ধি সমদল জুৰিছিল লানি লানি ৰোৱনি। আইতাৰ আখলৰ জলপান বান্ধি বৰপিতাৰ গৰুহালক সকিয়াইছিল হাতত এচাৰিডাল তুলি। পিঠিত জ্ঞান সম্ভাৰ বান্ধি বগলী খোজেৰে ওলোটা সমদল উলিয়াইছিলোঁ পাদুকাৰে চেটেক চেটেক কৰি।
3: পাতখাললৈ বোলো বৰষুণৰ বতৰত মই নানুঠে মটৰ।

0: প্ৰতিখন চহৰৰ বৰষুণে এক অনন্য কাহিনীৰ অৱতাৰণা কৰে। প্ৰতিটো যুঁজাৰু মনত কেইবাজাকো ধুমুহা বৰষুণ পাৰ হৈ নগলে যেন কাহিনী এটা আধৰুৱা হৈ সামৰে।
1: পিছে প্ৰতিখন চহৰত পাৰ কৰা জাক জাক বৰষুণৰ আধাৰত সংক্ষিপ্ত সময়ৰ দূৰি এডাল গাঁঠিব পাৰি আপোনজনৰ মাজত।
0: টোপাল টোপাল মুকুতা গাঁঠি স্মৃতিৰ হাড়ডাল উপহাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিব পাৰি আপোনজনক।
1: এয়া চোৱা, তাৰডালত টোপালবোৰ কি ধুনীয়াকৈ লাগি আছে।

0: বৰষুণ মানে কি?
1: বৰষুণ একাপ চাহ, গৰম গৰম পকৰা আৰু
0: বৰষুণ।
1: বৰষুণ মানে সৌন্দৰ্য, বৰষুণ মানে ঝিৰ ঝিৰ গুণগুণ প্ৰাণোচ্ছল শব্দ। বৰষুণ বৰষুণ এক প্ৰাকৃতিক আবেদন। এই আবেদনত তিতি বুৰি এখিলা কাগজ পুৰ হয় কাৰোবাৰ পৰাণৰ কবিতাত।
0: নামঘৰৰ দবাটো হৈ বাজে মেঘৰ গুমগুমনি, হৃদয়ৰ পৰা হৃদয়লৈ বৈ যায় এই সংগীত মালহাৰ।
1: চকুৱে জেনি চাই ক্ষণে ক্ষণে মাথো পায়, সাতুৰঙী উৰণি টানি ৰৈ আছে আকাশ, হ'ব ধৰিত্ৰীৰ বুকুত পানীৰ দৰ্শন।
0: বৰষুণৰ বতৰত মইনা বাছত উঠিব পাৰে? যোৱা, কিতাপখন লৈ যোৱা।

0: বৰষুণ কেতিয়াবা আকস্মিক, কেতিয়াবা অৱধাৰিত। এটা ফৰকাৰ বতৰো অবাঞ্ছিত বৰষুণ এজাকে ধুই নিব পাৰে।
1: কলীয়া মেঘে থকা আকাশখনো গিৰ গিৰকৈ আঁতৰি যাব পাৰে, তথাপি বৰষুণৰ তাৎপৰ্য ইমান নহয়।
0: টোপাল টোপাল স্মৃতিয়ে ক'ব আপোনজনৰ কথা।

ৰাজ্য চৰকাৰৰ পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা 40 লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ। আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচীৰ আয়োজন। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত অষ্ট্ৰেলিয়া আৰু পেৰাগুৱেৰ মাজৰ গ্ৰুপ ডিৰ খেলখন গ'লশূন্যভাৱে ড্ৰ, অষ্ট্ৰেলিয়াৰ নক আউট পৰ্যায়ত প্ৰৱেশ। অসমে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজুলী বিদ্যুৎ বিজুলী যোজনাৰ সফল ৰূপায়ণে অসমক দেশৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ মাজত স্থান দিছে। তেওঁ লগতে কয় যে ৰাজ্যৰ 17.6% চাদত সৌৰশক্তি সংযোগ লাভ কৰা উপভোক্তাৰ বিদ্যুৎ মাচুল শূন্য হৈ পৰিছে। সেউজ শক্তিৰ দিশত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী সৌৰঘৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত গুজৰাট প্ৰথম, মহাৰাষ্ট্ৰ দ্বিতীয়, উত্তৰ প্ৰদেশ তৃতীয়, অসম চতুৰ্থ আৰু কেৰালম পঞ্চম স্থানত আছে। কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই ৰাজ্য চৰকাৰে পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা 40 লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে বুলি প্ৰকাশ কৰিছে। ৰাজ্যত বৰ্তমান 26,50,000 পঞ্জীয়নভুক্ত কৃষক আছে। পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা আৰু অধিক হ'ব লাগে যদিও আনৰ মাটি আধিয়ালৈ খেতি কৰা কৃষকে নাম পঞ্জীয়ন কৰিব নোৱাৰাৰ বাবে এই সংখ্যা কম হৈ আছে। মন্ত্ৰীগৰাকীয়ে কয় যে আধিয়াকৈ খেতি কৰা কৃষকেও যাতে নাম পঞ্জীয়ন কৰিব পাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ কৰা হৈছে। খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত কালি কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিভাগে যুটীয়াভাৱে আয়োজন কৰা ইণ্টাৰফেচৰ উদ্বোধনী অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীহাজৰিকাই কয় যে কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে অসমত বীজ পাম্প স্থাপনৰ বাবে 150 বিঘা মাটি বিচাৰিছে। এই পাম্প স্থাপনৰ বাবে 4 ঠাইত ইতিমধ্যে মাটি চোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰীহাজৰিকাই কয় যে কৃষকক ভাল উদ্ভিদ শস্যৰ পুলি দিয়াৰ বাবে কঠীয়াতলিত উদ্ভিদ শস্যৰ পুলি প্ৰস্তুত কৰিবলৈ 100 বিঘা মাটিত এখন নাৰ্চাৰী স্থাপন কৰা হ'ব আৰু ভৱিষ্যতে এই নাৰ্চাৰী অধিক সম্প্ৰসাৰণ কৰা হ'ব। ভৱিষ্যতে ৰাজ্যৰ উদ্যান শস্য আৰু পাচলি উৎপাদনত অধিক গুৰুত্ব দিয়া হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে দেশে চাহ, মাছ মাংস, ফল মূল, শাক পাচলিৰ দৰে কৃষিজাত সামগ্ৰী ৰপ্তানি কৰি কোটি কোটি ডলাৰ উপাৰ্জন কৰে যদিও এই ক্ষেত্ৰত অসমৰ অৱদান অতি নগণ্য। শীঘ্ৰে এই পৰিস্থিতি সলনি হ'ব লাগিব বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে। মাছজাতীয় শস্য আৰু ৰন্ধন তেল আমদানিৰ বাবে বৃহৎ পৰিমাণৰ ধন বহিঃৰাজ্যলৈ যোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কণী, মাছ, কুকুৰা আৰু গাহৰি আদিৰ উৎপাদন বৃদ্ধি কৰি অসমে সম্পূৰ্ণ স্বাৱলম্বিতা অৱলম্বন কৰা উচিত। ইপিনে মৰিগাঁও জিলাৰ কৃষি বিভাগে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া অধিক গতিশীল কৰাৰ উদ্দেশ্যে জিলাখনত একাধিক পদক্ষেপ লৈছে। জিলাখনৰ বিভিন্ন গাঁও পঞ্চায়তত এতিয়ালৈকে পঞ্জীয়ন নকৰা কৃষকসকলক পঞ্জীয়নৰ আওতালৈ অনাৰ লক্ষ্যৰে বিভিন্ন শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰসমূহত কৃষকসকলৰ পঞ্জীয়ন প্ৰক্ৰিয়া সহজ আৰু সুচলভাৱে সম্পন্ন কৰাৰ ব্যৱস্থা লোৱা হৈছে। ইয়াৰ উপৰিও কৃষকসকলক সহজে শস্য বীমাৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে এই শিবিৰসমূহত প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়োৱা হৈছে। এইবাৰ 2028 চনৰ ভিতৰত অসমক 10 লাখ কোটি টকাৰ অৰ্থনীতিলৈ উন্নীত কৰাৰ লক্ষ্যৰে এইবাৰ বাজেট প্ৰস্তুত কৰা হ'ব। 2026-27 বিত্তীয় বৰ্ষৰ বাজেট প্ৰস্তুতিৰ অংশ হিচাপে কালি গুৱাহাটীৰ লোকসেৱা ভৱনত 13টা বিভাগত বাজেট প্ৰস্তাৱৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে জনমুখী আৰু উন্নয়নমুখী বাজেটৰ জৰিয়তে অসমৰ সামগ্ৰিক বিকাশ ত্বৰান্বিত কৰাত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে এখন জনমুখী বাজেট প্ৰস্তুত কৰাৰ লক্ষ্যৰে বিভিন্ন দল, সংগঠন, ব্যক্তিৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিছে। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ কালি সামৰণি পৰে। যোৱা নিশা 12:02 অম্বুবাচীৰ নিবৃত্তিৰ পাছত আজি সূৰ্যোদয়ৰ পাছতে দেৱীস্থান তথা নিত্যপূজাৰ অন্তত মন্দিৰৰ মূল দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হয়। কালিৰে পৰা শাৰী পাতি থকা হাজাৰ হাজাৰ ভক্তৰ ইতিমধ্যে মা কামাখ্যাৰ দৰ্শনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজি আৰু কাইলৈ বিশেষ টিকটৰ ব্যৱস্থা নাথাকিব। VIP পাছৰ ব্যৱস্থাও 30 জুনলৈ বন্ধ থাকিব। সাধাৰণ ভক্তৰ দৰ্শনৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই এই ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মাদক দ্ৰব্যৰ অপব্যৱহাৰ ক্ৰমান্বয়ে গোলকীয় প্ৰত্যাহ্বানলৈ পৰিণত হৈছে। মাদক দ্ৰব্য মুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে

0: দিবস পালন কৰা হয়। এই বছৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে বিশ্বৰ ড্ৰাগছ সমস্যা নিৰন্তৰ সমস্যা নতুন প্ৰত্যাহ্বান উদ্ভাৱনীমূলক সমাধান। দিৱসৰ সৈতে সংগতি ৰাখি আজি পুৱা তামোলপুৰ জিলা সদৰত বড়োলেণ্ড সাংবাদিক সংস্থাৰ উদ্যোগত আৰু তামোলপুৰ প্ৰেছ ক্লাবৰ সহযোগত বিশেষ সজাগতামূলক চাইকেল সমদল উলিওৱা হয়। বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী ভজন দাসে পতাকা জোকাৰি এই সমদল মুকলি কৰে। তামোলপুৰ প্ৰেছ ক্লাবৰ পৰা ডাৰকুচি হৈ পুনৰ প্ৰেছ ক্লাবত সামৰণি পৰা এই সমদলত জ্যেষ্ঠ নাগৰিক প্ৰাক্তন সৈনিক আছু আপচু মহিলা ঐক্য মঞ্চ সাহিত্য সভা ক্ৰিকেট সংস্থাকে ধৰি অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি অংশগ্ৰহণ কৰে। ৰাজ্যত শেহতীয়াকৈ বেজী তথা চিৰিঞ্জেৰে মাদক দ্ৰব্যৰ আদান প্ৰদানৰ ফলত এইচ আই ভি সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিলক্ষিত হৈছে। এনে সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ নখন জিলা চিকিৎসালয়কে ধৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত এইচ আই ভিৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি জাপানৰ ৰাষ্ট্ৰদূত কে চি অনুৰ সৈতে টেলিফোনযোগে কথা পাতে। এই আলোচনাত জাপানৰ ৰাষ্ট্ৰদূতগৰাকীয়ে ভাৰতৰ এক্ট ইষ্ট নীতিৰ অধীনত অসমৰ সৈতে চলি থকা অংশীদাৰিত্ব সহযোগিতা অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে। তেওঁলোকে লগতে ইলেক্ট্ৰনিক ছেমি কণ্ডাক্টৰ আন্তঃগাঁথনি উৎপাদন উদ্যোগ আৰু উদ্যমশীলতাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক বিস্তৃত গতিশীল আৰু ফলপ্ৰসূ কৰি তুলিবলৈ সহমত প্ৰকাশ কৰে। অসমৰ জনসাধাৰণৰ বাবে অধিক বিনিয়োগ উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ বাবে জাপানৰ উদ্যোগ প্ৰতিষ্ঠানসমূহৰ সৈতে অধিক ঘনিষ্ঠ সহযোগিতা গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰ আগ্ৰহী বুলি মুখ্যমন্ত্ৰীয়ে কথোপকথনৰ সময়ত প্ৰকাশ কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো অহা 28 জুনত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হ'ব। এই দিৱসৰ অংক হিচাপে সেইদিনা সকলো জিলাতে জন্মৰ পৰা 5 বছৰ বয়সৰ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালনৰ বাবে যাৱতীয় প্ৰস্তুতি চলাইছে। এই অনুসৰি ৰাজ্যৰ মুঠ 45 লাখ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰায় 24,000 প্ৰতিষেধক বুথ কাৰ্যক্ৰম কৰি তোলা হৈছে। পৰহিলৈৰ পাছত 29 আৰু 30 জুনত ভ্ৰাম্যমান স্বাস্থ্য দলে ঘৰে ঘৰে গৈ প্ৰতিষেধক প্ৰদান অভিযান চলাব। তদুপৰি বাছ আস্থান আৰু বজাৰ অঞ্চলৰ উপৰিও ইটাভাটা তথা চহৰৰ বস্তি অঞ্চলৰ শিশুসকলেও পলিঅ' প্ৰতিষেধক লাভ কৰাটো নিশ্চিত কৰা হ'ব। ৰাজ্যৰ প্ৰতিখন জিলাতে 3দিনীয়া এই অভিযান সুচাৰুৰূপে পৰিচালনাৰ বাবে বিদ্যালয় শিক্ষা বিভাগ মহিলা আৰু শিশু বিকাশ বিভাগৰ কৰ্মচাৰীৰ উপৰিও প্ৰায় 92,000 স্বাস্থ্য বিষয়া কৰ্মচাৰী আৰু আগশাৰীৰ স্বাস্থ্যকৰ্মী নিয়োজিত কৰা হ'ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে সকলো পিতৃ মাতৃক এই অভিযানৰ সময়ছোৱাত শিশুক দুটুপাল পলিঅ' প্ৰতিষেধক খুৱাই তেওঁলোকৰ জীৱন সুৰক্ষিত কৰিবলৈ আহান জনাইছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা ছেন ফ্ৰান্সিস্কো বে এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত অষ্ট্ৰেলিয়া আৰু পেৰাগুৱেৰ মাজৰ গ্ৰুপ ডিৰ খেলখন গ'লশূন্যভাৱে ড্ৰ হোৱাৰ পাছত অষ্ট্ৰেলিয়াই নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। একেটা গ্ৰুপৰে আন এখন খেলত আজি পুৱা তুৰস্কই আমেৰিকাক 3-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে প্ৰতিযোগিতাৰ আন এখন খেলত টিউনিছিয়াক 3-1 গ'লত পৰাস্ত কৰা নেডাৰলেণ্ডছ নক আউট পৰ্যায়ত মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজি পুৱা ডালাছত অনুষ্ঠিত জাপান আৰু ছুইডেনৰ মাজৰ গ্ৰুপ এফৰ খেলখন 1-1 গ'লত ড্ৰ হোৱা দুয়োটা দল নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। নক আউটত জাপান ব্ৰাজিলৰ সন্মুখীন হ'ব। ফিলাডেলফিয়াত অনুষ্ঠিত আন এখন খেলত আইভৰি কোষ্টে আজি কুৰাচাওক 2-0 গ'লত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান লাভ। ৰাজ্য চৰকাৰৰ পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা 40 লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ। আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচীৰ আয়োজন। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত অষ্ট্ৰেলিয়া আৰু পেৰাগুৱেৰ মাজৰ গ্ৰুপ ডিৰ খেলখন গ'লশূন্যভাৱে ড্ৰ, অষ্ট্ৰেলিয়াৰ নক আউট পৰ্যায়ত প্ৰৱেশ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: এফএম বেণ্ডৰ 101.6 MHz, মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 kHz, লগতে নিউজ অন AIR মোবাইল এপত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

আজি শুনাবলৈ লৈছো এতৰাজ চিনেমাৰ গীত, সংগীত হিমেশ ৰেশমিয়াৰ, গীতৰ কথা সমীৰৰ। প্ৰথমে এয়া আদনান স্বামী আৰু সুনিধি চৌহান।

শ্ৰোতাসকলে হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটি শুনিছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত আকাশবাণী গুৱাহাটীৰ

এনেই সময় হ'ল আজিৰ হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইদেউৰ বুলনী।

আইদৰ বুলনিৰ সমুশ্ৰতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বুলনি মুকলি কৰিছোঁ। সৃষ্টি শ্ৰোতাসকল, এই শিতানত আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰীতি বৰা ৰচিত চুটি গল্প আৰু সুদক্ষিণা ভূঞাৰ কেইটিমান স্বৰচিত কবিতা।

অনুষ্ঠানৰ আৰম্ভণিতেই শুনো আহক সুদক্ষিণা ভূঞাৰ স্বৰচিত কবিতা। আইৰ ঘৰৰ পদূলিটো। গধূলিটোৱে হৃদয়ত সজাই দিয়া সপোনবোৰ কঢ়িয়াই গোঁসাই ঘৰৰ বন্তিগুচি জ্বলালো। মিঠা মিঠা এজাক সোঁৱৰণীয়ে অগাদেৱা কৰি থাকিল। আইৰ ঘৰৰ পদূলিটোলৈ এবাৰ মনত পৰিল। পদূলিটো তেতিয়া আছিল পাত গাভৰু, ওপৰত ফাগুনে উতলা কৰা কৃষ্ণচূড়া, মাটিত ভৰিৰ আঙুলিৰে লিখা হেঁপাহৰ আখৰবোৰ। পাৰা যদি ঘূৰাই দিবা। এনে এটা দিন পাৰ হোৱা নাই যিদিনা মোৰ বুকুৰ গহনত তুমি উৰি আহি জুৰি বহা নাই। মোৰ দিনপঞ্জীত এনে এটা পৃষ্ঠা নাই যিটো পৃষ্ঠাত সোঁৱৰণী হৈ তুমি মোক আমনি কৰা নাই। ক'ব পাৰিবা জানো, দিনৰ পিছত দিন বেলি লহিয়াবলৈ লওঁতে ৰান্ধনিবেলিৰ ৰ'দৰ পোহৰতে তোমাক এবাৰ পুৱাৰ হেঁপাহ জগা নাই? ঘূৰাই দিব পাৰিবা জানো উষা লগ্নতে গোঁসাই ঘৰৰ বন্তি গুচি কঁপাই তোলা মোৰ সেই দীঘল হুমুনিয়া? কেনেকৈ পুৰাম কোৱা নিস্তব্ধতাৰ আঁৰ লৈ? নামি অহা গধূলিতে কোনোবা নামঘৰৰ দবাৰ কোবত উদং হৈ যোৱা মোৰ লাহৰি হৃদয়, পাৰা যদি ঘূৰাই দিবা উজাগৰি নিশাবোৰ আৰু গাৰুত মূৰ গুজি উচুপি উঠা মোৰ অভিমানী হৃদয়ৰ চকু পানীবোৰ। কৃষ্ণা দ্বাদশী তিথি, আজিৰ নিশাটো শেষ হলেই আওশিলৈ মাজত মাথো এটা নিশা। জোনাইৰ নিষ্প্ৰাণ দেহা তাইৰ শেলুকীয়া কোমল কলিজাটোত বেদনাৰ শিলটোৱে হেঁচা মাৰি ধৰিছে। শোকত আঁতৰ নীলাভ আকাশ এতিয়া তাৰ কলীয়া বৰণ, তাৰ কলীয়া ছাঁ এতিয়া ধৰিত্ৰীৰ শৈবলিনী আৰু হিমৰাজৰ বুকুত পৰি উচুপিছে। নিশ্চুপ কলীয়া আকাশৰ বুকু ফালি জোনাইৰ নিষ্প্ৰভ দুগালেদি অশ্ৰু নিগৰিছে। গছে পাতে অপ্ৰমাদে কাউৰীৰ বাঁহত কণী পৰা কুলিজনীও আজি থমকি ৰ'ল। বেদলাবোৰে বোকা পানীত কিলপিলাই ফুৰিছে। কানিমুনি বেলিতে চৰাইবোৰ বাঁহত সোমাল কিচিৰ মিচিৰকৈ বুকুত পোৱালিবোৰ লৈ। ডাউকজনীৰো গলৌ গপৌ মন। জোনাইৰ চকুলত হেৰাল মাত, প্ৰতিপদত তুমি উভতি আহিবা সোণবৰণীয়া শুকাঠি মোৰ, এয়াইতো প্ৰকৃতিৰ নিয়ম, এক চিৰন্তন সত্য। পঞ্চমীত তুমি জিলিকি উঠিবা পঞ্চদশীত। অদাৰ্য অদাৰ্য যন্ত্ৰণাই তিল তিলকৈ শিপাইছে মোৰ হিয়াৰ গহনত। ইফালে আকৌ ৰ'দৰ মুখত টিঙিচকৈ খংটো উঠা জিলিজনীৰ টিং টিঙীয়া মাত। আইৰ আখলত উমি উমি জ্বলিছে কঁঠাল গছৰ কাঠ, চিৰাল ফাট মেলা মাটিৰ তলত কেঁচু কুমুটিৰ গাত মোৰ শিৰাই শিৰাই মেলিছে অদাৰ্য যন্ত্ৰণাৰ ভাত। বিজ্ঞাপন, আশা আৰু নিৰাশা, পোৱা আৰু নোপোৱা, পোৱা আৰু পায়ো হেৰুৱা আৰু পুনৰবাৰ পাবলৈ হেঁপাহ আৰু চেষ্টা, সকলো জীৱনটোৰ একোটা যেন বাইলেন, ইয়াৰ মাজেৰে জীৱন আগবাঢ়ি যায়। এয়াইতো জীৱনৰ খেল।

0: হতাশা, নিৰাশা, হেৰুৱাৰ দুখ ইত্যাদিৰ মাজত জীয়াই থকাৰ সংগ্ৰাম, এয়াইতো জীৱন। হৃদয়ে হাঁহে, হৃদয়ে কান্দে। হৃদয়বোৰ যেন বিজ্ঞাপন বনোৱা একো একোটা এজেণ্ট, আৰু আমাৰ মনবোৰ একো একোজন গ্ৰাহক। আমাৰ মুখবোৰ একো একোখন বিশাল বিজ্ঞাপনৰ হোৰ্ডিং। মনটোৱে গ্ৰাহকে যিদৰে বিচাৰে, হৃদয়ে তেনেদৰেই প্ৰস্তুত কৰে, আৰু প্ৰকাশ হয় আমাৰ মুখবোৰত, হোৰ্ডিংবোৰত।
1: সুদক্ষিণা ভূঞাৰ স্বৰচিত কবিতা শুনিলে, পাঠ কৰিলে মেলোডি পাটগিৰিয়ে। অনুষ্ঠানত এবাৰ শুনোচোন আহক প্ৰীতি বৰাৰ ৰচিত চুটিগল্প আচুৰ।

জীৱনটো যদি সদায় আমি ভবাৰ দৰে পৰিচালিত অথবা নিয়ন্ত্ৰিত হ'লহেঁতেন, অথবা আমি ভবাৰ দৰেই যদি ইয়াক উদযাপন কৰিব পাৰিলোহেঁতেন। কিন্তু আমি ভবাৰ দৰে যে একোৱেই সংঘটিত নহয় জীৱনত, প্ৰতিটো মুহূৰ্ততে

জ্ঞাতে অথবা অজ্ঞাতে, যাৰ সৈতে জড়িত হৈ থাকে অলেখ কাহিনী অথবা একোজন কথক, সন্মুখত থাকে অনেক খলাবোমা যাক প্ৰতিহত কৰি পোহৰৰ বাট কাটি ল'বলৈ আমি প্ৰত্যেকেই সময়ক নিজৰ অধীনলৈ আনি লওঁ পৰিস্থিতি সাপেক্ষে।

0: মোৰ নাম ৰিবৰিব, সম্পূৰ্ণ নাম ৰিবৰিব অৰুণাভ দুৱৰা, বয়স 23 বছৰ। মোৰ ঘৰ গোলাঘাটৰ দেৰগাঁৱৰ এখন ভিতৰুৱা গাঁৱত। মোৰ বৰ্তমানৰ ঠিকনা গুৱাহাটী মহানগৰৰ জু ৰোডৰ ৰোডালী এপাৰ্টমেণ্ট। গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাষ্টাৰ অৱ জাৰ্ণেলিজিম এণ্ড মাছ কমিউনিকেশ্যনৰ মই প্ৰথম বৰ্ষৰ ছাত্ৰী। ইমানলৈকে লিখি পত্ৰখন খুব সাৱধানে পঢ়া মেজৰ ওপৰতে ৰাখি মই পানী এবটল ভৰাবলৈ বুলি ওপৰৰ পৰা চিৰিৰে তলৰ ডাইনিং হললৈ নামি আহিলোঁ। অভ্যাসবশতঃ নামিয়েই মই হলৰ একোণে থকা বৃহৎ ঘড়ীটোলৈ মোৰ দৃষ্টি নিবদ্ধ কৰিলোঁ। নিশা 11:38 পাৰ হৈছে। হঠাৎ কাৰোবাৰ পদধ্বনিত মই ভিতৰি কিছু ক্ষুণ্ণ হৈ উঠিলোঁ, যিহেতু এই মুহূৰ্তত আন কাৰোৰে সৈতে মুখামুখি হোৱাৰ সামান্যতমো ইচ্ছা বা মানসিক স্থিতি মোৰ নাই। কেনেবাকৈ আগন্তুকৰ সন্মুখত মোৰ মুখমণ্ডলৰ আঁৰত চলি থকা অভিসন্ধিটো ফাদিল হৈ যোৱাৰ আশংকাতে মই আঁতৰি ফুৰাৰ সিদ্ধান্ত লৈছোঁ। সন্মুখত এয়া মোতকৈ 2 বছৰে ছিনিয়ৰ স্নিগ্ধা শিখা বাইদেউ। বাইদেউৰ ঘৰ যোৰহাটত আৰু সেই সূত্ৰে আমাৰ মাজৰ ঘনিষ্ঠতাও অলপ বেছি। বাইদেৱে কাণত হেডফোন এডাল পিন্ধিছে, নিশ্চয় কাৰোবাৰ সৈতে কথোপকথনত ব্যস্ত হৈ আছে। একুৱাগাৰ্ডৰ পৰা পানী এবটল ভৰাই বাইদেৱে খৰকৈ নিজৰ কোঠালৈ খোজ দিছে। যদিও তেওঁ মোলৈ চাই কেৱল মিচিকিয়াই হাঁহি থৈ গ'ল, দেখাত কিন্তু কিছু চিন্তিত আৰু অন্যমনস্ক যেনো লাগিল। আহ ৰক্ষা, বাৰ কোমল আৰু উজ্জ্বল মুখমণ্ডলত আনদিনাৰ সতেজতাও দেখা নাপালোঁ। হয়তো তেওঁ যিগৰাকী ব্যক্তিৰ সৈতে ফোনত ব্যস্ত হৈ আছে, সমস্যাটো নিশ্চয় তেওঁৰ নাইবা পৰিয়ালৰ আন কাৰোবাৰ অসুখ বিসুখ। সেয়ে হয়তো বাইদেউৰ মনটো আজি অন্যদিনাৰ দৰে মুকলি নহয়। অন্যথা আনদিন হোৱা হলে আমি দুয়ো ইতিমধ্যেই ডাইনিঙৰ 2খন চকী অধিকাৰ কৰি দুয়োজনীৰে প্ৰিয় এক্সপ্ৰেছ হাতত লৈ পুৱতি নিশালৈকে আমাৰ লেঠাৰী নিচিগা আড্ডা দিও হেঁপাহ নপলালেহেঁতেন।
1: কোৱাচোন ৰিবৰিব, ক্লাছবোৰ কৰি কেনে লাগিছে?
0: নাইবা তেওঁ সুধিলেহেঁতেন,
1: কোনোবা প্ৰেম প্ৰাৰ্থী ওলাইছেনে নাই, নে আমাৰ ৰিবৰিব পুতলাজনী ইতিমধ্যে প্ৰেমিকৰ লাইন লাগিয়েই গ'ল।
0: নিজৰ কথাত নিজেই ৰস লৈ মোক জোকাবলৈ এনেদৰে সুধি ব্যতিব্যস্ত কৰিলেহেঁতেন। যি কি নহওক, বাইদেউ আঁতৰি যোৱাৰ পাছত বৰ সকাহ পোৱা যেন লাগিল। পানীৰ বটলটো হাতত লৈ যিমান পাৰোঁ সিমান সোনকালে মই মোৰ কোঠালৈ বুলি চিৰি বগাবলৈ ধৰিলোঁ। আজি 4টা বছৰে এই চিৰিটো দিনটোত কিমানবাৰ বগাইছো তাৰ হিচাপ ৰখা নাই, কিন্তু আজি এই মুহূৰ্তত মোৰ মনলৈ হঠাৎ কিয় এই চিন্তা আহিল, ইয়াৰ কাৰণো নথকা নহয়। ইতিমধ্যে মই মোৰ সৰু বেলকনি সংলগ্ন কোঠাটোৰ সন্মুখত উপস্থিত হলোহি। বটলৰ সাফৰখন গুচাই মই মোৰ শুকাই কৰকৰীয়া মৰা কণ্ঠনলীটোত পানী অলপ বাকি দিলোঁ। উহ, এতিয়াহে ৰক্ষা পালোঁ। বেলকনিখনৰ আন্ধাৰ চুক এটাতে সেইটো মই নিজ হাতে ৰোৱা তুলসী পুলি, কাষতে সেইজোপা মানি প্লেণ্ট। পুৱা গধূলি মোৰ দুহাতৰ স্পৰ্শত পুলি দুটাই প্ৰাণ পাই উঠে। সময় পালেই প্ৰাণ ভৰি সিহঁতৰ আদৰ কৰোঁ। কোনে কয় গছলতিকাৰ প্ৰাণ নাই বুলি? অন্ততঃ সেই কথা মই বিশ্বাস নকৰোঁ। আৰু মোৰ সুখ দুখৰ প্ৰতিটো মুহূৰ্তৰ সিহঁত দুজোপাই জানো সংগী নহয়, তেন্তে আজি কিয় আন্ধাৰতো মই সিহঁত দুজোপাৰ কাষ চাপিব পৰা নাই? কিয় হাত দুখন মেলিও সিহঁতক আলফুলে স্পৰ্শ কৰি চুই চাব পৰা নাই? নাই, মই এইদৰে বিচলিত হ'লে নহ'ব। নিজকে দুৰ্বল কৰাৰ

0: সুৰুঙা মই আজি এই মুহূৰ্তত ৰাখিব নিবিচাৰোঁ। অন্ততঃ মোৰ পৰিকল্পনাটো বাস্তৱত ৰূপায়িত নকৰা পৰ্যন্ত। কিন্তু মোৰ পৰিকল্পনাটো কি তেন্তে শুনক। সৈমন্তিক কুঁৱলীৰ শুভ্ৰ আঁচলৰ তলত ৰাতিৰ চহৰখন মায়াময় হৈ উঠিছে। চৌপাশৰ শান্ত সমাহিত পৰিৱেশত এটা প্ৰস্তৰ মূৰ্তিৰ দৰে বেলকনিখনৰ এমূৰৰ বেৰখনত ভেজা দি ৰৈ মই মোৰ অতীতলৈ উৰা মাৰিছোঁ। অতীতৰ খণ্ডিত চিত্ৰবোৰ ভাস্কৰ্য হৈ উঠিছে মোৰ দুচকুৰ পতাত। এতৰপ এতৰপকৈ আঁতৰাই গৈছোঁ ধূসৰ আৰু খেলুৱৈ বৰণ ধৰা পৃষ্ঠাবোৰ। যদিও মই মোৰ অতীতৰ পৃষ্ঠাবোৰ ৰোমন্থন কৰাৰ পৰা নিজকে নিলগাই ৰাখিবলৈহে ভাল পাওঁ, অগত্যা আজি নিজেই অগ্ৰসৰ হৈছোঁ সেই দিশে। মোৰ পিতৃ কমলেশ দুৱৰা, যাৰ মৃত্যুৰ পাছতে মোৰ জন্মদাত্ৰীয়ে আন কাৰোবাৰ সংগসায়িনী হ'বলৈ ওলাই মোক ত্যাগ কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল। তেতিয়া মোৰ বয়স মাথো 3 বছৰ। মোৰ বৰদেউতা অৰুণাভ দুৱৰাৰ আদৰ, স্নেহ আৰু প্ৰতিপালনৰ মাজেৰে মই শৈশৱ, কৈশোৰ আৰু যৌৱনৰ দুৱাৰদলিত ভৰি থলোঁ। মোৰ বৰদেউতা মোৰ স্বাভিমান। জীয়াই থকা কাললৈকে তেওঁ মোৰ কোনো দাবীকে অগ্ৰাহ্য কৰি পোৱা নাই, অথবা মোৰ কোনো ক্ষেত্ৰতে তেওঁ বাধা আৰোপ কৰি পোৱা নাছিল। মোৰ পিতৃ মাতৃ বুলিলে কেৱল তেওঁৰ প্ৰতিচ্ছবিখনেই মোৰ মনলৈ আহে, যি কেৱল মোৰ সুখৰ বাবেই জীৱনটোৰ প্ৰতিপল সমৰ্পণ কৰি থৈ গ'ল। কেৱল মোৰ বাবেই সাংসাৰিক বান্ধোনত আবদ্ধ নোহোৱাকৈ থাকিল ওৰেটো জীৱন। তেওঁৰ অবৰ্তমানত মোৰ যে এতিয়া আন কোনোৱেই নাই এই পৃথিৱীখনত, সেই পীড়াই মোক প্ৰায়ে অস্থিৰ কৰি তোলে। কিমান নিৰাপত্তাৰে আৱৰি ৰাখিছিল তেওঁ মোক জীৱনকালত। আইতা জীয়াই থকা দিনত আইতাৰ দাবীয়েও তেওঁক বিবাহত বহিবলৈ বাধ্য কৰাব নোৱাৰিলে। তেওঁৰ যুক্তি কেৱল এটাই আছিল,
1: মোৰ ৰিব্ৰি পুতলাজনী আৰু মই, ইয়াত আন কাৰোৰে স্থান নাই, থাকিম, আমি দুয়ো এইদৰেই সুখে দুখে থাকিম।
0: দুদিনমান পিছত পুনৰ আইতাই এই সম্পৰ্কে ঘৰত উলিয়াইছিল, কিন্তু বৰদেউতাৰ শেষ সিদ্ধান্তও একেই আছিল। পিছত আইতাই মুখত এটা বৃহৎ তলা ওলমাই লৈছিল। মোৰ জন্মদাতা পিতৃ কমলেশ দুৱৰাৰ কোনো স্মৃতিয়েই মোৰ লগত নাই। মই জনা হোৱাৰে পৰা বৰদেউতাকে মোৰ পিতৃজ্ঞান কৰি আহিছোঁ। বৰদেউতাৰ সাধুবোৰে মোৰ শৈশৱৰ দিনবোৰ ভৰাই ৰাখিছিল। কতবাৰ তেওঁৰ মুখেৰে সেই ৰাক্ষস আৰু পৰিজনীৰ সাধুটো শুনিবলৈ নিশা বহু পৰলৈকে বৰদেউতাৰ বাবে ৰৈ থাকিছিলোঁ। মনত পৰিলে এতিয়াও হাঁহি উঠে। আৰু যেতিয়া তেওঁ মোৰ কোঠালৈ আহি সাধু শুনাইছিল, তেতিয়াহে মই নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিছিলোঁ। আৰু আজি যদি তেওঁ জীয়াই থাকিলেহেঁতেন, তেন্তে মই আজি যি পদক্ষেপ গ্ৰহণ কৰিবলৈ ওলাইছোঁ, তেওঁ বাৰু এই গৰ্হিত কাৰ্যক স্বীকাৰ কৰিব পাৰিলেহেঁতেননে? কথাষাৰ ভাবিয়েই মোৰ অন্তৰাত্মা কঁপি উঠিছে। মোক তেওঁ কাহানিবা ক্ষমা কৰিব পাৰিলেহেঁতেননে? মই জানো মোৰ এই সিদ্ধান্তক তেওঁ কাহানিও স্বীকাৰ নকৰিলেহেঁতেন, আৰু ইয়াৰ বাবে তেওঁ তদন্ত কৰিবলৈ অতি শীঘ্ৰে আৰক্ষীৰ কাষ চাপি প্ৰয়োজনত আন কোনো ব্যক্তিগত চোৰাংচোৱাৰ সহায় লৈ হলেও মোক পৃথিৱীৰ যিকোনো স্থানৰ পৰা উদ্ধাৰ কৰি উলিয়াবলৈ উঠি পৰি লাগিলেহেঁতেন। এতিয়া কেৱল অপেক্ষা মাথো মোৰ বিদায় মুহূৰ্তলৈ। শেষ প্ৰহৰ অতিক্ৰম কৰাৰ আগে আগে মই এই স্থান ত্যাগ কৰি গুচি যাম। কিন্তু যাৰ বাবে মই এই কঠোৰ সিদ্ধান্তত উপনীত হ'বলৈ বাধ্য হৈছোঁ, তেওঁৰ বিষয়েও মই মোৰ শেষ পত্ৰখনত লিপিবদ্ধ কৰি থৈ যাম, যাক মই এই পৃথিৱীৰ আটাইতকৈ বেছি ঘৃণা কৰোঁ, মোৰ জন্মদাত্ৰী ৰাজলক্ষ্মী হাজৰিকা। হাঁহি উঠে তেওঁৰ পৰিচয় দেখিলে। এগৰাকী মন্ত্ৰীৰ ঘনিষ্ঠ তথা নিকটাত্মীয় হোৱাৰ সুবাদতে তেওঁৰ দ্বিতীয় স্বামী নীলোৎপল ৰাজ হাজৰিকা খুব কম

0: দিনৰ ভিতৰতে অসমৰ এগৰাকী নামজ্বলা উদ্যোগপতি হিচাপে সুপৰিচিত আৰু তেওঁৰে সহধৰ্মিনী ৰাজলক্ষ্মী হাজৰিকা। কিন্তু এই বিশাল সা সম্পত্তি ভোগ কৰিবলৈ তেওঁৰ উত্তৰাধিকাৰী বুলিবলৈ এই সংসাৰত কোনো নাই। সেয়েহে ৰাজলক্ষ্মী হাজৰিকাই এদিন কৌশলেৰে মোৰ বৰদেউতাৰ কাষ চাপিছিল মোক হস্তগত কৰাৰ ষড়যন্ত্ৰেৰে। কিন্তু তেওঁ হয়তো পাহৰি গৈছিল তেওঁ মোৰ সৈতে কৰা অন্যায়সমূহৰ কথা, অথবা তেওঁ ধৰি লৈছিল তেওঁৰ বিশাল সম্পত্তি দেখি মই সহজতে প্ৰলোভিত হৈ তেওঁৰ অনুগত্য হবলৈ স্বীকৃতি দিম বুলি। কিন্তু এই জনমত তেওঁক ক্ষমা কৰি দিয়া মোৰ পক্ষে কোনোপধ্যেই সম্ভৱ নহব, সেই কথাও তেওঁ জনা উচিত। বৰদেউতা তেতিয়া শয্যাগত, দুৰাৰোগ্য ব্যাধি কেঞ্চাৰে শৰীৰত স্থিতি লোৱাত মই আমাৰ ঘৰুৱা চিকিৎসক উপেন কাকতি বৰদেউতাৰ সৈতে আলোচনা কৰি তেওঁক ততাতৈয়াকৈ অসমৰ বাহিৰত চিকিৎসাৰ বাবে লৈ গৈছিলোঁ। প্ৰায় দুটা বছৰ কেঞ্চাৰৰ সৈতে যুঁজি লাহে লাহে তেওঁ হেৰুৱাই পেলাইছিল জীয়াই থকাৰ অদম্য হেঁপাহ। সেই সুযোগটোকে গ্ৰহণ কৰিছিল ৰাজলক্ষ্মী হাজৰিকাই, যেন তেওঁ তেনে এটি সুবৰ্ণ সুযোগৰ বহুদিনৰ পৰাই অপেক্ষা কৰি আছিল। বুজাইছিল তেওঁ তেওঁৰ অবৰ্তমানত মোৰ এই পৃথিৱীত আন কোনো নথকাৰ কথা। আমাৰ ঘৰখনলৈ তেওঁৰ সঘন আহ যাহ বাঢ়িছিল, মোক পতিয়ন নিয়াবলৈ বহুবাৰ চেষ্টা কৰিছিল, মোৰ ভৱিষ্যতক লৈ অনেক সপোন দেখাৰ কথাৰে মোক তেওঁ হস্তগত কৰাৰ পৰিকল্পনা ৰচিছিল। নিশ্চয় তাতো তেওঁৰ ব্যক্তিগত স্বাৰ্থ জড়িত আছে। বৰদেউতাই যদিও তেওঁক মোৰ সুৰক্ষাৰ দায়িত্ব অৰ্পণ কৰিব বিচৰা নাছিল, কিন্তু দিনে দিনে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতিয়ে মোক সৈমান কৰাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। আনহাতে মই মোৰ সিদ্ধান্তত আঁকুৰ গোজ আছিলোঁ। মই তেওঁৰ জীৱনৰ অংশ হ'বলৈ কাহানিও স্বীকাৰ নকৰোঁ। বৰদেউতাই আঘাত পাইছিল মোৰ এই সিদ্ধান্তত। মোৰো ইতিমধ্যে বিশ্ববিদ্যালয়ত নামভৰ্তি হৈ গৈছিল, অনিচ্ছা সত্ত্বেও বৰদেউতাৰ বুজনিত মহানগৰ পালোহি। ঘৰৰ পৰা প্ৰায় 280 কিলোমিটাৰ আঁতৰত থাকিও এজাক ধুমুহাৰ স্থিতি মোৰ ভিতৰত চলি থকাৰ উমান পাইছিলোঁ। এয়া যেন মোৰ প্ৰতি সময়ৰ উপহাসহে আছিল, কিন্তু মোৰ সৈতে সময়ৰ কেনে শত্ৰুতা এয়া! মোৰ চৌপাশৰ পৃথিৱীখনে আছিল বৰদেউতাক কেন্দ্ৰ কৰি, মোৰ শ্ৰদ্ধাৰ ব্যক্তিগৰাকী, যাৰ অবিহনে মই এই পৃথিৱীত নিঃসংগ। যোৱা 28 ফেব্ৰুৱাৰীত তেওঁ মোক চিৰদিনৰ বাবে নিঃসংগ কৰি গুচি গ'ল কাহানিও উভতি নহাৰ বাটেৰে। খবৰটো পাই মই ঢপলিয়াই গৈছিলোঁ। কিজানিবা খবৰটো মিছা হয়। এগৰাকী কন্যাৰ দায়িত্বখিনি মই অতি নিষ্ঠাৰে পালন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিলোঁ। তেওঁৰ মুখাগ্নি কৰি প্ৰতিনিশা যেতিয়া গৃহমুখী হওঁ, তেতিয়া ৰমাকায়ে মোৰ হাতত গুজি দিছিল মোলৈ লিখা তেওঁৰ শেষ পত্ৰখন, মাত্ৰ কেইটামান শাৰী।
1: মাজনী, মই তোমাক প্ৰতিশ্ৰুতি দিছিলোঁ তোমাৰ কন্যাদান কৰিম বুলি, কিন্তু নিয়তিয়ে মোক সেই সুযোগৰ পৰা বঞ্চিত কৰিলে। তুমি ৰাজলক্ষ্মীক ক্ষমা কৰি দিয়া, তাই নিজৰ কৰ্মত অনুতপ্ত, এয়া মোৰ শেষ অনুৰোধ বুলি ধৰিবা।
0: জীৱনত প্ৰথমবাৰৰ বাবে বৰদেউতালৈ অভিমান জাগিছিল। মোৰ বাবে সেয়া আছিল মৃত্যুতকৈও কঠিন কাম। ক্ষমা মই কাহানিও নকৰোঁ, পণ লৈছিলোঁ সেই মুহূৰ্তত। বৰদেউতালৈ এবুকু অভিমান বুকুত বান্ধি পুনৰ উভতি আহিলোঁ, কিন্তু ৰাজলক্ষ্মী হাজৰিকা হঠাতে সিদিনা মোৰ আবাসত আহি ওলালহি। যিহেতু তেওঁ মোক কেৱল 5 মিনিটৰ বাবেহে লগ পোৱাৰ অনুমতি বিচাৰিছিল, সেয়েহে মই মান্তি হলোঁ। তদুপৰি আবাসটোত সেই সময়ত মোৰ বহুকেইগৰাকী অগ্ৰজ অনুজ উপস্থিত আছিল, কিন্তু তেওঁৰ পৰিচয়টো মই সকলোৰে পৰা গোপনে ৰাখিলোঁ। তেওঁ মোৰ সৈতে চিৰিৰে উঠি আহি হাতত এটা বন্ধ লেফাফা গুজি দিলে আৰু পুনৰ চিৰিয়েদি তললৈ নামি গ'ল। সেই মুহূৰ্তত মই কেনেদৰে নিজকে সম্বৰণ কৰি আছিলোঁ সেয়া ভাবিলেই মোৰ ক্ৰোধৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰে। ভিতৰলৈ আহি মুখ হাত ধুই কফি একাপ লৈ বেল

0: বালকনীখনলৈ ওলাই আহিলো। কিয় জানো লেফাফাটো খোলাৰ মনৰ পৰা কোনোদিনে বিশেষ তাগিদা অনুভৱ নকৰিলো যদিও পঢ়া মেজৰ ওপৰত পৰি থকা বন্ধ লেফাফাটো লৈ পুনৰ বেলকনিলৈ ওলাই আহি সেইখন খুলি পঢ়িবলৈ ধৰিলো।
1: মাজনী, তুমি যে মোক ক্ষমা কৰিব নোৱাৰা সেই কথা মই জানো, কাৰণ মোৰ অপৰাধ অক্ষমণীয়। কিন্তু কিছুমান সিদ্ধান্ত আমি পৰিস্থিতিৰ দ্বাৰা পৰিচালিত হৈ জীৱনত বৰ খৰধৰকৈ লওঁ আৰু তাৰ পৰিণতিতে আমি সৰ্বস্ব হেৰুৱাওঁ। হয়, মই স্বীকাৰ কৰোঁ মোৰ ভুল সিদ্ধান্তৰ বাবেই মই তোমাক হেৰুৱালোঁ। মই মাতৃ হোৱাৰো যোগ্য নহয়, কিন্তু তোমাক মই কেতিয়াও মনৰ পৰা উলিয়াই পঠিয়াব পৰা নাছিলোঁ। তুমি মোক এবাৰ মা বুলি সম্বোধন কৰিবানে? এবাৰ তোমাক হিয়া উপচাই আদৰ কৰাৰ অনুমতি দিবানে? তেতিয়া হয়তো মই নিজকে ক্ষমা কৰিব পাৰিম।
0: অসম্ভৱ! মোৰ মুখৰ পৰা স্বতঃস্ফূৰ্তভাৱে এটাই মাথো শব্দ ওলাইছিল। ইমান সহজ আছিল জানো কথাবোৰ। কতদিন কতৰাতি উচুপি উচুপি আয়ত্ত কৰিছিলোঁ যাতনা গিলি থোৱাৰ সেই কৌশল। তেজৰ সম্বন্ধৰ নামত মই স্বাৰ্থপৰতাক প্ৰশ্ৰয় দিব নিশিকিলো কাহানিও। হঠাৎ এতিয়া তেওঁৰ এই আৱিৰ্ভাৱৰ উদ্দেশ্য কি? কাষৰ ডাষ্টবিনটোলৈ পত্ৰখন নুৰিয়াই ধূলি মাৰি পঠিয়ালো। যোৱা 20 বছৰে ক'ত আছিল তেওঁৰ মমত্ব? আৰু কিহৰ তাৰণাত মোক ঘূৰাই পোৱাৰ আশা কৰিছে? ছিঃ, তেওঁৰ এই আদৰ মমতাৰ কোনো প্ৰয়োজন নাই। অন্তত এই জনমত তেওঁক ক্ষমা কৰাটো মোৰ পক্ষে অসম্ভৱ। ইতিমধ্যে দূৰৈত মাজনিশাৰ ৰেলখনৰ চিনাকি উকিটোৱে মোক বৰ্তমানলৈ উভতাই আনিলে। খৰধৰকৈ কোঠালৈ আহি আধা লিখা পত্ৰখনত আৰু কেইটামান কথা উল্লেখ কৰিলোঁ। শেষৰ কোঠাটোৰ বেৰত বন্ধাই ৰখা বৰদেউতাৰ প্ৰতিচ্ছবিখনৰ সন্মুখত ৰৈ মোৰ এই কৰ্মৰ বাবে ক্ষমা ভিক্ষা মাগিলোঁ। জীৱনত তেওঁৰ এই আকাংক্ষাক মই পূৰণ কৰিব নোৱাৰাৰ বাবে যেন তেওঁ মোক ক্ষমা কৰি দিয়ে। এক অপৰাধবোধে মোৰ সমগ্ৰ সত্তাক চুই গৈছিল। মোৰ কাপোৰৰ আলমাৰিটোৰ দিশে অগ্ৰসৰ হলোঁ। সকলোবোৰ ইতিমধ্যে মই ভবাৰ দৰেই হৈ উঠিছে। অৱশ্যে এই চহৰ পৰিত্যাগ কৰি যোৱাৰ পিছত পুনৰ উভতি আহিম নে নাই সেয়া সময়ে নিৰ্ধাৰণ কৰিব। কিন্তু এই মুহূৰ্তত কিছুমান ব্যক্তিগত সিদ্ধান্তত উপনীত হ'বলৈ মোক একান্ত নিজস্ব সময়ৰ প্ৰয়োজন। যিগৰাকী ব্যক্তি মোৰ পিতৃতুল্য আছিল তেওঁৰ অন্তিম ইচ্ছা পূৰণ কৰিব নোৱাৰাৰ আত্মগ্লানিত দগ্ধ হৈ ওৰেটো জীৱন কটোৱাতকৈ যেন মোৰ বাবে স্বনিৰ্বাসনেই শ্ৰেষ্ঠ। আলমাৰিটো খুলি কাপোৰৰ জাপটোৰ পৰা এখন ডাঠ কমলা ৰঙী দুপাত্তা টান মাৰি আনিলোঁ। লগে লগে বাহিৰ হৈ আহিল এখন সৰু ডায়েৰী। ডায়েৰীখন বৰদেউতাৰ আছিল। মোৰ মনত পৰিল শেষবাৰলৈ ঘৰলৈ যাওঁতে ৰমাকায়ে বৰদেউতাৰ কোঠাটো চাফ চিকুণ কৰোঁতে এইখন পাই মোক চমজাই দিছিল। কিন্তু আজিলৈ সেইখন খুলি চোৱাৰ অৱকাশ হোৱা নাছিল। হাতেৰে এনেই পৃষ্ঠাবোৰ খৰকৈ লুটিয়াই থাকোঁতে হঠাৎ এখন ভাঁজ কৰি থোৱা পত্ৰ দেখা পাই মই ক্ষণিকৰ বাবে সেইখন খুলি চাবলৈ ধৰিলোঁ। পত্ৰখনৰ আখৰবোৰ মোৰ দৃষ্টিত ধৰা দিয়াৰ লগে লগেই আখৰবোৰ যেন বৰ চিনাকি, ঠিক তেনে অনুভৱ হ'ল মোৰ। মই বিছনাখনত বহি পঢ়িবলৈ আৰম্ভ কৰিলোঁ।
1: মোৰ সন্তানটি মোৰ পৰা কাঢ়ি লৈ মোক আপুনি যি শাস্তি প্ৰদান কৰিলে তাৰ ফল বিধাতাই আপোনাক এই জনমতেই দিলে। আপুনি মোৰ জীৱনৰ অমূল্য সম্পত্তি, মোৰ বুকুৰ পৰা কাঢ়ি আজীৱন তাইৰ চকুত এগৰাকী পিতৃৰ মৰ্যাদা পাব পাৰিব। কিন্তু যিদিনা তাই আপোনাৰ এই অক্ষমণীয় অপৰাধৰ কথা গম পাব তেতিয়া কি হ'ব? যিদিনা ভাতৃৰ সদ্য স্বামীহাৰা বোৱাৰীগৰাকীৰ কোঠাত এন্ধাৰৰ সুযোগ লৈ দুৱাৰত টুকুৰিয়াইছিল তেতিয়াই বুজি উঠিছিলোঁ আপোনাৰ প্ৰকৃত চৰিত্ৰ। মোৰ সতীত্ব হৰণ কৰিব নোৱাৰি মোক দুঃচৰিত্ৰা সজালে। মোক নিজৰ কৰিব নোৱাৰাৰ বাবে আপুনি মোৰ সন্তানক চলনা কৰি কাঢ়ি নিলে। তাৰ পৰিণাম এদিন আপুনিও ভুগিব।
0: পত্ৰখন হাতত লৈ মই হঠাৎ ঠক ঠককৈ কঁপিবলৈ ধৰিলোঁ।

উত্তেজনা আৰু অস্থিৰতাই মোৰ দেহৰ প্ৰতিটো আলিন্দই দি ধুমুহা বোৱাই মন আৰু মগজুক উত্তাল কৰি তুলিলে। তথাপিও বিছনাখনৰ পৰা উঠি গৈ সিদিনা ডাষ্টবিনটোলৈ দলিয়াই দিয়া পত্ৰখনৰ সৈতে আখৰকেইটা মিলাই চালোঁ। নিমিষতে মোৰ চৌপাশৰ পৃথিৱীখন স্থবিৰ হৈ যোৱা যেন লাগিল।

আঁচোৰ প্ৰীতি বৰা ৰচিত চুটিগল্পটি শুনিলে। পাঠ কৰিলে পৰিণীতা শইকীয়াই। চৰিত্ৰসমূহত অভিনয় কৰিলে বৰদেউতা ঋতুপৰ্ণ দাস, ৰাজলক্ষ্মী নিভাৰাণী ৰায় আৰু স্নিগ্ধা শিখা বাইদেউৰ চৰিত্ৰত ৰুণামণি বৰাই। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানটি শুনি কেনে পালে আমাক জনাবচোন। আমাৰ ঠিকনাটি হৈছে আইদৰ বুলনি মাৰফত কেন্দ্ৰ সঞ্চালক আকাশবাণী গুৱাহাটী, গুৱাহাটী 78103। শ্ৰোতাসকল, ইয়াৰ লগে লগেই আজিৰ বুলনিৰ ইমানতেই অন্ত পৰিল। নমস্কাৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ দীনবন্ধু চহৰীয়াৰ কণ্ঠত ডক্টৰ পৰাগ ভট্টাচাৰ্যৰ ৰচনা

আধুনিক গীতৰ অনুষ্ঠানটি সজোৱা হ'ল দীনবন্ধু চহৰীয়াৰ কণ্ঠৰ গীতেৰে। আজি নিশা 7:45 পুনৰ প্ৰচাৰ কৰা হ'ব দীনবন্ধু চহৰীয়াৰ কণ্ঠৰ আধুনিক গীত। মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে নৰেন্দ্ৰ পাঠক আৰু সংগীসকলে গোৱা ওজাপ।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30ৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সবক সাদৰ আমন্ত্ৰণ জনাওঁ
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বাদ্য সংগীতৰ অনুষ্ঠানত এতিয়া শুনক দীপক বৰুৱাৰ বেহেলা বাদন

0: বাদ্য সংগীতৰ অনুষ্ঠানত দীপক বৰুৱাৰ বেহেলা বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কিৰ্গিস্তানৰ বিছকেকত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থাৰ মহিলা মঞ্চ 2026ত ভাৰতে মহিলা নেতৃত্বাধীন উন্নয়নৰ প্ৰতি নিজৰ দায়বদ্ধতা দোহাৰে। আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস দেশজুৰি পালন কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তত আজি ধৰ্মীয় ৰীতি নীতিৰে মহৰম পালন কৰা হৈছে। ভাৰতত থকা জাৰ্মানীৰ ৰাষ্ট্ৰদূত ফিলিপ একাৰমেনে নৱীকৰণযোগ্য শক্তিত ভাৰত গোলকীয় নেতৃত্ব হিচাপে উত্থাপিত হৈ উঠিছে বুলি প্ৰকাশ কৰিছে। আৰু ভাৰত আৰু আয়াৰলেণ্ডৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বেলফাষ্টত অনুষ্ঠিত হ'ব। কিৰ্গিস্তানৰ বিছকেকত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থাৰ মহিলা মঞ্চ 2026ত ভাৰতে মহিলা নেতৃত্বাধীন উন্নয়নৰ প্ৰতি ভাৰতে নিজৰ দায়বদ্ধতা দোহাৰিছে। অনুষ্ঠানত ভাৰ্চুৱেল ব্যৱস্থাৰে সম্বোধন কৰি আজি মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে কয় যে মহিলাসকল কেৱল বিকাশৰ হিতাধিকাৰীয়ে নহয়, 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্যত পূৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ শক্তি বুলি দোহাৰিছে। অৰ্থনৈতিক উন্নয়নত মহিলাৰ অৱদানৰ কথা উল্লেখ কৰি তেওঁ কয় যে 10 কোটি মহিলাক 9 লাখৰো অধিক আত্মসহায়ক গোটত সংগঠিত কৰা হৈছে। ইয়াৰে 3 কোটিতকৈও অধিক মহিলাক লাখপতি দিদি হৈ পৰিছে। তেওঁ কয় যে মিছন শক্তি আৰু মিছন পোষণ 2.0ৰ দৰে আঁচনিয়ে মহিলাৰ সুৰক্ষা, যত্ন আৰু অৰ্থনৈতিক অংশগ্ৰহণক আগুৱাই লৈ গৈছে। তেওঁ কয় যে মহিলাৰ অৰ্থনৈতিক নেতৃত্ব আৰু সমগ্ৰ অঞ্চলটোৰ কল্যাণৰ বাবে ছাংহাই সহযোগিতা সংস্থাৰ সৈতে সম্বন্ধ অধিক দৃঢ় আৰু অভিজ্ঞতাসমূহ ভাগ বতৰা কৰিবলৈ ভাৰত সাজু আছে। আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস। মাদক দ্ৰব্যৰ অপব্যৱহাৰ ক্ৰমান্বয়ে গোলকীয় প্ৰত্যাহ্বানলৈ পৰিণত হৈছে। মাদক দ্ৰব্য মুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই বছৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে বিশ্বৰ মাদক দ্ৰব্যৰ সমস্যা, নিৰন্তৰ সমস্যা, নতুন প্ৰত্যাহ্বান, উদ্ভাৱনীমূলক সংবিধান। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনে এই দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত এখন নিচামুক্ত ভাৰত গঢ়াৰ বাবে জনসাধাৰণৰ সমূহীয়া প্ৰচেষ্টা পুনৰ নিশ্চিত কৰিবলৈ আহ্বান জনায়। শ্ৰীৰাধাকৃষ্ণনে মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে সক্ৰিয়ভাৱে অভিযান চলাই থকা বিশ্ববিদ্যালয়, অন্যান্য শৈক্ষিক প্ৰতিষ্ঠান আৰু সংস্থাসমূহৰ শলাগ লয়। এনে প্ৰতিষ্ঠানসমূহৰ প্ৰচেষ্টাই এখন শক্তিশালী, স্বাস্থ্যৱান আৰু নিচামুক্ত ভাৰত গঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে এই ক্ষেত্ৰত সজাগতাৰ প্ৰসাৰৰ লগতে মাদক দ্ৰব্যৰ পৰা মুক্ত হোৱাত সহায় কৰা আৰু যুৱচামক সুস্বাস্থ্য আৰু নিৰ্দিষ্ট লক্ষ্যৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ বাবে সকলোকে একত্ৰিত হ'বলৈ আহ্বান জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মাদক দ্ৰব্যৰ বিৰুদ্ধে যুঁজ দি অহাসকলৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে। এই দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত শ্ৰীশ্বাহে ভাৰতে মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ দৰে গোলকীয় প্ৰত্যাহ্বানৰ বিৰুদ্ধে এখন শক্তিশালী

বুলি যুঁজ দি আহিছে বুলি উল্লেখ কৰে। দেশৰ বিভিন্ন প্ৰান্তত আজি ধৰ্মীয় ৰীতি নীতিৰে মহৰম পালন কৰা হৈছে। কাৰবালাত সত্য আৰু ন্যায়ৰ বাবে প্ৰাণাহুতি দিয়া পয়গম্বৰ মহম্মদৰ নাতি হজৰত ইমাম হুছেইন আৰু তেওঁৰ সহযোগীসকলৰ স্মৃতিত এই পৰ্ব পালন কৰা হয়। এই উপলক্ষে সমগ্ৰ দেশতে তাজিয়া উলিওৱা হয়। কাৰবালাৰ শ্বহীদসকলৰ সৰ্বোচ্চ ত্যাগত আলোকপাত কৰি ধৰ্মীয় সভা আৰু মজনিছো আয়োজন কৰা হয়। দিল্লীৰ জামা মছজিদ, নিজামুদ্দিন, ওখলা আৰু মেহৰলিকে ধৰি বিভিন্ন স্থানত মহৰমৰ শোভাযাত্ৰা উলিওৱা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এটা বাৰ্তাত কয় যে মহৰমে হজৰত ইমাম হুছেইনৰ ত্যাগ আৰু বীৰত্ব, সহমৰ্মিতা তথা সত্য আৰু ন্যায়ৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধতাক সোঁৱৰাই দিয়ে। এই পবিত্ৰ পৰ্বই সমাজত পাৰস্পৰিক সন্মান আৰু শান্তি সম্প্ৰীতিৰ এনাজৰি শক্তিশালী কৰাৰ বাবে জনসাধাৰণক অনুপ্ৰাণিত কৰিব বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহৰম উপলক্ষে দিয়া এটা বাৰ্তাত কয় যে হজৰত ইমাম হুছেইনৰ ত্যাগে সত্য আৰু ন্যায়ৰ প্ৰতি স্থিতপ্ৰজ্ঞ হৈ থকাৰ ক্ষেত্ৰত জনসাধাৰণক অনুপ্ৰেৰণা যোগাই আহিছে। ভাৰতে কালি ৱাশ্বিংটনত অনুষ্ঠিত দ্বিতীয় পেক চিলিকা সন্মিলনত 34খন দেশৰ সৈতে কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তি শক্তি প্ৰদানৰ বাবে বিশ্বাসযোগ্য আৰু স্থিতিস্থাপক যোগান শৃংখল নিৰ্মাণৰ বাবে আমেৰিকাৰ নেতৃত্বত এটা পদক্ষেপত স্বাক্ষৰ কৰিছে। আমেৰিকাৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ বিদেশ সচিব জেকব হেলবাৰ্গে কয় যে এই সন্মিলনত অংশগ্ৰহণ কৰা দেশসমূহে কৃত্ৰিম বুদ্ধিমত্তা যুগৰ সামৰ্থ্য বৃদ্ধিৰ পক্ষপাতি তথা ইয়াৰ নিয়ন্ত্ৰণৰ পদ্ধতিৰ বাবে একত্ৰিত হৈছিল। সংবাদ মাধ্যমৰ আগত শ্ৰীহেলবাৰ্গে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতৰ সৈতে সহযোগিতা আৰু অতি সুদৃঢ় কৰিবলৈ উৎসাহী হৈ আছে। তেওঁ এই সহযোগিতাক একবিংশ শতিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক সহযোগিতা বুলি অভিহিত কৰে। তেওঁ কয় যে ভাৰতৰ সৈতে দ্বিপাক্ষিক বিনিময়ৰ মূল বিষয়সমূহ আলোচনা কৰা হৈছে। ইয়াৰ ভিতৰত কোৱাড আৰু ট্ৰাছ পদক্ষেপ অন্যতম। এই সন্মিলনত ভাৰতৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তিৰ সচিব এছ কৃষ্ণনে অংশগ্ৰহণ কৰে। ভাৰতৰ প্ৰতিনিধিগৰাকীয়ে অৰ্ধপৰিবাহী, কৃত্ৰিম বুদ্ধিমত্তা, স্থিতিস্থাপক প্ৰযুক্তি, যোগান শৃংখলক সহযোগিতা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ঔদ্যোগিক নেতাসকলৰ সৈতে আলোচনা কৰে। এই সন্মিলনত আৰ্জেণ্টিনা, চিলি, কোষ্টাৰিকা, জাৰ্মানী, গ্ৰীচ, কাজাখস্তান, নেডাৰলেণ্ডছ, পানামা আৰু ইউৰোপীয় সংঘৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ভাৰতত থকা জাৰ্মানীৰ ৰাষ্ট্ৰদূত ফিলিপ একাৰমেনে কয় যে নবীকৰণযোগ্য শক্তিত ভাৰত গোলকীয় নেতা হিচাপে উদ্ভাসিত হৈ উঠিছে। এটা সংবাদ সংস্থাৰ সৈতে হোৱা কথা বতৰাত তেওঁ ভাৰত আৰু জাৰ্মানীৰ মাজত সেউজ আৰু বহনক্ষম বিকাশৰ অংশীদাৰিত্বৰ সফলতাৰ কথা উল্লেখ কৰে। তেওঁ লগতে বাণিজ্য, ৰাজনীতি আৰু কৌশলগত খণ্ডত দুয়োখন দেশৰ সহযোগিতাৰ কথা উল্লেখ কৰে। বহু প্ৰত্যাশিত ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজৰ মুক্ত বাণিজ্য চুক্তিৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰদূতগৰাকীয়ে এই ক্ষেত্ৰত এটা ক্ষীপ্ৰ সমাধানৰ আশা প্ৰকাশ কৰে। তেওঁ কয় যে মুক্ত বাণিজ্য চুক্তি সম্পাদনে এটা ব্যাপক পথ পৰিৱৰ্তন কৰিব যিয়ে জাৰ্মানীৰ ব্যৱসায়ীসকলক ভাৰতত অধিক বিনিয়োগ কৰিবলৈ উৎসাহিত কৰিব। ৰাষ্ট্ৰদূতগৰাকীয়ে জাৰ্মানীত ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি তেওঁ ইয়াক দ্বিপাক্ষিক বন্ধুত্বমূলক আধাৰ বুলি অভিহিত কৰে। তেওঁ কয় যে প্ৰায় 60,000 ভাৰতৰ ছাত্ৰ ছাত্ৰীয়ে জাৰ্মানীত অধ্যয়ন কৰি আছে আৰু এই ভাৰতীয় লোকসকলে দুয়োখন দেশৰ মাজত জনসাধাৰণৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব বুলি আস্থা প্ৰকাশ কৰে। উত্তৰ প্ৰদেশ আৰক্ষীয়ে শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ দান কাৰ্যৰ সৈতে জড়িত গোচৰ সন্দৰ্ভত দাখিল কৰা প্ৰথমখন এজাহাৰত উল্লেখিত 8জন লোকক গ্ৰেপ্তাৰ কৰিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশ অনুসৰি গঠন কৰা বিশেষ তদন্ত গোটৰ পৰামৰ্শ অনুসৰি এই এজাহাৰ দাখিল কৰা হৈছিল। ন্যাসৰ সদস্য কৃষ্ণমোহনে শ্ৰীৰাম জন্মভূমি আৰক্ষী থানাত দাখিল কৰা লিখিত অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছিল। এজাহাৰত অবিনাশ শুক্লা, অনুকল্প মিশ্ৰ, লৱকুশ মিশ্ৰ, মনীষ কুমাৰ যাদৱ, কৰুণেশ পাণ্ডে, ৰামশংকৰ মিশ্ৰ, সুভাষ শ্ৰীবাস্তৱ আৰু শ্ৰীৰামশংকৰ যাদৱকে ধৰি আন কেইবাগৰাকীও অচিনাক্ত অভিযুক্তৰ নাম উল্লেখ কৰা হৈছে। বিশেষ তদন্ত গোটৰ মুৰববীয়ে যোৱা মঙলবাৰে প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰাৰ পাছত কালি গোচৰ ৰুজু কৰা হয়। ন্যাসে লাভ কৰা দান আৰু প্ৰণামী চুৰিৰ অভিযোগৰ পাছতে এই ঘটনা পোহৰলৈ আহে। ন্যাসে এই সংক্ৰান্তত বিশেষ তদন্তৰ বাবে অনুৰোধৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বিশেষ তদন্ত গোট গঠনৰ নিৰ্দেশ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী

0: আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ভাৰত আৰু আয়াৰলেণ্ডৰ মাজৰ দুখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বেলফাষ্টত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 6 বজাত আৰম্ভ হ'ব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা ছেন ফ্ৰান্সিস্কো বে এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত অষ্ট্ৰেলিয়া আৰু পেৰাগুৱেৰ মাজৰ গ্ৰুপ ডিৰ খেলখন গোলশূন্যভাৱে ড্ৰ হোৱাৰ পাছত অষ্ট্ৰেলিয়াই নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। একেটা গ্ৰুপৰে আন এখন খেলত আজি পুৱা তুৰস্কই আমেৰিকাক 3-2 ব্যৱধানত পৰাস্ত কৰে। ইপিনে প্ৰতিযোগিতাৰ আন এখন খেলত টিউনিছিয়াক 3-1 পৰাস্ত কৰা নেডাৰলেণ্ডছ নক আউট পৰ্যায়ত মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজি পুৱা ডালাছত অনুষ্ঠিত জাপান আৰু ছুইডেনৰ মাজৰ গ্ৰুপ এফৰ খেলখন 1-1 ড্ৰ হোৱাত দুয়োটা দল নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। নক আউটত জাপান ব্ৰাজিলৰ সন্মুখীন হ'ব। ফিলাডেলফিয়াত অনুষ্ঠিত আন এখন খেলত আইভৰী কোষ্টে আজি কুৰাচাওক 2-0 পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। কিৰ্গিস্তানৰ বিছকেকত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থা মহিলা মঞ্চ 2026ত ভাৰতে মহিলা নেতৃত্বাধীন উন্নয়নৰ প্ৰতি নিজৰ দায়বদ্ধতা দোহাৰে। আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে দেশজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আৰু দেশৰ বিভিন্ন প্ৰান্তত আজি ধৰ্মীয় ৰীতি নীতিৰে মহৰম পালন কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত।
1: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
2: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
3: হয়,
2: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
3: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
3: অঁ,
2: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
3: নহয় অ,
2: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
3: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এতিয়া শুনক কণিকা বুজৰ বৰুৱাৰ কণ্ঠৰ লোকগীত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মাদক দ্ৰব্যৰ অপব্যৱহাৰ ক্ৰমান্বয়ে গোলকীয় প্ৰত্যাহ্বানলৈ পৰিণত হৈছে। মাদক দ্ৰব্য মুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই বছৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে বিশ্বৰ ড্ৰাগছ সমস্যা, নিৰন্তৰ সমস্যা, নতুন প্ৰত্যাহ্বান, উদ্ভাৱনীমূলক সংবিধান। দিৱসৰ সৈতে সংগতি ৰাখি দক্ষিণ শালমৰা মানকেশ্বৰ জিলাত আজি মটৰচাইকেল শোভাযাত্ৰা উলিওৱা হয়। জিলায়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰে এই ৰেলীত অংশগ্ৰহণ কৰি নিচাজাতীয় দ্ৰব্যৰ অপব্যৱহাৰ ৰোধ আৰু নিচামুক্ত সমাজ গঢ়াৰ বাবে

0: সকলোৰে প্ৰতি আহ্বান জনায়। বজালি জিলাৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ত এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰি থাকি সমাজ তথা নিচামুক্ত দেশ গঢ়াৰ বাবে সজাগতা সৃষ্টিৰ সংকল্প গ্ৰহণ কৰা হয়। আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি আজি শিৱসাগৰ আৰক্ষীয়ে প্ৰায় 13 কোটি টকা মূল্যৰ ভাং আৰু অবৈধ বিদেশী চিগাৰেট জিলাখনৰ ৰজাবাৰীস্থিত চুকাফা চিকিৎসালয়ৰ চৌহদত নষ্ট কৰে। জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু আবকাৰী বিভাগৰ সহযোগত আয়োজিত কাৰ্যসূচীত জিলাৰ আৰক্ষী অধীক্ষক পাপৰি চেতিয়া উপস্থিত থাকি যুৱ সমাজক মাদক দ্ৰব্য সেৱনৰ পৰা আঁতৰি থাকিবলৈ আহান জনায়। তেওঁ লগতে জনসাধাৰণক ড্ৰাগছ সৰবৰাহ সম্পৰ্কীয় তথ্য আৰক্ষীক জনাবলৈ অনুৰোধ জনায়। ওদালগুৰি জিলাতো আজি জিলা প্ৰশাসনে 2023 চনৰ মে মাহৰ পৰা 2025 চনলৈকে জিলাখনৰ বিভিন্ন ঠাইত অভিযান চলাই জব্দ কৰা প্ৰায় 65 কোটি টকা মূল্যৰ মাদক দ্ৰব্য নষ্ট কৰে। কাছাৰ আৰক্ষীয়ে আজি এই দিৱস উপলক্ষে শিলচৰ চহৰত এটা সজাগতা শোভাযাত্ৰা উলিয়ায়। ৰাজ্যৰ 12খন জিলাত পৰহিলৈ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বাবে হ'বলগীয়া এই পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে এডমিট কাৰ্ডৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ লগত লৈ যাব লাগিব। ইয়াৰ উপৰি পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, ডিজিটেল ঘড়ী অথবা কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী নিব নোৱাৰিব বুলি ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিৰ্দেশ জাৰি কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত হ'বলগীয়া এই বিশেষ টেটৰ লিখিত পৰীক্ষাৰ বাবে গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কিছুমান নিষেধাজ্ঞা আৰোপ কৰিছে। পানবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অকৰ্তৃত্বশীল লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। শোণিতপুৰ জিলাত এই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে পৰিচালনা কৰাৰ বাবে জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষা অনুষ্ঠিত হ'ব লগা জিলাখনৰ পি এম শ্ৰী তেজপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰা জাৰি কৰা হৈছে। জিলা দণ্ডাধীশে জাৰি কৰা নিৰ্দেশ অনুসৰি এই পৰীক্ষা কেন্দ্ৰত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে ফটোগ্ৰাফী আৰু ভিডিঅগ্ৰাফী কৰাত বাধা আৰোপ কৰা হৈছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো অহা 28 জুনত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হ'ব। এই দিৱসৰ অংশ হিচাপে সেইদিনা সকলো জিলাতে জন্মৰ পৰা 5 বছৰ বয়সৰ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালনৰ বাবে যাৱতীয় প্ৰস্তুতি চলাইছে। এই অনুসৰি ৰাজ্যৰ মুঠ 45 লাখ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰায় 24,000 প্ৰতিষেধক বুথ কাৰ্যক্ষম কৰি তোলা হৈছে। পৰহিলৈৰ পাছত 29 আৰু 30 জুনত ভ্ৰাম্যমান স্বাস্থ্য দলে ঘৰে ঘৰে গৈ প্ৰতিষেধক প্ৰদান অভিযান চলাব। তদুপৰি বাসস্থান আৰু বজাৰ অঞ্চলৰ উপৰি ইটাভাটা তথা চহৰৰ বস্তি অঞ্চলৰ শিশুসকলেও পলিঅ' প্ৰতিষেধক লাভ কৰাটো নিশ্চিত কৰা হ'ব। ৰাজ্যৰ প্ৰতিখন জিলাতে 3দিনীয়া এই অভিযান সুচাৰুৰূপে পৰিচালনাৰ বাবে বিদ্যালয় শিক্ষা বিভাগ, মহিলা আৰু শিশু বিকাশ বিভাগৰ উপ কৰ্মচাৰীৰ উপৰি প্ৰায় 92,000 স্বাস্থ্য বিষয়া, কৰ্মচাৰী আৰু আগশাৰীৰ স্বাস্থ্যকৰ্মী নিয়োজিত কৰা হ'ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে সকলো পিতৃ মাতৃক এই অভিযানৰ সময়ছোৱাত শিশুক দুটুপাল পলিঅ' প্ৰতিষেধক খুৱাই তেওঁলোকৰ জীৱন সুৰক্ষিত কৰিবলৈ আহান জনাইছে। ডিব্ৰুগড়ৰ ডি আৰ ডি এৰ জাগৃতি ভৱনত কালি দুৰ্যোগৰ সময়ত ল'ব লগা সাৱধানতাৰ সন্দৰ্ভত এটা বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত আয়োজিত কাৰ্যসূচীত দুৰ্যোগৰ বিপদাশংকা হ্ৰাস কৰাৰ ক্ষেত্ৰত জনসচেতনতা, প্ৰস্তুতি আৰু সহনশীলতা শক্তিশালী কৰাৰ ওপৰত সবিশেষ আলোচনা কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
2: হেল্ল, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই অ?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰো কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে মইও এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী পৰিণীতা বৰঠাকুৰ।

0: শ্রোতাসকলে শুনি আছে আধুনিক গীত। ৭৯ বছৰত আকাশবাণী গুৱাহাটী।
1: এক জুলাইত প্ৰতিষ্ঠাৰ ৭৯ বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া ৬:৩০ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
2: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন।
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

পৰিণীতা বৰঠাকুৰৰ কণ্ঠৰ গীত দুটি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানটিৰো ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন ঠাইত অভিযান চলাই জব্দ কৰা বৃহৎ পৰিমাণৰ মাদক দ্ৰব্য নষ্ট কৰা হয়। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি মৰিগাঁও জিলা কৃষি বিভাগৰ দ্বাৰা কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আৰু পি এম কিষাণ আঁচনি সফল ৰূপায়ণ সন্দৰ্ভত আয়োজিত বিশেষ শিবিৰ পৰিদৰ্শন কৰে। ৰাজ্যৰ 12খন জিলাত পৰহিলৈ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। এই পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে এডমিট কাৰ্ডৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ লগত লৈ যাব লাগিব। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো অহা 28 জুনত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হ'ব। অসমে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত আজি ধৰ্মীয় ৰীতি নীতিৰে মহৰম পালন কৰা হৈছে। ৰাষ্ট্ৰীয় টীকাকৰণ দিৱসৰ লগত সংগতি ৰাখি অহা 28-30 জুনলৈ বৰপেটা জিলা স্বাস্থ্য বিভাগে পলিঅ' টীকাকৰণৰ ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰিছে। ভাৰত আৰু আয়াৰলেণ্ডৰ মাজৰ টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বেলফাষ্টত অনুষ্ঠিত হ'ব আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা ছেন ফ্ৰান্সিস্কো বে এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত অষ্ট্ৰেলিয়া আৰু পেৰাগুৱেৰ মাজৰ গ্ৰুপ ডিৰ খেলখন গ'ল শূন্যভাৱে ড্ৰ হোৱাৰ পাছত অষ্ট্ৰেলিয়াই নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। এতিয়া বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15

0: 미창리 가랑 어느 크나 성 버드니 구분 등 세버 구감에 탈코
1: 아그 있는 코니니

বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত মধুকৃষ্ণা বৰঠাকুৰ, নিয়ন্ত্ৰণ কক্ষত ললিত ৰয়, বিবেক শৰ্মা আৰু মনোজ হাজৰিকা, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু মিতুল গগৈ, এফ এম ট্ৰান্সমিটাৰত কৌস্তভ দাস, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত এয়া মই কাৰ্বি চলিহা। আকাশবাণী গুৱাহাটীৰ মহাবাহুত ঘণ্টেক পাছতেই বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, গুৱাহাটীত থকা মাৰোৱাৰী দাতব্য ঔষধালয়ৰ 110 বছৰীয়া প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ, কামৰূপ মহানগৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত মন্ত্ৰী চৰণ বড়োৰ চালকৰ অনুজ্ঞাপত্ৰৰ বাবে ড্ৰাইভিং টেষ্ট ব্যৱস্থা পৰিদৰ্শন, পৰহিলৈ ৰাজ্যৰ 12খন জিলাত বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন। স্বাস্থ্যখণ্ডত অবিৰত বিনিয়োগ, চিকিৎসা সেৱাৰ প্ৰসাৰ, মাতৃসকলৰ যত্নৰ ক্ষেত্ৰত

0: জনসাধাৰণৰ সজাগতা বৃদ্ধিৰ ফলত ৰাজ্যত প্ৰসূতি মাতৃৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পাইছে। গুৱাহাটীত থকা মাৰোৱাৰী দাতব্য ঔষধালয়ৰ 110 বছৰীয়া প্ৰতিষ্ঠা দিৱসত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। তেওঁ কয় যে প্ৰসূতিৰ মৃত্যুৰ হাৰ প্ৰতি মাহত 2006 বৰ্ষৰ 480ৰ পৰা বৰ্তমান সময়লৈ 84লৈ হ্ৰাস পাইছে। এয়া অসমৰ স্বাস্থ্য খণ্ডৰ বাবে যুগান্তকাৰী সাফল্য বুলি উল্লেখ কৰে। ভাষণ প্ৰসংগত তেওঁ অসমীয়া সমাজ সংস্কৃতিৰ উন্নয়নত মাৰোৱাৰী সমাজে আগবঢ়োৱা অৱদান সম্পৰ্কে আলোকপাত কৰে। অনুষ্ঠানত জি এন আৰ চিৰ মুখ্য পৰিচালন সঞ্চালক ডাঃ নুমল চন্দ্ৰ বৰালৈ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰাৰ লগতে এখন স্মৰণিকা উন্মোচন কৰা হয়। পৰিবহণ মন্ত্ৰী চৰণ বৰুৱে আজি কামৰূপ মহানগৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ চালকৰ অনুজ্ঞাপত্ৰৰ বাবে ড্ৰাইভিং টেষ্ট ব্যৱস্থা পৰিদৰ্শন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে এতিয়াৰে পৰা অনুজ্ঞাপত্ৰৰ বাবে বাহন চলোৱাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক। পৰীক্ষাত উত্তীৰ্ণ নহলে অনুজ্ঞাপত্ৰ লাভ নকৰিব বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। এই সন্দৰ্ভত শীঘ্ৰে চৰকাৰে নীতি নিৰ্দেশনা প্ৰকাশ কৰিব বুলি তেওঁ কয়। আন জিলাৰ বাসিন্দাই আন এখন জিলাত গৈ এই পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিব বুলি তেওঁ মন্তব্য কৰে। ড্ৰাইভিং টেষ্টৰ বাবে ট্ৰেক নথকা জিলাসমূহত শীঘ্ৰে ট্ৰেক নিৰ্মাণ কৰা হ'ব বুলি তেওঁ কয়।
1: সকলোৱে জানে ড্ৰাইভিং লাইচেন্স ইছ্যু কৰিব হলে টেষ্টটো কম্পালচৰি, কিন্তু মাজে মাজে বহুত অভিযোগ আহে যে কোনোবা কোনোবা ব্যক্তি টেষ্ট নোহোৱাকৈও ড্ৰাইভিং লাইচেন্স পায়। আৰু এনেকুৱাও আমি শুনো কেতিয়াবা কেণ্ডিডেটজন এটেনে নহয়, আৰু কেতিয়াবা আমি এনেকুৱা অভিযোগ পাওঁ যে অন্য জিলাৰ মানুহবিলাকো বোলে আন এটা বেলেগ জিলালৈ যাই পেলাই মানে ড্ৰাইভিং লাইচেন্সটো লৈ আহে। তো তাৰ কাৰণে এই অভিযোগবিলাক পোৱাৰ পিছত মই নিজেই এইবাৰ আজি চাব আহিছো আৰু ইতিমধ্যে আমি সিদ্ধান্ত লৈছো, নতুন এছঅপিও ওলাম। আমাৰ ড্ৰাইভিং কাৰোবাক লাইচেন্স ইছ্যু কৰিব হলে ড্ৰাইভিং টেষ্টটো মাষ্ট, ড্ৰাইভিং টেষ্টত আহিব লাগিব। কোনো এজন এপ্লিকেণ্ট উপস্থিত নোহোৱাকৈ কোনো ড্ৰাইভিং লাইচেন্স ইছ্যু কৰা নহ'ব। আৰু কোনোবা জিলাৰ মানুহে কোনোবা বেলেগ জিলাত যাই পেলাই কেতিয়াও ড্ৰাইভিং লাইচেন্স নাপাব। ৰোড এক্সিডেণ্টটো কমাবৰ কাৰণে আমাৰ ট্ৰেইন বা স্কিল ড্ৰাইভাৰ হোৱাটো অত্যন্ত প্ৰয়োজন। তাৰ কাৰণে আমি ড্ৰাইভিং লাইচেন্স ইছ্যু কৰাৰ ক্ষেত্ৰত এইখিনি বস্তু আমি একদম কম্পালচৰি কৰিছো।
0: ৰাজ্যৰ 12খন জিলাত পৰহিলৈ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বাবে হ'বলগীয়া এই পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে এডমিট কাৰ্ডৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ লগত লৈ যাব লাগিব। ইয়াৰ উপৰি পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, ডিজিটেল ঘড়ী অথবা কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী নিব নোৱাৰিব বুলি ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিৰ্দেশ জাৰি কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত হ'বলগীয়া এই বিশেষ টেটৰ লিখিত পৰীক্ষাৰ বাবে গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কিছুমান নিষেধাজ্ঞা আৰোপ কৰিছে। পানবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অকৰ্তৃত্বশীল লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। শোণিতপুৰ জিলাত এই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে পৰিচালনা কৰাৰ বাবে জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষা অনুষ্ঠিত হ'ব লগা জিলাখনৰ পি এম চি তেজপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ৰ সংহিতাৰ 163 ধাৰা জাৰি কৰা হৈছে। জিলা দণ্ডাধীশে জাৰি কৰা নিৰ্দেশ অনুসৰি এই পৰীক্ষা কেন্দ্ৰত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে ফটোগ্ৰাফী আৰু ভিডিঅগ্ৰাফী কৰাত বাধা আৰোপ কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰে। অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে জামিন দিবলৈ অস্বীকাৰ কৰে। অধিবক্তা অনিল মিশ্ৰই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ সপক্ষে ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল। জুবিন গাৰ্গৰ ব্যক্তিগত যত্ন লোৱাৰ দায়িত্ব সিদ্ধাৰ্থ শৰ্মাৰ নাছিল বুলি অধিবক্তা মিশ্ৰই যুক্তি আগবঢ়ায়। সাক্ষীৰ সংখ্যা অধিক হোৱাৰ বাবে বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অজুহাত দেখুৱাই সিদ্ধাৰ্থ শৰ্মাক জামিন দিবলৈ তেওঁ আদালতক আহ্বান জনায়। ইয়াৰ বিপৰীতে অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই কিদৰে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধন আত্মসাত কৰিছিল সেই সম্পৰ্কে আদালতত তথ্য দাঙি ধৰে। আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা আৰু সাক্ষীৰ বক্তব্যৰ উদ্ধৃতিৰে মহাধিবক্তাগৰাকীয়ে জুবিন গাৰ্গৰ বিৰুদ্ধে সিদ্ধাৰ্থ শৰ্মাসহ আন আন অভিযুক্তসকলে কৰা ষড়যন্ত্ৰৰ তথ্যও আদালতৰ দৃষ্টিগোচৰ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ কালি সামৰণি পৰে। যোৱা নিশা 12:02 অম্বুবাচীৰ নিবৃত্তিৰ পাছত আজি সূৰ্যোদয়ৰ পাছতে দেৱীস্থান তথা নিত্য পূজাৰ অন্তত মন্দিৰৰ মূল দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হয়। কালিৰে পৰা শাৰী পাতি থকা হাজাৰ হাজাৰ ভক্তৰ ইতিমধ্যে মা কামাখ্যা দৰ্শনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰি ৰাজ্যবাসীৰ মংগল কামনা কৰে।
2: बहुत बहुत बधाई, बहुत शुभकामनाएं, माँ सबका कल्याण करें और इसके लिए मैंने प्रार्थना किया है और

0: नहीं कहना चाहता हूँ, मेरी माँ से प्रार्थना है, सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामया, सर्वे भद्राणि पश्यन्तु, माँ कश्चित् दुर्भाग् भवेत्। मुझे प्रसन्नता है लाखों लोग माँ के।
1: গুৱাহাটীৰ নীলাচ, উল্লেখযোগ্য যে আজি আৰু কাইলৈ বিশেষ টিকটৰ ব্যৱস্থা নাথাকিব। ভি আই পি পাছৰ ব্যৱস্থাও 30 জুনলৈ বন্ধ থাকিব। সাধাৰণ ভক্তৰ দৰ্শনৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই এই ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদকদ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মাদকদ্ৰব্যৰ অপব্যৱহাৰ ক্ৰমান্বয়ে গোলকীয় প্ৰত্যাহ্বানলৈ পৰিণত হৈছে। মাদকদ্ৰব্যমুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই বছৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে বিশ্বৰ ড্ৰাগছ সমস্যা, নিৰন্তৰ সমস্যা, নতুন প্ৰত্যাহ্বান, উদ্ভাৱনীমূলক সমাধান। দিৱসৰ সৈতে সংগতি ৰাখি দক্ষিণ শালমৰা মানকাছাৰ জিলাত আজি মটৰচাইকেল শোভাযাত্ৰা উলিওৱা হয়। জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰে এই ৰেলীত অংশগ্ৰহণ কৰি নিচাজাতীয় দ্ৰব্যৰ অপব্যৱহাৰ ৰোধ আৰু নিচামুক্ত সমাজ গঢ়াৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়। বজালী জিলাৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ত এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰি থাকি সমাজ তথা নিচামুক্ত সমাজ গঢ়াৰ বাবে সজাগতা সৃষ্টিৰ সংকল্প গ্ৰহণ কৰা হয়। আন্তৰ্জাতিক মাদকদ্ৰব্য অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ দিনা আজি শিৱসাগৰ আৰক্ষীয়ে প্ৰায় 13 কোটি টকা মূল্যৰ ভাং আৰু অবৈধ বিদেশী চিগাৰেট জিলাখনৰ ৰজাবাৰীস্থিত চুকাফা চিকিৎসালয়ৰ চৌহদত নষ্ট কৰে। জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু আবকাৰী বিভাগৰ সহযোগত আয়োজিত কাৰ্যসূচীত জিলা আৰক্ষী অধীক্ষক পাপৰি চেতিয়া উপস্থিত থাকি যুৱ সমাজক মাদকদ্ৰব্য সেৱনৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। তেওঁ লগতে জনসাধাৰণক ড্ৰাগছ সৰবৰাহ সম্পৰ্কীয় তথ্য আৰক্ষীক জনাবলৈ অনুৰোধ জনায়। ওদালগুৰি জিলাতো আজি জিলা প্ৰশাসনে 2023 চনৰ মে মাহৰ পৰা 2025 চনলৈকে জিলাখনৰ বিভিন্ন ঠাইত অভিযান চলাই জব্দ কৰা প্ৰায় 65 কোটি টকা মূল্যৰ মাদকদ্ৰব্য নষ্ট কৰে। কাছাৰ আৰক্ষীয়ে আজি এই দিৱস উপলক্ষে শিলচৰ চহৰত এটা সজাগতা শোভাযাত্ৰা উলিয়ায়। নিচামুক্তি ভাৰত অভিযানৰ লগত সংগতি ৰাখি মাজুলী আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু অসম ৰাজ্যিক মাদকদ্ৰব্য নিবাৰণী পৰিষদৰ সহযোগত আজি উজনি মাজুলীৰ খেৰকটীয়া মহাবিদ্যালয়ত ড্ৰাগছ বিৰোধী এখন সজাগতা সভা অনুষ্ঠিত হয়। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়তো আজি এণ্টি নাৰ্কটিক্স এণ্ড ড্ৰাগছ চেল NSS ইউনিট আৰু উত্তৰ লখিমপুৰ মাই ভাৰত কেন্দ্ৰৰ উদ্যোগত উদয়ন যুৱ সংঘৰ সহযোগত এই দিৱস পালন কৰা হয়। গুৱাহাটীৰ বাসিন্দাসকলৰ দীৰ্ঘদিনীয়া অভিযোগৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটী পৌৰ নিগমে পাৰ্কিং আৰু বজাৰ ব্যৱস্থাপনাত স্বচ্ছতা অনাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। পৌৰ নিগমৰ মেয়ৰ মৃগেন হৰণীয়াৰ উপস্থিতিত আজি উজান বজাৰত পৌৰ নিগমৰ অধীনস্থ যিকোনো পাৰ্কিং আৰু বজাৰ লিজধাৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মেয়ৰ হৰণীয়াই কয় যে লিজধাৰীৰ হৈ মাচুল সংগ্ৰহ কৰা প্ৰতিজন কৰ্মচাৰীক নিৰ্ধাৰিত ইউনিফৰ্ম পৰিধান কৰিব লাগিব। কেৱল গুৱাহাটী পৌৰ নিগমে অনুমোদিত আৰু সত্যায়িত ৰচিদ বহিৰ জৰিয়তে মাচুল সংগ্ৰহ কৰিব পাৰিব। প্ৰতিজন মাচুল সংগ্ৰহকাৰীক পৰিচয় পত্ৰ প্ৰদান কৰা হ'ব বুলি তেওঁ কয়। জনমুখী নগৰ শাসন ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগমে অনাগত দিনত কাম কৰি যাব বুলি তেওঁ আশ্বাস দিয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। গুৱাহাটীত থকা মাৰোৱাৰী দাতব্য ঔষধালয়ৰ 110 বছৰীয়া প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ। কামৰূপ মহানগৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত মন্ত্ৰী চৰণ বড়োৰ চালকৰ অনুজ্ঞাপত্ৰৰ বাবে ড্ৰাইভিং টেষ্ট ব্যৱস্থা পৰিদৰ্শন। পৰহিলৈ ৰাজ্যৰ 12খন জিলাত বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 101.6 MHz, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। সংস্কৃত শিক্ষাৰ পাঠ পাঠযুগুতাই শিক্ষা দিছে ডক্টৰ মৈত্ৰী বৰাই। ইয়াত ভাগ লৈছে নিপাৰাণী মহন্ত, ৰাণী শৰ্মা, মণিকুমাৰ মিশ্ৰ আৰু ৰাজীৱ কুমাৰ চক্ৰৱৰ্তীয়ে।

0: अनुभूषणानि सततम् वाग्भूषणम्।
1: ঈশ্বৰে তোমালোকৰ মংগল কৰক। সংস্কৃত ভাষা শিক্ষাৰ পাঠ ল'বলৈ তোমালোক চাৰিগৰাকী ছাত্ৰ ছাত্ৰী আহিছা। প্ৰথমতে তোমালোকৰ পৰিচয় লওঁ। তোমালোকৰ নাম আৰু কোন কোন বিদ্যালয়ৰ পৰা আহিছা এজন এজনকৈ কোৱাচোন।
2: মোৰ নাম ৰাজীৱ কুমাৰ চক্ৰৱৰ্তী। মই আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ।
3: মোৰ নাম নিপাৰাণী মহন্ত। মই তাৰিণী চৌধুৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ পৰা আহিছোঁ।
4: মোৰ নাম মণিকুমাৰ মিশ্ৰ। ময়ো আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ।
5: মোৰ নাম স্মৃতিৰাণী শৰ্মা। মই ভাস্কৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী।
1: তোমালোকৰ সংস্কৃত ভাষা শিকাৰ আগ্ৰহ দেখি বৰ ভাল লাগে। কিন্তু মই কথা এটা সোধো, বৰ টান কথা নহয়, সাধাৰণ কথা এটা সোধো, ভয় নাখাবা। তোমালোকে যে মোক আচাৰ্য বুলি সম্বোধন কৰি সম্ভাষণ জনালা, এই আচাৰ্য শব্দটোৰ অৰ্থ জানানে?
2: যি বিদ্যাদান কৰে তেওঁকে আচাৰ্য বোলা হয়। অৰ্থাৎ আচাৰ্য শব্দৰ অৰ্থ শিক্ষক আৰু আচাৰ্য হ'ল শিক্ষয়িত্ৰী।
1: তুমি ঠিকেই কৈছা, যি বিদ্যা দান কৰে তেওঁই আচাৰ্য। আচাৰ্য শব্দৰ ব্যুৎপত্তিগত অৰ্থ হ'ল যি আচাৰ গ্ৰহণ কৰোৱায়। আচাৰম গ্ৰহয়তি ইতি আচাৰ্যহ। ইয়াত আচাৰ্য শব্দটোৱে শাস্ত্ৰলব্ধ বিদ্যা বুজাইছে। আচাৰ্য শব্দৰ অৰ্থ সম্বন্ধে এটা প্ৰচলিত শ্লোক আছে, মই কওঁ শুনা। আচিনতি চ শাস্ত্ৰাৰ্থম আচাৰী স্থাপয়ত্যপি স্বয়ং আচৰতি যস্মাৎ আচাৰ্যস্তেন কীৰ্তিতঃ।
3: শ্লোকটো আমাক আকৌ এবাৰ ক'বনে? আমি লিখি ল'ব খুজিছোঁ।
1: মই কৈছোঁ, লিখি লোৱা। আচিনতি চ শাস্ত্ৰাৰ্থম আচাৰী স্থাপয়তি অপি স্বয়ং আচৰতে যস্মাৎ আচাৰ্যঃ তেন কীৰ্তিতঃ।
4: আমাক শ্লোকটোৰ অৰ্থটো কৈ দিয়ক মহাশয়া।
1: মই কৈছোঁ শুনা, যিজনে শিষ্যসকলৰ বাবে শাস্ত্ৰৰ অৰ্থ বা শাস্ত্ৰ বিষয়ক জ্ঞান সংগ্ৰহ কৰি শিষ্যসকলক সেই জ্ঞান দিয়ে আৰু নিজেও সেই জ্ঞানৰ চৰ্চা কৰে, তেওঁই আচাৰ্য নামেৰে জনাজাত হয়।
5: আচাৰ্য শব্দটো কিদৰে নিষ্পন্ন হয় মহাশয়া?
1: আচাৰ্য শব্দৰ ব্যুৎপত্তিগত অৰ্থটো মই ইতিমধ্যে কৈছোঁৱেই, আচাৰম গ্ৰহয়তি ইতি আচাৰ্যহ। গতিকে আ উপসৰ্গপূৰ্বক নিজন্ত চৰ ধাতুৰ পাছত যত প্ৰত্যয় যোগ হৈ আচাৰ্য শব্দ নিষ্পন্ন হৈছে। শব্দটো ধাতুজ আৰু কৃত প্ৰত্যয়ন্ত।
4: ইতিমধ্যে প্ৰচাৰিত হৈ যোৱা সংস্কৃত ভাষা শিক্ষাৰ পাঠ অনুষ্ঠানত প্ৰফেচাৰ ৰজনীকান্ত শৰ্মাদেৱে কৃত প্ৰত্যয়ৰ বিষয়ে বহলাই আলোচনা কৰিছিল।
1: তেখেতে কৃত প্ৰত্যয়সমূহৰ বিষয়ে জানিবলগীয়া সকলোখিনি কথা বৰ সুন্দৰকৈ বুজাই কৈছিল। তোমালোকে মন দি শুনিছিলা নিশ্চয়?
3: শুনিছিলোঁ মহাশয়া।
1: তেন্তে কৃত প্ৰত্যয় কাক কয় ক'ব পাৰিবানে?
2: ধাতুৰ পিছত যিবিলাক প্ৰত্যয় যোগ হয় সেইবিলাকক কৃত প্ৰত্যয় বোলা হয়। কৃত প্ৰত্যয়ন্ত শব্দবোৰক কৃদন্ত শব্দ বোলে।
1: স্মৃতিয়ে কোৱাচোন, কৃদন্ত শব্দই কেনেধৰণৰ অৰ্থ প্ৰকাশ কৰে?
5: কৃদন্ত শব্দবোৰ নামবাচক অৰ্থাৎ বিশেষ্য, গুণবাচক অৰ্থাৎ বিশেষণ আৰু অব্যয় পদ হয়।
1: নিপাই তিনিওবিধ কৃদন্ত পদৰে দুটামান উদাহৰণ দিয়াচোন।
3: নামবাচক কৃদন্ত শব্দ যেনে দেৱ, বেদ, বায়ু, কৰ, হোত্রি, শাস্ত্ৰ ইত্যাদি। গুণবাচক যেনে পক্ব, ফুল্ল, হসত, চলত, চয়ন, পণ্ডৱান, সহিষ্ণু, বৰ্ধিষ্ণু ইত্যাদি। অব্যয় পদ যেনে গত্বা, আৰুহ্য, গন্তুম, হন্তুম, স্মৰং, ঘাতম ইত্যাদি।
1: কৃত প্ৰত্যয়ৰ উপৰিও সংস্কৃত ব্যাকৰণত আৰু এবিধ প্ৰত্যয়ৰ বিষয়ে সুবিস্তৃত আলোচনা কৰা হৈছে, সেয়া হ'ল তদ্ধিত প্ৰত্যয়। কৃত আৰু তদ্ধিত প্ৰত্যয়ৰ পাৰ্থক্য হ'ল কৃত প্ৰত্যয় ধাতুৰ পাছত যোগ হয়, আনহাতে

0: তদ্ধিত প্ৰত্যয় প্ৰাতিপদিকৰ পাছত যোগ হয় আৰু নতুন নতুন শব্দৰ সৃষ্টি কৰে। এনে শব্দক তদ্ধিতান্ত শব্দ বোলা হয়। তোমালোকে প্ৰাতিপদিক কাক কয় জানা নহয়?
1: শব্দৰ যিটো মূল ৰূপ অৰ্থাৎ যাৰ লগত বিভক্তি যোগ হোৱা নাই তাকে প্ৰাতিপদিক বোলে। বিভক্তিযুক্ত শব্দক পদ বোলা হয়।
0: মনিয়ে প্ৰায় ঠিকেই উত্তৰ দিছা। পিছা শব্দটো প্ৰাতিপাদিক নহয় প্ৰাতিপদিক। পাণিনিয়ে প্ৰাতিপদিকৰ লক্ষণ সম্বন্ধে কৈছে, অৰ্থবত অধাতুৰ প্ৰত্যয়ঃ প্ৰাতিপদিকম কৃত তদ্ধিত সমাসাশ্চ। অৰ্থাৎ যি শব্দ অধাতুঃ ধাতু মাত্ৰ নহয়, অপ্ৰত্যয়ঃ প্ৰত্যয় মাত্ৰ নহয়, তেনে অৰ্থবোধক শব্দকে প্ৰাতিপদিক বোলা হয়। প্ৰাতিপদিকসমূহে দ্ৰব্যৰ নাম, গুণ বা অৱস্থা বিশেষৰ অৰ্থ প্ৰকাশ কৰে। প্ৰাতিপদিক বুলিলে কৃদন্ত, তদ্ধিতান্ত আৰু সমাসান্ত এই তিনিবিধ শব্দকে বুজোৱা হয়।
2: আপুনি আমাক তদ্ধিত প্ৰত্যয় প্ৰাতিপদিকৰ পাছত যোগ হয় বুলি কৈছে, সেয়ে হ'লে কৃদন্ত, সমাসান্ত আনকি তদ্ধিতান্ত শব্দৰ পিছতো পুনৰ তদ্ধিত প্ৰত্যয় যোগ হ'ব।
0: ৰাজীৱে ঠিকেই অনুমান কৰিছা। অলপ আগতে নিপাই নামবাচক কৃদন্ত শব্দৰ দুটামান উদাহৰণ কৈছিল, দেৱ, বেদ, বায়ু, কৰ, হোত্ৰী আৰু শাস্ত্ৰ। তদ্ধিত প্ৰত্যয় যোগ হৈ দেৱ শব্দৰ পৰা দৈৱ, বেদ শব্দৰ পৰা বৈদিক, বায়ু শব্দৰ পৰা বায়ব্য, কৰ শব্দৰ পৰা কৰিণ আৰু শাস্ত্ৰ শব্দৰ পৰা শাস্ত্ৰীয়। এইকেইটা তদ্ধিতান্ত শব্দ হয়। সমাসান্ত শব্দৰ পাছতো তদ্ধিত যোগ কৰি নতুন নতুন শব্দ তৈয়াৰ কৰা হয়। তোমালোকে তোমালোকৰ নিজ নিজ শ্ৰেণীত সমাসৰ বিষয়ে পঢ়িছা নহয় জানো?
3: পঢ়িছো মহাশয়া।
0: দুটামান সমাসান্ত শব্দৰ উদাহৰণ দিয়াচোন।
3: নাহ নীতি অনীতি জাস প্ৰতিষ্য দম্পতি ইয়ধিষ্ঠিৰ ইয়ধিষ্ঠিৰ গৃহস্য পতি গৃহপতি পূৰ্বমাহ্ন পূৰ্বাহ্ন ইত্যাদি।
0: তুমি কোৱা এই সমাসান্ত শব্দকেইটাৰ সৈতে তদ্ধিত প্ৰত্যয় যোগ কৰিলে যথাক্ৰমে অনৈতিক, দাম্পত্যম, যৌধিষ্ঠিৰী, গাৰ্হপত আৰু পূৰ্বাহ্নিক এইকেইটা তদ্ধিতান্ত পদ পোৱা যাব।
1: তদ্ধিতান্ত শব্দৰ লগত পুনৰ তদ্ধিত প্ৰত্যয় যোগ হোৱাৰ উদাহৰণ দুটামান কওক মহাশয়া।
0: কৈছো শুনা, গাৰ্গ্যহ গাৰ্হপাত আৰু আস্তিক। এই তদ্ধিতান্ত পদকেইটাৰ পাছত পুনৰ তদ্ধিত প্ৰত্যয় যোগ হৈ গাৰ্গ্যায়ন গাৰ্হপত্যম আস্তিক্যম এই তদ্ধিতান্ত পদকেইটা নিষ্পন্ন হয়। আমি আগলৈ এই বিষয়ে বহলাই আলোচনা কৰিম।
4: এই তদ্ধিত শব্দটোৰ অৰ্থনো কি মহাশয়া?
0: তুমি এটা ভাল প্ৰশ্ন কৰিছা। তদ্ধিত শব্দটো পণ্ডিতসকলে নানা ধৰণে ব্যাখ্যা কৰে। প্ৰক্ৰিয়া সৰ্বস্ব নামৰ ব্যাকৰণ গ্ৰন্থত তদ্ধিত শব্দৰ ব্যুৎপত্তিগত অৰ্থ সম্বন্ধে এনেদৰে কৈছে, তস্মৈ হিতম ইতি হি অৰ্থো য়ন মধ্যে তি চ তদ্ধিতাহ। ইয়াৰ অৰ্থ এনেধৰণৰ, তাৰ বাবে অৰ্থাৎ কোনো এটা দ্ৰব্য আন এটা দ্ৰব্যৰ বাবে হিতকৰ, এনেধৰণৰ অৰ্থ য'ত নিহিত হৈ আছে সিবিলাকেই তদ্ধিত। এই ব্যাখ্যা অনুযায়ী ইয় আৰু ইয়ত এই দুটা হিতাৰ্থ প্ৰত্যয়ক তদ্ধিত বোলা হয়। মই দুটা উদাহৰণ দিছোঁ, বৎসেভ্যহ হিতম দুগ্ধম এই অৰ্থত বৎস শব্দৰ লগত ইয় যোগ হৈ বৎসিয়ম হয়। ইয়াৰ অৰ্থ হ'ব পোৱালিৰ বাবে উপযোগী গাখীৰ। এইদৰে দন্তেভ্যহ হিতাহ ঔষধীহি দন্ত্যাহ ইয়াত দন্ত শব্দৰ লগত ইয়াত প্ৰত্যয় যোগ হৈছে।
4: বুজিছোঁ, তাত আৰু হিতম

0: এই দুটা পদ লগ লাগি তদ্ধিত শব্দটো হৈছে।
1: হিত শব্দ থকা হেতুকে তদ্ধিত শব্দটো মঙ্গল সূচক, সেয়ে প্ৰাতিপদিকৰ পাছত যোগ হোৱা হিতাৰ্থক, যোগ্যতাৰ্থক, বিকাৰাৰ্থক, অপত্যাৰ্থক, সম্বন্ধাৰ্থক আদি সকলো ধৰণৰ প্ৰত্যয়কে বুজাবলৈ তদ্ধিত শব্দটো ব্যৱহাৰ কৰা হয়।
2: তদ্ধিত শব্দটো আৰু কি ধৰণে ব্যাখ্যা কৰা হয় মহাশয়া?
1: গূঢ় প্ৰকাশিকা নামৰ আন এখন গ্ৰন্থত তদ্ধিত শব্দৰ অৰ্থ এনেধৰণে ব্যাখ্যা কৰিছে। ছাত্ৰেভ্যো হিতঃ সুকৰত্বাৎ নানা পদ ব্যুৎপাদকত্বাৎ চ তদ্ধিতঃ। অৰ্থাৎ তদ্ধিত প্ৰত্যয় ছাত্ৰৰ বাবে হিতকৰ, কিয়নো ই সুকৰ, অৰ্থাৎ ইয়াক সহজে আয়ত্ত কৰি প্ৰয়োগ কৰিব পৰা যায়। তদুপৰি তদ্ধিত প্ৰত্যয় নানান পদৰ ব্যুৎপাদক, অৰ্থাৎ ই ভিন ভিন পদৰ গঠনসমূহ ফুঁহিয়াই দেখুৱায়।
3: আমাক আপুনি উল্লেখ কৰা দুয়োখন গ্ৰন্থৰে দুয়োটা বাক্য আকৌ এবাৰ কৈ দিয়ক, আমি লিখি লওঁ।
1: বেছ, মই আকৌ কৈছোঁ। প্ৰথম বাক্যটো লিখা, তস্মৈ হিতম ইতি হি অৰ্থো য়ন্মধ্যে তে চ তদ্ধিতাঃ। বাক্যটো প্ৰক্ৰিয়া সৰ্বস্ব নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে। এইবাৰ গূঢ় প্ৰকাশিকাৰ পৰা লোৱা বাক্যটো লিখা, তেভ্যঃ ছাত্ৰেভ্যঃ হিতঃ সুকৰত্বাৎ নানা পদ ব্যুৎপাদকত্বাৎ চ তদ্ধিতঃ। লিখা হৈছেনে?
4: হৈছে মহাশয়া।
1: ইয়াৰ বাহিৰেও তেভ্যঃ প্ৰয়োগেভ্যঃ হিতাঃ ইতি তদ্ধিতাঃ এই ধৰণেও তদ্ধিত শব্দটোৰ অৰ্থ ব্যাখ্যা কৰিব পাৰি। তেভ্যঃ প্ৰয়োগেভ্যঃ হিতাঃ কথাষাৰৰ অৰ্থ হ'ব বিভিন্ন অৰ্থত প্ৰয়োগ কৰি বিভিন্ন শব্দ গঠন কৰাত হিতকৰ অৰ্থাৎ সহায়ক।
2: কৃত প্ৰত্যয় যিদৰে বহু প্ৰকাৰৰ আছে, সেইদৰে তদ্ধিত প্ৰত্যয়ৰ সংখ্যাও নিশ্চয় বহুতো।
1: সংস্কৃত ব্যাকৰণত অন অক শিন শিকন য়ায় য়াত ন্য় ধপ আমহ আয়ন ইনি ইমানিচ ঘ ক খ খচ এন্য তান তিথ ত্যাপ তমপ মতুপ ময়ট য়সুন ইষ্ঠান য় ৰ ল আদি প্ৰায় 80তকৈ অধিক তদ্ধিত প্ৰত্যয়ৰ বিষয়ে আলোচনা কৰা হৈছে। এইবিলাকৰ বিষয়ে আমি আগলৈ আলোচনা কৰিম। আজি আমাৰ সময় শেষ হৈ আহিছে, গতিকে আজি ইমানতে পাঠ সামৰিছোঁ।
4: প্ৰণাম আচাৰ্য্য়া।
1: দীৰ্ঘজীৱী হোৱা।

সংস্কৃত শিক্ষাৰ পাঠ শুনিলে, পাঠযোগতাই শিক্ষা দিলে ডক্টৰ মৈত্ৰী বৰাই। পাঠগ্ৰহণত ভাগ ল'লে নিপাৰাণী মহন্ত, ৰাণী শৰ্মা, মণিকুমাৰ মিশ্ৰ আৰু ৰাজীৱ কুমাৰ চক্ৰৱৰ্তীয়ে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি। আজি বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ, ভাৰতীয় গণতন্ত্ৰৰ দ্বিতীয় খণ্ড। পাঠ আগবঢ়াব জলি বৰঠাকুৰে। 6:10 কৃষি জগত অনুষ্ঠানত জলবায়ু পৰিৱৰ্তনৰ বাবে ৰেচম শিল্পই মুখামুখি হোৱা প্ৰত্যাহ্বান, এই সম্পৰ্কে এটি আলোচনাত ভাগ ল'ব বিদ্যুৎ নাথ চৌধুৰী আৰু আতাউৰ ৰহমানে। অনুষ্ঠানটিৰ আঁত ধৰিব ডক্টৰ মহানন্দ চুতীয়াই। প্ৰযোজনা উৎপল বৰাৰ।

জ্যেষ্ঠ খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আঠ বাজি কুৰি মিনিটত সাৰদাকান্ত শৰ্মাৰ ইংৰাজী কথিকা ফৰেষ্ট ৰিচোৰ্চেছ অৱ আছাম, নিশা চাৰে আঠ বজাত আধুনিক গীতৰ অনুষ্ঠান, চিত্ৰগীতৰ সময় নিশা ন বজাত, চাৰে ন বজাত জীৱনৰ দেশবাণী অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ, গৱেষক তথা লেখক ডক্টৰ বিজয় কৃষ্ণ দেৱ শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থটি খণ্ড, সাক্ষাৎ গ্ৰহণ অৱনী কুমাৰ ভাগৱতীৰ, প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। আজি নিশা দহ বজাত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰা আমাৰ বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাত আজি শুনিবলৈ পাব হামেন আলী ৰচিত এখনি সংগীতালক্ষ্য গীতৰ নেপথ্যৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এতিয়া শুনক কাইলৈৰ অনুষ্ঠান সূচী। কাইলৈ পুৱা ন বাজি কুৰি মিনিটত চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, অভিনেতা ব্ৰজেন বৰুৱাৰ স্মৃতি দিৱস বিশেষ এটি লাইভ অনুষ্ঠান। অনুষ্ঠানত সমল ব্যক্তিৰূপে উপস্থিত থাকিব নয়ন প্ৰসাদ, মনামী বেজবৰুৱা আৰু জয়া দুৱৰা শইকীয়া। অনুষ্ঠানটিৰ আঁত ধৰিব ইন্দ্ৰজিৎ দাসে। নিশা চাৰে সাত বজাত ফিফা ৱৰ্ল্ড কাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। বিয়লি তিনি বাজি পোন্ধৰ মিনিটত নেপালী অনুষ্ঠানত দীপালী ছেত্ৰীৰ স্বৰচিত কবিতা আৰু গীতাঞ্জলি নেৱাৰৰ চুটি গল্প শুনিবলৈ পাব। দিনৰ বাৰ বাজি পোন্ধৰ মিনিটত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত উদীয়মান কণ্ঠশিল্পী অনামিকা দাসৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ শ্ৰুতি ডেকাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা চাৰে দহ বজাত আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে যুগুতোৱা বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, পৰিৱেশন, পৰিকল্পনা আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা চাৰে আঠ বজাত গীতিমালিকা অনুষ্ঠানত শুনিবলৈ পাব দীপক চক্ৰৱৰ্তী, লক্ষ্মী শইকীয়া, নলিনী চৌধুৰী, ডলি ঘোষ আৰু লক্ষ্মী ৰাহাঙৰ কণ্ঠৰ গীত। পুৱা চাৰে সাত বজাত উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত জলপদুমৰ পাঞ্চৈ উপন্যাসৰ ষষ্ঠ খণ্ড, উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। সাত বাজি পোন্ধৰ মিনিটত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা ছয় বাজি পঁচপন্ন মিনিটত জ্ঞান বিজ্ঞান। পুৱা আৰু সন্ধিয়া সাত বজাত নিউজ বাতৰি। ন বাজি পোন্ধৰ মিনিটত জিলা ৰেহৰূপ। দিনৰ এঘাৰ বাজি পাঁচ মিনিটত পৰাগ মালা লাইভ। চাৰে এঘাৰ বজাত বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ তৃতীয় খণ্ড, ৰচনা দিগন্ত মাধৱ গোস্বামীৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। আকাশবাণী গুৱাহাটী, বিদ্যাৰ্থীৰ অনুষ্ঠান।

ব্ৰিটিছৰ অধীনত আছিল আৰু 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰাৰ লগে লগেই এখন বৃহৎ গণতান্ত্ৰিক দেশ হিচাপে পৰিগণিত হয়। 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰিবৰ বাবে উপযুক্ত পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ বাবে ব্ৰিটিছ চৰকাৰে ভাৰতলৈ পঠিয়াইছিল। কেবিনেট মিছন হৈছে ইংলেণ্ডৰ 3 জন কেবিনেট মন্ত্ৰীৰে গঠিত এটা গোট। স্বাধীনতাৰ পাছৰে পৰা 1950 চনৰ 25 জানুৱাৰীলৈকে এইছোৱা সময়ত ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা 1935 চনৰ আইন অনুসৰি পৰিচালিত হৈছিল। আমি এতিয়া মূল বিষয়লৈ আহিব খুজিছো। মূল বিষয়কেইটা 3টা ভাগত ভাগ কৰা হৈছে: সংবিধানৰ আদৰ্শ, ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য, আৰু তৃতীয়তে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ। আমি যোৱাটো পাঠত সংবিধানৰ আদৰ্শ সম্পৰ্কে আলোচনা কৰিছিলো। আজি আমি ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আৰু ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ বিষয়ে আলোচনা কৰিম। যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্যসমূহ আলোচনা কৰাৰ আগতে আমি জানিব লাগিব যুক্তৰাষ্ট্ৰনো কি। যুক্তৰাষ্ট্ৰৰ ইংৰাজী শব্দ ফেডাৰেশ্যন এটা লেটিন শব্দ ফেডাছৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল চুক্তি বা সন্ধি। অৰ্থাৎ যুক্তৰাষ্ট্ৰ হ'ল চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট। পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন হৈছিল আমেৰিকাত, সেইবাবে আমেৰিকাক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি জনা যায়। ভাৰতীয় সংবিধানৰ প্ৰথম অনুচ্ছেদত ভাৰতক এখন ৰাজ্যসমূহৰ সংঘ বা ইউনিয়ন অৱ ষ্টেটছ বুলি উল্লেখ কৰিছে। ভাৰতীয় সংবিধানত যুক্তৰাষ্ট্ৰ আৰু একাত্মক দুই ধৰণৰ বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। প্ৰথমতে আমি দুই ধৰণৰ বৈশিষ্ট্যসমূহ আলোচনা কৰি ল'লেই ভাৰতৰ যুক্তৰাষ্ট্ৰীয় প্ৰকৃতি সম্পৰ্কে ধাৰণা কৰি ল'ব পাৰিম। এতিয়া যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ এনেধৰণৰ: প্ৰথমে, দ্বৈত চৰকাৰৰ ব্যৱস্থা। দুই ধৰণৰ চৰকাৰ যুক্তৰাষ্ট্ৰৰ প্ৰধান বৈশিষ্ট্য। ভাৰততো কেন্দ্ৰীয় আৰু ৰাজ্যিক দুই ধৰণৰ চৰকাৰ আছে। ভাৰতত বৰ্তমান এখন কেন্দ্ৰীয় চৰকাৰ আৰু 28খন ৰাজ্যিক চৰকাৰ আছে। দ্বিতীয়তে, ক্ষমতাৰ বিভাজন। ক্ষমতাৰ বিভাজনো যুক্তৰাষ্ট্ৰৰ অন্যতম বৈশিষ্ট্য। ভাৰতীয় সংবিধানে 3খন তালিকাৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতা বিভাজন কৰিছে। তালিকা 3খন হৈছে কেন্দ্ৰীয় তালিকা, ৰাজ্যিক তালিকা আৰু উমৈহতীয়া তালিকা। কেন্দ্ৰীয় তালিকাত 98টা বিষয়, ৰাজ্যিক তালিকাত 61টা, পূৰ্বতে 66টা, আৰু উমৈহতীয়া তালিকাত 52টা, পূৰ্বতে 47টা বিষয় আছে। উমৈহতীয়া তালিকাৰ বিষয়ত কেন্দ্ৰ বা ৰাজ্যই আইন প্ৰণয়ন কৰিব পাৰে। তৃতীয়তে, লিখিত আৰু দৃঢ় সংবিধান। ভাৰতীয় সংবিধানখন এখন লিখিত সংবিধান, কিয়নো যুক্তৰাষ্ট্ৰৰ সংবিধান লিখিত হ'ব লাগে। আৰম্ভণিতে সংবিধানত 395টা, বৰ্তমান 404টা অনুচ্ছেদ, 9টা, বৰ্তমান 12টা অনুসূচী আছে। আমাৰ সংবিধানৰ কিছুমান দফা সংশোধন কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লগা হয়, সেইবাবে আমাৰ দেশৰ সংবিধানখন আংশিকভাৱে দৃঢ় আৰু আংশিকভাৱে নমনীয় বুলি কোৱা হয়। চতুৰ্থতে, সংবিধানৰ সৰ্বোচ্চতা। যুক্তৰাষ্ট্ৰত সংবিধানখন সৰ্বোচ্চ আইন বুলি স্বীকৃতি দিয়া হয়, যিটো ব্যৱস্থা আমাৰ দেশতো আছে। কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে সংবিধানৰ বিধি অনুসৰি আইন প্ৰণয়ন কৰে আৰু সংবিধানৰ বহিৰ্ভূত হলে উচ্চতম ন্যায়ালয়ে তেনে আইনক বাতিল কৰিব পাৰে। ইয়াৰ পিছত, দ্বি সদনযুক্ত বিধানমণ্ডল। ভাৰতীয় সংবিধানৰ আইনসভা দ্বি সদনযুক্ত: উচ্চ সদন ৰাজ্যসভা, নিম্ন সদন লোকসভা। ৰাজ্যসভাই অংগৰাজ্যসমূহক প্ৰতিনিধিত্ব কৰে। ইয়াৰ পিছত, এককেন্দ্ৰিক বৈশিষ্ট্যসমূহ এনেধৰণৰ

আমাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজি দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সমাজ বিজ্ঞানৰ পাঠ আছে। তোমালোকৰ বাবে এই পাঠ যুগুতাই দিছে যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ জলি বৰঠাকুৰে। আজি শুনা এই পাঠৰ দ্বিতীয় খণ্ড। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ ভাৰতীয় গণতন্ত্ৰ পাঠটি আজি আমি আলোচনা কৰিবলৈ লৈছো। যোৱাটো সপ্তাহত আমি এই পাঠৰ প্ৰথম খণ্ড আলোচনা কৰিছিলোঁ, আজি আমি দ্বিতীয় খণ্ড আলোচনা কৰিম। তোমালোকে কিতাপখন চাই যাবা আৰু লগতে এখন বহী আৰু কলম এটা লৈ দৰকাৰী কথাবিলাক টুকি যাবা। 1957 চনৰ পৰা 1947 চনলৈকে প্ৰায় দুটা শতিকা ভাৰতবৰ্ষৰ

একক সংবিধান। ভাৰতবৰ্ষত ৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা কৰা নাই। কেন্দ্ৰ আৰু ৰাজ্যই একেখন সংবিধানৰ পৰাই ক্ষমতা আহৰণ কৰে। একক নাগৰিকত্ব, এই ব্যৱস্থাৰ যোগেদি ভাৰতত সকলো জনসাধাৰণেই ভাৰতীয় নাগৰিক। ভাৰতত ৰাজ্যসমূহৰ নাগৰিকত্ব প্ৰদান কৰা নাই যদিও যুক্তৰাষ্ট্ৰত দ্বৈত নাগৰিকত্ব থাকিব লাগে। তৃতীয়তে, ৰাজ্যপালক ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্তি দিয়া ব্যৱস্থাটো একাত্মক চৰকাৰৰহে বৈশিষ্ট্য। এতিয়া দেখা গ'ল যে ভাৰতবৰ্ষৰ সংবিধানত যুক্তৰাষ্ট্ৰীয় আৰু একাত্মক দুই ধৰণৰ চৰকাৰৰ বৈশিষ্ট্য দেখিবলৈ পোৱা গ'ল। গতিকে আমি নিশ্চিত হলো যে ভাৰত এখন যুক্তৰাষ্ট্ৰ নহয়, অৰ্ধ যুক্তৰাষ্ট্ৰহে। ছাত্ৰ ছাত্ৰীসকল, এইটো পাঠৰ শেষত অৰ্থাৎ তৃতীয়টো বিষয়বস্তু হৈছে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ। এই সম্পৰ্কে আলোচনা কৰাৰ আগতে আমি জানিব লাগিব সংসদীয় গণতন্ত্ৰনো কি। সংসদীয় গণতন্ত্ৰ হৈছে এটা শাসন ব্যৱস্থা য'ত জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এটা সন্থাৰ হাতত শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰত এনে সন্থাক কংগ্ৰেছ আৰু ভাৰতবৰ্ষ, ইংলেণ্ড আদি দেশত সংসদ অৰ্থাৎ পাৰ্লিয়ামেণ্ট নামেৰে জনা যায়। ভাৰতবৰ্ষৰ সংসদ দুখন সদনেৰে গঠিত, ৰাজ্যসভা আৰু লোকসভা। এই দুখন সদনৰ লগতে ৰাষ্ট্ৰপতিজনো ভাৰতৰ সংসদৰ অবিচ্ছেদ্য অংগ। মুঠতে সংসদক প্ৰাধান্য দি পৰিচালিত হোৱা গণতান্ত্ৰিক ব্যৱস্থাকে সংসদীয় গণতন্ত্ৰ বুলি কোৱা হয়। আমি ইতিমধ্যে উল্লেখ কৰিছো যে ভাৰতবৰ্ষই সংসদীয় পদ্ধতি ইংলেণ্ডৰ সংবিধানৰ পৰা অনুসৰণ কৰিছে। অৱশ্যে 1935 চনৰ ভাৰত চৰকাৰ আইনখনেও সীমিত ৰূপত পৰাধীন ভাৰতত সংসদীয় চৰকাৰ পদ্ধতি আৰম্ভ কৰিছিল। তথাপিতো এটা কথা উনুকিয়াব লাগিব যে ইংলেণ্ডৰ অনুকৰণত হুবহু সংসদীয় পদ্ধতি ভাৰতত প্ৰয়োগ কৰা হোৱা নাই। ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ মূল পাৰ্থক্যকেইটা এনেধৰণৰ। ভাৰতৰ সংসদীয় গণতন্ত্ৰ প্ৰধানতঃ এখন গণৰাজ্য, কিন্তু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ গণৰাজ্য নহয়। দ্বিতীয়তে, আমাৰ দেশৰ ৰাষ্ট্ৰপ্ৰধান অৰ্থাৎ ৰাষ্ট্ৰপতিজন বংশানুক্ৰমিক নহয়, তেওঁক জনগণৰ দ্বাৰা নিৰ্বাচন কৰা হয়। ইংলেণ্ডৰ ৰাষ্ট্ৰপ্ৰধানজন বংশানুক্ৰমিক। বংশানুক্ৰমিক মানে প্ৰজন্মৰ পাছত প্ৰজন্ম অৰ্থাৎ ককাকৰ পাছত দেউতাক আৰু দেউতাকৰ পাছত পুতেকে ক্ষমতা পোৱাটোকে বুজায়। তৃতীয়তে, ভাৰতৰ উচ্চ সদন ৰাজ্যসভা ইংলেণ্ডৰ উচ্চ সদন হাউচ অৱ লৰ্ডছৰ দৰে গঠন আৰু ক্ষমতাত একে নহয়। চতুৰ্থতে, ইংলেণ্ডত সংসদখন অত্যন্ত শক্তিশালী, কিন্তু ভাৰতৰ সংসদখন ইমান শক্তিশালী নহয়। মুঠতে আমাৰ দেশৰ সংসদীয় গণতন্ত্ৰই আমাৰ দেশখনক বিশ্বৰ এখন মৰ্যাদাসম্পন্ন সংসদীয় গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত সফল হৈছে। এতিয়া পাঠটিৰ পৰা জানিবলগীয়া কথাসমূহ আলোচনা কৰি লওঁচোন আহা। ভাৰতৰ সংবিধানখন 1950 চনৰ 26 জানুৱাৰী তাৰিখে বলবৎ কৰা হয়। ভাৰতবৰ্ষক ৰাজ্যসমূহৰ সংঘ বুলি প্ৰথম অনুচ্ছেদত উল্লেখ কৰা হৈছে। 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছন ভাৰতলৈ আহিছিল। কেবিনেট মিছনত ইংলেণ্ডৰ 3 জন কেবিনেট মন্ত্ৰী আছিল। 1946 চনৰ 9 ডিচেম্বৰত সংবিধান সভাৰ প্ৰথমখন বৈঠক বহিছিল। প্ৰথমখন বৈঠকত ডঃ সচিদানন্দ সিনহাই সভাপতিত্ব কৰিছিল। সংবিধান ৰচনা কৰিবৰ বাবে মুঠ 11খন বৈঠক বহিছিল। 1947 চনৰ 29 আগষ্টত এখন খচৰা কমিটি গঠন কৰা হৈছিল। খচৰা কমিটিৰ সদস্যৰ সংখ্যা আছিল 7 জন। ডঃ বি আৰ আম্বেদকাৰ আছিল খচৰা কমিটিৰ অধ্যক্ষ। খচৰা কমিটিৰ সদস্যসকল আছিল ডঃ বি আৰ আম্বেদকাৰ, এন গোপালস্বামী আয়েংগাৰ, আলাদি কৃষ্ণস্বামী আয়াৰ, কে এম মুন্সী, ছৈয়দ মহম্মদ সাদুল্লাহ,

0: আকাশবাণী গুৱাহাটীৰ মহাবাহুত এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়াৰ ছয় বজাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, গুৱাহাটীত থকা শ্ৰী মাৰোৱাৰী দাতব্য ঔষধালয়ৰ 110 বছৰীয়া প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ, পৰহিলৈ ৰাজ্যৰ 12খন জিলাত বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন আৰু কাছাৰ আৰক্ষীৰ পৃথক পৃথক অভিযানত 2জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ। এতিয়া শুনক বিতং বাতৰি। স্বাস্থ্যখণ্ডত অবিৰত বিনিয়োগ, চিকিৎসা সেৱাৰ প্ৰসাৰ, মাতৃসকলৰ যত্নৰ ক্ষেত্ৰত জনসজাগতা বৃদ্ধিৰ ফলত ৰাজ্যত প্ৰসূতি মাতৃৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পাইছে। গুৱাহাটীত থকা শ্ৰী মাৰোৱাৰী দাতব্য ঔষধালয়ৰ 110 বছৰীয়া প্ৰতিষ্ঠা দিৱসত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। তেওঁ কয় যে প্ৰসূতি মৃত্যুৰ হাৰ প্ৰতি লাখত 2006 বৰ্ষৰ 480ৰ পৰা বৰ্তমান সময়ত 84লৈ হ্ৰাস পাইছে। এয়া অসমৰ স্বাস্থ্যখণ্ডৰ বাবে যুগান্তকাৰী সাফল্য বুলি তেওঁ উল্লেখ কৰে। ভাষণ প্ৰসংগত তেওঁ অসমীয়া সমাজ সংস্কৃতিৰ উন্নয়নত মাৰোৱাৰী সমাজে আগবঢ়োৱা অৱদান সম্পৰ্কে আলোকপাত কৰে। এই অনুষ্ঠানত জি এন আৰ চিৰ মুখ্য পৰিচালন সঞ্চালক ডঃ নোমল চন্দ্ৰ বৰালৈ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰাৰ লগতে এখন স্মৰণিকা উন্মোচন কৰা হয়।

0: বা তেওঁলোকক নিজৰ সন্তানৰ নিচিনাকৈ বিভিন্ন ধৰণৰ উপদেশমূলক বক্তব্য ৰাখিলে, তেওঁলোকক সজাগ কৰিবলৈ চেষ্টা কৰিছে। ড্ৰাগছ যে এক মহামাৰী আৰু ই যে আমাৰ ছাত্ৰ জীৱনক, আমাৰ যুৱ প্ৰজন্মক যে ই গ্ৰাস কৰি আহিছে বা আহিব, সেই কথাটোৰ ওপৰত তেওঁলোকে অতি সুন্দৰভাৱে ছাত্ৰ ছাত্ৰীসকলক সচেতন কৰিছে, সজাগ কৰিছে। আমি মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে আন্তৰিক কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
1: লখিমপুৰ বাণিজ্য মহাবিদ্যালয়তো আজি এণ্টি নাৰ্কটিকছ এণ্ড ড্ৰাগছ চেল, এন এছ এছ ইউনিট আৰু উত্তৰ লখিমপুৰ মাই ভাৰত কেন্দ্ৰ উদ্যোগত উদয়ন যুৱ সংঘৰ সহযোগত এই দিৱস পালন কৰা হয়। আপোনালোকে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। চৰাইদেউ জিলাৰ যুৱক যুৱতীসকলক ভাৰতীয় সেনাবাহিনীৰ বিভিন্ন শাখাত নিযুক্তিৰ বাবে উপযুক্ত কৰি গঢ়ি তোলাৰ লক্ষ্যৰে আজি লাকুৱা নাহৰ হাবি চাহ বাগিচাত অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ ষষ্ঠ প্ৰস্তুতি শিবিৰ সফলতাৰে সম্পন্ন হয়। শিবিৰত প্ৰাৰ্থীসকলৰ শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰি তোলাৰ লক্ষ্যৰে আজি পুৱাৰ পৰা ভাৰতীয় সেনা বিষয়াসকলৰ তত্বাৱধানত অনুষ্ঠিত শিবিৰত যুৱক যুৱতীসকলৰ উচ্চতা নিৰূপণ, দৌৰ প্ৰতিযোগিতাৰ দৰে প্ৰাৰম্ভিক পৰীক্ষাসমূহ সম্পন্ন কৰা হয়। এই কাৰ্যসূচী চৰাইদেউ জিলা আয়ুক্ত ডঃ নেহা যাদৱ আৰু সহকাৰী আয়ুক্ত বিবেক শৰ্মা উপস্থিত থাকি প্ৰাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। এই অনুষ্ঠানতে নিচামুক্তি ভাৰত সপ্তাহো উদযাপন কৰা হয়। এই সন্দৰ্ভত জিলা আয়ুক্ত ডঃ নেহা যাদৱে এইদৰে কয়।
2: অলৰেডি আপুনি সকলো জানে আমাৰ 5টা অলৰেডি কেম্পেইন হৈ গৈছে, আমাৰ শিবিৰ হৈ গৈছে। জাষ্ট এতিয়া আমাৰ লাষ্ট শিবিৰ আমি আজি পাতিছোঁ লাগোৱামে, আৰু লগে লগে আজি আমাৰ ইণ্টাৰনেশ্যনেল এণ্টি ড্ৰাগছ ডে আছে। চ' এইটো কাৰণে আমাৰ নিচামুক্ত ভাৰত যিখিনি আমাৰ অভিযান চলি আছে, এইটো আমি কম্বাইন কৰি পেলাই আজি ইয়াত অগ্নিবীৰ কেম্পেইনিং ডে আমি ষ্টাৰ্ট কৰি মতলব আমি স্প্ৰেড কৰি আছোঁ। আৰু যিখিনি আমাৰ মূল মন্ত্ৰ আছিলে কি নিচামুক্ত ভাৰত হ'ব লাগে, আমাৰ যিখিনি আমাৰ চৰাইদেউ আমি শুনি থাকোঁ কি ড্ৰাগছ কথা চলি আছে, এইটো আমাৰ একদম জিৰ' হ'ব লাগে। এইটো কাৰণে আমি ইউথক টাৰ্গেট কৰি পেলাই এইটো অগ্নিবীৰ ট্ৰেইনিং ডে ইয়াত মাতি।
1: কাছাৰ আৰক্ষীয়ে ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। জিলাখনৰ আৰক্ষীয়ে আজি পৃথক পৃথক অভিযানত দুজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে। প্ৰয়োজনীয় অৰ্হতা অবিহনে চিকিৎসা সেৱা চলাই থকাৰ অভিযোগত আৰক্ষীয়ে সোণাইৰ কচুদৰম থানাৰ অন্তৰ্গত বনতাৰাপুৰ অঞ্চলৰ পৰা বিশ্বজিৎ সিংহক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত ভুৱা চিকিৎসা সেৱা আগবঢ়াই থকাৰ অভিযোগত শিলচৰৰ তাৰাপুৰ ৰায়গড় মণিপুৰ বস্তি অঞ্চলৰ পৰা বিক্ৰান্ত সিঙক গ্ৰেপ্তাৰ কৰা হয়। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰি দুটামান আকৌ এবাৰ পঢ়ি দিছো। গুৱাহাটী থকা শ্ৰী মাৰোৱাৰী দাতব্য ঔষধালয়ৰ 110 বছৰীয়া প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ। পৰহিলৈ ৰাজ্য 12খন জিলাত বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন। আৰু কাছাৰ আৰক্ষীৰ পৃথক পৃথক অভিযানত দুজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকললৈ নমস্কাৰ জনাই আৰম্ভ কৰিছো আজিৰ কৃষি জগত অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনিবলৈ পাব জলবায়ু পৰিৱৰ্তনৰ বাবে ৰেচম শিল্প মুখামুখি হোৱা প্ৰত্যাহ্বান, এই বিষয়ক এটি আলোচনা। আলোচনাটিত অংশগ্ৰহণ কৰিছে ৰেচম বিভাগ অসমৰ অতিৰিক্ত সঞ্চালক আতাউৰ ৰহমান আৰু কেন্দ্ৰীয় ৰেচম বৰ্ডৰ জ্যেষ্ঠ বিজ্ঞানী বিদ্যুৎ নাথ চৌধুৰীয়ে। আলোচনাটিৰ আঁত ধৰিছে কেন্দ্ৰীয় ৰেচম বৰ্ডৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ মহানন্দ চুতিয়াই।
4: নমস্কাৰ, আজি আমি জলবায়ু পৰিৱৰ্তনৰ বাবে ৰেচম শিল্পৰ মুখামুখি হোৱা প্ৰত্যাহ্বান, এই বিষয়ে আমি অলপ আলোচনা কৰিব খুজিছোঁ। আৰু আজিৰ অনুষ্ঠানটোত মই আঁত ধৰিবৰ কাৰণে মই ডক্টৰ মহানন্দ চুতিয়া, বৈজ্ঞানিক কেন্দ্ৰীয় ৰেচম বৰ্ড। আৰু আজি আমাৰ মাজত আছে অসম ৰেচম বিভাগৰ অতিৰিক্ত সঞ্চালক শ্ৰীযুত আতাউৰ ৰহমান ডাঙৰীয়া, আৰু আমাৰ মাজত আছে শ্ৰী বিদ্যুৎ নাথ চৌধুৰী, কেন্দ্ৰীয় ৰেচম বৰ্ডৰ বিজ্ঞানী। এখেত দুজনকে আমি আমাৰ অনুষ্ঠানলৈ আজি মাতি আনিছোঁ, আমি এই বিষয়ে অলপ আলোচনা কৰিম। তো আমি জানো যে বৰ্তমান সময়ত জলবায়ু পৰিৱৰ্তনৰ বাবে আমি বহুতখিনি অসুবিধাৰ সন্মুখীন হৈ আহিছোঁ। আমি অসমত ৰেচম শিল্প অতীতৰ পৰাই আমি পালন কৰি আহিছোঁ।

0: আহিছোঁ, কিন্তু বৰ্তমান জলবায়ুৰ পৰিৱৰ্তন হোৱাৰ বাবে আমাৰ কৃষকসকলে বহুতখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই প্ৰত্যাহ্বানৰ ভিতৰত আমি সকলোৱে জানো যে বৰ্তমান খুব বেছি গৰম বাঢ়িছে, বৰষুণ বেছি হয়, কেতিয়াবা হঠাৎ বৰষুণ কমি যায়, কেতিয়াবা খৰাং বতৰ হয়, কেতিয়াবা বানপানী হয়। গতিকে তেনেকুৱা জলবায়ু পৰিৱৰ্তনৰ কাৰণে বহুতখিনি সমস্যাৰ সন্মুখীন হৈছে। গতিকে এই সমস্যাবিলাক আমাৰ কৃষকসকলে কেনেদৰে মুখামুখি হৈছে, কেনেধৰণৰ প্ৰত্যাহ্বান তেওঁলোকে পাইছে, আৰু এইখিনি আমি কেনেদৰে তেওঁলোকে এই প্ৰত্যাহ্বানখিনি থকাৰ পাছতো আগুৱাই যাব পাৰে, এই বিষয়ে আমি আলোচনা কৰিম। গতিকে প্ৰথমতে মই আমাৰ আতাউৰ ৰহমান ডাঙৰীয়া আছে, যিহেতু অসম চৰকাৰৰ ৰেচম বিভাগৰ তেখেত অতিৰিক্ত সঞ্চালক হিচাপে আছে, গতিকে আপোনাৰ পৰা জানিব খুজিছোঁ যে অসমত বৰ্তমান যিটো ৰেচম শিল্প, এই ৰেচম শিল্পৰ কেনেকুৱা অৱস্থাত আছে আৰু কি কি সমস্যাৰ সন্মুখীন হৈছে, এই বিষয়ে আপুনি অকণমান আমাক ক'ব নেকি?
1: ধন্যবাদ ডক্টৰ চুতীয়া ডাঙৰীয়া। ৰেচম শিল্পৰ সম্পৰ্কত যিহেতুকে ৰেচম বিভাগে প্ৰত্যক্ষভাৱে আমাৰ পলুপালকসকলৰ লগত আমি কাম কৰোঁ, তো বহুত ক্ষেত্ৰত পলুপালকসকলৰ পলু পালনৰ সময়ত বা সূতা কটা সময়ত বা কাপোৰ বোৱা সময়ত আমি যিবিলাক সমস্যা দেখোঁ সেইখিনি এতিয়া পৰিৱৰ্তনৰ জলবায়ু পৰিৱৰ্তনৰ ওপৰত যথেষ্টখিনি প্ৰভাৱ পৰিছে। বিশেষকৈ পলু পালনৰ ক্ষেত্ৰত এৰি, মুগা আৰু পাট পলু তিনিওবিধ পলুৱে আমাৰ অসমৰ মানুহে পালন কৰে, কিন্তু বেছি প্ৰত্যাহ্বান আহিছে মুগা পলুৰ ক্ষেত্ৰত, যিহেতুকে মুগা পলু বাহিৰত পলু পোহা হয় আৰু প্ৰত্যক্ষভাৱে গৰম, ৰ'দ, বৰষুণ প্ৰভাৱ বিস্তাৰ কৰে। এই ক্ষেত্ৰত আমি পালকসকলক ক'ব বিচাৰোঁ যে যদি তেওঁলোকে গৰমৰ দিনত মুগা পলু পোহে, মই ভাবোঁ তেখেতসকলে এটা পদ্ধতি পালন কৰিলে তেওঁলোকে হয়তো সুফল পাব। সেইটো হ'ল তেওঁলোকে যেতিয়া প্ৰথম পলু যোগাৰ পিছত যেতিয়া গছত লগাব, তেওঁলোকে প্ৰত্যক্ষভাৱে ৰ'দ পৰা যিটো তেওঁলোকৰ বাগানখনৰ যিটো ফালত ৰ'দ পৰে, ৰ'দ পৰা ফালটোত নকৰি তেওঁলোকে ৰ'দ নপৰা ফালটোত পলুখিনি লগাব পাৰে। আৰু দুটা কথাটো হ'ল, তেওঁলোকে আমি ইতিমধ্যে বহুত পলুপালকক কৈছোঁ পৰোক্ষভাৱে বা প্ৰত্যক্ষভাৱে যে তেওঁলোকে তেওঁলোকৰ বাগানবিলাকত অখ গছ আৰু চাপাৰ গছটো মেইনটেইন কৰিব পাৰে। অতি গৰমত তেওঁলোকে চাপাৰ গছখিনিত লগাব যাতে ছাইডৰ অখ গছখিনি তেওঁলোকক প্ৰটেকশ্যন দিব পাৰে। এই ক্ষেত্ৰত এতিয়া যিহেতুকে বতৰ বিজ্ঞানীৰ ফালৰ পৰা আগতীয়াকৈ বতৰৰ আগজাননীও আহে, পলুপালকসকলে সেই কথাখিনিত যদি মনোযোগ দিয়ে তেতিয়াহ'লে তেওঁলোকে আগতীয়াকৈ গম পাব পাৰে যে বেছি বৰষুণ হ'ব নেকি বা বেছি ধুমুহা হ'ব নেকি, ৰ'দ বেছি হ'ব নেকি, গৰম বেছি হ'ব নেকি। কাৰণ আমাৰ অকল গৰম বুলিয়ে নহয়, আৰ্দ্ৰতাৰ বৃদ্ধিয়ে যথেষ্টখিনি প্ৰভাৱ পেলাইছে, য'ত ভেকুৰীজাতীয় বেমাৰৰ পলুৰ ক্ষেত্ৰত আহে। তো মই ভাবোঁ পলুপালকসকলে এইটো এটা পদ্ধতি মানি ল'ব পাৰে। আৰু দ্বিতীয়তে তেওঁলোকে আগত যিটো আমাৰ মুগা পলুৰ যিবিলাক আমি মানে মুগা খেতি যিমানটা হৈছিলে, আৰু যেতিয়া আমি যিটো কমাৰ্চিয়েল খেতি বুলি কওঁ, কমাৰ্চিয়েল খেতিটো যেতিয়া টাইমত কৰাৰ কথা ভবা হৈছিলে, যেনেকৈ জেঠত আৰু কাতি মাহত, কিন্তু মই ভাবোঁ এতিয়া কাতিৰ শেষৰ ফালে পলুপালকসকলে পলু কমাৰ্চিয়েল ক্ৰপটোৰ কাৰণে টাৰ্গেট ল'ব পাৰে বা তেওঁলোকে নিৰ্ধাৰণ কৰিব পাৰে। আৰু মুগা খেতিটো প্ৰথম বৰষুণৰ পিছতে অৰ্থাৎ মাৰ্চ মাহৰ শেষৰ ফালে তেওঁলোকে যদি মুগা পলুটো গছত লগায় তেতিয়াহ'লে এইটো প্ৰতিকাৰ পাব। আৰু এৰি পলুৰ ক্ষেত্ৰত আমাৰ বহুতখিনি মানুহে হয়তো এৰি পোহা ঘৰ আঁচনি বা এনেকুৱা সুবিধা পোৱা নাই, কিন্তু তেওঁলোকৰ যিখিনি স্পেচ আছে তেওঁলোকে ধুনীয়াকৈ ৰেয়াৰিং কৰি যাব পাৰে। কিন্তু খালি এটা কথা লক্ষ্য ৰাখিব লাগে যাতে ঘৰটোত পশ্চিমফালে বা পূবফালৰ পৰা ডাইৰেক্টলি ৰ'দটো নপৰে, সেইটো ব্যৱস্থা তেওঁলোকে কৰিব পাৰে। আৰু পৰাপক্ষৰ দিনত খিৰিকীবিলাকত নেট ৰাখি পেলাই তেওঁলোকে খিৰিকী খুলি ৰাখিলেও কিছু পৰিমাণে টেম্পাৰেচাৰটো কমি যায়। আৰু এই গৰমৰ দিনত এৰি আৰু মালবাৰী ক্ষেত্ৰত এটা সুবিধা হয় যে পাতখিনি বহুত সোনকালে শুকাই যায়, গতিকে তেওঁলোকে চুটলিৰ বস্তা বা এনেকুৱা দি ব্যৱস্থা কৰি তিয়াই পেলাই যদি পাতখিনি অকণমান মইশ্চাৰটো পানীটো ধৰি ৰাখে তেতিয়াহ'লে পলুখিনিৰ কাৰণে সুবিধা হয়।
0: তো আপুনি ক'ব খুজিছে যে তাৰমানে জলবায়ু পৰিৱৰ্তনৰ কাৰণে তেওঁলোকৰ অসুবিধা হৈছে, কিন্তু আমি পৰিৱৰ্তনৰ লগে লগে নিজকে খাপ খুৱাই ৰাখিব লাগিব,
1: নিশ্চয়
0: জানে। আৰু তেনেকৈ যদি আমি খাওঁ যে মুগা যিহেতু আমি বাহিৰতে পালন কৰোঁ, সেইকাৰণে মুগাৰ ক্ষেত্ৰত অলপ তাৰ প্ৰভাৱটো বেছি
1: বেছি,
0: আমি সেইটো বেছিকৈ মানি চলিব লাগিব বা বৈজ্ঞানিক যিখিনিভাৱে যিখিনি আমি মানে নিয়ম নীতি মানি চলিব লাগে সেইখিনি আমি মানি চলিব লাগিব। তো আপোনাৰ আমাৰ চৌধুৰী ডাঙৰক আপোনাক সুধিব খুজিছোঁ যে তেখেতে ক'লে যে মুগা আমি বাহিৰত পোহাৰ কাৰণে অলপ অসুবিধা, এৰিৰ ক্ষেত্ৰত অকণমান তেখেতে অলপ কম মানে জলবায়ু পৰিৱৰ্তন হৈছে যদিও অকণমান ইমান অসুবিধাটো ইমান বেছি নাই মুগাত যিমান আছে। তো আপুনি আপুনি অকণমান এই বিষয়ে আমাক এটা আভাস দিব নেকি যে বৰ্তমান চৰকাৰে অলপ বেলেগ বেলেগ ধৰণৰ আঁচনিও অকণমান এই ৰেচম শিল্প প্ৰসাৰণৰ কাৰণে লৈছে অসমত, বিশেষকৈ আপুনি যিহেতু কেন্দ্ৰীয় ৰেচম বৰ্ডৰ যিটো আমাৰ প্ৰজেক্ট

0: মনিটৰিং চেল বা আমাৰ প্ৰকল্প নিৰীক্ষণ বিভাগ, তাৰ লগত আপুনি জড়িত, গতিকে কেনেকুৱা ধৰণৰ আঁচনি আছে, এই আঁচনিখিনিয়ে এই জলবায়ু পৰিৱৰ্তনৰ যিটো আমি প্ৰভাৱ হৈছে সেই বিষয়ে মুখামুখি হ'ব পৰাকৈ মানে তেওঁলোকে পাৰিবনে?
1: অঁ, তেওঁলোকে পাৰিব, কিন্তু নিজকে কিছু তেওঁলোকৰ চিন্তা বা তেওঁলোকৰ যিটো উপযোগীকে নিজকে যেতিয়া তেওঁলোকে সাজু কৰিব সেই বিষয়ে কিছু তেওঁলোকে অলপ চেঞ্জ কৰিব লাগিব, সলনি কৰিব লাগিব চিন্তাবিলাক। এই প্ৰথম কথাটো হ'ল কি, আমাৰ বস্ত্ৰ মন্ত্ৰালয়ে প্ৰত্যেক 5 বছৰীয়া যিটো আমাৰ পৰিকল্পনা থাকে চৰকাৰৰ, সেই পৰিকল্পনাত আমাৰ একোটা একোটা স্কিম থাকে। সেই স্কিম হ'ল, এতিয়া চলি থকা স্কিমটো হ'ল যিটো কয় শিল সমগ্ৰ 2 বুলি কয়, গতিকে এইটো এতিয়া চলি আছে। আৰু একচুৱেলি সাধাৰণতে এইটো আমাৰ 2021-22ৰ পৰা 2025-26লৈ চলিব লগা স্কিম, আৰু এইটো 2026ৰ 31 মাৰ্চত এইটো শেষ হৈছে, যদিও এইটো ছেপ্টেম্বৰ মাহলৈ তেওঁলোকে আকৌ এটা বঢ়াই দিছে, মানে এক্সটেনশ্যন দিছে। এই স্কিমৰ আণ্ডাৰত সাধাৰণতে এৰী মুগা মালবেৰীৰ ওপৰতহে বেছি মেইনলি গুৰুত্ব দিয়া হৈছে, আৰু ইয়াক অসম প্লাছ আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আৰু কাৰ্বি আংলং, এই গোটেইকেইখনে সামৰি টোটেল 15টা স্কিম আমাৰ এই পৰ্যন্ত চলি আছে। আৰু অনাগত দিনতো এনেধৰণে স্কিম আমাৰ বস্ত্ৰ মন্ত্ৰালয় আৰু কেন্দ্ৰীয় ৰেচম বৰ্ডে আমাৰ অসমৰ বা উত্তৰ পূবৰ যিসকল খেতিয়ক আছে, আমাৰ ৰেচম শিল্পত জড়িত মানুহ আছে, তেওঁলোকক সকলোকে সহায় কৰিবলৈ এনেধৰণৰ স্কিম আগৰ পৰাই লৈ আছে। আগতে এনিয়াটিভেজ আছিলে, এতিয়া চলি আছে শিল সমগ্ৰ 2। আৰু
0: ডাইৰেক্ট ফাৰ্মাৰ্চে মানে কৃষকে কি বেনিফিট পাব পাৰে তাৰ পৰা ডাইৰেক্ট?
1: হয়, ইয়াতে এজন ফাৰ্মাৰ্চক বা এজন কৃষকক তেওঁ এজন পৰিপূৰ্ণভাৱে ৰেচম খেতিয়ক হ'বলৈ, পশুপালক হ'বলৈ যিখিনি বস্তু লাগে সেই গোটেইখিনি বস্তু আমাৰ এই স্কিমখিনিত আছে। ইয়াতে আমাৰ আপোনাৰ গছ গছনি বা যিটো খাদ্য বৃক্ষ সেইটো ৰোৱাৰ পৰা আৰম্ভ কৰি প্ৰিপেৰেশ্যন, লেণ্ড প্ৰিপেৰেশ্যনৰ পৰা আৰম্ভ কৰি পলু পোহা ঘৰ, তাৰ সঁজুলি প্লাছ ট্ৰেইনিং, লগতে পষ্ট কুকুন, কুকুন বা খোলাটো হোৱাৰ পিছত আৰু যিখিনি কাম থাকে, সূতা কটা বা ডাইঙৰ কাম থাকে, ৰং কৰা কাম থাকে বা আপোনাৰ কাপোৰ বোৱা কাম থাকে বা আনকি মাৰ্কেটিঙলৈকে, এই গোটেইখিনি বস্তু সন্নিৱিষ্ট কৰিহে এই শিল সমগ্ৰটো, সমগ্ৰ গড়টো এইকাৰণে ইউজ কৰা হৈছে যাতে ইয়াতে আমাৰ ৰেচমৰ যিখিনি লাগতিয়াল এজন খেতিয়কক দৰকাৰ সেই গোটেইখিনি যাতে এই স্কিমটোত সোমাই থাকে। সেইকাৰণে ইণ্টিগ্ৰেটেড স্কিম বুলি কয়, ইয়াতে গোটেইখিনি বস্তু এজন সম্পূৰ্ণভাৱে পলুপালক হ'বলৈ যিখিনি বস্তু লাগে গোটেইখিনি স্কিমটোত সোমাই আছে।
0: তেওঁলোকে ধৰক এজন কৃষকে সেই স্কিম বা তেনেকুৱা ধৰণৰ সুবিধা পাব পৰাৰ কাৰণে কেনেদৰে আগবাঢ়িব লাগিব?
1: ইয়াতে তেওঁলোকৰ এইটো তেওঁলোকে সাধাৰণতে অলপ সমস্যাৰ সন্মুখীন হয়, তেওঁলোকে একচুৱেলি একচুৱেল ৰাস্তাটো বিচাৰি নাপায়। তেওঁলোকে সদায় তেওঁলোকৰ লোকেল বা তেওঁলোকৰ নিজৰ গাঁৱৰ বা নিজৰ এৰিয়াটোৰ যিজন ৰেচম পৰিদৰ্শক থাকে, আমাৰ গভৰ্ণমেণ্ট অফ ডিপাৰ্টমেণ্ট অফ ছেৰিকালচাৰ গভৰ্ণমেণ্ট অফ আছামৰ, তেওঁলোকৰ যোগাযোগটো ৰাখিব লাগে। আৰু তেওঁৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ ডাইৰেক্টৰেট অফ ছেৰিকালচাৰ বা সঞ্চালকালয় থাকে, তাতে তেওঁলোকে আবেদন কৰিব পাৰে এইজনৰ জৰিয়তে, লোকেল যিজন পৰিদৰ্শক আছে। কাৰণ এজন লোকেল পৰিদৰ্শকেহে গম পাব যে এই ফাৰ্মাৰজন সেই সুবিধাবোৰ পোৱাৰ যোগ্যতা আছে নে নাই, গতিকে তেওঁৰ জৰিয়তে তেওঁ এপ্লিকেশ্যন কৰিব লাগিব। তেতিয়া আমাৰ ৰেচম বিভাগে তেওঁৰ যোগ্যতা অনুসৰি তেওঁক যিকোনো এটা স্কিমত তেওঁৰ নামটো ভৰাই লৈ পেলাই তেওঁ সেই সুবিধাসমূহ তেওঁক দিব পাৰিব। এই ক্ষেত্ৰত আমাৰ ৰমান ডাঙৰীয়া বেছি ভালকে ক'ব পাৰিব।
0: ৰমান ডাঙৰীয়া, অঁ ঠিক আছে, মই ৰমান ডাঙৰকে সুধিব খুজিছোঁ, অসমত ধৰক বহুতখিনি তেনেকুৱা ৰেচম কৃষক আছে, মানে তেওঁলোকে হয়তো কিছুমানে প্ৰি কুকন বা পষ্ট কুকন, মানে সূতা কটা আৰু আগতে পলু পোহা দুয়োটাৰ লগতে জড়িত, গতিকে তেনেকুৱা ধৰণৰ বহুত ফাৰ্মাৰ আছে, তেওঁলোকে আপোনালোকৰ লগত ডাইৰেক্ট মানে তেনেকুৱা টাচ হৈ থাকে তেওঁলোকে, আৰু তেওঁলোকে কিবা আপোনালোকক অভাৱ অভিযোগৰ কথা তেনেকুৱা কয় নেকি, বা তেওঁলোকে যেতিয়া আঁচনিসমূহ কিবা তেওঁলোকে পায় কিবা অসুবিধাৰ সন্মুখীন হয় নেকি? আৰু বিশেষকৈ মই এইটো যিহেতু জলবায়ু বিষয়ে আমি কথা পাতিব খুজিছোঁ, গতিকে জলবায়ু ধৰক এতিয়া কোনোবাই পলু পোহা আৰম্ভ কৰিছে, খুব বেছি গৰম হৈ গ'ল মুগাৰ ক্ষেত্ৰত, খুব বেছি গৰম হৈ গ'ল বা হঠাৎ বেছি বৰষুণ আহিলে, তো আমি যিটো জানো যে মুগাত যদি পুহি থকাৰ সময়তে যদি ছাল কাটে, ধৰক 2-3 ছাল কাটিছে, সেই মুহূৰ্তত যদি খুব বেছি বৰষুণ দিলে, হঠাৎ ৰ'দ দি দিলে পলুখিনি বেমাৰ হোৱাৰ সম্ভাৱনাটো বেছি, তেনেকুৱা ধৰণৰ কিবা?
2: এইখিনিতে মই এই কথাটোৱে ক'ব বিচাৰিম যে ইতিমধ্যে আমাৰ চৌধুৰী চাহাবে যিটো কথা ক'লে যে অসম গভৰ্ণমেণ্টৰ ৰেচম বিভাগৰ ফিল্ড লেভেলত গ্ৰাছৰুট লেভেলৰ যিখিনি বিষয়া আছে তেওঁলোকৰ জৰিয়তে আগবাঢ়িব পাৰে হয় কথাটো, কিন্তু মই ফাৰ্মাৰসকলক এটা কথা অলপ জোৰ দি ক'ব বিচাৰোঁ, সেইটো হ'ল আগৰ।

0: আহোঁতে তেওঁলোকৰ গাই গুটিয়াকৈ তেওঁলোকে কামবিলাক কৰিছিল, কিন্তু ভেৰি ৰিচেণ্টলি মানে আজি কিছুদিন আগৰ পৰাই আমি এটা ধাৰণাত আগবাঢ়ি গৈছোঁ, সেইটো হ'ল মানে ফাৰ্মাৰ্ছ ইণ্টাৰেষ্ট গ্ৰুপ বনাই পেলাই, যেনেকৈ আগতে আমাৰ গাঁৱৰ মানুহবিলাকে আত্মসহায়ক গ্ৰুপ বনাইছিল, তেনেকৈ এতিয়া পলুৰ যিবিলাক ইণ্টাৰেষ্টেড মানুহ তেওঁলোকৰ তেখেতসকলৰ মাজত তেখেতসকলে এফ আই জি ফৰ্ম কৰি, ফাৰ্মাৰ্ছ ইণ্টাৰেষ্ট গ্ৰুপ ফৰ্ম কৰি তেওঁলোকে অকণমান অৰ্গেনাইজ হৈ সুসংগঠিত হৈ পেলাই আগবাঢ়িব লাগিব, কাৰণ আমাৰ ৰেচম শিল্পটো একেবাৰে সুসংগঠিত নহয়, সেইটো কথা আমি স্বীকাৰ কৰিব লাগিব। কিন্তু আমি ভাবোঁ যদি পলুপালকসকলে সুসংগঠিতভাৱে আগবাঢ়ি, যেনেকৈ এখন গাঁৱত যদি পলুপালক কেইবাজনো আছে তেওঁলোকে এটা গ্ৰুপ বনাব পাৰে, তেওঁলোকে যদি গোট বনাব সেই গোটটো তেওঁলোকৰ যি প্ৰডাকশ্যন হ'ব, তেওঁলোকৰ যি অসুবিধা হ'ব, তেওঁলোকৰ যি কণীৰ ব্যৱস্থাৰ কথা আহিব, বা কোনোবা এজন পলুপালকে পলু পুহি আছে হঠাৎ তেওঁলোকৰ পাঠ হৈ গ'ল, তেতিয়া তেওঁলোকে ক'ত গৈ ৰিয়াৰিং কৰিব, এই অসুবিধাবিলাকৰ কাৰণে এই গ্ৰুপিঙৰ যিটো ধাৰণা এইটো থকা নাই কাৰণে আচলতে পলুপালকসকলে বেছি অসুবিধা পায়। তো মই ভাবোঁ তেখেতসকলে যদি তেনেকৈ পলু গ্ৰুপ বনাই লয়, আৰু গ্ৰুপ বনালে এটা সুবিধা হয় কি, বিশেষকৈ এৰিৰ ক্ষেত্ৰত মই দেখিছোঁ যে আমাৰ পলুপালকসকলে বহুত কম কম প্ৰডাকশ্যন কৰে, কিন্তু মাৰ্কেটৰ ক্ষেত্ৰত কি হয়, যেনেকৈ এঘাৰটাত এক কেজি যদি বাহা থাকে, এক কেজি বাহাটো কিনিবলৈ কোনো বেপাৰীয়ে তেওঁলোকৰ ঘৰলৈ নাযায়, কিন্তু যদি তেওঁলোকে গ্ৰুপ হিচাপে গোটেই গাঁওখনৰ মানুহখিনি একগোট হৈ যে আমাৰ লগত আজিৰ তাৰিখত 20 কেজি বাহা আছে, তেতিয়া হয়তো বেপাৰী যাব আৰু সেইমতে দামটোও পাব। গতিকে মই পলুপালকসকলক সেইটোৱেই ক'ম যে যিকোনো অসুবিধাৰ কাৰণে তেওঁলোকে যদি গ্ৰুপ হৈ পেলাই আগবাঢ়ে, তেতিয়াহ'লে তেওঁলোকে যথেষ্ট লাভান্বিত হ'ব, আৰু যিকোনো অসুবিধা, কণীৰ অসুবিধা, পাতৰ অসুবিধা বা সূতা কটা মেচিনৰ অসুবিধা, এই গোটেই কথাখিনি তেওঁলোকে এই আঁচনিৰ জৰিয়তেই হওক বা তেওঁলোকে নিজৰ মাজত তেওঁলোকে নিজেই আগবাঢ়িয়ে হওক তেওঁলোকে সমাধা কৰিব পাৰিব। এই ক্ষেত্ৰত পলুপালকসকলক সেইটোৱে অকণমান মোৰ কাৰণে ইম্পৰ্টেণ্ট কথা বুলি ভাবোঁ যে তেখেতসকলে আচলতে যাতে গ্ৰুপত কামবিলাক কৰে,
1: আৰু এই গ্ৰুপৰ ক্ষেত্ৰত ডিপাৰ্টমেণ্টে কিবা সুবিধা দিব নেকি, কেনেকৈ, কাৰণ অসমীয়া মানুহবিলাক অলপ লাজকুৰীয়া ধৰণৰ মই যি বুজোঁ, কোনে আগবাঢ়ি আহিব, এতিয়া মই চাবলৈ আমি গ্ৰুপ বনাম,
0: গ্ৰুপৰ
1: কোনে আগবাঢ়ি আহিব গ্ৰুপ বনাবলৈ, এনেকুৱা কথা এটা আহি যায়।
0: হয় কথাটো, সেইটো আপুনি ঠিকেই কৈছে, কিন্তু গ্ৰুপৰ ক্ষেত্ৰত কি হয়, পলুপালকসকলৰ আমি ইতিমধ্যে আমাৰ ৰেচম সঞ্চালকৰ ফালৰ পৰা গ্ৰুপটো কেনেকৈ বনাব, গ্ৰুপটো কেনেকৈ তেওঁলোকে চলাই নিব এই সম্পৰ্কত এখন মানে SOP বুলি কওঁ আমি, পদ্ধতি এটা আমি ইতিমধ্যে আমাৰ জিলা বিষয়াসকললৈ প্ৰেৰণ কৰিছোঁ, আৰু আমি আমাৰ যিটো ৱৰ্ল্ড বেংকৰ প্ৰজেক্ট আছিলে, বিশ্ব বেংকৰ প্ৰজেক্ট আছিলে, সেই 12খন ডিষ্ট্ৰিক্টত আমি গ্ৰুপ বনাই কামখিনি কৰিছিলোঁ, আৰু আমি এতিয়া নতুন যিবিলাক আঁচনিৰ কথা ভাবিছোঁ বা আমি ফাৰ্মাৰক সহায় কৰাৰ কথা ভাবিছোঁ, সকলোখিনি গ্ৰুপৰ জৰিয়তে কৰিম বুলি ভাবিছোঁ, আৰু আমাৰ যিবিলাক একেবাৰে ফিল্ড লেভেলত আমাৰ প্ৰদৰ্শক আছে, ৰেচম প্ৰদৰ্শক আছে, তেওঁলোকক এই ইভেণ্ট আনকি প্ৰশিক্ষণো দিয়া হৈছে যে তেওঁলোকে গ্ৰুপটো কেনেকৈ ফৰ্ম কৰি দিব আৰু গ্ৰুপৰ যিখিনি প্ৰচিডিউৰ তেওঁলোকে কেনেকৈ মেইনটেইন কৰিব,
1: তেওঁলোকে বাধ্যবাধকতা কৰি দিব নেকি যে স্কিমৰ বা এচিষ্টেঞ্চ কিবা সহায় পাবলৈ গ্ৰুপত থাকিবই লাগিব।
0: হয়, সেইটো কথা ইতিমধ্যে ভবাও হৈছে যে এটা গ্ৰুপত, যে এখন গাঁৱত যদি 20 জন এটা গ্ৰুপত আছে, আমি গ্ৰুপটোৰ একেবাৰে অতি বেছি সদস্য 20 জনলৈ ধৰিছোঁ আৰু অতি কম সদস্য 10 জনলৈ, 10 জনৰ পৰা 20 জনৰ ভিতৰত তেওঁলোকে ৰাখিব। কিন্তু কি, গ্ৰুপটোৰ মাজত তেওঁলোকে যেতিয়া আমি বেনিফিচিয়াৰী হিচাপে কাৰোবাক হিতাধিকাৰী হিচাপে বাছনি কৰিম, গ্ৰুপৰ পৰা তেওঁলোকে আমাক নাম দিব যে গ্ৰুপৰ কোনকেইজনক আমি হিতাধিকাৰী হিচাপে ল'ম।
2: চাব, এইটো আপুনি যিহেতু আমি বেনিফিচিয়াৰী ছিলেকশ্যনৰ কথা আমি পাতি আছোঁ, এই বিষয়ে মই যিহেতু কেন্দ্ৰীয় ৰেচম বিভাগৰ আৰু ৰেচম বোৰ্ডৰ পৰা এটা কথা আমাৰ কৈ থ'ব খুজিছোঁ, এইখিনিতে উল্লেখিত কৰিব খুজিছোঁ। আমি জানো যে বৰ্তমান যিটো চিল সমগ্ৰটো, এইটো যদিও মাৰ্চত শেষ হ'বলগীয়া আছিল, এইটো ছেপ্টেম্বৰলৈকে এক্সটেণ্ড কৰা গৈছে, তাৰপিছত নতুন 5 বছৰীয়া এটা আঁচনি আহিব, আৰু সেই 5 বছৰীয়া আঁচনিটো যিকোনো চৰকাৰী সুবিধা পাবৰ কাৰণে আমাৰ যিটো চেণ্ট্ৰেল চিল বৰ্ডৰ এটা চিড এক্ট আছে, তো তাৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তেতিয়াহে চৰকাৰী সুবিধাখিনি পাব। গতিকে কিন্তু এইটো মই এইটো সুবিধা চেগতে কৈ থ'লোঁ। এতিয়া মই যিহেতু আমাৰ মেইন মূল বিষয়টো আজি জলবায়ু পৰিৱৰ্তন, জলবায়ু পৰিৱৰ্তনত কেনেকুৱা ধৰণৰ ডাইৰেক্ট প্ৰত্যাহ্বানবিলাক কেনেকুৱা, আপুনি অকণমান ক'ব নেকি ডাইৰেক্ট প্ৰত্যাহ্বান কি কি ডাইৰেক্ট খুব কম সময়ৰ ভিতৰত?
1: প্ৰথমতে জলবায়ু পৰিৱৰ্তনৰ কাৰণে আমাৰ প্ৰথম প্ৰত্যাহ্বানটো হ'ব আমাৰ যিবিলাক পলু আছে, পলুবিলাকৰ এটা নিৰ্দিষ্ট তাপমাত্ৰা থাকে, ই ইমান ইমান তাপমাত্ৰাৰ ওপৰত গ'লে এটা বেমাৰ হ'ব বা ইমান তাপমাত্ৰা তলত থাকিলে বেমাৰ হ'ব, এটা এটা এটা সীমা আছে যে ধৰক 18-25 বা 28 ভিতৰত থাকিলে তাৰ সি মানে সুস্থ। আমাৰ মানুহৰো সেনেকুৱা, যিটো তাপমাত্ৰাত আমি সুস্থ অনুভৱ কৰোঁ বা আমি

0: এটা কমফৰ্টেবল অনুভৱ কৰোঁ, সেই পলুৰো সেই একেই তাপমাত্ৰা লাগে। গতিকে ইয়াৰ যদি অলপ ওপৰত গুচি যায় আমি ঘামো, আমাৰ গা বেয়া লাগে, আমাৰ জ্বৰ হয়, বা ইয়াৰ তলত গ'লেও আমাৰ চৰ্দি হয়, গতিকে এনেকুৱা ধৰণৰ কথা কিছুমান আহি যায়। গতিকে এনেকুৱা এনেকুৱা ধৰণৰ ক্ষেত্ৰৰ কাৰণে কি হয়, এই এই তাপমাত্ৰাটো এইটোৱে প্ৰথমতে আমাৰ অসুবিধা দিয়ে যে পলুবিলাক, পলুৰ তাপমাত্ৰাৰ লগতে আৰু আৰু এটা কথা আহে কি, জল হিউমিডিটি, জলীয় বাষ্প, জলীয় বাষ্পৰ পৰিমাণ বাঢ়ি গ'লেও পলুবিলাকে অসুবিধা পায় আৰু বেমাৰ বেছি হয়। আৰু কি হয়, আমাৰ যিটো খাদ্যবৃক্ষ আছে, খাদ্যবৃক্ষৰ এটা গুণগত মান হ্ৰাস হয়, কাৰণ বেছি গৰমত কি বেছি পাতবিলাক শুকাই যায়, বা ধূলি বেছি হ'লে পাতবোৰ লেতেৰা হয়, বা যদি বানপানী হৈ যায় তলত যদি পানী জমা তেতিয়াও পলুবোৰ বেয়া হয়। গতিকে এই যিকেইটা আছে, এই এই আমাৰ জলবায়ু পৰিৱৰ্তন হ'লে এই গোটেইকেইটাই হয়। এটা হ'ল আপোনাৰ তাপমাত্ৰাৰ পৰিৱৰ্তনৰ কাৰণে অসুবিধা হয়, খাদ্যবৃক্ষৰ অসুবিধাৰ কাৰণে অসুবিধা হয়, আৰু কি হয়, জলবায়ু বেছি যেতিয়া ৰ'দ বতাহ বৰষুণ বেছি হয় তেতিয়া কি হয়, আমি দেখা পাওঁ যে পোক পতংগৰ পৰিমাণটো সাধাৰণতে বেছি হয়। এই পোক পতংগৰ পৰিমাণ বেছি হোৱা মানে আমাৰ পলুবিলাকক পতংগে আক্ৰমণ কৰে, বিভিন্ন ধৰণৰ বেমাৰ কঢ়িয়াই লৈ আহে, পলুবিলাকক বেমাৰী কৰে, আৰু সিহঁতে পলুবিলাকৰ অনিষ্টও কৰে। ঘৰৰ ভিতৰত পলু পোহা হ'লেও হ'ল বা বাহিৰত পলু পুহিলেও হ'ল, পলুবোৰ অনিষ্ট কৰে আৰু পলুবোৰ কিছুমান ক্ষেত্ৰত মাৰি পেলায়, বা পলুবোৰে আমাক লগা ধৰণে আমাক সূতা দিবলৈ সমৰ্থ নহয়। এইকেইটা আমাৰ মেইন। আৰু শেষত এটা অতি অসুবিধা আমি পাওঁ, সেইটো হ'ল আমাৰ এজ এ কেন্দ্ৰীয় ৰেচম বৰ্ডৰ বিজ্ঞানী হিচাপে এটা সদায় দেখি থকা বিষয় হ'ল এইটো কি, আমি পলু পুহিবৰ কাৰণে যিটো কণী বা বীজ বুলি আমি কওঁ, সেইটো উৎপাদনত যথেষ্ট প্ৰভাৱ পৰে। যদি উচ্চতা বৃদ্ধি পায় কি হয়, যেতিয়া মাইকী পখিলা বা মতা পখিলাটো কোকোনৰ ফুলাটোৰ পৰা ওলাবলৈ অসুবিধা পায়, বা ওলালেও সি বিকৃতভাৱে ওলায়, বা কণী পৰাৰ সময়ত যদি 200 কণী পাৰিব লাগিছিলে সি 50টা কণী পাৰে, তাকো সেই কণীবোৰ আপোনাৰ ফাৰ্টিলাইজ নহয়, বা কণীবোৰ বেমাৰী হয় বা বেমাৰ থাকে, এনে ধৰণৰ আমাৰ বীজ উৎপাদনটো যথেষ্ট প্ৰভাৱ পেলায়।
1: আপুনি প্ৰথম কথা ক'লে, লাষ্টৰ যিটো ক'লে যে আমাৰ বীজ বা সঁচ পলু কণী উৎপাদনত যথেষ্ট জলবায়ুৰ প্ৰভাৱ আছে, এইটো মই নিজেও লক্ষ্য কৰিছোঁ, কাৰণ মই যিটো ৰেচম বৰ্ডৰ লগতে জড়িত। তথাপি মই এটা কথা তাৰ ভিতৰতে ক'ব খুজিছোঁ যে, এতিয়া ধৰক আপোনাৰ মই লাষ্ট দুমাহত প্ৰায় 20-25খনমান ফাৰ্ম ঘূৰিছোঁ, বহুতখিনি পালকৰ লগত মই মত বিনিময় কৰিছোঁ, তাত দেখিছোঁ যে এটা ফুটুকা বেমাৰ, ফুটুকা বেমাৰটো হয়তো পলু মানে এটা জেনেৰেশ্যনৰ পৰা আন এটা জেনেৰেশ্যন, যদি আগৰ সঁচত আছিল, সঁচ নহয় পখিলাজনীত পলু বেমাৰ বীজাণুটো আছিল, তেনেহ'লে কণীলৈ আহে, এইটো খুব বেছি হৈছে। তে এইটো হয়তো আমি আমাৰ কৃষকসকলে ভাবিব পাৰে যে এইটো জলবায়ুৰ লগত, এইটো জলবায়ুৰ লগত অলপ হ'লেও, কিন্তু এইটো আমি যদি বেমাৰ থকা সঁচ যদি ব্যৱহাৰ কৰোঁ তেনেহ'লে আমি নেক্সট জেনেৰেশ্যনটোত বেমাৰ হ'বই। গতিকে এইটো তেওঁলোকে এইটো যাতে গুৰুত্ব দিয়ে যে, যেতিয়া তেওঁলোকে যদি কোকোনকেইটা আনি যদি নিজেও সঁচ বনায়, তেনেহ'লে কোকোনকেইটা যাতে বেমাৰ বীজাণুটো, সেই ফুটুকা বেমাৰ বীজাণুটো নাথাকে, এইটো তেওঁলোকে অকণমান গুৰুত্ব দিয়া উচিত, এইটো মই ভাবোঁ। আচ্ছা, আমাৰ
0: নাই এইকাৰণে এইটো ক্ষেত্ৰত আমি সদায় কৈ থাকোঁ যে বীজ উৎপাদনত বিজ্ঞানসন্মতভাৱে আমি যিটো পদ্ধতি আছে ল'ব লাগে, আৰু যিটো আমি সাধাৰণতে সদায় কৈ থাকোঁ মাইক্ৰস্কোপিক এক্সামিনেশ্যন বুলি কথা এটা আছে। গতিকে সাধাৰণতে এজন নৰ্মেল খেতিয়কে যাতে বীজ বনাবলৈ কেতিয়াও নাযায়, তেওঁ যাতে আচলতে ট্ৰেইনিং লৈহে বীজ বনায়, সেইটো কাৰণে মই ইয়াতে কৈ থৈ দিলোঁ।
1: আপুনি এইকেইটা ক'লে যে আমাৰ কি কি প্ৰত্যাহ্বান হৈছে, এতিয়া আমি প্ৰত্যাহ্বানটো অকল কথা পাতি থাকিলে নহ'ব, আমি কেনেদৰে আমি আমাৰ কৃষকসকলে বা আমাৰ ৰেচম শিল্পটো কেনেদৰে আমি আগুৱাই নিওঁ, গতিকে এই ক্ষেত্ৰত আমি প্ৰতিকাৰ শব্দটো ঠিক নহয়, কিন্তু আমি কেনেদৰে এই পৰিৱেশৰ লগত যুঁজি আমি আগবাঢ়ি যাব লাগিব, গতিকে কি কি তেনেকুৱা ধৰণৰ হ'ব পাৰে, আমাৰ ৰমেন ডাঙৰীয়া অকণমান ক'ব নেকি?
2: হয়, কথাটো চিটাইছো, আপুনি ঠিকেই কৈছে। পলুৰ ক্ষেত্ৰত বেমাৰ হোৱাৰ পিছত আৰু বেমাৰ ভাল নহয়, সেইটো আমি আমাৰ চাকৰিকালত দেখিছোঁৱে পলুপালকসকলৰ লগত, যে এবাৰ যদি পলুখিনি বেমাৰ হ'ল তেতিয়াহ'লে সেই পলুখিনি আৰু বেমাৰৰ পৰা আমি যেনেকৈ ঔষধ খাই ভাল পাওঁ, পলু কেতিয়াও বেমাৰৰ পৰা ভাল পোৱা আমি দেখা নাই। সেই ক্ষেত্ৰত আমাৰ কাৰণে চবতকৈ ডাঙৰ কথাটো হ'ল সাৱধানতা, সাৱধানতা অৱলম্বন কৰিলে আমি বেমাৰৰ পৰা বাচিব পাৰোঁ। বিশেষকৈ প্ৰথম কথা আহিল যিটো ফুটুকা বেমাৰৰ কথা আহিছে, সেইটো মাকৰ পৰা অহাও হয় বা আমি যদি সাৱধান নহওঁ তেতিয়াও হয়। গতিকে মাকৰ পৰা অহাটো আমি যাতে কণীখিনি, কাৰণ আমাৰ পলুপালকসকলে সদায় তেওঁলোকৰ যিটো নিজৰ ধাৰণা বা ইমান বছৰে পলু পুহি যিটো ধাৰণা তেওঁলোকে লৈ লৈছে, সেইটোৰ ওপৰতে সদায় চলি থাকিব বিচাৰে। কিন্তু মোৰ অনুৰোধটো হ'ল যাতে পলুপালকসকলে এতিয়া বিজ্ঞানসন্মত যিবিলাক ধাৰণা দিয়া হৈছে বা আমাৰ কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ ফালৰ পৰা যিবিলাক ধাৰণা বা যিবিলাক পদ্ধতিৰ কথা কোৱা হৈছে, সেইবিলাক পুলুপুৰাসকলে মানি চলে। দ্বিতীয়টো হ'ল কণীৰ ক্ষেত্ৰত, যিহেতুকে বহুত ক্ষেত্ৰত বিশেষকৈ মুগাৰ ক্ষেত্ৰত তেখেতসকলে খৰিকা ব্যৱহাৰ কৰিব বিচাৰে, লুজ কণী

0: ধন্যবাদ জানাইছো। আমি অলপ আলোচনা কৰিলোঁ, কিন্তু বহুতখিনি হয়তো থাকি গৈছে। পৰৱৰ্তী সময়ত আমি যেতিয়া কেতিয়াবা সময় পালে আমি বহুত কথা পাতিম, কিন্তু এইটোৱে লাষ্টত কৈ থওঁ যে যিহেতু আমাৰ ৰেচম শিল্পটো পৰিৱেশৰ লগত ডাইৰেক্টলি জড়িত হৈ থাকে, গতিকে আমি যদি ৰেচম শিল্পৰ লগত জড়িত হৈ থাকোঁ, আমাৰ পৰিৱেশ মানে আমি যিহেতু প্লেণ্ট গছখিনি ৰাখিম, গতিকে আমাৰ পৰিৱেশটোৱে সেউজীয়া হৈ থাকিব আৰু পৰিৱেশৰ যিখিনি যিটো মানে প্ৰভাৱ, সেই প্ৰভাৱটো আমাৰ তাত খুব বেছি গৰম নোহোৱাকৈ আমি এটা ভাল আমাৰ ভাল লগা পৰিৱেশ, আমি আগতে যিটো পঢ়িছিলো নাতিশীতোষ্ণ, অতি বেছি গৰমো নহয় অতি বেছি ঠাণ্ডাও নহয়, তেনেকুৱা পৰিৱেশ এটা মোকাবিলা কৰিব পাৰিম। গতিকে আমি অলপ কথা পাতিলোঁ, আমাৰ কৃষকসকল ডেফিনেটলি অলপ হ'লেও উপকৃত হ'ব। আজি আমি আমাৰ অনুষ্ঠান ইমানতে সামৰি মাৰিছোঁ।
1: ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে, জলবায়ু পৰিৱৰ্তনৰ বাবে ৰেচম শিল্প মুখামুখি হোৱা প্ৰত্যাহ্বান, এই বিষয়ক আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে ৰেচম বিভাগ অসমৰ অতিৰিক্ত সঞ্চালক আতাউৰ ৰহমান আৰু কেন্দ্ৰীয় ৰেচম বৰ্ডৰ জ্যেষ্ঠ বিজ্ঞানী বিদ্যুৎ নাথ চৌধুৰীয়ে। আলোচনাটিৰ আঁত ধৰিলে কেন্দ্ৰীয় ৰেচম বৰ্ডৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ মহানন্দ চুতীয়াই। প্ৰিয় শ্ৰোতা, আজিলৈ আমাৰ সময় হৈ আহিল। আজিৰ কৃষিজগত অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ। সহস্ৰাব্দী দত্তৰ সহযোগত আজিৰ অনুষ্ঠানৰ প্ৰযোজনা উৎপল বৰাৰ।

আব্দুল মালিক আৰু লগৰীয়া সকলে গোৱা জিকিৰ শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহুত খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰি ভিতৰত আছে। স্বাস্থ্য খণ্ডত অবিৰত বিনিয়োগ, চিকিৎসা সেৱাৰ প্ৰসাৰৰ ফলত ৰাজ্যত প্ৰসূতি মাতৃ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। অনুজ্ঞাপত্ৰৰ বাবে বাহন চলোৱাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক বুলি পৰিবহণ মন্ত্ৰী চৰণ বড়োৰ মন্তব্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন। অম্বুবাচীৰ অন্তিম দিনলৈ কামাখ্যা মন্দিৰত প্ৰায় 8 লাখ ভক্তৰ আগমন আৰু বেলফাষ্টত আজি ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত T20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল। নমস্কাৰ, বাতৰি সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া বিতং বাতৰি। স্বাস্থ্য খণ্ডত অবিৰত বিনিয়োগ, চিকিৎসা সেৱাৰ প্ৰসাৰ, মাতৃসকলৰ যত্নৰ ক্ষেত্ৰত জনসজগতা বৃদ্ধিৰ ফলত ৰাজ্যত প্ৰসূতিৰ মাতৃৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পাইছে। গুৱাহাটীত থকা শ্ৰী মাৰোৱাৰী দাতব্য ঔষধালয়ে 110 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। তেওঁ কয় যে প্ৰসূতিৰ মৃত্যুৰ হাৰ প্ৰতি লাখত 2006 বৰ্ষৰ 480ৰ পৰা বৰ্তমান সময়ত 84লৈ হ্ৰাস পাইছে। এয়া অসমৰ স্বাস্থ্য খণ্ডৰ বাবে যুগান্তকাৰী সাফল্য বুলি তেওঁ উল্লেখ কৰে। ভাষণ প্ৰসংগত তেওঁ অসমীয়া সমাজ সংস্কৃতি উন্নয়নত মাৰোৱাৰী সমাজে আগবঢ়োৱা অৱদান সম্পৰ্কে আলোকপাত কৰে। এই অনুষ্ঠানত জি এন আৰ চিৰ মুখ্য পৰিচালন সঞ্চালক ডাঃ নোমল চন্দ্ৰ বৰালৈ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰাৰ লগতে এখন স্মৰণিকা উন্মোচন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি জাপানৰ ৰাষ্ট্ৰদূত কেইশি অনুৰ সৈতে টেলিফোনযোগে কথা পাতে। এই আলোচনাত জাপানৰ ৰাষ্ট্ৰদূতগৰাকীয়ে ভাৰতৰ এক্ট ইষ্ট নীতিৰ অধীনত অসমৰ সৈতে চলি থকা অংশীদাৰিত্ব সহযোগিতা অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে। তেওঁলোকে লগতে ইলেক্ট্ৰনিক্স, ছেমি কণ্ডাক্টৰ, আন্তঃগাঁথনি, উৎপাদন, উদ্যোগ আৰু উদ্যমশীলতাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক বিস্তৃত, গতিশীল আৰু ফলপ্ৰসূ কৰি তুলিবলৈ সহমত প্ৰকাশ কৰে। অসমৰ জনসাধাৰণ বাবে অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ বাবে জাপানৰ উদ্যোগ প্ৰতিষ্ঠানসমূহৰ সৈতে অধিক ঘনিষ্ঠ সহযোগিতা গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰ আগ্ৰহী বুলি মুখ্যমন্ত্ৰীয়ে কথোপকথনৰ সময়ত প্ৰকাশ কৰে। পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে আজি কামৰূপ মহানগৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ চালকৰ অনুজ্ঞাপত্ৰৰ বাবে ড্ৰাইভিং টেষ্ট ব্যৱস্থা পৰিদৰ্শন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে এতিয়াৰ পৰা অনুজ্ঞাপত্ৰৰ বাবে বাহন চলোৱা পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক। পৰীক্ষাত উত্তীৰ্ণ নহয়

0: অনুজ্ঞাপত্র লাভ নকৰিব বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। এই সন্দৰ্ভত শীঘ্ৰে চৰকাৰে নীতি নিৰ্দেশনা প্ৰকাশ কৰিব বুলি তেওঁ কয়। অন্য জিলাৰ বাসিন্দাই আন এখন জিলাত গৈ এই পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিব বুলি তেওঁ মন্তব্য কৰে। ড্ৰাইভিং টেষ্টৰ বাবে ট্ৰেক নথকা জিলাসমূহত শীঘ্ৰে ট্ৰেক নিৰ্মাণ কৰা হ'ব বুলি তেওঁ কয়।
1: সকলোৱে জানে ড্ৰাইভিং লাইচেন্স ইছ্যু কৰিব হলে টেষ্টটো কম্পালচৰি, কিন্তু মাজে মাজে বহুত অভিযোগ আহে যে কোনোবা কোনোবা ব্যক্তি টেষ্ট নোহোৱাকৈও ড্ৰাইভিং লাইচেন্স পায়। আৰু এনেকুৱাও আমি শুনো কেতিয়াবা কেণ্ডিডেটজন এটেনে নহয়, আৰু কেতিয়াবা আমি এনেকুৱাও অভিযোগ পাওঁ যে অন্য জিলাৰ মানুহবিলাকো বোলে আন এটা বেলেগ জিলালৈ যাই পেলাই মানে ড্ৰাইভিং লাইচেন্সটো লৈ আহে। তো তাৰ কাৰণে এই অভিযোগবিলাক পোৱাৰ পিছত মই নিজেই এইবাৰ আজি চাব আহিছো আৰু ইতিমধ্যে আমি সিদ্ধান্ত লৈছো, নতুন এছঅপিও ওলাম। আমাৰ ড্ৰাইভিং কাৰোবাক লাইচেন্স ইছ্যু কৰিব হলে ড্ৰাইভিং টেষ্টটো মাষ্ট, ড্ৰাইভিং টেষ্টত আহিব লাগিব। কোনো এজন এপ্লিকেণ্ট উপস্থিত নোহোৱাকৈ কোনো ড্ৰাইভিং লাইচেন্স ইছ্যু কৰা নহ'ব। আৰু কোনোবা জিলাৰ মানুহে কোনোবা বেলেগ জিলাত যাই পেলাই কেতিয়াও ড্ৰাইভিং লাইচেন্স নাপাব।
0: ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মাদক দ্ৰব্যৰ অপব্যৱহাৰ ক্ৰমান্বয়ে গোলকীয় প্ৰত্যাহ্বানলৈ পৰিণত হৈছে। মাদক দ্ৰব্যমুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই বছৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে বিশ্বৰ ড্ৰাগছ সমস্যা, নিৰন্তৰ সমস্যা, নতুন প্ৰত্যাহ্বান, উদ্ভাৱনীমূলক সমাধান। দিৱসৰ সৈতে সংগতি ৰাখি দক্ষিণ শালমাৰা মানকাছৰ জিলাত আজি মটৰ চাইকেল শোভাযাত্ৰা উলিওৱা হয়। জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু শীতল কুমাৰ এই ৰেলীত অংশগ্ৰহণ কৰি নিচাজাতীয় দ্ৰব্যৰ অপব্যৱহাৰ ৰোধ আৰু নিচামুক্ত সমাজ গঢ়াৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়।
2: আজি আমাৰ ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ এবিউজৰ চাউথ চানমাৰা মানকাছাৰ জিলাত আমাৰ এটা বাইক ৰেলী কৰা হৈছে, যাতে আমাৰ সজাগতাৰ কাৰণে আমাৰ মানকাছাৰ টাউনত তেওঁলোকে বাইক ৰেলী কৰিছে। তাৰপিছত এ লাতিফ স্কুলত আমি নুক্কৰ নাটক কৰিছোঁ, তাতে আমি চেষ্টা কৰিছোঁ যে এটা সমাজক আমি মেছেজ দিবলৈ এগেইনষ্ট ড্ৰাগ এবিউজ। তাৰপিছত বডি বিল্ডাৰ্ছ এটা গ্ৰুপ আহিছিলে, তেওঁলোকে আমাৰ ল'ৰা ছোৱালীখিনিক বুজাইছে যে হেল্থৰ কি এটা ইম্পৰ্টেঞ্চ হয়। সেই কৰি আমি চেষ্টা কৰিছোঁ যে আমাৰ মানকাছাৰ, চাউথ চালমাৰা মানকাছাৰ জিলাত ড্ৰাগ এবিউজৰ এগেইনষ্টত আমাৰ যোনটো এটা কনষ্টেণ্ট ৱাৰ আছে, তাতে আমাৰ এই ইভেণ্টটো আজি পতা হৈছে।
0: বজালী জিলাৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ত এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰি থাকি সমাজ তথা নিচামুক্ত দেশ গঢ়াৰ বাবে সজাগতা সৃষ্টিৰ সংকল্প গ্ৰহণ কৰা হয়। আন্তৰ্জাতিক মাদক দ্ৰব্য অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ দিনা আজি শিৱসাগৰ আৰক্ষীয়ে প্ৰায় 13 কোটি টকা মূল্যৰ ভাং আৰু অবৈধ বিদেশী চিগাৰেট জিলাখনৰ ৰজাবাৰীস্থিত চুকাফা চিকিৎসালয়ৰ চৌহদত নষ্ট কৰে। ওদালগুৰি জিলাতো আজি জিলা প্ৰশাসনে 2023 চনৰ মে মাহৰ পৰা 2025 চনলৈকে জিলাখনৰ বিভিন্ন ঠাইত অভিযান চলাই জব্দ কৰা প্ৰায় 65 কোটি টকা মূল্যৰ মাদক দ্ৰব্য নষ্ট কৰে। কাছাৰ আৰক্ষীয়ে আজি এই দিৱস উপলক্ষে শিলচৰ চহৰত এটা সজাগতা শোভাযাত্ৰা উলিয়ায়। নিচামুক্তি ভাৰত অভিযানৰ লগত সংগতি ৰাখি মাজুলী আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু অসম ৰাজ্যিক মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ সহযোগত আজি উজনি মাজুলীৰ খেৰকটীয়া মহাবিদ্যালয়ত ড্ৰাগছ বিৰোধী এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত মাজুলী জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজশ্ৰী ধনদিয়া, নতুন বজাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কুলদীপ ৰায়, মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ বিষয়ববীয়াসকলে মাদক দ্ৰব্য নিবাৰণ আৰু ইয়াৰ পৰা হ'ব পৰা ক্ষতিৰ বিষয়ে ভাষণ আগবঢ়ায়। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়তো আজি এণ্টি নাৰ্কটিক্স এণ্ড ড্ৰাগ চেল এন এছ এছ ইউনিট আৰু উত্তৰ লখিমপুৰ মাই ভাৰত কেন্দ্ৰ উদ্যোগত উদয়ন যুৱ সংঘৰ সহযোগত এই দিৱস পালন কৰা হয়। ৰাজ্যৰ 12খন জিলাত পৰহিলৈ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বাবে হ'বলগীয়া এই পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে এডমিট কাৰ্ডৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ লগত লৈ যাব লাগিব। ইয়াৰ উপৰি পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, ডিজিটেল ঘড়ী অথবা কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী নিব নোৱাৰিব বুলি ৰাজ্য প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিৰ্দেশ জাৰি কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত হ'বলগীয়া এই বিশেষ টেটৰ লিখিত পৰীক্ষাৰ বাবে গুৱাহাটী আৰক্ষী আয়ুক্তালয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কিছুমান নিষেধাজ্ঞা আৰোপ কৰিছে। পানবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অকৰ্তৃত্বশীল লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। শোণিতপুৰ জিলাত এই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে পৰিচালনা কৰাৰ বাবে জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

0: উপলগা জিলাখনৰ পি এম শ্ৰী তেজপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ৰ 163 ধাৰা জাৰি কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চৰাইদেউ জিলাৰ যুৱক যুৱতীসকলক ভাৰতীয় সেনাবাহিনীৰ বিভিন্ন শাখাত নিযুক্তিৰ বাবে উপযুক্ত কৰি গঢ়ি তোলাৰ লক্ষ্যৰে আজি লাকুৱা নাহৰ হাবি চাহ বাগিচাত অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ ষষ্ঠ প্ৰস্তুতি শিবিৰ সফলতাৰে সম্পন্ন হয়। শিবিৰৰ প্ৰাৰ্থীসকলক শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰি তোলাৰ লক্ষ্যৰে আজি পুৱাৰ পৰা ভাৰতীয় সেনা বিষয়াসকলৰ তত্বাৱধানত অনুষ্ঠিত শিবিৰত যুৱক যুৱতীসকলৰ উচ্চতা নিৰূপণ, দৌৰ প্ৰতিযোগিতাৰ দৰে প্ৰাৰম্ভিক পৰীক্ষাসমূহ সম্পন্ন কৰা হয়। এই কাৰ্যসূচীৰ চৰাইদেউ জিলা আয়ুক্ত ডঃ নেহা যাদৱ আৰু সহকাৰী আয়ুক্ত বিবেক শৰ্মা উপস্থিত থাকি প্ৰাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। এই অনুষ্ঠানতে নিচামুক্তি ভাৰত সপ্তাহো উদযাপন কৰা হয়। এই সন্দৰ্ভত জিলা আয়ুক্ত ডঃ নেহা যাদৱে এইদৰে কয়।
1: নিচামুক্ত ভাৰত হ'ব লাগে, এইটো কাৰণে আমি ইউথক টাৰ্গেট কৰি পেলাই এইটো আমি নিজা ট্ৰেইনিং দি ইয়াত মাতিছোঁ আৰু ইয়াৰ পিছত যিখিনি এছ আই কাৰ ট্ৰেইনিং আমাক দিব লাগে আমাৰ প্ৰিফাৰ মই গম পাই আছোঁ। যদি ডিমাণ্ড নহ'ব মই ভাবোঁ ইয়াত ছাপ্লাই নহ'ব, এনেকুৱা আমাৰ অপশ্যন আছিলে। চ' আমি ফুটবল মেচ মতে আৰু আমি স্কিলিং দি ষ্টাৰ্ট কৰাইছোঁ, ফটো শ্বুট আমি ষ্টাৰ্ট কৰাইছোঁ, তাৰপিছত আমাৰ যিখিনি মোবাইল ৰিপেয়াৰিং হয় এইটো আমি ষ্টাৰ্ট কৰাইছোঁ। চ' এইটো সকলো স্কিলিং স্পৰ্টছ আৰু ইয়াত এটা ইউন জব কাৰণে এইটো মিলি পেলাই আমি উই আৰ ট্ৰাইং টু ৱৰ্ক হাৰ্ড তাকি আমাৰ যিখিনি ড্ৰাগছৰ কথা চলি আছে এইটো কমতি হৈ যায় আৰু স্পৰ্টছ আৰু স্কিলিং মিলি পেলাই আমি এনেকৈ ভাবি আছোঁ কি যদি ফিজিকেল ফিটনেছ ভাল হৈ যায় ইউথৰ আৰু এট দ্য চেম টাইম যদি ফিজিকেল ফিটনেছ কিবা চাকৰি আমি কনভাৰ্ট কৰিব পাৰোঁ। চ' ডেফিনেটলি আমি ভাবোঁ যিখিনি আমাৰ নেশাৰ প্ৰব্লেম ইয়াত চলি আছে, বাল বিবাহ বাল শ্ৰমিক যিখিনি চলি আছে, নেক্সট 6 মান্থছ টু 1 ইয়াৰ আমি আমি এইটো 100% এইটো ৰিডিউচ কৰিব পাৰোঁ।
0: ৰাষ্ট্ৰীয় টীকাকৰণ দিৱসৰ লগত সংগতি ৰাখি অহা 28ৰ পৰা 30 জুনলৈ বৰপেটা জিলা স্বাস্থ্য বিভাগে পলিঅ' টীকাকৰণৰ ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি বৰপেটাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডঃ ভূপেন বৰাই কয় যে এই অভিযানৰ অধীনত জিলাখনৰ 5 বছৰ বয়সৰ তলৰ 2,79,560 শিশুক সামৰি লোৱা হ'ব। তেওঁ লগতে কয় যে এই অভিযান সফলভাৱে ৰূপায়ণ কৰিবলৈ মুঠ 1,225 পলিঅ' বুথ স্থাপন কৰা হৈছে। এই অভিযান সফল কৰি তুলিবলৈ 4,731 স্বাস্থ্যকৰ্মী আৰু স্বেচ্ছাসেৱক নিয়োগ কৰাৰ লগতে 270 পৰ্যবেক্ষক নিয়োগ কৰা হ'ব। শোণিতপুৰ জিলাতো এই দিৱস উপলক্ষে পালছ পলিঅ' কাৰ্যসূচীৰ ৰূপায়ণৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। এই সন্দৰ্ভত আজি শোণিতপুৰ জিলা স্বাস্থ্য সেৱাৰ যুটীয় সঞ্চালকৰ কাৰ্যালয়ত অতিৰিক্ত জিলা আয়ুক্ত কুলদীপ হাজৰিকাৰ সভাপতিত্বত জিলা পৰ্যায়ৰ টাস্কফৰ্চৰ দ্বিতীয়খন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা প্ৰতিষেধক বিষয়া ডাঃ টুটুমণি খণ্ডিকৈকে ধৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ববীয়াসকল আৰু বিভিন্ন খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়াসকল উপস্থিত থাকি অভিযানৰ প্ৰস্তুতিৰ বিস্তৃত পৰ্যালোচনা কৰে। যোৰহাট জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস উপলক্ষে জিলাখনৰ শিশুসকলক পলিঅ' প্ৰতিষেধক কেন্দ্ৰলৈ আনি দুটুপাল পলিঅ' ভেকচিন খুৱাবলৈ পিতৃ মাতৃ তথা অভিভাৱকসকলক আহ্বান জনাইছে। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ আজি সামৰণি পৰে। যোৱা নিশা 12:02 অম্বুবাচী নিবৃত্তিৰ পাছত আজি সূৰ্যোদয়ৰ পাছতে দেৱী স্নান আৰু নিত্য পূজাৰ অন্তত মন্দিৰৰ মূল দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হয়। কালিৰে পৰা শাৰী পাতি থকা হাজাৰ হাজাৰ ভক্তৰ ইতিমধ্যে মা কামাখ্যা দৰ্শনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰি ৰাজ্যবাসীৰ মংগল কামনা কৰে। অম্বুবাচীৰ অন্তিম দিনলৈ কামাখ্যা মন্দিৰত প্ৰায় 8 লাখ ভক্তৰ আগমন ঘটে। মেলাত 75 বিদেশী ভক্তৰো সমাগম হয় বুলি প্ৰশাসনে জানিবলৈ দিছে। পৰ্যটন মন্ত্ৰী অজন্তা নেওগে দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰি কয় যে এই মেলাই ভাৰতীয় সংস্কৃতিৰ অতিথি দেৱভৱ আদৰ্শক প্ৰতিফলিত কৰিছে। আধ্যাত্মিকতা, আস্থা, সম্প্ৰীতি আৰু ভক্তিৰ মিলনস্থলীত পৰিণত হোৱা এই মেলাই ৰাজ্যখনৰ সমৃদ্ধ আধ্যাত্মিক ঐতিহ্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰে। অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে জামিন দিবলৈ অস্বীকাৰ কৰে। অধিবক্তা অনিল মিশ্ৰই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ সপক্ষে ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল। জুবিন গাৰ্গৰ ব্যক্তিগত যত্ন লোৱাৰ দায়িত্ব সিদ্ধাৰ্থৰ সমান নাছিল বুলি অধিবক্তা মিশ্ৰই যুক্তি আগবঢ়ায়। সাক্ষীৰ সংখ্যা

0: অধিক হোৱাৰ বাবে বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অজুহাত দেখুৱাই সিদ্ধাৰ্থ শৰ্মাক জামিন দিবলৈ তেওঁ আদালতক আহ্বান জনায়। ইয়াৰ বিপৰীতে অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই কিদৰে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধন আত্মসাত কৰিছিল সেই সম্পৰ্কে আদালতত তথ্য দাঙি ধৰে। আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা আৰু সাক্ষী বক্তব্যৰ উদ্ধৃতিৰে মহাধিবক্তাগৰাকীয়ে জুবিন গাৰ্গৰ বিৰুদ্ধে সিদ্ধাৰ্থ শৰ্মাসহ আন আন অভিযুক্তসকলে কৰা ষড়যন্ত্ৰৰ তথ্যও আদালতৰ দৃষ্টিগোচৰ কৰে। গুৱাহাটীৰ বাসিন্দাসকলৰ দীৰ্ঘদিনীয়া অভিযোগৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটী পৌৰ নিগমে পাৰ্কিং আৰু বজাৰ ব্যৱস্থাপনাত স্বচ্ছতা অনাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ উপস্থিতিত আজি উজান বজাৰত পৌৰ নিগমৰ অধীনস্থ যিকোনো পাৰ্কিং আৰু বজাৰ লীজধাৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মেয়ৰ শৰণীয়াই কয় যে লীজধাৰী হৈ মাচুল সংগ্ৰহ কৰা প্ৰতিজন কৰ্মচাৰী নিৰ্ধাৰিত ইউনিফৰ্ম পৰিধান কৰিব লাগিব। কেৱল গুৱাহাটী পৌৰ নিগমে অনুমোদিত আৰু সত্যায়িত ৰচিদ বহীৰ জৰিয়তে মাচুল সংগ্ৰহ কৰিব পাৰিব। দেশৰ বিভিন্ন প্ৰান্তত আজি ধৰ্মীয় ৰীতি নীতিৰে মহৰম পালন কৰা হয়। কাৰবালাত সত্য আৰু নিয়াৰ বাবে প্ৰাণ আহুতি দিয়া গয়গম্বৰ মহম্মদৰ নাতি হজৰত ইমাম হুছেইন আৰু তেওঁৰ সহযোগীসকলৰ স্মৃতিত এই পৰ্ব পালন কৰা হয়। এই উপলক্ষে সমগ্ৰ দেশত তাজিয়া উলিওৱা হয়। ভাৰত আৰু আয়াৰলেণ্ডৰ মাজৰ দুখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল বেলফাষ্টত অনুষ্ঠিত হৈছে। টছত জিকি ভাৰতে আয়াৰলেণ্ডক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। আমাৰ এই বাতৰি যুগুতোৱাৰ পৰলৈকে আয়াৰলেণ্ডে 10 অভাৰত 4টা উইকেট হেৰুৱাই 68 ৰাণ সংগ্ৰহ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। স্বাস্থ্যখণ্ডত অবিৰত বিনিয়োগ, চিকিৎসা সেৱাৰ প্ৰসাৰৰ ফলত ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন আৰু বেলফাষ্টত আজি ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল।
1: দহ মিনিটত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিউজ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB, MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ।

0: স্টোর, হেড অফিস HB রোড, পানবাজার, গুয়াহাটি, পিন 781001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানে।
1: আকাশবাণী গুৱাহাটী
2: 1 জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
3: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন,
3: উপজা দিনৰ সুবাস
1: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
2: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
3: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি বৃন্দগান, ৰচনা কৌস্তভমণি শইকীয়াৰ।

0: কষ্টমণি শইকীয়া রচিত বৃন্দগান্তি শুনিলে আকাশবাণী গুৱাহাটীৰ মহাবাহুত এতিয়া শুনক বাতৰি।
1: বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে কৰ্ণাটকলৈ যাব। দেশৰ জনসাধাৰণৰ অংশগ্ৰহণেৰে নিচামুক্ত ভাৰত অভিযানে দেশজুৰি এটা গণ আন্দোলনৰ ৰূপ লৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলক লণ্ডনত বাৰ্ষিক ব্ৰিটেইন ভাৰত বঁটা 2026 প্ৰদান কৰা হয়। কলকাতাৰ তাৰতালাত সংঘটিত নিৰ্মীয়মান অট্টালিকা ভাগি পৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 15 জনলৈ বৃদ্ধি পাইছে আৰু জাৰ্মানীত অনুষ্ঠিত আই এছ এছ এফ জুনিয়ৰ অল চেম্পিয়নশ্বিপ পিষ্টল আৰু ৰাইফল ইভেণ্টত 7টা স্বৰ্ণ পদক লাভ কৰি তালিকাৰ শীৰ্ষস্থান দখল কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে কৰ্ণাটকলৈ যাব। কাইলৈ কৰ্ণাটকৰ বেংগালুৰুত শ্ৰীৰাধাকৃষ্ণনে নন্দপ্ৰভু শ্ৰী কেম্পাগৌড়া 517 জন্ম জয়ন্তী অনুষ্ঠানত উপস্থিত থাকিব। দেওবাৰে উপৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা দিৱস আৰু আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে আয়োজন কৰা নিচামুক্ত ভাৰত অনুষ্ঠানত অংশ ল'ব। আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস। মাদক দ্ৰব্যৰ অপব্যৱহাৰ ক্ৰমান্বয়ে গোলকীয় প্ৰত্যাহ্বানলৈ পৰিণত হৈছে। মাদক দ্ৰব্য মুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই বছৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে বিশ্বৰ মাদক দ্ৰব্য সমস্যা, নিৰন্তৰ সমস্যা, নতুন প্ৰত্যাহ্বান, উদ্ভাৱনীমূলক সমাধান। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এই দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত এখন নিচামুক্ত ভাৰত গঢ়াৰ বাবে জনসাধাৰণৰ সমূহীয়া প্ৰচেষ্টা পুনৰ নিশ্চিত কৰিবলৈ আহ্বান জনায়। শ্ৰীৰাধাকৃষ্ণনে মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে সক্ৰিয়ভাৱে অভিযান চলাই থকা বিশ্ববিদ্যালয়, অন্যান্য শৈক্ষিক প্ৰতিষ্ঠান আৰু সংস্থাসমূহৰ শলাগ লয়। এনে প্ৰতিষ্ঠানসমূহৰ প্ৰচেষ্টাই এখন শক্তিশালী, স্বাস্থ্যৱান আৰু নিচামুক্ত ভাৰত গঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে এই ক্ষেত্ৰত সজাগতাৰ প্ৰসাৰৰ লগতে মাদক দ্ৰব্যৰ পৰা মুক্ত হোৱাত সহায় কৰা যুৱচামক সুস্বাস্থ্য আৰু নিৰ্দিষ্ট লক্ষ্যৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ বাবে সকলোকে একত্ৰিত হবলৈ আহ্বান জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মাদক দ্ৰব্যৰ বিৰুদ্ধে যুঁজ দি অহাসকলৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে। এই দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত শ্ৰীশ্বাহে ভাৰতে মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ দৰে গোলকীয় প্ৰত্যাহ্বানৰ বিৰুদ্ধে এখন শক্তিশালী যুঁজ দি আহিছে বুলি উল্লেখ কৰিছে।

দেশৰ জনসাধাৰণৰ অংশগ্ৰহণেৰে নিচামুক্ত ভাৰত অভিযান দেশজুৰি এটা গণ আন্দোলনৰ ৰূপ লৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰকাশ কৰিছে। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী বি এল বাৰ্মাই ড্ৰাগছমুক্ত ভাৰত নিৰ্মাণৰ গুৰুত্ব সম্পৰ্কে লিখা লেখনি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা এই বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো জনসাধাৰণক ড্ৰাগছমুক্ত ভাৰত আৰু বিকশিত ভাৰত নিৰ্মাণত সহযোগিতা আগবঢ়াবলৈ আহান জনায়। লেখনিটোত শ্ৰীবাৰ্মাই উল্লেখ কৰে যে যুৱ প্ৰজন্মৰ ভৱিষ্যত আৰু দেশৰ প্ৰগতিত হেঙাৰ হিচাপে থিয় দিয়া ড্ৰাগছক চৰকাৰে জৰুৰী বিষয় হিচাপে গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে সকলো জনসাধাৰণকে বিশেষকৈ যুৱ প্ৰজন্মক নিচামুক্ত ভাৰত অভিযানৰ অংশ লবলৈ আহান জনায়। সকলোৰে সহযোগত এই অভিযান এটি গণ আন্দোলনৰ ৰূপ লৈ ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লগতে এখন উন্নত ভাৰত গঢ় লৈ উঠিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই পদক্ষেপে বিকশিত ভাৰতৰ সপোন গঢ়াত শক্তিশালী ভেটি হিচাপে কাম কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ড্ৰাগছৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুদ্ধৰ আহ্বান জনাই কয় যে ড্ৰাগছৰ আতংকই ৰাষ্ট্ৰৰ নিৰাপত্তা, সামাজিক স্থিতিশীলতা, অৰ্থনৈতিক বিকাশ তথা যুৱক যুৱতী আৰু দেশৰ ভৱিষ্যতৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। শ্ৰীশ্বাহে ড্ৰাগছ বিৰোধী এই যুঁজত যুৱক যুৱতী আৰু আই মাতৃসকলক একগোট হৈ যুঁজ দিবলৈ আহ্বান জনাইছে। ড্ৰাগছৰ সৰবৰাহৰ বিৰুদ্ধে চৰকাৰৰ অবিৰত অভিযান চলি আছে বুলি দিল্লীত অনুষ্ঠিত নাৰ্কো কোঅৰ্ডিনেচন চেণ্টাৰৰ দশম শীৰ্ষ পৰ্যায়ৰ বৈঠকত শ্ৰীশ্বাহে জানিবলৈ দিয়ে। ড্ৰাগছ অপৰাধৰ সৈতে জড়িত তথ্য শীঘ্ৰে প্ৰশাসনক অৱগত কৰোৱাৰ বাবে মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰো বিভিন্ন অনলাইন পৰ্টেল মুকলি কৰিছে বুলি শ্ৰীশ্বাহে সদৰি কৰে। আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু মুখ্য সচিবসকলক এই পৰ্টেলত ৰুজু হোৱা গোচৰৰ সবিশেষ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সমাধান কৰিবলৈ আহ্বান জনায়। শ্ৰীশ্বাহে কয় যে সময়মতে তথ্যসমূহ নিৰীক্ষণ কৰিলে ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে চলোৱা অভিযান শক্তিশালী হৈ উঠিব। মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰৰ উদ্যোগত অনুষ্ঠিত এই বৈঠকত শ্ৰীশ্বাহে বৈঠকত ড্ৰাগছমুক্ত ভাৰতৰ লক্ষ্যত উপনীত হ'বৰ বাবে বিশেষ পৰিকাঠামো প্ৰস্তুত কৰাৰ লগতে মাদক দ্ৰব্য নিয়ন্ত্ৰণৰ নথিপত্ৰ 2026-29 উন্মোচন কৰে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলক লণ্ডনত অনুষ্ঠিত হোৱা বাৰ্ষিক ব্ৰিটেইন ভাৰত বঁটা 2026 প্ৰদান কৰা হয়। ব্ৰিটেইন আৰু ভাৰতৰ সম্পৰ্কক উন্নত কৰাৰ ক্ষেত্ৰত বিশেষ নেতৃত্ব বহন কৰাৰ বাবে এই বঁটা তেওঁক প্ৰদান কৰা হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীগোৱেলে এই কথা প্ৰকাশ কৰে। এই অংশীদাৰিত্ব সমৃদ্ধ কৰি ৰখাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে শ্ৰীগোৱেলে তেওঁৰ সকলো সতীৰ্থ বঁটাপ্ৰাপকক অভিনন্দন জনায়। শ্ৰীগোৱেলে কয় যে জুলাই মাহৰ 15 তাৰিখৰ পৰা কাৰ্যকৰী হ'বলগীয়া ভাৰত ব্ৰিটেইনৰ বিস্তৃত অৰ্থনৈতিক আৰু বাণিজ্য চুক্তিখন ব্ৰিটিছ সংসদীয় ইতিহাসত আটাইতকৈ কম সময়ৰ ভিতৰতে কাৰ্যকৰী হোৱা এখন বাণিজ্য চুক্তি। কলকাতাৰ তাৰাতালাত সংঘটিত নিৰ্মীয়মান অট্টালিকা ভাগি পৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 15 জনলৈ বৃদ্ধি পাইছে। আহতসকলৰ কলকাতাৰ এছ এছ কে এম হস্পিতালত চিকিৎসাধীন হৈ আছে। বৰ্তমানলৈ উদ্ধাৰ অভিযান অব্যাহত আছে। এই ঘটনাত অভিযুক্ত কৰি পুলিচে এগৰাকী চৰকাৰী বিষয়াৰ লগতে 6 জন লোকক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্য চৰকাৰে এই ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী গোট গঠন কৰি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিকটসকলৰ নিকট আত্মীয়লৈ 2 লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰাৰ লগতে আহতসকলৰ বাবে 50,000 টকাকৈ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়েও নিহতসকলৰ পৰিয়ালবৰ্গলৈ 10 লাখ টকাকৈ আৰু আহতসকলৰ বাবে 1 লাখ টকাৰ সাহায্য ঘোষণা কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি ভূটানৰ শিক্ষামন্ত্ৰী ইজাংদি থাপাক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীপ্ৰধানে কয় যে ভূটানৰ শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে শিক্ষকসকলৰ প্ৰশিক্ষণ, দক্ষতা, কৰ্মযোগ্যতা, ডিজিটেল শিক্ষা আৰু কৃত্ৰিম বুদ্ধিমত্তা, বহনক্ষম পৰ্যটন, পৰম্পৰাগত চিকিৎসা আৰু সৰ্বাংগীন উন্নয়ন আদি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে দুয়ো দেশৰ মাজত শিক্ষা, উদ্ভাৱন আৰু বিকাশ যথেষ্ট সম্ভাৱনা আছে। তেওঁ কয় যে ভাৰত ভূটানৰ কৌশলগত অংশীদাৰিত্ব বৃদ্ধি পাইছে আৰু শিক্ষা, দক্ষতা আৰু জ্ঞানৰ অংশীদাৰিত্ব দুয়োখন দেশৰ সহযোগিতাত গুৰুত্ব আৰোপ কৰা হৈছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানে তাকাইছিয়ে ষষ্ঠদশ ভাৰত জাপান বাৰ্ষিক সন্মিলনত অংশ লবলৈ 1 জুলাইৰ পৰা 3 জুলাইলৈ নতুন দিল্লী ভ্ৰমণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি সন্মিলনখনে দুয়োপক্ষৰ বাবে দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা আৰু শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বৈশ্বিক বিষয়সমূহত মত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰিব। এয়া হ'ব জাপানৰ প্ৰধানমন্ত্ৰী তাকাইছিৰ প্ৰথমটো ভাৰত ভ্ৰমণ। যোৱা বছৰ আগষ্টত অনুষ্ঠিত হোৱা 5ম ভাৰত জাপান বাৰ্ষিক সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী টকিঅ' ভ্ৰমণ কৰিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে চলিত মাহৰ 24

0: আৰু 25 তাৰিখে দক্ষিণ কোৰিয়া ভ্ৰমণ কৰিছিল। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে কোৰিয়াৰ বৈদেশিক মন্ত্ৰী চু হিউনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে বিস্তৃত আলোচনাত অংশ লয়। দুয়োগৰাকী নেতাই বাণিজ্য, বিনিয়োগ, বিত্তীয় সহযোগিতা, জাহাজ নিৰ্মাণ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, নৱপ্ৰযুক্তি, ষ্টাৰ্টআপ, শিক্ষা, সংস্কৃতিকে ধৰি জনসাধাৰণৰ আদান প্ৰদান আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সহযোগিতাৰ পৰ্যালোচনা কৰে। তেওঁলোকে আঞ্চলিক আৰু বৈশ্বিক উন্নয়নৰ বিষয়তো মত বিনিময় কৰে। জাৰ্মানীত অনুষ্ঠিত শ্বুটিঙৰ আই এছ এছ এফ জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ পিষ্টল আৰু ৰাইফল ইভেণ্টত আকৰ্ষণীয় প্ৰদৰ্শনৰ জৰিয়তে ভাৰতীয় শ্বুটাৰসকলে 7টা স্বৰ্ণ পদক লাভ কৰি পদক তালিকাৰ শীৰ্ষস্থান দখল কৰিছে। প্ৰতিযোগিতাত ভাৰতে সৰ্বমুঠ 24টা পদক লাভ কৰিছে, তাৰ ভিতৰত 7টা স্বৰ্ণ, 8টা ৰূপ আৰু 9টা ব্ৰঞ্জৰ পদক। সেজল কামলে মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টলৰ স্বৰ্ণ আৰু হিমাংশীয়ে ব্ৰঞ্জৰ পদক লাভ কৰি প্ৰতিযোগিতাত ভাৰতৰ অভিযান আৰম্ভ কৰে। তাৰ পিছতে সেজল, বংশিকা আৰু নৈবা বিষ্ণেই দলীয় ইভেণ্টত স্বৰ্ণ পদক লাভ কৰে। সমীৰে পুৰুষৰ 25 মিটাৰ ৰেপিড ফায়াৰ পিষ্টল ইভেণ্টত সোণৰ পদক লাভ কৰাৰ লগতে পুৰুষৰ 50 মিটাৰ ৰাইফল থ্ৰী পজিচন প্ৰতিযোগিতাত ৰোহিত কানিয়ান বিজয়ী হয়। ভাৰতীয় শ্বাটলাৰ ৰৌণক চৌহানে আজি ফুলাৰ্টনত ইউএছ অপেন বেডমিণ্টন প্ৰতিযোগিতাত অঘটন ঘটাইছে। তেওঁ বিশ্বৰ ষষ্ঠ স্থানৰ আৰু চীনা টাইপেৰ পুৰুষৰ শীৰ্ষস্থানপ্ৰাপ্ত চৌ টিয়ান চেনক পোনপটীয়া 21-17, 26-24 গেমত পৰাস্ত কৰি প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ পঢ়ি দিছো। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে কৰ্ণাটকলৈ যাব। দেশৰ জনসাধাৰণৰ অংশগ্ৰহণেৰে নিচামুক্ত ভাৰত অভিযানে দেশজুৰি এটা গণ আন্দোলনৰ ৰূপ লৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলক লণ্ডনত বাৰ্ষিক ব্ৰিটেইন ভাৰত বঁটা 2026 প্ৰদান কৰা হয়। কলকাতা তাৰাতালাত সংঘটিত নিৰ্মীয়মান অট্টালিকা ভাগি পৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 15 জনলৈ বৃদ্ধি পাইছে আৰু জাৰ্মানীত অনুষ্ঠিত আই এছ এছ এফ জুনিয়ৰ চেম্পিয়নশ্বিপত পিষ্টল আৰু ৰাইফল ইভেণ্টত ভাৰতীয় শ্বুটাৰসকলে তালিকাৰ শীৰ্ষস্থান দখল কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা আন বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহু আৰম্ভ কৰিছো। আকৌ শুনো আহক অনুষ্ঠানত প্ৰথমেই শুনক বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত এটি গীত দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাৰ কণ্ঠত।

অনুষ্ঠানত এবাৰ শুনক মৃদুলা দাসৰ কণ্ঠৰ এটি গীত। গীতৰ কথা নিত্যৰঞ্জন বৰঠাকুৰৰ আৰু প্ৰযোজনা বিপুল বৰুৱাৰ।

আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া ফিফা ৱৰ্ল্ডকাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: পূবালীৰ সুৰ অনুষ্ঠানত প্ৰবীণ ৰাভা আৰু লগৰীয়া সকলে গোৱা ৰাভা গীত শুনিলে।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক দীনবন্ধু চহৰীয়াৰ কণ্ঠৰ আধুনিক গীত। প্ৰথমটি গীতৰ কথা চাহিৰুদ্দিন আলীৰ।

0: দীনবন্ধু চহৰীয়াৰ কণ্ঠৰ আধুনিক গীত কেইটি শুনিলে আকাশবাণী গুৱাহাটীৰ মহাবাহুত খন্তেক পাছতেই মুখ্য বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আন বজাৰ মুখ্য বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। স্বাস্থ্যখণ্ডত অবিৰত বিনিয়োগ, চিকিৎসা সেৱাৰ প্ৰসাৰ, মাতৃসকলৰ যত্নৰ ক্ষেত্ৰত জনসজাগতা বৃদ্ধিৰ ফলত ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পাইছে। পৰিবহণ মন্ত্ৰী চৰণ বৰুৱাই আজি কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ চালকৰ অনুজ্ঞাপত্ৰৰ বাবে ড্ৰাইভিং টেষ্ট ব্যৱস্থা পৰিদৰ্শন কৰে। ৰাজ্যৰ 12খন জিলাত পৰহিলৈ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বাবে হ'বলগীয়া এই পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে এডমিট কাৰ্ডৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ লগত লৈ যাব লাগিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি বিধানসভা সমষ্টিৰ মিংমাং গাঁও পঞ্চায়তৰ অন্তৰ্গত জেংৰাই নৈৰ খহনীয়া পৰিদৰ্শন কৰে। দেশৰ বিভিন্ন প্ৰান্তত আজি ধৰ্মীয় ৰীতি নীতিৰে মহৰম পালন কৰা হয়। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগত প্ৰায় 8,00,000 ভক্তৰ সমাগম ঘটে। গুৱাহাটীৰ বাসিন্দাসকলৰ দীৰ্ঘদিনীয়া অভিযোগৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটী পৌৰ নিগমে পাৰ্কিং আৰু বজাৰ ব্যৱস্থাপনাত স্বচ্ছতা অনাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰে। আৰু বেলফাষ্টত আজি ভাৰত আৰু আয়াৰলেণ্ডৰ মাজৰ টি-20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত হৈছে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ

0: শুন মইনা, ককায়েৰ আছে, ভিতৰতে আছে। ৰাতি খপি আহিছে, খোৱাপাতিত পৰি আছে গুণেই তোক কোৱা নাছিলো। আহ আহ, মৰমৰ ককায়েৰক এবাৰ চাই লহি। আহ,
1: কথা কৈ কৈয়ে জেউতীয়ে কানি দুৱৰিকৈ মিলি থোৱা দুৱাৰ

0: খন আৰু অলপ ঠেলি ভিতৰলৈ সোমাই গ'ল। পাছে পাছে শুন মইনা। একমাত্ৰ কোঠাটোৰ ভিতৰখন প্ৰায় অন্ধকাৰ। মজিয়াত ধানখেৰ পৰা, ওপৰত ফটাকানিৰে বোৱা এখন বিচনা চাদৰ, ঘৰৰ এচুকত এখন চাঙৰ ওপৰত দুটা মজলীয়া ধৰণৰ ধানৰ ডুলি, বিচনাৰ ওপৰত ক'লা মোলা প্ৰায় শুকাই যোৱা মানুহ এটা পৰি আছে। মানুহটোৰ ভৰি দুটা পিটিকি আছিল সেই ছোৱালীজনীয়ে, বিজুমাই। সোণমইনাক দেখাৰ লগে লগেই বিজুমাই কুচিমুচিকৈ তলমূৰকৈ বহি থাকিল।
1: ককাইদেউ, মণি ককাইদেউ!
0: মানুহটোৱে মুখখন ঘূৰাই তাৰ ফালে চালে। ভয় খাই উঠিল সোণমইনাই। এয়া কি মানুহৰ মুখ! মূৰ টপা হৈ পৰা মানুহটোৰ হনু ওলাই পৰিছে। ৰঙা পৰা চকুহাল এটা গুণা মোহৰ চকু যেন দেখা গৈছে। বিভৎস এই ৰূপ, বিধ্বস্ত এই মুখমণ্ডল, প্ৰস্তৰ যুগৰ কঠিন শিলা অস্ত্ৰৰ দৰে জঙা, খহটা আৰু ক'লা হৈ পৰিছে। বিশ্বাস নহ'ল এই মানুহটোৱেই তাহানিৰ সেই মনেশ্বৰ ককাইদেউ বুলি। এটা গেঙনি তুলি মানুহটোৱে মুখখন ঘূৰাই শুই পৰিল। সহিব নোৱাৰিলে, সি আৰু সহ্য কৰিব নোৱাৰিলে। ভিতৰৰ পৰা ওলাই আহি সোণমইনাই চকুহাল মোহাৰিলে। এহাতেৰে জেউতীৰ কান্ধত ধৰি হুকুকনি এটা তুলি সি ক'লে,
1: বাইদেউ যাওঁ।
0: কিছু সময় দূৰৰ পথাৰখনলৈ চাই লাহে লাহে সি খোজ দিলে। মানুহৰ এনে দুৰ্গতি কি অনিবাৰ্য আছিল? ই কি অপ্ৰতিৰোধ্য আছিল? মানুহ কি সৰ্বতিকাল এনেদৰেই জীয়াই থাকিব লাগিব? এই বসুন্ধৰাক ভোগ কৰিবলৈ কি বা যোগ্যতাৰ প্ৰয়োজন? কথাবোৰ ভাবি ভাবি সি এনে এবাৰ পাছলৈ ঘূৰি চালে। বাজলৈ ওলাই আহিছিল বিজুমাই। ঘৰৰ মুধৰ ফালৰ বেৰখনৰ আঁৰ লৈ দৰক দি চাই থাকিল তাই লাহে লাহে আঁতৰি যোৱা সেই অচিন অভ্যাগত যুৱকলৈ। কিবা এটা দুৰ্বাৰ আকৰ্ষণেও টানি ধৰিছিল সোণমইনাক। সিও ঘূৰি ঘূৰি পাছলৈ চালে। এক অজান শিহৰণ তাৰ শিৰাই শিৰাই বৈ গ'ল। এক অনামী ছটফটনীয়ে তাক বাৰে বাৰে আগভেটি ধৰিলে। এটা নাৰীমূৰ্তিয়ে যেন দিগন্তৰ ফালে মেলি দিছে দুখনি হাত, হাত দুখন ক্ৰমান্বয়ে প্ৰসাৰিত হৈ গৈ থাকিল। পলাব খুজিছিল সি, নোৱাৰিলে। বাৰে বাৰে হেঙাৰ হৈ থিয় দিছেহি এপাহি পদুমৰ পোহৰেৰে উদ্ভাসিত এক নাৰীমূৰ্তি। তাৰ পাছত সি শুনিবলৈ পালে সেই মূৰ্তিৰ নিৰ্বাক বচন, কোন তই দুৰাচাৰ, মোৰ এই স্বৰ্ণদ্বাৰত কৰ কৰাঘাত, আছিল কি অধিকাৰ জ্বলাবলৈ অগণি মোৰ অন্তৰত, দূৰ হ দূৰাচাৰ, নহ'লে নিমিষতে কৰিম ছাৰখা।

0: উৰি উৰি অহা কুকুহা কিছুমান সোণমইনাৰ গায়ে মূৰে পৰিল। কাজিৰঙা হাবিত জুই লগাইছে চাগে। পৰি অহা আবেলিৰ বতাহজাকে ব্ৰহ্মপুত্ৰৰ বালিও উৰুৱাই আনিছে। বতাহ আৰু খিচখিচীয়া বালিৰ কোবত ভালকৈ চকু মেলা মস্কিলেই হৈ পৰিছে। তাৰ চাবৰ মন গৈছিল ছিগা মথাউৰিটোৰ কেইফুটমান দূৰৰ গৰাটোৰ পৰা আৰম্ভ হোৱা এই বিশাল বালিৰাশিৰ ৰূপ। ঠায়ে ঠায়ে গজি উঠা জাওবনবোৰ লহপহকৈ বাঢ়ি আহিছে। বতাহৰ কোবত জাওবনবোৰত এটা কম্পন তৈয়াৰ হৈছে আৰু মৃদু সোঁ সোঁৱনিৰ শব্দ এটাও শুনা গৈছে। তাহানি গৰু চৰাবলৈ আহি এনেকুৱা এখন জাৰণিতে সিহঁতে তলে তলে খেলি ফুৰিছিল। কলৈ গ'ল তাৰ ল'ৰালিৰ লগৰীয়াহঁত? সিহঁতৰ কেতিয়াবা তালৈ মনত পৰেনে? কথাবোৰ ভাবি ভাবি সি মথাউৰিটোৰ ওপৰেদি আগবাঢ়িল। বেলি পৰিবলৈ আৰু বেছি পৰ নাই। উৰি থকা বালিৰ মাজেৰে পশ্চিম আকাশৰ বেলিটোৰ ৰাঙলী ৰূপ প্ৰতিভাত হৈছে। বেলিটো কমলাবৰণীয়া এখন কাঁহীৰ দৰে দেখা গৈছে। সি পূবমুৱা হৈ আছে যদিও বেলিটোৰ এই অপৰূপ সৌন্দৰ্য তাৰ চকুৰ আগত ভাঁহি উঠিল। তাক কোনোবাই মতা যেন শুনি চকুমুখ ঢাকি যোৱা ৰুমালখন এৰুৱাই আগলৈ চালে।
1: দাদা, ইমান দেৰি কৰিব পাৱানে? তোৰ কাৰণে গোটেই মানুহ ৰৈ আছে। আহ আহ, সোনকালে যাওঁ।
0: বতাহ আৰু খিচখিচীয়া বালিৰ কোবত ভালকৈ চকু মেলা মস্কিলেই হৈ পৰিছে। তাৰ চাবৰ মন গৈছিল ছিগা মথাউৰিটোৰ কেইফুটমান দূৰৰ গৰাটোৰ পৰা আৰম্ভ হোৱা এই বিশাল বালি।

0: ৰাখি ৰূপ ঠায়ে ঠায়ে গজি উঠা ঝাওবনবোৰ লহপহকৈ বাঢ়ি আহিছে। বতাহৰ কোবত ঝাওবনবোৰত এটা কম্পন তৈয়াৰ হৈছে আৰু মৃদুৰ সোঁ সোঁৱনিৰ শব্দ এটাও শুনা গৈছে। তাহানি গৰু চৰাবলৈ আহি এনেকুৱা এখন জাৰণিতে সিহঁতে তলে তলে খেলি ফুৰিছিল। কলৈ গ'ল তাৰ ল'ৰালিৰ লগৰীয়াহঁত? সিহঁতৰ কেতিয়াবা তালৈ মনত পৰেনে? কথাবোৰ ভাবি ভাবি সি মথাউৰিটোৰ ওপৰেদি আগবাঢ়িল। বেলি পৰিবলৈ আৰু বেছিপৰ নাই। উৰি থকা বালিৰ মাজেৰে পশ্চিম আকাশৰ বেলিটোৰ ৰাঙলি ৰূপ প্ৰতিভাত হৈছে। বেলিটো কমলাবৰণীয়া এখন কাঁহীৰ দৰে দেখা গৈছে। সি পূবমুৱা হৈ আছে যদিও বেলিটোৰ এই অপৰূপ সৌন্দৰ্য তাৰ চকুৰ আগত ভাঁহি উঠিল। তাক কোনোবাই মতা যেন শুনি চকুমুখ ঢাকি যোৱা ৰুমালখন এৰুৱাই আগলৈ চালে।
1: দাদা, ইমান দেৰি কৰিব পাৱানে? তোৰ কাৰণে গোটেই মানুহ ৰৈ আছে। আহ আহ, সোনকালে যাওঁ।

0: খহনীয়াৰ পাছত বোলে সিহঁতৰ গাঁৱৰ মানুহবোৰ নেপাললৈ গলগৈ, হয়নে?
1: নাই নাই, সিহঁতৰ গাঁৱৰ মানুহ নেপাললৈ উঠি যোৱা নাছিল নহয়। চলা গাঁৱৰ দাহা লোপাধ্যায় ভট্টাৰায়হঁতে নেপাললৈ উঠি গ'ল। অ' দাদা, সেই যে চলা গাঁৱৰ হৰিপ্ৰসাদ, সি কি কৰিলে জান? নৈৰ গৰা সিহঁতৰ ঘৰৰ কাষ পাওঁতেই আমাৰ এখেতো সিহঁতৰ ঘৰ ভাঙিবলৈ গৈছিল। একেই কমিউনিষ্ট পাৰ্টি যে হৰিপ্ৰসাদৰ ঘৰৰ বাৰাণ্ডাত লেনিনৰ ফটো এখন বন্ধাই থোৱা আছিল নহয়, সি বোলে সেইখন নমাই আনি একে কোবেই নৈ বুকুলৈ মাৰি পঠিয়ালে। সিহঁতৰ নেপালৰ ৰজা বীৰেন্দ্ৰৰ ফটোখন আল ফুলকৈ নমাই আনি কাপোৰ এখনেৰে মেৰিয়াই ধুনীয়াকৈ বাকচত সুমুৱাই থলে। এখেতে তাকে দেখি ইচ ইচ আচ আচ কৰি জোৰে কাম ততে এৰি গুচি আহিল। ঘৰত আহি বোলে চব ভণ্ড, চব ভাণ্ডকীৰ দল, কাকো বিশ্বাস কৰিব নোৱাৰি, স্বাৰ্থপৰ। এখেতে মনতে বৰ দুখ পালে হবলা, কেইবাদিনো ভুৰভুৰাই আছিল।
0: ধূলিমায়াৰ কথা কচোন ফুলু।
1: ফুলিক জীৱনত একেবাৰে নামাতো বুলি ভাবিছিলো। আমাৰ দুই নম্বৰ ছোৱালীজনীৰ জন্মৰ পাছত এবাৰ গোলাঘাটৰ ডাক্তৰৰ ওচৰলৈ গৈছিলো। মোৰ গা ভাল নাছিল। ডাক্তৰক দেখুৱাই আহি বাছষ্টেণ্ডত ৰৈ আছিলো। ডাঙৰ ল'ৰাটোক বাপেকে আৰু ছোৱালীজনীক মই লৈ আছিলো। তেতিয়া দেখিলো দুজনী ছোৱালীয়ে দুখন ধুনীয়া চাইকেল লৈ কথা পাতি গৈ আছে। দেখিয়ে চিনি পালো সেইজনী ঠুলি। মই চিঞৰিয়াই দিলো, অই ঠুলি। তাই ঘপককৈ চাইকেলখন ৰখাই মোৰ ফালে চাই লাহে লাহে ওচৰ পালেহি। কি ধুনীয়াজনী হৈ পৰিছিল তাই! গাত বগা স্পৰ্টিং, বগা স্কাৰ্ট, হাতত ৰেকেট। আয়ৈ ছোৱালী নহয় যেন একদম পুতল আহে। তাই মোলৈ একেৰাহে চাই ঠিৰ নাইকিয়া হৈ পৰিল। ক'লে, ফুলু ক্লাবত খেলা আছে, লন টেনিছো শিকিছো, যাওঁ হা। গুচি গ'ল, নৰলেই। দুইজনী ছোৱালী চাইকেল মাৰি গুচি গ'ল। মোক তাই একো এটা নুসুধিলে। সৰসৰকৈ মোৰ চকু পানী ওলাই আহিল। ভাবিলো কলেজত পঢ়ি তাই অহংকাৰ হৈছে। খুব কান্দিলো। ঘৰত আহিও ৰাতি ৰাতিটো কান্দিলো। তেতিয়া ভাবিছিলো জীৱনত তাইক আৰু নামাতো। পাছে কি হ'ব, তাই আহিছিল নহয়। বাপেক মৰাৰ পাছত সকামলৈ আহিছিল। কেপ্টেইন ৰণ বাহাদুৰ গুৰুণ নামৰ ল'ৰা এটাৰ লগত বিএ পাছ কৰাৰ পাছতেই তাই বিয়া হৈ গৈছিল। এতিয়া গুজৰাটৰ ফালে থাকে। তাই আহিয়ে দুদিনৰ পাছতে মোৰ ওচৰ ওলালেই নহয়। আহিয়ে মোক সাৱটি ধৰি খুব কান্দিলে। কান্দি কান্দি ক'লে, ফুলু, মই পঢ়ি থাকোঁতে এদিন গোলাঘাটত তোক লগ পাইছিলোঁ। সেইদিনা তোৰ অৱস্থাটো দেখি মই সহ্য কৰিব পৰা নাছিলোঁ। সেইদিনা মই খেলালৈ নগৈ হোষ্টেলত শুই শুই খুব কান্দিলোঁ। ফুলু মোক মাফ কৰি দে। ইমান ধুনীয়াজনী হৈ আছে তাই এতিয়াও। কি চাবি তাই চেহেৰা! এটাই ল'ৰা কোনোবা দামী স্কুলত পঢ়ুৱাইছে, হোষ্টেলত ৰাখিছে, তথাপি পাগলীজনীৰ মনত হেনো শান্তি নাই। মোক কি কৈছে জান? তাই গিৰিয়েকে বোলে দেশ ৰক্ষাত কিয় তাইৰ স্বাস্থ্য চেহেৰা ৰক্ষাতহে বেছি গুৰুত্ব দিয়ে। তাইৰ নামটো হেনো বদলি কৰি মায়াদেৱী কৰিলে। সিহঁতৰ ক্লাবত নাচ গানবোৰ হৈ থাকে নহয়, তাইক বোলে এবাৰ ক্লাবত হিন্দী গান গাবলৈ কৈছিল। তাই হিন্দী গান মুখস্থও নাই, সুৰবিলাকো মনত নাই। সেইকাৰণে বোলে তাই ক'লে, ইহা দেশ কি ছবি প্ৰাণ চে আদমি আকৰ একাঠা হোৱা হে, মে আসাম প্ৰাণ চে আই হোঁ, গাঁৱগীটো মে আসাম কা গানাহি গাঁৱগী। তাৰপাছত তাই এটা এটাকৈ কেইবাটাও দীপালী বৰঠাকুৰৰ গান গালে। বিহু গাঁৱতে বোলে চবেই উঠি উঠি হাত চাপৰি বজাই নাচিবলৈ ধৰিলে। এতিয়াও ফাংচনত বোলে তাই অসমীয়া গানহে গায়। বাপেকৰ সকাম নিকাম কৰি সিহঁত ঘূৰি যোৱাৰ আগদিনা তাই আমাৰ ইয়ালৈ আহিছিল। এটা ডাঙৰ পেকেট বিচনাতে থৈ এসোঠা কান্দি ক'লে, ফুলু এইটো ল, মই যোৱাৰ পাছত খুলিবি। মনটো উচপিচাই আছিল যদিও তাই যোৱাৰ দুদিন পাছত টোপোলাটো খুলি চাই দেখো দুখন দামী শাৰী। এনেকুৱা শাৰী আমাৰ ইয়াত কোনেও দেখা নাই। মোৰ গাত শোভা নাপায়, ভগা খৰাহিত পিতলৰ বাও যেন হ'ব। থৈ দিছোঁ, ছোৱালী দুজনী ডাঙৰ হ'লে সিহঁতে পিন্ধিব। আকৌ তাৰ মাজতে লেফাফা এটাত টকা 3000 সুমুৱাই থৈছিল। ইমানবোৰ টকা গণতি কৰি মোৰ হাত কঁপি গ'ল। থৈ দিছোঁ, এইবাৰ ল'ৰা ছোৱালীহালক বেডমিণ্টনৰ ছেট এটা কিনি দিম। সিহঁত ডাঙৰ হৈছে, খেলিব, মই শিকাই দিম। বাকী টকাকেইটা সাঁচি থ'ম, ইহঁত কলেজলৈ গ'লে লাগিব নহয়। আই মোৰ ঠুলি মায়া, তই কুশলে থাক। আমি বহুত কথা পাতিলোঁ, জোকালোঁ তাইক। ঐ ঠুলি, মনত আছেনে এবাৰ যে আমি বানপানীত

0: হাতুৰি সাঁতুৰি তিতা কাপোৰেই বামত উঠোঁতে তোক যে দুটামানে চাই আছিল, তই যে সিহঁতক খেদা ধৰিছিলি, তোক যে কোনোবা এটাই ডাকু বুলি মাতিছিল, আৰু ভাল ল'ৰাও আছিল। অৰুণ দাদাহঁতে যে আমাক লগ পালে সদায় কৈছিল, ঐ ছোৱালীহঁত খেল, ভালকৈ খেল, আমাৰ গাঁৱৰ নাম ৰাখিব লাগিব। মৰিয়াহোলাৰ বাপকণ দাসে ইয়াত প্ৰথম ভলীবল বেডমিণ্টন খেলিবলৈ শিকাইছিল, তেখেতৰ নাম ৰাখিব লাগিব তহঁতে। ঠুলি, মই নোৱাৰিলোঁ, ক্লাছ নাইনলৈ উঠোঁতেই বিয়া দি দিলে, সকালতে বুঢ়ী হ'লোঁ। তই সঁচাকৈ মানুহ নে দেৱী ঠুলি?
1: এজোপা গছৰ ফেৰেঙনিত বেলিটো লাগি ধৰি ছটফটাই আছিল, কিছু সময় ৰঙাৰাঙলি হৈ কঁপি কঁপি বেলিটো কাজিৰঙাৰ অৰণ্যত অন্তৰ্ধান হ'ল। জুপুৰি ঘৰবোৰ ক'লা হৈ পৰিছে, বাহিৰৰ পোহৰ শেষ হ'লে ভিতৰৰ পোহৰ উজলি উঠাৰ নিয়ম যদিও জুপুৰি ঘৰবোৰে নিয়ম ভংগ কৰিছিল। মথাউৰি খোজ দি অক্সুৰে আৰু সোণমণে আগবাঢ়িছে। কিছুদূৰ গৈয়ে আৰু এটা ঘৰ পোৱা গ'ল। ঘৰটোৰ ভিতৰৰ পৰা গলগলীয়া স্বৰত ভাঁহি আহিল নামঘোষাৰ সুৰ, হে কৃষ্ণ তজু পাদ পদ্ম, পঞ্জৰ ভিতৰে মোৰ মন ৰাজহংস, পখী থাকুক প্ৰভু সৰ্বথা।
2: দাদা, এইটো মাধৱ গোঁসাইৰ ঘৰ, গোঁসাইৰ জাত গল, বুঢ়ী মৰিল, জীয়েক জোঁৱায়েকহঁত নাহে, ল'ৰাটোও হেৰাল, অকলশৰে থাকে। আমাৰ কোনোবা কোনোবাই চাউল পাত শাক পাচলি আনি ভাত ৰান্ধি দিয়ে, তেনেকেই খায়।
1: সোণমইনাই একো নামাতিলে যদিও মনে মনে গোঁসাইৰ এনে কৰুণ অৱস্থাৰ কাৰণ জানিবৰ বাবে উৎসুকতা বাঢ়ি গ'ল। দূৰত আগলৈ কোনোবা এঘৰ মানুহৰ চোতালত একোৰা জুই জ্বলি থকা দেখা গৈছে। সেই ঘৰটোৰ পৰা একেলগে বাজি উঠা টোকাৰী, চেৰেণ্ডা, বীণৰ ৰেপনি আৰু মঞ্জুৰাৰ অভিনৱ মূৰ্চনা এটি ভাঁহি আহিছে। শুনা গৈছে দেহ বিচাৰৰ গীত আৰু কৰধ্বনি।
2: বোধন কলিতাৰ ঘৰত সকাম পাতিছে দাদা, ল'ৰাটোক শুকানি অপচৰাণে খলিয়া যক কিহে বা পাইছিল, আগ কৰি থৈছিল, তাৰ হাত ভৰি শুকাই গৈছিল, পেটটো ওলোৱা, মুখখন ফুলা ফুলা হৈ আছে, আমি সিহঁতৰ ঘৰৰ আগে দিয়েই যাম।
1: চোতালত জুই একোৰা জ্বলাই লৈ ভকতসকল নামত বহিছে। সন্মুখত ঔটেঙা এবখলাত মিঠাতেল দি খলিতা জ্বলোৱা হৈছে। এই আলোক আন্ধাৰৰ মাজত ভকতসকলৰ মুখ দেখা গৈছে। চাৰিখন টোকাৰী হাতত লৈ চাৰিজন ভকত, নন্দেশ্বৰ চুতীয়া, ধনেশ্বৰ শইকীয়া, লোকাই আৰু ভৰত বৰা, ৰামধন কছাৰীয়ে চেৰেণ্ডা বজাইছে, বিনত ৰেপনি তোলাজন সোণাৰাম গগৈ, এজন ডেকা ল'ৰাই মঞ্জুৰা বজাইছে, বাকীকেইজন ভকতে চাপৰি বজাইছে। ভাঙৰ মলমলীয়া গোন্ধ এটাও বতাহত ভাঁহি গৈছে। ৰামধন কছাৰীৰ সৰু চকুহাল বহল চকুপতাৰে ঢাক খুৱাই পেলাইছে। জুইৰ পোহৰত বগা চুলি আৰু পকা চেলাউৰিযোৰ জিলিকি উঠিছে। চাকিৰ ওচৰত কঠফাৰি বহা অসুখীয়া ল'ৰাটোৰ গাত এখন গামোচা মেৰিওৱা আছে। ভকতসকলৰ নামৰ ধ্বনিয়ে গোটেই গাঁওখন ধোৱাই গৈছে। দেহা এদিনীয়া, দেহা দুদিনীয়া, দেহা হ'ল ভোকৰে ঘৰ, জীয়াই থকা কালতে আপোন সকলোটি, মৰিলে সকলো পৰ। যিদিনা আহিলা নানিলা কাকো, যিদিনা যাবাগৈ নিনিয়া কাকো, জীয়াই থকা কালত একোৱেই নোজোৰে, মৰিলে এই দেহা নেলাগে কাকো। কিমান দুৰ্দশাগ্ৰস্ত হ'লে, কিমান হতাশাত ভুগিলে এনে গীতৰ সৃষ্টি হ'ব পাৰে, দেহ তুচ্ছ হৈ যাব পাৰে, মৃত্যুক মহিমামণ্ডিত কৰি তুলিব পাৰি, জীৱনটোক সাৰ শূন্য বুলি ভাবিব পাৰি। সি আকৌ ভাবিলে, জীৱনটোক অসাৰ বুলি যদি ভবাই হয় তেন্তে কেনেকৈ এনে সুন্দৰ সুৰ সমলয়ৰ সৃষ্টি হ'ব পাৰে। নিশ্চয় এই দৈনাৱস্থাৰ ওৱাদি উলিয়াব নোৱাৰাৰ কাৰণেই তিল তিলকৈ হতাশাই মানুহক গ্ৰাস কৰিছে, নিজৰ জীৱনক ধিক্কাৰ দি মৃত্যুক মহিমামণ্ডিত কৰি তোলা হৈছে। কথাবোৰ ভাবি ভাবি সোণমইনা আগবাঢ়িল। বোধন কলিতাৰ চোতালৰ মাজেদিয়ে সিহঁত দুয়ো পাৰ হৈ গ'ল। ভকত নাইবা গৃহস্থ কোনোৱেই সিহঁতৰ প্ৰতি মনোনিৱেশ নকৰিলে। তাৰ মনলৈ এনেই এফাকি কবিতা আহিল, হয়নে চাপৰিদেউ, ব্ৰহ্মাণ্ড হেনো টকাৰীৰ খোলা, আকাশ গুঁইচাল, বজাই শুনোৱাহে তোমাৰ কৰতাল, হালি জালি নাচি উঠক মানুহৰ সুফল আকাল। আন্ধাৰৰ মাজতে কণ কণ জোনাকী পৰুৱাবোৰে পোহৰৰ ছবি আঁকিছিল। বাটটোত মাজে মাজে ক'ৰবাত গৰু মহ বন্ধা আছিল। পাগোলা ঘাঁহ আৰু কেঁচা গোবৰৰ মিশ্ৰিত গোন্ধ এটা তাৰ নাকত লাগিছিল। সৌটো সুশীলাহঁতৰ ঘৰ, সুশীলা চুব্বা, সুশীলাৰ বাপেক ঢুকাল, মাকেই তাইক আৰু ভায়েকক পঢ়ুৱাই বি এ পাছ কৰোৱাইছে, চাকৰি বাকৰি নাই,

মাধিয়া খন্দোৱাকৈ খেতি কৰে। নতুন পলস বিচাৰি ধান মাহ শাক পাচলি খেতি কৰে। সিহঁতৰ ঘৰলৈকে আজি তাৰ নিমন্ত্ৰণ। অক্সুৰে খবৰটো দিছে। খবৰৰ মতে তাতে সিহঁতৰ ওচৰৰ গাঁওখনৰ যিখিনি অৱশিষ্ট মানুহ মথাউৰিত ঘৰ সাজি আছে, সকলোৱে তাৰ বাবে বাট চাই আছে।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: অনুষ্ঠানত এইবাৰৰ শিল্পী বিউটি শৰ্মা বৰুৱা।

0: राष्ट्रपति जेडी वेंस ने कहा, अमेरिका और ईरान भविष्य में किसी भी टकराव को टालने के लिए सीधा सैन्य संपर्क स्थापित करने पर सहमत। भारतीय निशानेबाज ISSF जूनियर विश्व चैंपियनशिप में 7 स्वर्ण सहित 24 पदक जीतकर शीर्ष स्थान पर रहे और US ओपन बैडमिंटन में रौनक चौहान, किदांबी श्रीकांत सहित 3 महिला शटलर सिंगल्स क्वार्टर फाइनल में पहुंचे। इसके साथ ही समाचार संध्या का ये अंक समाप्त हुआ। नमस्कार।
1: হ্যালো, এতিয়া দেখুন তো নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিছো চিত্ৰগীত অনুষ্ঠানত। প্ৰথমেই শুনক পূজা চিনেমাৰ এটি গীত, শান্তাউজীৰ আৰু আলোক শইকীয়াৰ কণ্ঠত, গীতিকাৰ হেমন্ত দত্ত।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনক খোজ চিনেমাৰ দুটি গীত প্ৰথমটি গীত শুনক উষা মংগেশকাৰৰ কণ্ঠত আৰু দ্বিতীয়টি গীত ভূপেন হাজৰিকা আৰু উষা মংগেশকাৰৰ কণ্ঠত দুয়োটি গীতৰেই গীতিকাৰ ভূপেন হাজৰিকা

এইবাৰ শুনক ধৰ্মকায় ছবিৰ এটি গীত, জয়ন্ত হাজৰিকা আৰু নিৰ্মলা মিশ্ৰৰ কণ্ঠত। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। ৰাজ্যত এতিয়ালৈকে 62 জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে। এই সময়ছোৱাত ভুৱা চিকিৎসকৰ বিৰুদ্ধে 79টা গোচৰ পঞ্জীয়ন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সন্ধিয়া সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত এই কথা প্ৰকাশ কৰিছে। তেওঁ কয় যে ভুৱা চিকিৎসকৰ বিৰুদ্ধে অসম চৰকাৰৰ অভিযান অব্যাহত থাকিব। জনগণৰ জীৱনক লৈ কৰা যিকোনো অপচেষ্টা কেতিয়াও সহ্য কৰা নহ'ব বুলিও তেওঁ মন্তব্য কৰে। ভুৱা চিকিৎসকৰ চক্ৰটোক সকিয়নি প্ৰদান কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে জনসাধাৰণৰ জীৱনৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এনে অভিযান আগলৈও অব্যাহত থাকিব। উল্লেখযোগ্য যে চিকিৎসক ডাঃ অভিজিত নিয়োগৰ একক প্ৰচেষ্টাত প্ৰথম অৱস্থাত ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান চলিছিল। পৰৱৰ্তী সময়ত বিষয়টো চৰকাৰৰ দৃষ্টিলৈ অহাত চিকিৎসকগৰাকীৰ নেতৃত্বত ভুৱা চিকিৎসক বিৰোধী অভিযান গোট গঠন কৰি দিয়া হয়। তেওঁৰ নেতৃত্বতে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অনুষ্ঠিত হোৱা অম্বুবাচী মহাযোগলৈ প্ৰায় 8 লাখ ভক্তৰ আগমন ঘটে। মেলালৈ 75 গৰাকী বিদেশী ভক্তও আহিছিল বুলি কামৰূপ জিলা প্ৰশাসনে জানিবলৈ দিছে। উল্লেখযোগ্য যে যোৱা নিশা 12:02 অম্বুবাচীৰ নিবৃত্তিৰ পিছত আজি সূৰ্যোদয়ৰ পাছতে দেৱী স্নান তথা নৃত্য পূজাৰ অন্তত মন্দিৰৰ মূল দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰি ৰাজ্যবাসীৰ মংগল কামনা কৰে। পৰ্যটন মন্ত্ৰী অজন্তা নেওগে দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰি কয় যে এই মেলাই ভাৰতীয় সংস্কৃতিৰ অতিথি দেৱভৱ আদৰ্শক প্ৰতিফলিত কৰিছে। আধ্যাত্মিকতা, আস্থা, সম্প্ৰীতি আৰু ভক্তিৰ মিলনস্থলীত পৰিণত হোৱা এই মেলাই ৰাজ্যখনৰ সমৃদ্ধ আধ্যাত্মিক ঐতিহ্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰে। অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে জামিন দিবলৈ অস্বীকাৰ কৰে। অধিবক্তা অনিল মিশ্ৰই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ সপক্ষে ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল। জুবিন গাৰ্গৰ ব্যক্তিগত যত্ন লোৱাৰ দায়িত্বত সিদ্ধাৰ্থ শৰ্মা নাছিল বুলি অধিবক্তা মিশ্ৰই যুক্তি আগবঢ়ায়। সাক্ষীৰ সংখ্যা অধিক হোৱাৰ বাবে বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অজুহাত দেখুৱাই সিদ্ধাৰ্থ শৰ্মাক জামিন দিবলৈ তেওঁ আদালতক আহান জনায়। ইয়াৰ বিপৰীতে অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই কিদৰে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধন আত্মসাত কৰিছিল সেই সম্পৰ্কে আদালতত তথ্য দাঙি ধৰে। আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা আৰু সাক্ষীৰ বক্তব্যৰ উদ্ধৃতিৰে মহাধিবক্তাগৰাকীয়ে জুবিন গাৰ্গৰ বিৰুদ্ধে সিদ্ধাৰ্থ শৰ্মাসহ আন আন অভিযুক্তসকলে কৰা ষড়যন্ত্ৰৰ তথ্যও আদালতৰ দৃষ্টিগোচৰ কৰে। স্বাস্থ্যখণ্ডত অবিৰত বিনিয়োগ, চিকিৎসা সেৱাৰ প্ৰসাৰ, মাতৃসকলৰ যত্নৰ ক্ষেত্ৰত জনসজাগতা বৃদ্ধিৰ ফলত ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পাইছে। গুৱাহাটীত থকা শ্ৰী মাৰোৱাৰী দাতব্য ঔষধালয়ৰ 110 বছৰীয়া প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা কয়। তেওঁ কয় যে প্ৰসূতিৰ মৃত্যুৰ হাৰ প্ৰতি লাখত 2006 বৰ্ষৰ 480ৰ পৰা বৰ্তমান সময়ত 84লৈ হ্ৰাস পাইছে। এয়া অসমৰ স্বাস্থ্যখণ্ডৰ বাবে যুগান্তকাৰী সাফল্য বুলিও তেওঁ উল্লেখ কৰে। ভাষণ প্ৰসংগত তেওঁ অসমীয়া সমাজ সংস্কৃতিৰ উন্নয়নত মাৰোৱাৰী সমাজে আগবঢ়োৱা অৱদানৰ সম্পৰ্কেও আলোকপাত কৰে। ৰাজ্যৰ 12খন জিলাত পৰহিলৈ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বাবে হ'বলগীয়া এই পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে এডমিট কাৰ্ডৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ লগত লৈ যাব লাগিব। ইয়াৰ উপৰি পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, ডিজিটেল ঘড়ী অথবা কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী নিব নোৱাৰিব বুলি ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিৰ্দেশ জাৰি কৰিছে। বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰাক লৈ তামোলপুৰ জিলা প্ৰশাসনে কিছু নিষেধাজ্ঞাও জাৰি কৰিছে। এই অনুসৰি তামোলপুৰ জিলাৰ 3টা পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ পৰিসৰত পৰীক্ষাৰ্থীৰ বাহিৰে আন লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যান বাহন চলোৱা তথা ৰখোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ডিব্ৰুগড়ৰ জীৱন

নগৰৰ নিবাসী তথা লাহোৱালৰ ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ক্ৰীড়া সংগঠক শৈলেন্দ্ৰনাথ ভাগৱতীৰ আজি পুৱা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 80 বছৰ। তেখেতৰ মৃত্যুত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা, ডিব্ৰুগড় ক্ৰিকেট কোচিং চেণ্টাৰৰ লগতে বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু জীৱনৰ দিশবাণী এই অনুষ্ঠানত প্ৰচাৰিত হৈ আছে বিশিষ্ট শিক্ষাবিদ গৱেষক তথা লেখক ডক্টৰ বিজয় কৃষ্ণ দেৱশৰ্মাৰ অনাতাঁৰ আত্মজীৱনীৰ পুনৰ প্ৰচাৰ। তেখেতৰ সৈতে কথা পাতিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতীয়ে। আজি এয়া চতুৰ্থ খণ্ড।
1: ছাৰ নমস্কাৰ।
2: নমস্কাৰ।
1: এই যোৱাটো খণ্ডত আপোনাৰ শিক্ষক জীৱন, বিশেষকৈ উচ্চ শিক্ষাৰ লগত জড়িত শিক্ষক জীৱন সম্পৰ্কে আলোচনা কৰিলোঁ আৰু আপুনি সৰ্বশেষত শ্বিলঙৰ ছেণ্ট এণ্টনিছ কলেজত শিক্ষকতা আৰম্ভ কৰিলে গণিতৰ স্নাতকোত্তৰ শ্ৰেণীত। গতিকে সেই কলেজত আপোনাৰ অভিজ্ঞতা শিক্ষকতা সম্পৰ্কে, তাৰপিছত আপুনি নেহুত যেতিয়া নতুন ইউনিভাৰ্চিটি নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটি তাত যেতিয়া গণিত বিভাগটো খুলিলে তেতিয়া আপুনিয়ে বোধহয় তাত প্ৰথম শিক্ষক হিচাপে জইন কৰিলে। গতিকে তাৰপিছত আপুনি হিল ইউনিভাৰ্চিটিত কেইবাটাও কামত জড়িত হৈছে। আমাক অনুগ্ৰহ কৰি এণ্টনিজৰ পৰা নেহুত আপুনি জইন কৰা আৰু নেহুত থাকোঁতে আপুনি যে খড়গপুৰত পি এইচ ডি কৰিলে এই গোটেইখিনি কথা আমাক ভালদৰে কওক।
2: ধন্যবাদ। আচলতে এই এণ্টনি কলেজত গৈ মোৰ এটা নতুন অভিজ্ঞতা হ'ল, কাৰণ তাৰ আগতে মই শ্বিলঙত দুবাৰেই গৈছিলোঁ মাত্ৰ, এই ইঞ্জিনিয়াৰিঙত বনচাইন কৰিবলৈ আৰু পিছৰ বাৰ কটন কলেজত ৰিজাইন দিবলৈ। তে সেই সময়ত কটন কলেজত ৰিজাইন দিব লাগিলে গভৰ্ণৰত তাত ৰেজিগনেশ্যন দিব লাগে, সেইটোৱে নিয়ম আছিল। তে গ'ল, মই এণ্টনিত গৈ যেতিয়া গ'লোঁ সেই কলেজখনত গৈ কিন্তু মই অভিভূত হ'লোঁ যে এনেকুৱা ডাঙৰ কলেজ এখন, ইমান ছাত্ৰ সংখ্যা, সেই সময়ত বোধহয় অসমত আটাইতকৈ অধিক ছাত্ৰ সংখ্যা আছিল ছেণ্ট এণ্টনি, আৰু অসমৰ চাৰিওফালৰ পৰা ভাল ভাল ল'ৰাবিলাক তাত আহে। সেইটো কিন্তু মই লৈ নজৰ কৰিলোঁ, কৰি ভাল লাগিল। তে এণ্টনিত যাওঁতেই মই প্ৰিন্সিপাল ফাদাৰৰ লগত এটা বন্দোবস্ত কৰিছিলোঁ যে তেওঁ মোক এটা কোৱাৰ্টাৰ দিব লাগিব। এণ্টনি কলেজে ইউ জি চিৰ পইচাৰে 10টা কোৱাৰ্টাৰ বনাইছিল শিক্ষকৰ কাৰণে। সেই সময়ত ইউ জি চিয়ে সম্পূৰ্ণ ছাপোৰ্ট দিছিল সেইটো, আৰু সেইটো এণ্টনি কলেজে গ্ৰহণ কৰিছিল। অসমৰ কিন্তু কোনো কলেজে সেইটো নল'লে। যিয়ে নহওক, তে গৈ ফাদাৰে কিন্তু ক'লে এইটো গ্ৰেণ্টেড। তেওঁ মানে বাক্য নকয়, শব্দৰে কথাবিলাক কয়, গ্ৰেণ্টেড বুলি কৈ গৈয়ে মই কিন্তু তেওঁ কোৱাৰ্টাৰ এটা ৰেডি কৰি থৈছে। কোৱাৰ্টাৰ এটা খালী আছিল, মোৰো ভাগ্য ভাল দি দিলে। গোটেইকেইটা নতুনৰ দৰে কৰি মোক ফাদাৰে দিছে। তে গৈ তাতো গৈ দেখিলোঁ কেইটামান বৰ ভাল ল'ৰা আছে, অসমীয়া ল'ৰাও তাত আছে, বঙালী ল'ৰা আছে, অসমীয়া আৰু বঙালী। সেই সময়ত কিন্তু এটা আচৰিত কথা, খাচী ল'ৰা গণিত পঢ়া নাছিল, সেইটো ময়ে আনিছোঁ পিছত, সেইটো ক'ম মই। তে তাতো মই ফাদাৰক সেইটো ক'লোঁ যে ভাল ল'ৰাকেইটাক মই ঘৰত কোৱাৰ্টাৰত নি পঢ়াওঁ। কোৱাৰ্টাৰত খুব ডাঙৰ কোৱাৰ্টাৰ আছিল, গতিকে কলেজত পঢ়োৱাত কৰি আৰু কলেজত মই সাধাৰণ ছাত্ৰবিলাকক এক ঘণ্টা পঢ়াম। ফাদাৰে খুব ভাল পালে কথাটোত, সেনে প্ৰপ'জেল সাধাৰণতে কোনো শিক্ষকে নিদিয়ে। তেদি মই সেই ভাল ল'ৰাকেইটাক মাতি নি ঘৰত পঢ়াওঁ আৰু সাধাৰণ ল'ৰাবিলাকক কলেজত পঢ়াওঁ এক ঘণ্টা, ছয়টাৰ পৰা সাতটা।

0: কৰিলে, সেইটো কিন্তু বৰ কাম দিলে। প্ৰথম বছৰতে এণ্টনি কলেজে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত, তেতিয়া আই এছ চি পৰীক্ষা আছে, আই এছ চি পৰীক্ষাত 10টা পজিশ্যনৰ ভিতৰত 9টা পালে আৰু গণিতত হাইষ্ট মাৰ্ক পালে। আৰু ইপিনে অনাৰ্ছত ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হ'ল। তে সেই কথাটোত ফাদাৰে কিন্তু অতি আনন্দ পালে। পাই তেওঁ কিন্তু কৈছে, তেওঁ সদায় এটা বাক্য মোৰ শ্ৰীমতীক কৈছিল যে ইয়ৰ হাজবেণ্ড ইজ নট অনলি এ টিচাৰ, হি ইজ এন এডুকেটৰ। এই বাক্যটো তেওঁ কৈছিল। আৰু তাৰ বিনিময়ত কিন্তু ফাদাৰ জোচেফে মোক কিমান বস্তু দিছে তোমাক মই বৰ্ণাব নোৱাৰো। কিবা এটা ভাল বস্তু তেওঁলৈ আহিলেই তেওঁলোকে বিদেশৰ পৰা এই এক্সমাছৰ সময়ত খুব গিফ্ট পায়। ভাল গিফ্টটো, আটাইতকৈ ভাল গিফ্টটো মোলৈ পঠাই দিয়ে। তেনে এটা মৰম তেওঁৰ হেৰি আছিল। আৰু তেওঁ ক'তো কাৰো ঘৰত নাখায়, কিন্তু মোৰ ঘৰত খাব আহে। আৰু বিশেষকৈ এওঁ ৰন্ধা মাছৰ তৰকাৰী, তেওঁ যেতিয়া মাছৰ তৰকাৰী খাবৰ মন যায় মাছ এটা কিনি পঠাই দিয়ে। সেইটোতো আমি জানো, তাৰমানে ফাদাৰক বৰ অদ্ভুত মানুহ আছিল। কিন্তু কি অনুশাসন! মই এনে অনুশাসন কোনোবা কলেজত আছে বুলি মই ভাবিব নোৱাৰো। তেওঁ গেটত থিয় দি থাকিলে কোনো ল'ৰা আগেৰে যাবলৈ সাহ নকৰে, তেনেকুৱা ধৰণৰ মানুহ আছিল। যিয়ে নহওক, গৈয়ে তাতে পূৰ্ণময় কোৱাৰ্টাৰটোও পালোঁ। সেই কোৱাৰ্টাৰ কোৱাৰ্টাৰৰ ফ্ৰণ্টত এটুকুৰ মাটি কিন্তু পৰি আছিল। মই এতিয়া মই ঘৰ মাটি শ্বিলঙত কৰাৰ মূল কথাটো কওঁ। সদায় মই আৰু এওঁ চাই ভাবোঁ, এই মাটিখিনি আমি ল'ব পাৰিলে, কাৰ মাটি কি কথা একো নাজানো, কিন্তু কিন্তু এটা ধাৰণা যে এই মাটিখিনি ল'ব পাৰিলে। তাৰপিছত তাত এজন সেই এণ্টনি কলেজৰে প্ৰফেচাৰে মটৰ পাৰ্টছৰ বিজনেছ কৰিছিল, পুৰণা গাড়ীবিলাক বজাই থৈ গ'ল। ঠিক সেই সময়তে ইউ জি চিৰ পৰা মই এটা অফাৰ পালোঁ চণ্ডীগড়ত এডভান্স ইনষ্টিটিউট অফ মেথমেটিক্সত এটা ছমহীয়া কোৰ্চ কৰাৰ কাৰণে। সেইটো মই ছিলেক্ট হ'লোঁ, সেইটো গৈ মই চণ্ডীগড় পালোঁগৈ। চণ্ডীগড়ত অৱশ্যে মোৰো সুবিধা আছিল, মোৰো সৰু ভাইটো তেতিয়া পি জি এৰ প্ৰফেচাৰ, সি ডাক্তৰ। চণ্ডীগড় পি জি এইটো প্ৰথম মেডিকেলৰ পি জি এই, তাত তেওঁ ডাক্তৰ। গতিকে মই তাত তাতে থাকিলোঁ, থাকি এইটো কৰিলোঁ
1: ছমহীয়া কোৰ্চ।
0: ছমহীয়া কোৰ্চ দুমাহমান পিছত বোধহয় এওঁ ফোন কৰিছে যে আমি চোৱা মাটিখিনি জুখিছে। তাৰমানে কি এটা সংযোগৰ কথা হ'ল! তে মই মোৰ ভাইটোক ক'লোঁ যে এনেকুৱা কথা, আমাৰ এইটুকুৰ মাটিৰ প্ৰতি বিৰাট মায়া, সেই মাটিটো ফুৰিবলৈ জুখিছে। মই এওঁ সুধিলোঁ, কোনে জুখিছে বোলে, সেইটোও নাজানো, কিয় জুখিছে তাকো নাজানে। তেতিয়া এই ভাইটোৱে কিন্তু এটা কথা ক'লে যে সেই মাটিখিনি কিন্তু তহঁতৰ মায়াৰ মাটি, তই কালিয়ে গুচি যা, কি অন্তত অনুসন্ধান কৰ কি বুলি কৈ সি এয়াৰ টিকট এটা কৰি দিলে মই চন্দ্ৰৰ পৰা গুচি আহিলোঁ। আহি মোৰ এজন চিনাকি মানুহ আছিল পোষ্ট অফিচৰ, তেওঁ মাটিত দালালি কৰে, গতিকে তেওঁৰ তাত গ'লোঁ। তেওঁ কৈছে বোলে, হয় এই ময়ে বোলে দালালি কৰিছোঁ সেইটোত, বোলে কি বোলে সেই মাটিখিনিৰ মালিক হ'ল ইচি ৰেষ্টুৰেণ্ট, তুমি নাম শুনিছা, তেওঁৰ মালিক আবু দাস বুলি আছিল, সেই অসমৰ কিন্তু ক্ৰিকেট দলৰ ক্ৰিকেটাৰ আছিল তেওঁ। খুব ইচি ৰেষ্টুৰেণ্ট বিৰাট বিখ্যাত শ্বিলঙৰ, এতিয়াও বিখ্যাত। তেওঁৰ মালিক বোলে আবু দাসৰ মাটি, সেইখিনি আবু দাসে বিক্ৰী কৰিব, কোনোবা এজনৰ বন্দোবস্ত হৈছে, সেইকাৰণে জুখিব লাগে। মই বহুত ভাবি চিন্তি পিছদিনা ৰাতিপুৱাই আবু দাসৰ তাত গ'লোঁ। ই চি ৰেষ্টুৰেণ্টত যাই তেওঁ একদম তলত সুৰংগৰ দৰে, আবু দাসেতো মোক দেখি আচৰিত, চোৱা কেনে সংযোগ আহি গ'ল,

0: গুছি আহিছো।
1: আরেস্টেণ্ডে
0: ইতিমধ্যে বিদেশলৈ গল, মই গাইড নোহোৱাকৈ কাম করিলো। আর একটা কথা আপনি দেখিছো, গাইড না থাকলে কাম সোনকালে হয়,
1: দায়িত্ব বাড়ি যায়তো।
0: মন্দ থাকিলে হয়তো মই আড়াই বছর কাম কমপ্লিট নহলই, যে নহক মই আড়াই বছর করে আনকি মই তেওঁলৈ বাটো নাচালো, থেসিস একেবারে ছপা করে টাইপ করে চকরে মো এটা হেৰি দিছিল, এসি রুমত মই এটো থৈ গৈছিল। তাৰ পিছত
1: আপোনাৰ মানে পিএইচডি রিজাল্ট নেওত কাম কৰি থাকোতে
0: রিজাল্ট, মানে আইআইটি খড়গপুৰত পিএইচডি রিজেক্ট হওয়া, থেসিস রিজেক্ট হওয়া ঘটনা নাই বুলি কব পাৰি সাধাৰণতে। তুমি যদি সেই অবস্থাটো পোৱা যায় তুমি ডিগ্ৰীটো পাবাই। আৰু মই সেই
1: আপোনাৰ মানে খড়গপুৰৰ অভিজ্ঞতাটো আৰু সামগ্ৰিকভাৱে ভালেই,
0: খুব ভাল।
1: আৰু আপোনাৰ গোটেই মানে ধৰক গণিতজ্ঞ হিচাপে আপোনাৰ গোটেই জীৱনৰ যিটো পৰিক্ৰমা, তাতে খড়গপুৰৰ গৱেষণাই আপোনাক যথেষ্ট অৰিহণা যোগাইছে নিশ্চয়।
0: মই এই খড়গপুৰৰ কথা অলপ কওঁ। খড়গপুৰত যিটো শৈক্ষিক পৰিৱেশ পাইছিলোঁ ৰেয়াৰ, সেইটো খুব কম। আমাৰ অসমৰ কোনো বিশ্ববিদ্যালয়তে তেনেকুৱা শৈক্ষিক পৰিৱেশ নাই। আমাৰ গণিত বিভাগতে শিক্ষক আছিল 38 জন, কিমান ডাঙৰ হেৰি হ'ব পাৰে। আৰু তাত গৱেষণাটো একেবাৰে মানে বাধ্যতামূলকৰ দৰে সকলোৱে কৰে একেবাৰে। আৰু অকল গণিত বিভাগেই নহয়, প্ৰত্যেকটো বিভাগে কিন্তু সমানে দক্ষ। ইঞ্জিনিয়াৰিঙত পিএইচডি আমি তেতিয়া শুনাই নাছিলোঁ ইয়াত, কিন্তু তাত হৈ আছে। গতিকে শৈক্ষিক মাধ্যমটো সাংঘাতিক ভাল পাইছিলোঁ। আৰু আৰু এটা আচৰিত হেৰি দেখিছিলোঁ, ইটো বিভাগৰ পৰা সিটো বিভাগৰ যিটো সহসম্বন্ধ, সেই সহসম্বন্ধটো আছিল। আৰু ইজনে সিজনক সহায় কৰা যিটো অভ্যাস, সেই অভ্যাসটো কিন্তু মই খড়গপুৰত পাইছোঁ একেবাৰে।
1: তাৰপিছত আপুনি নেহুত গণিতত শিক্ষকতা কৰাৰ উপৰিও আমি জনাত আপুনিতো আৰু বেলেগ বেলেগ বহুত সেৱা আগবঢ়াইছে বিশ্ববিদ্যালয়খনক, সেই বিষয়ে অকণমান।
0: তাৰপিছত নেহুতে ঘূৰি আহি গণিততো সোমালোৱে, কিছুদিন পিছতে ডিন ষ্টুডেণ্টছ ৱেলফেয়াৰ হ'লোঁ, ছাত্ৰ কল্যাণ। আৰু ছাত্ৰ কল্যাণৰ গুৰু হৈ মই কিন্তু বহুত কাম করিলো। তেতিয়া নেহুত হোস্টেল হেনেকে হওয়া নাছিল, মই হোস্টেলের কারণে ইউজিসির ওসরত যুদ্ধ করে বরঞ্চ টকা আনিছো, আনি হোস্টেল করেছো। সেই এপাহতে মই প্রথম ওয়ার্ডেনও, হোস্টেলের ওয়ার্ডেনও হয়েছো, কিন্তু মোর দিনতে ছোৱালী হোস্টেলও হল এই ডিন ষ্টুডেণ্টছ ৱেলফেয়াৰ থাকা সময়তে। হৈ আৰু এটা ডাঙৰ কাম কৰিলোঁ, যিটো আমাৰ যিটো কেম্পাছ নেহৰু বৰ্তমান, সেই সময়ত সিমান ডাঙৰকৈ হেৰি হোৱা নাছিল, ডিপাৰ্টমেণ্টবিলাক চহৰতে আছিল। এই অসম এৰি অহাৰ পাছত, অসমে এৰি অহাৰ ডাঙৰ ডাঙৰ বিল্ডিং কিছুমান আছিল নহয়, সেই বিল্ডিংবিলাকতে কিন্তু আমাৰ ডিপাৰ্টমেণ্টবিলাক চলিছিল। আমাৰ গণিত বিভাগো তেনেকৈ ময়ূৰভঞ্জ ৰজাৰ এটা হেৰি গেষ্ট হাউচ আছিল, বিৰাট ডাঙৰ, তাত আৰম্ভ হৈছিল। গণিত আৰু ইংৰাজী তাতেই আৰম্ভ হয় দুইটা একেবাৰে।
1: তেতিয়াতো আৰু সেনেকুৱা এটা নিৰ্দিষ্ট কেম্পাছ নাছিলতো,
0: নাই, মাটি দিছিল, মাটি অধিগ্ৰহণ দিছে, কেম্পাছ হোৱা নাছিল। তাৰপিছত অৱশ্যে বিজনী ৰজাৰ যিটো কেম্পাছ, ৰজাবিলাকৰ শ্বিলঙত সেনেকৈ কেম্পাছ আছিল, সেই কেম্পাছটো নেহুই কিনি লয়, কিনি লৈ এই মোৰ ডিন ষ্টুডেণ্টছ ৱেলফেয়াৰ অফিচটো তাতেই আছিল, বিজনী কমপ্লেক্স বুলি কয়, ভাগ্যকুল বুলি এটা জেগাত, তাতে তৈয়াৰ হৈছিল। গতিকে সেইটো কৰি মই বৰ যথেষ্ট কাম কৰিব পাৰিলোঁ। সেইটোৰ পিছতে কিন্তু আৰু এটা হেৰি হ'ল, মোৰ ডিষ্টেঞ্চ এডুকেশ্যন আৰম্ভ হ'ল ইতিমধ্যে, তাৰমানে ইগনোৰ প্ৰথম উত্তৰ পূবৰ যিটো চেণ্টাৰ, সেই চেণ্টাৰটো নেহুত দিলে। তে ডিষ্টেঞ্চ এডুকেশ্যন হওঁতে ভি চিয়ে মোক মাতি নিলে।

0: এটা নতুন বিষয় হয়েছে, কৈছে যে তুমি এই ডিপার্টমেন্টটো হেৰি কৰা।
1: ডিষ্টেন্স এডুকেশ্যনৰ ধাৰণাটো নতুন নিশ্চয় এতিয়া,
0: তেতিয়া একেবাৰে
1: নতুন হয়।
0: কিন্তু যে নহওক, মই চণ্ডীগড়ত সেই কোর্স লওঁতে কিন্তু ডিষ্টেন্স এডুকেশ্যন সম্পৰ্কে পঢ়িছিলোঁ, সেইটো অভিজ্ঞতা মোৰ আছিল আচলতে। আৰু সেই কথাটো ফিজিক মই কৈছিলোঁ বোধে, গতিকে বেছিয়ে জানে জানি ডিষ্টেন্স এডুকেশ্যন হেৰি কৰিলে। আৰু ডিষ্টেন্স এডুকেশ্যনৰ প্ৰথম যিবিলাক মোৰ ছাত্ৰ, তুমি আচৰিত হ'বা, আই এ এছ অফিচাৰ, গভৰ্ণমেণ্টৰ যিবিলাক মানে প্ৰথম কোৰ্চ আছিল মেনেজমেণ্ট, মেনেজমেণ্টত সেই আই এ এছ অফিচাৰ, এই অফিচাৰবিলাক আহি ছাত্ৰ হ'ল। আৰু সেইটোত মোৰ খুব লাভ হ'ল যে মই সংযোগ মানুহৰ লগত হেৰি হ'ল। চিফ ছেক্ৰেটাৰী মোৰ ষ্টুডেণ্ট আছিল
1: বিশ্ববিদ্যালয়ৰ, যিটো ধৰক মানে সাধাৰণ শৈক্ষিক পৰিৱেশ, তাৰ পৰা অকণমান বহলকে যোৱাৰ সুযোগ এটা পালে, বিভিন্ন মানুহ লগ
0: পালে। এতিয়াও ইগনোৰ চেণ্টাৰ আছে, এতিয়া কিন্তু নিজাকে তাহাঁতৰ হেৰি হৈছে, চেণ্টাৰ তৈয়াৰ হৈছে একেবাৰে।
1: তাৰমানে এই নতুন বিশ্ববিদ্যালয়খনৰ আৰম্ভণিৰ পৰা আপুনি এনেকুৱাকে বিভিন্ন ধৰক আৰু গণিতৰ শিক্ষকৰ উপৰিও সঞ্চালক হিচাপে কাম কৰিলে, হোষ্টেলৰ অধীক্ষক হ'ল, এইধৰণে আপুনি গোটেই শ্বিলঙৰ শিক্ষা ব্যৱস্থাটোৰ লগত আপুনি জড়িত
0: হ'লোঁ। ইতিমধ্যে অৱশ্যে মেঘালয় চৰকাৰে যিকোনো হেৰিতে গণিতৰ লগা হ'লে মোৰ পৰামৰ্শ লৈছিল, সেইটো কিন্তু ঠিক।
1: গতিকে তাতে মাটি কিনি আপুনি ঘৰ ইতিমধ্যে বনালে, গতিকে আপোনাৰ এটা তাত স্থায়িত্ব আহি গ'ল, আৰু স্থায়িত্ব হোৱাৰ লগে লগে শৈক্ষিক, সামাজিক, সাংস্কৃতিক এই গোটেই সম্পৰ্কবিলাক তাত তৈয়াৰ হ'ল।
0: এইখিনিতে ক'ব লাগিব, সেই সময়ত শ্বিলঙৰ অসমীয়া সমাজখন অতি ধনী সমাজ আছিল আচলতে। আৰু তাত তেতিয়াও মই প্ৰথম যাওঁতে মেঘালয় হোৱা নাই, তেতিয়া অসমৰ ধ্বজাবিলাক তাত আছে, সকলোকে লগ পাইছোঁ। আৰু যিকোনো কাৰণতে নহওক, সাংস্কৃতিক অনুষ্ঠানবিলাকত মই জড়িত হৈ
1: পৰিছোঁ। গতিকে শ্বিলঙৰ অভিজ্ঞতাটো আপোনাৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ
0: গুৰুত্বপূৰ্ণ
1: আমাৰো ভাল লাগিল। গোটেই আমাৰ ভৈয়ামৰ পৰা গৈ পেলাই পাহাৰীয়া ঠাইখনত, সেই সমাজখনত আপুনি আত্মপ্ৰতিষ্ঠাও কৰিলে, অৰিহণা যোগালে, গতিকে সেইখিনি শুনি বৰ ভাল লাগিল ছাৰ। আজিলৈ আমি ইয়াতে সামৰোঁ, ধন্যবাদ ছাৰ।
0: ধন্যবাদ।
2: জীৱনৰ দেশবাণী এই অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে বিশিষ্ট শিক্ষাবিদ, গৱেষক তথা লেখক ডক্টৰ বিজয় কৃষ্ণ দেৱশৰ্মাৰ অনাতাঁৰ আত্মজীৱনীৰ পুনৰ প্ৰচাৰৰ চতুৰ্থ খণ্ড শুনিলে। তেখেতৰ সৈতে কথা পাতিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতীয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ জীৱনৰ দেশবাণী। অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এইলানি সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা দিনৰ এই একেই সময়তে।
3: ঊনাশী বছৰত আকাশবাণী গুৱাহাটী,
4: এক জুলাইত প্ৰতিষ্ঠাৰ ঊনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
5: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
4: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন,
5: উপজা দিনৰ সুবাস
3: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
4: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
5: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ

আদৰৰ শ্ৰোতা, আপোনাক নমস্কাৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা এই অনুষ্ঠানটিৰ আজিৰ খণ্ডত আপোনালোকলৈ বুলি আগবঢ়াইছোঁ এখনি সংগীতালেখ্য, গীতৰ নেপথ্যৰ ভূপেন হাজৰিকা। সংগীতালেখ্যখনিৰ ৰচনা হামান আলীৰ। এয়া শুনক গীতৰ নেপথ্যৰ ভূপেন হাজৰিকা।

মহাবাহু ব্ৰহ্মপুত্ৰ বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ। জাতিৰ সংকটকালত ভূপেন হাজৰিকাই অসমীয়া জাতিটোক ব্ৰহ্মপুত্ৰক হাস কৰি নিৰ্ভীকভাৱে আগুৱাই যোৱাৰ বাবে উৎসাহ যোগাইছিল। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আৰু মিলনৰ প্ৰতীক হিচাপে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে গঢ় লৈ উঠা সভ্যতা সংস্কৃতিক সাৱটি অসমীয়া জাতিটোৱে একত্ৰিত হৈ নিজৰ অস্তিত্ব আৰু সংস্কৃতি ৰক্ষাৰ বাবে যুগে যুগে যুঁজি

0: ভূপেন হাজৰিকাৰ গীতত মানৱতা, প্ৰকৃতি, সমাজ চেতনা, সমন্বয়, স্বদেশ প্ৰেম, নদ নদী, জাতীয়তাবোধ, বৰ্ণ বৈষম্য আদি প্ৰতিটো দিশ বিদ্যমান। সৰ্বকালৰ এগৰাকী শ্ৰেষ্ঠ কিম্বদন্তী পুৰুষ, অসমীয়া জাতিৰ শিয়াৰা মথু ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰশংসা কীৰ্তি আৰু সৃষ্টিৰাজিৰ প্ৰভাৱ মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি অবিৰতভাৱে বৈ আছে আৰু বৈ থাকিব চিৰদিন চিৰকাল, দেশে দেশে, চহৰে নগৰে, আকাশে বতাহে, সাগৰ মহাসাগৰৰ সীমাহীন উৰ্মিমালাৰ সৈতে।
1: অসমীয়া সভ্যতা সংস্কৃতিৰ মূল গৌৰৱ মহাবাহু ব্ৰহ্মপুত্ৰক লৈ ভূপেন হাজৰিকাই বহু গীত লিখিছে। এই ব্ৰহ্মপুত্ৰ ভূপেন হাজৰিকাৰ সৃষ্টিৰ এক অন্যতম প্ৰতীক। শিল্পীগৰাকীয়ে হাজাৰ জনতাৰ দুখ বেদনা, নৈতিকতা আৰু মানৱতাৰ স্খলন দেখি বহ্নিমান ব্ৰহ্মপুত্ৰক প্ৰশ্ন কৰিছিল।

0: নির্লজ্জ অলহ ভাবে ভুয়া দিও।
1: লুইটৰ পৰা মিছিচিপি হৈ ভলগাৰ ৰূপত মুগ্ধ হৈও চঞ্চল মনক বান্ধি ৰাখিব নোৱাৰি অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ ঢাপলি মেলিছিল সৌন্দৰ্যৰে ভৰা পেৰিছলৈ।

ডক্টৰ ভূপেন হাজৰিকা। তেওঁ সৃষ্টিৰ মাজেৰে সমাজৰ নিঃস্বজনৰ প্ৰতি তেওঁ সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ অধিকাৰ সম্পৰ্কেও সজাগ কৰি তুলিছিল। ঢাক বজোৱা শিল্পীসকলক লৈ তেওঁ লিখিছিল, ঢাক

0: ভূপেন হাজৰিকা আছিল অসমীয়া মাষ্টাৰ মদন। তেওঁ সুদীৰ্ঘ তিনিকুৰি বছৰে অসাধাৰণ প্ৰতিভাৰে গীত, সাহিত্য আৰু কথাছবিৰ সৃষ্টি কৰি অসমীয়া সমাজত অভিনৱ যুগ চেতনাৰ অৱতাৰণা কৰিবলৈ সক্ষম হৈছিল। তেওঁ গীত লিখিছিল প্ৰয়োজনত, প্ৰাণৰ উচতনিত লিখা বহু গীত তেওঁ পিছলৈ চিনেমাতো ব্যৱহাৰ কৰিছিল। গীত সৃষ্টিৰ বাবে ভূপেন হাজৰিকাই প্ৰথম অনুপ্ৰেৰণা লভিছিল শংকৰ মাধৱে চহকী কৰি যোৱা ঐতিহ্যপূৰ্ণ অসমীয়া সমাজত প্ৰচলিত শাস্ত্ৰীয় আৰু আধ্যাত্মিক ভাৱ, ভাষা আৰু সুৰৰ পৰা। সেই প্ৰেৰণাৰে প্ৰেৰিত হৈ তেওঁ 1937 চনত প্ৰথম গীত লিখিছিল, কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামৰে টান, নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান।
1: দেশত চলি থকা গান্ধীজীৰ অহিংস মন্ত্ৰৰ বলিষ্ঠ আন্দোলন, দুৰ্জয় শত্ৰুক জিনিবলৈ নেতাজীৰ দুঃসাহসিক প্ৰচেষ্টাৰ বিপৰীতে ব্ৰিটিছ সাম্ৰাজ্যক সুদৃঢ় কৰি ৰাখিবলৈ কৰা চাৰ্চিলৰ দৃঢ়তা আৰু চেক বুজি সৰমৰা জিন্নাৰ কাৰ্যকলাপে ডঃ ভূপেন হাজৰিকাৰ 20 বছৰক এক অগ্নিযুগত পৰিণত কৰিছিল। সেইবাবে যুৱক হিচাপে তেওঁ নিজকে অগ্নিযুগৰ এক জ্বলন্ত ফিৰিঙতি হিচাপে দেখিছিল, যি অগ্নিযুগত বংগদেশৰ বিদ্ৰোহী সুৰকাৰ গীতিকাৰ নজৰুলৰ অগ্নিবীণাৰ ঝংকাৰ উঠিছিল আৰু জ্যোতিপ্ৰসাদৰ লুইট পাৰৰ অগ্নিসুৰ নিজৰি পৰিছিল। সেই অগ্নিযুগতে একে স্বদেশ অনুৰাগৰ অগনিৰে ভূপেন হাজৰিকাই 13 বছৰ বয়সতে ৰচনা কৰিছিল।

ভূপেন হাজৰিকাৰ বিদ্ৰোহী প্ৰাণ সময়ে সময়ে অন্যায় অধৰ্ম দেখি জাগি উঠিছিল। ভূপেন হাজৰিকাই বাংলাদেশৰ মুক্তি বাহিনীক স্বাধীনতা যুদ্ধত প্ৰেৰণা যোগাইছিল। স্বাধীন বাংলাদেশৰ প্ৰতিগৰাকী লোকে আজিও অতি শ্ৰদ্ধা সহকাৰে ডক্টৰ ভূপেন হাজৰিকাৰ বিখ্যাত গীতটি গায়।

মানৱীয় কোমলতা ভূপেন হাজৰিকাৰ গীতৰ আন এক শ্ৰেষ্ঠ সৌন্দৰ্য। বৈষ্ণৱ যুগত শংকৰদেৱ আৰু মাধৱদেৱে ভক্তি ৰসেৰে অসমীয়া সমাজক প্লাৱিত কৰাৰ দৰে নতুন শতিকাৰ মানৱ প্ৰেমৰ যুগত ভূপেন হাজৰিকাই অসমীয়া সমাজত মানৱীয় মৰমৰ অমিয়া ঢালিছিল। ইয়েই যেন তেওঁৰ জীৱনৰ অন্বেষণ, আধ্যাত্মিক লক্ষ্য। এই আধ্যাত্মিকতাৰ বাবে ভূপেন হাজৰিকাৰ গীত বিশ্বৰ প্ৰান্তে প্ৰান্তে আজি সমাদৃত।

বিশ্ব যুব মেলাত সাগৰ সংগমত কটনা সাঁতুৰিলো গীতটো প্ৰকাশ পোৱা আজিৰ মানৱ হৃদয়ৰ অনুকম্পাৰ সোৱাদ বিশ্বৰ বহু লোকে পাবলৈ সমৰ্থ হৈছিল। মানুহে মানুহৰ বাবে গীতটো প্ৰকাশ পোৱা আন্তৰিকতা আৰু মানৱ প্ৰেমৰ অমিয়া বিশ্বৰ বহু লোকে পান কৰিবলৈ সমৰ্থ হৈছে।

0: আহি তেজপুৰ পাইছিলহি। সেই সময়ত ভূপেন হাজৰিকাৰ অসুস্থ মাতৃও তেজপুৰতে আছিল, আনহাতে তেওঁ নিজে কলিকতাত আবদ্ধ হৈ আছিল। এইপিনে নিজৰ অতি পূজনীয় মাতৃৰ শাৰীৰিক অসুস্থতা আৰু আনপিনে দেশমাতৃৰ সম্ভাৱনীয় দুৰ্গতিৰ ভয়ত তেওঁৰ বুকু হম হম কৰিবলৈ ধৰিলে। সেই দুৰ্যোগৰ পটভূমিত ৰচনা কৰা এই গীতটোত মাতৃৰ ৰূপত দেখা অসমীয়াৰ প্ৰতি আৰু অসমীয়াৰ ৰূপত দেখা তেওঁৰ মাতৃৰ প্ৰতি প্ৰেমৰ এক অতুলনীয় আন্তৰিক অভিব্যক্তি প্ৰকাশ পায়।
1: ভূপেন হাজৰিকাৰ এই গীতটোৰ মাজেৰে এগৰাকী সন্তানৰ নিজৰ মাতৃভূমিৰ প্ৰতি থকা গভীৰ প্ৰেম আৰু শ্ৰদ্ধা প্ৰকাশ পাইছে। দেশক সংকটৰ পৰা উদ্ধাৰ কৰাৰ বাবে পুত্ৰৰ ত্যাগৰ বৰ্ণনা বিদ্যমান এই গীতটোত। স্বাধীনতা আন্দোলনৰ পটভূমিত লিখা এই গীতটো পৰৱৰ্তী সময়ত ভূপেন হাজৰিকাই মণিৰাম দেৱান নামৰ কথাছবিখনত ব্যৱহাৰ কৰিছিল। সত্তৰৰ দশকৰ আৰম্ভণিতে লিখা এই গীতটোৰ আগে যিদৰে প্ৰাসংগিক আছিল, আজিও আছে আৰু অনাগত দিনবোৰতো সমানে প্ৰাসংগিক হৈ থাকিব।

গীতৰ নেপথ্যৰ ভূপেন হাজৰিকা হামান আলী ৰচিত সংগীতালেখখনি শুনিলে। বিৱৰণী কণ্ঠ আছিল পৰিণীতা শইকীয়া আৰু ঋতুপৰ্ণ দাসৰ। এই সংগীতালেখখনিৰেই আমাৰ আজিৰ আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ খণ্ডটিও আমি ইমানতে সামৰিছোঁ। অহা খণ্ডত আপোনাক

অহা 28 জুন দেওবাৰে পুৱা 10:30 বজাত চেমনীয়াৰ চোৰা অনুষ্ঠানত প্ৰচাৰ কৰা হ'ব চেমনীয়াৰ চোৰাৰ বৰগীত শাখাৰ নতুনকৈ উত্তীৰ্ণ হোৱা চেমনীয়াসকলে পৰিৱেশন কৰা এটি শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত। বৰগীতটি শিকাইছে প্ৰশান্ত ৰাজখোৱায়।

আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিশা 10:30 বাজি যোৱাৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। আমাৰ পৰৱৰ্তী প্ৰচাৰণ মুকলি কৰা হ'ব কাইলৈ পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।